আকাশবাণী তেজপুৰ, আজি সোমবাৰ 1433 ভাস্কৰাব্দৰ মে' মাহৰ আজি তৃতীয় দিন আৰু 2026 খ্ৰীষ্টাব্দৰ মে' মাহৰ 18 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

লেবষ্ট্ৰাৰে কৈছিল, তুমি যদি জ্ঞানী হ'ব খুজিছা প্ৰথমতে তোমাৰ জিভাক শাসন কৰা। এয়া আকাশবাণী তেজপুৰ। ঘণ্টেক পিছতে ৬ বজাত গুৱাহাটী কেন্দ্ৰৰ কাৰ্যসূচী আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: 6-day event will begin today in Geneva. In a social media post, Mr. Nadda said that his year's theme, Reshaping Global Health, A Shared Responsibility, highlights the importance of collective action in addressing global health challenges. In IPL cricket, Delhi Capitals defeated Rajasthan Royals by 5 wickets at Arun Jaitley Stadium in Delhi last night. Earlier in another match, the day Royal Challengers, Bengaluru defeated Punjab Kings by 23 runs in Dharamshala. In today's fixture, Chennai Super Kings and Sunrisers Hyderabad will clash at M.A. Chidambaram Stadium in Chennai at 7:30 p.m. And that is the end of this news bulletin.
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া শুনক মুকুতামালা। কৰ্মৰ বিষয়ে ক'বলৈ গৈ সত্যনাথ বৰাই কৈছে, ওখ ঠাইত উঠিবলৈ যেনে এটা আলম লাগে, উদগতি কৰিবলৈ তেনে এটা আলম লাগে। কেৱল বিদ্যাবুদ্ধি আৰ্জি লৈ বহি থাকিলেই জীৱনত উদগতি কৰিব নোৱাৰি। বিদ্যা উদ্গতিৰ এবিধ আহিলা হয়, কিন্তু আলম নহয়। কৰ্ম হৈছে উদ্গতিৰ আলম। মানুহে কৰ্মৰ সহায়ত সামান্য অৱস্থাৰ পৰা ভাল অৱস্থালৈ উঠে। কৰ্ম নহ'লে বিদ্যা বুদ্ধি সকলো নিষ্ফল হয়। যেই সেই কৰ্মই যেই সেই মানুহৰ উদ্গতিৰ আলম হ'ব নোৱাৰে। মানুহে প্ৰতি কৰ্ম বেলেগ বেলেগ হয়। যাৰ যি কৰ্মত ৰাপ, সি সেই কৰ্ম বাছি লোৱা উচিত, কিন্তু কৰ্ম বাছনি নিচেই উজু নহয়। কৰ্ম বাছি ল'ব নজনাৰ দোষত কোনো কোনোৱে গোটেইটো জীৱন কৰ্ম কৰিও সংসাৰত উদগতি কৰিব নোৱাৰে। কৰ্ম বাছনি সম্বন্ধে নিজৰ মনেই মংগল, অৰ্থাৎ যি কামটো নিজৰ মনত ভাল লাগে তাকে ল'ব লাগে। সচৰাচৰ দেখা যায় যে একোজন মানুহৰ কোনো এটা বিশেষ কামত ৰতি থাকে, সেই কাম সি কৰিবলৈ ভাল পায় আৰু অপ্ৰয়াসে কৰিব পাৰে, কিন্তু কোনোটো কাম অহুপুৰুষাৰ্থ কৰিও সি কৰিব নোৱাৰে। পাছে যদি বুজাৰ ভুলত বা আন কোনো কাৰণত সি পুনৰ এবিধ এৰি শেষৰবিধ কামৰ আলম লয়, তেনেহ'লে সংসাৰত উদগতি কৰা তাৰ পক্ষে টান হয়। এতেকে যি কামত যাৰ ৰতি থাকে, সেই কামহে সি জীৱনত ব্যৱসায় কৰি লোৱা উচিত। যাৰ কৃষিত ৰতি সি কৃষি, যাৰ বেপাৰত ৰতি সি বেপাৰ, আৰু যাৰ বিষয়ত ৰতি সি বিষয় গ্ৰহণ কৰা উচিত। কৃষি ভালপোৱা মানুহে বিষয় বা বিষয় ভালপোৱা মানুহে কৃষি গ্ৰহণ কৰিলে অসংগত আলমৰ আশ্ৰয় লোৱা হয়। সৰহ লাভৰ আশাত মনে নধৰা বৃত্তি গ্ৰহণ কৰিলে মানুহে কেতিয়াও সংসাৰত উদগতি কৰিব নোৱাৰে। ঘূৰণীয়া ফুটাত শিৰপতা ঠিলা কেতিয়াও খাপ খাই নবহে। কাম বাছি লওঁতে আৰু এটা কথালৈ মন কৰা উচিত। কৰ্মীৰ পক্ষে যশস্যা এটা প্ৰবল উদগতি। যি কামত মানুহে যশস্যা পায়, সেই কামটো কৰিবলৈ তাৰ ধাউতি বাঢ়ে। যশস্যাই মানুহৰ এগুণ উৎসাহ চাৰিগুণ কৰে। কিন্তু সকলো কামৰ যশস্যা সকলোৱে ভাল নাপায়। কোনোৱে বেজালিৰ যশস্যা ভাল নাপায়, কোনোৱে বাঢ়ৈয়ালিৰ যশস্যা ভাল নাপায়, কোনোৱে খনিকৰালিৰ যশস্যা ভাল নাপায়। পাছে যদি বেজালিৰ যশস্যা ভাল নোপোৱা মানুহজনে বেজালি বৃত্তি গ্ৰহণ কৰে, তেনেহ'লে সেই কামত তাৰ ধাউতি হ'ব নোৱাৰে, আৰু ধাউতি নহ'লে কাম ভাল নহয়। এতেকে যি যি কামৰ যশস্যা ভাল পায়, সি সেই কামটোহে বৃত্তি কৰি লোৱা উচিত। সংসাৰত মানুহ বোলাবলৈ আৰু সুখে সুকলমে দিন নিয়াবলৈ মানুহক ধন লাগে। বিনা ধনে সম্পদ লাভ কৰিব নোৱাৰি। যি ধনৰ দুখীয়া, সি মান মৰ্যাদা সকলোৰে দুখীয়া। সি সংসাৰত ডাঙৰ কাম কৰি নাম জ্বলাওক চাৰি নিজেই অশেষ কষ্টেৰে জীৱন কটায়। সেই দেখি বৃত্তি বাছি লওঁতে ধন হোৱা বৃত্তি লোৱা উচিত। ধন উপাৰ্জন নিজে এটা শিক্ষাৰ বিষয় নহয়, ই বৃত্তি আৰু বৃত্তিৰ লগৰীয়া বস্তু। বিদ্যাবন্ত মানুহে বুদ্ধিৰে বৃত্তি চলালে ধন হয়। বেপাৰ, কৃষি আৰু ৰজাঘৰীয়া বিষয়, এই তিনি শ্ৰেণীৰ ভিতৰত বৃত্তিবিলাক ধন হোৱা বা অৰ্থকাৰী বৃত্তি। অৰ্থকৰী বৃত্তিবিলাকৰ ভিতৰত কিছুমান সহজ আৰু কিছুমান অসজ আছে। অসজবিধৰ বৃত্তি পৰাপক্ষত গ্ৰহণ কৰা উচিত নহয়। অসজ বৃত্তিয়ে মানুহক অসজ কামলৈ নিয়ে। বেপাৰ, কৃষি আৰু ৰজাঘৰীয়া বিষয়, এই তিনি শ্ৰেণীৰ ভিতৰত

0: বৃত্তিবিলাক ধন হোৱা বা অৰ্থকৰী বৃত্তি। অৰ্থকৰী বৃত্তিবিলাকৰ ভিতৰত কিছুমান সহজ আৰু কিছুমান অসহজ। অসহজবিধৰ বৃত্তি পৰাপক্ষত গ্ৰহণ কৰা উচিত নহয়, কাৰণ অসহজ বৃত্তিয়ে মানুহক অসহজ কামলৈ নিয়ে। অসহজ কাম কৰি অৰ্বুদ অৰ্থ ঘটিলেও সুখ্যাতি বা পুৰুষালী নাই আৰু মনতো নিভাজ সন্তোষ নপজে। যি বৃত্তি চলাওঁতে নিচ বা নিন্দনীয় কাম কৰিব লাগে সেই বৃত্তি অসহজ, আৰু যি বৃত্তিত তেনেকুৱা কাম কৰিব নালাগে সেই বৃত্তি সহজ। যি বৃত্তি চলালে দেশৰ বা সমাজৰ উপকাৰ হয় সেইবোৰ সহজ বৃত্তি। বৃত্তি বাছি লওঁতে তেনে বৃত্তিহে আমি বাছি লোৱা উচিত।
1: মুকুতামালা শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত এতিয়া শুনক ওস্তাদ বিছমিল্লা খানৰ চেহনাইত ৰাগ তৰী।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ইমান পৰে শ্ৰোতাসকলে ওস্তাদ বিছমিল্লাহ খানৰ চেহনাইত ৰাগ তৰি শুনিলে। অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আমাৰ আজিৰ অনুষ্ঠান পৰিচিতি।

আমাৰ আজি পুৱা 7:30 বজাত মোৰ সংগীত যাত্ৰা অনুষ্ঠানত স্নেহলতা দাসৰ সংগীত যাত্ৰাৰ পঞ্চম খণ্ড শুনিবলৈ পাব সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। বিয়লি 5:25ৰ গঞা শ্ৰোতাৰ অনুষ্ঠানত হাজোৰ বিজুলীঘাট অঞ্চলত থলিতে বাণীবদ্ধ কৰা অনুষ্ঠান শুনিবলৈ পাব প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:10ৰ কৃষি জগত অনুষ্ঠানত মৌ পালন স্বাৱলম্বনৰ সম্ভাৱনাময় পথ এই বিষয়ে আলোচনাত ভাগ ল'ব ডক্টৰ হিমাদ্ৰী ৰাভা আৰু ক্ষমৰাজ গৌতমে। আঁত ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। নিশা 8:02ৰ পৰিয়াল কল্যাণ অনুষ্ঠানত এইডছ এৱাৰনেছ এণ্ড একশ্যন এই বিষয়ে মানৱ সূৰ্য দাস আৰু দীপশিখা তালুকদাৰৰ সৈতে সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ। দিনৰ 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা এই অনুষ্ঠানত যুৱ সাহিত্য শিতানত প্ৰীতিমালীৰ গল্প আৰু পম্পী ডেকাৰ কবিতা শুনিবলৈ পাব প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। বিয়লি 5:45ৰ বিদ্যাৰ্থীৰ অনুষ্ঠানত নৱমমানৰ বাবে ইংৰাজী ব্যাকৰণৰ পাঠ নটিছ ৰাইটিং যুগুতাই আগবঢ়াব সপোন দুৱৰাই। পুৱা 6:55ত জ্ঞান বিজ্ঞান, পুৱা 7:00 আৰু সন্ধিয়া 7:00 নেওগ বাতৰি, 7:15ত আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 8:30 বজাৰ গীতিমালিকা অনুষ্ঠানত আজিৰ শিল্পী ৰূপম ভূঞা, চিল্কা চমুৱা, প্ৰতুল গোস্বামী, পৰিণীতা গোস্বামী আৰু ব্ৰাণা প্ৰকাশ হাজৰিকা। 9:15ত জিলাৰ ৰেহৰূপ, 9:20ত চিত্ৰগীত।

দিনৰ 10 বজাত হাতে বাটে সুৰৰ আৱেশ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, 10:30 বজাত প্ৰযোজিত অনুষ্ঠান উমংগ, 11:05 পৰাগমালা লাইভ, 12:15 গীত আৰু গজল, 12:30 সুৰৰ কৰণী, দিনৰ 1:10 আৰু সন্ধিয়া 7:45 জ্যোতিস্মিতা বৈশ্যৰ কণ্ঠৰ আধুনিক গীত, 1:20 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত অৰুণ ঘোষালৰ ভায়লিনত ৰাগ শুধ চাৰেং শুনিবলৈ পাব, 1:50 ঋতুপৰ্ণ ঘোষ বৰুৱাৰ কণ্ঠৰ লোকগীত শুনিবলৈ পাব, 8:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান, 6:40 ক্ৰীড়া বাৰ্তা, 7:05 বৃন্দগান, 7:20 আকৌ শুনোৱা হওক, 7:35 পূবালীৰ সুৰ অনুষ্ঠানত সীনাৰাম তেৰণ আৰু সংগীতসকলৰ কণ্ঠৰ কাৰ্বি গীত, 8:30 আধুনিক গীতৰ অনুষ্ঠান, 9:00 চিত্ৰগীত, 9:30 এখনি নাটক মাজনিশাৰ চিঞৰ, ৰচনা আৰু প্ৰযোজনা মহেন্দ্ৰ বৰঠাকুৰৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: বিজ্ঞাপন জনসাধারণক সজাগ করবল আর সরকারি আসনির বিষয়ে অবগত করাবল আমার ফোন নম্বরটি হয়েছে
1: 6900453528।
0: আকাশবাণী গুয়াহাটি, সর্বক্ষণ সর্বত্র আপনার সঙ্গে।
2: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
3: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।
0: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashbani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
2: আলাপ অনুরাগ
4: আভরণ মোর সুরর মোর কানা।
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুরাগ।
4: অনুভূতি মোর তীত রহনিয়া।
2: অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
3: অগ্নিযুগৰ গান,
5: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
5: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ
3: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: एक जमाने से कहानी है सुना रही आकाशवाणी, फिर आया एंटरटेनमेंट का रेवोल्यूशन, जब कोने कोने पहुंचा दूरदर्शन। कहानी नहीं बदली, स्टाइल गया है बदल। जो कहानियां हम सुनते आए, देखते आए, अब वही वैसी ही कहानी सुनाएगा डिजिटल।
1: डाउनलोड वेव्स ओटीटी ऐप नाउ एंड वॉच फॉर फ्री।
2: তেওঁ কৈছিলে চাচা জীৱনটো এনেকুৱা, সদায় প্ৰত্যাহ্বানবিলাক আহিলে কেতিয়াও পিছ হুহুকি যাব নালাগে। পিছ হুহুকি গ'লে আপুনি জীৱনটোৰ আচল মাধুৰ্য নাপাব।
3: চৌব্বিশ এপ্ৰিল শুকুৰবাৰৰ পৰা জীৱনৰ দীঘবাণী অনুষ্ঠানত ধাৰাবাহিকভাৱে প্ৰচাৰিত।
4: অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুল শইকীয়াৰ অনাতাঁৰ আত্মজীৱনী। মুঠ ছটা খণ্ডত প্ৰচাৰিত হ'বলগীয়া এই অনুষ্ঠানৰ প্ৰচাৰৰ সময় নিশা 9:30 বজাত।
3: শুনিবলৈ নাপাহৰিব শুকুৰবাৰে নিশা 9:30 বজাত।
5: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
6: Our voice gets you heard everywhere.
5: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে

0: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফ এম পেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজন এয়াৰ মোবাইল এপত। এতিয়া শুনক জ্ঞান বিজ্ঞান।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: আন্তর্জাতিক সংগ্রহালয় দিবস প্রতি বছরে ১৮ মে'ৰ দিনটো আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় পৰিষদৰ আহ্বানক্ৰমে আন্তৰ্জাতিক সংগ্ৰহালয় দিৱস উদযাপন কৰা হয়। সেইদিনা সংগ্ৰহালয়ৰ কৰ্তৃপক্ষই সাধাৰণ দৰ্শকৰ সৈতে মিলিত হৈ সংগ্ৰহালয়ৰ সা সুবিধাৰ লগতে ইয়াৰ শৈক্ষিক দিশ সম্পৰ্কে আলোচনা কৰে। আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় পৰিষদ ইণ্টাৰনেশ্যনেল কাউন্সিল অৱ মিউজিয়াম চমুকৈ ICOM সংগ্ৰহালয়ৰ সূত্ৰ এনেদৰে ব্যাখ্যা কৰিছে। সমাজৰ সেৱা আৰু উন্নয়নৰ বাবে স্থাপন হোৱা একোটা সংগ্ৰহালয় হৈছে কোনো ধৰণৰ আৰ্থিক মুনাফা নকৰা স্থায়ী অনুষ্ঠান। জনসাধাৰণৰ বাবে মুকলি কৰা এই অনুষ্ঠানে গৱেষণা, সংৰক্ষণ, তথ্য আহৰণ তথা জনসাধাৰণক স্থাৱৰ অস্থাৱৰ ঐতিহ্যৰ সম্পৰ্কে জনোৱা। ই জনসাধাৰণক শিক্ষাৰ লগতে আনন্দৰ খোৰাক দিয়ে। আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় পৰিষদে সংগ্ৰহালয়ৰ ব্যাখ্যা এনেদৰেই দাঙি ধৰিছে। সংগ্ৰহালয় বা যাদুঘৰত মানৱ জাতিৰ কিছু কামৰ কেতবোৰ তথ্য সংৰক্ষণ কৰা হয়। এই তথ্যসমূহে মানুহৰ জ্ঞানৰ ভঁৰাল চহকী কৰাৰ লগতে মানৱ জীৱনৰ বিভিন্ন সমস্যাৰাজি অধ্যয়নত সহায় কৰে। সংগ্ৰহালয়ত সংৰক্ষিত সম্পদসমূহে অতীত আৰু বৰ্তমানৰ লগত মানুহক চিনাকি কৰি দি ভৱিষ্যতৰ কৰ্মপন্থা নিৰ্ণয় কৰাৰ বাট দেখুৱায়। ই কেৱল বিশেষ সামগ্ৰীৰ ভঁৰালে নহয়, সামাজিক পৰিৱৰ্তন আৰু এই পৰিৱৰ্তনৰ লগত উপকৃত হোৱাকৈ মানুহক চিনাকি কৰি দিয়াটোৱেই হ'ল সংগ্ৰহালয়ৰ উদ্দেশ্য। কেৱল দুষ্প্ৰাপ্যতাই সম্পদসমূহৰ লগত জড়িত মূল বিষয় নহয়। তদুপৰি সংগ্ৰহালয়ত সংৰক্ষিত সম্পদৰ সংখ্যা কম নে বেছি সেইটোও বিচাৰ্যৰ বিষয় নহয়। সংগ্ৰহালয়ত সংৰক্ষিত সম্পদসমূহে জ্ঞান প্ৰদান কৰাত কিমান দূৰ সহায় আগবঢ়াব পাৰিছে সেইটোহে মূল কথা। সংগ্ৰহালয়ত দৰ্শক এজনে বস্তু এটা চাই স্বাধীনচেতীয়াভাৱে সেই বস্তুটোৰ বিষয়ে জ্ঞান আহৰণ কৰাৰ সুযোগ পায়। এইফালৰ পৰা চালে সংগ্ৰহালয় হ'ল এক শিক্ষানুষ্ঠান। সংগ্ৰহালয় শিক্ষানুষ্ঠান হ'লেও কিন্তু আন শিক্ষা অনুষ্ঠানৰ লগত সংগ্ৰহালয়ৰ শিক্ষাৰ কেতবোৰ পাৰ্থক্য আছে। যেনে সংগ্ৰহালয়ৰ শিক্ষাৰ কোনো নিৰ্দিষ্ট পাঠ্যক্ৰম নাথাকে। সংগ্ৰহালয়ত দৰ্শক এজনে নিজৰ অভিৰুচি অনুযায়ী প্ৰত্যক্ষভাৱে বস্তু এটা চাই জ্ঞান অৰ্জনৰ সুবিধা পায়। সংগ্ৰহালয়ৰ নিজস্ব এটা ভাষা আছে। ইয়াত সংগৃহীত সামগ্ৰী আৰু এই সামগ্ৰীবিলাকৰ প্ৰণালীবদ্ধভাৱে লিখিত তথ্যসমূহে মানুহৰ লগত মানুহৰ আৰু মানুহৰ লগত প্ৰকৃতিৰ সম্বন্ধৰ চিত্ৰ দাঙি ধৰে। এটা জাতিৰ জাতীয় সংস্কৃতিৰ কেতবোৰ দিশৰ স্থায়ী মূল্য আছে আৰু কেতবোৰ দিশ পৰিৱৰ্তনশীল। কোনবিলাকৰ স্থায়ী মূল্য আছে আৰু কোনবিলাক পৰিৱৰ্তনশীল, ইয়াৰ এক সুস্পষ্ট ধাৰণা সংগ্ৰহালয়ৰ সম্পদসমূহৰ মাজেৰে প্ৰতিফলিত হয়। ভাৰতবৰ্ষৰ সৰহভাগ সংগ্ৰহালয়ে বিভিন্ন ধৰণৰ সম্পদ সংৰক্ষণ কৰিছে। সেইবোৰত সাধাৰণতে পুৰাতাত্ত্বিক, নৃতত্ব বিজ্ঞান বিষয়ক, চিত্ৰকলা, হস্তশিল্পৰ নিদৰ্শন, যুদ্ধৰ আহিলাপাতি, মুদ্ৰা তথা সাংস্কৃতিক মূল্যৰ বিভিন্ন সম্পদ সংৰক্ষণ কৰি ৰখা হৈছে। এনেধৰণৰ সংগ্ৰহালয়ৰ উপৰিও আৰু কেতবোৰ সংগ্ৰহালয় আছে যিবোৰত কেৱল একো একোটা নিৰ্দিষ্ট বিষয়ৰ সম্পদে সংৰক্ষণ কৰা হৈছে। যেনে উৰাজাহাজ সংগ্ৰহালয়, ঔষধৰ বুৰঞ্জী বিষয়ক সংগ্ৰহালয়, ৰেল পৰিবহণৰ সংগ্ৰহালয়।

0: জ্ঞান বিজ্ঞান শুনিলে যুগুতাই আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127 এছিষ্টেণ্ট লোকো পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI-ৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স বা অট'মোবিল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰ ফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে এফকেট 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত খালি হোৱা 60টা পদৰ বাবে আবেদন বিচৰা হৈছে। অফিচাৰ ইন গ্ৰেড বি, ডিয়াৰ, জেনেৰেল 40টা পদ। প্ৰাৰ্থী কমেও স্নাতক হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডিয়াৰ, DEPR 10টা পদ। প্ৰাৰ্থী ইকনমিক্স, ফাইনেন্স অথবা ইয়াৰ লগত জড়িত যিকোনো বিষয়ত MA বা MSc হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডিয়াৰ, DSIM 10টা পদ। প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, মেথমেটিকেল ষ্টেটিষ্টিক্স, এপ্লাইড ষ্টেটিষ্টিক্স, কোৱাণ্টিটেটিভ ইকনমিক্স, ইকনমেট্ৰিক্স বা ইনফৰ্মেটিক্স বিষয়ত মাষ্টাৰ্ছ ডিগ্ৰী থকা হ'ব লাগিব। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 78,450 টকাৰ পৰা 141,600 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে RBI.org.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 20 মে'। ইউনিয়ন বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1,865টা এপ্ৰেণ্টিচ পদৰ বাবে আবেদন বিচৰা হৈছে। অসমৰ প্ৰাৰ্থীৰ বাবে পদৰ সংখ্যা 29। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰশিক্ষণৰ কালছোৱাত গাঁও অঞ্চলৰ শাখাত মাহে 15,000 টকাকৈ, নগৰ অঞ্চলৰ শাখাত মাহে 18,000 টকাকৈ আৰু মহানগৰ অঞ্চলৰ শাখাত মাহে 20,000 টকাকৈ জলপানী দিয়া হ'ব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 19 মে'। নিয়োগ বাতৰি ইমানেই।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজন এয়াৰ মোবাইল এপত। এতিয়া বাতৰি শুনিবলৈ পাব।

Ea, Akakbani. বাতৰি সৈতে মই কুমাৰ ডেভিড দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যোৱা নিশা গোথেনবাৰ্গত ছুইডেনৰ প্ৰধানমন্ত্ৰী উলফ ক্ৰিষ্টাৰছনৰ সৈতে আলোচনাত মিলিত হয়। পাঁচখন দেশ ভ্ৰমণৰ চতুৰ্থ পৰ্যায়ত প্ৰধানমন্ত্ৰী মোদী আজি নৰৱেলৈ যাব। কংগ্ৰেছ নেতা ভি ডি সাথীসানে আজি কেৰালাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। বিশ্ব স্বাস্থ্য সংস্থাই ডেমক্ৰেটিক ৰিপাব্লিক অফ কংগো আৰু উগাণ্ডাত হোৱা ইবোলা ৰোগৰ প্ৰাদুৰ্ভাৱক আন্তৰ্জাতিক পৰ্যায়ৰ জনস্বাস্থ্য জৰুৰীকালীন অৱস্থা হিচাপে ঘোষণা কৰিছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশাৰ এখন খেলত দিল্লী কেপিটেলছে ৰাজস্থান ৰয়েলছক 5 উইকেটত পৰাস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যোৱা নিশা গোথেনবাৰ্গত ছুইডেনৰ প্ৰধানমন্ত্ৰী উলফ ক্ৰিষ্টাৰছনৰ সৈতে আলোচনাত মিলিত হয়। শ্ৰীমোদী দুদিনীয়া ভ্ৰমণসূচীৰে কালি ছুইডেনত উপস্থিত হয়। দ্বিপাক্ষিক সম্পৰ্কৰ দিশত গুৰুত্বপূৰ্ণ অৱদান তথা দূৰদৰ্শী নেতৃত্বৰ স্বীকৃতিস্বৰূপে প্ৰধানমন্ত্ৰী মোদীক ছুইডেনৰ সৰ্বোচ্চ সন্মান ৰয়েল অৰ্ডাৰ অৱ দ্য পোলাৰ ষ্টাৰ কমাণ্ডাৰ গ্ৰেট ক্ৰছ প্ৰদান কৰা হয়। এয়া হৈছে প্ৰধানমন্ত্ৰী মোদীৰ 31 সংখ্যক আন্তঃৰাষ্ট্ৰীয় সন্মান। প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত কালি দুয়োগৰাকী নেতাই ভাৰত ছুইডেন সম্পৰ্কৰ সকলো দিশ পৰ্যালোচনা কৰাৰ লগতে দ্বিপাক্ষিক সম্পৰ্কক কৌশলগত অংশীদাৰিত্বলৈ বৃদ্ধি কৰাত সন্মতি প্ৰকাশ কৰে। তেওঁলোকে বাণিজ্য আৰু বিনিয়োগ, প্ৰযুক্তি আৰু উদ্ভাৱন, মহাকাশ, উন্নত প্ৰযুক্তি, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, লঘু আৰু মজলীয়া উদ্যোগ, গৱেষণা তথা জনসাধাৰণৰ মাজত সম্পৰ্ক আদিৰ ক্ষেত্ৰত সহযোগিতা সুদৃঢ় কৰা সন্দৰ্ভত আলোচনা কৰে। দুয়োগৰাকী নেতাই ভাৰত ইউৰোপীয় সংঘ কৌশলগত অংশীদাৰিত্ব আৰু জনসাধাৰণৰ কল্যাণাৰ্থে শেহতীয়াকৈ সমাপ্ত হোৱা ভাৰত ইউৰোপীয় সংঘ মুক্ত বাণিজ্য চুক্তিৰ দিশত নতুন সুযোগ চিনাক্ত কৰাৰ বাবে সন্মতি প্ৰকাশ কৰে। তেওঁলোকে লগতে আঞ্চলিক আৰু গোলকীয় বিষয় সন্দৰ্ভতো মত বিনিময় কৰে। নেতা দুগৰাকীয়ে ৰাষ্ট্ৰসংঘ আৰু বহুপাক্ষিক সংস্থাসমূহৰ শীঘ্ৰেই সংস্কাৰ সাধনতো গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰী ক্ৰিষ্টাৰছনে ডিজিটেল পৰিৱৰ্তন আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰগতিৰ প্ৰশংসা কৰে। তেওঁ লগতে ছুইডেনত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ দেশখনৰ প্ৰতি ইতিবাচক অৱদানৰ কথাও উল্লেখ কৰে। প্ৰতিনিধি পৰ্যায়ৰ এই বৈঠকত ৰাজকুমাৰী ভিক্টৰিয়া অংশগ্ৰহণ কৰে আৰু দেশখনৰ ৰজা তথা ৰাণীৰ হৈ প্ৰধানমন্ত্ৰী মোদীক অভিবাদন জনায়। ইয়াৰ পূৰ্বে শ্ৰীমোদীৰ বিমানে ইউৰোপৰ আকাশমাৰ্গত প্ৰৱেশৰ লগে লগে ছুইডেনৰ বায়ুসেনাৰ জেট বিমানে সুৰক্ষা দিয়ে। প্ৰধানমন্ত্ৰী ক্ৰিষ্টাৰছনে তেওঁক বিমানবন্দৰত আদৰণি জনায়। গোথেনবাৰ্গত উপস্থিত হৈয়ে শ্ৰীমোদীয়ে প্ৰৱাসী ভাৰতীয়সকলক সাক্ষাৎ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ছুইডেনৰ সৰ্বোচ্চ সন্মান ৰয়েল অৰ্ডাৰ অৱ দ্য পোলাৰ ষ্টাৰ কমাণ্ডাৰ গ্ৰেণ্ড ক্ৰছ বঁটাৰে বিভূষিত কৰাৰ বাবে কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত এটা বাৰ্তাযোগে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী শ্ৰীমোদীৰ এই সৰ্বোচ্চ সন্মান লাভক সমগ্ৰ দেশৰ বাবে গৌৰৱৰ মুহূৰ্ত বুলি অভিহিত কৰে। তেওঁ উল্লেখ কৰে যে এই সন্মানে প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতি বিশ্ববাসীৰ আস্থা তথা শ্ৰদ্ধাক প্ৰতিফলিত কৰাৰ লগতে তেওঁৰ বলিষ্ঠ নেতৃত্বত বিশ্ব দৰবাৰত ভাৰতৰ মৰ্যাদা আৰু সন্মান বৃদ্ধি পোৱাটোকে প্ৰমাণ কৰিছে। পাঁচখন দেশ ভ্ৰমণৰ চতুৰ্থ পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নৰৱেলৈ যাব আৰু তাত তেওঁ তৃতীয় ভাৰত নৰ্ডিক সন্মিলন আৰু দ্বিপাক্ষিক আলোচনাত অংশ ল'ব। এয়া হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰথমটো নৰৱে ভ্ৰমণ তথা বিগত 43 বছৰত ভাৰতৰ পৰা নৰৱেলৈ প্ৰথমটো প্ৰধানমন্ত্ৰী পৰ্যায়ৰ ভ্ৰমণ। এই ভ্ৰমণকালত শ্ৰীমোদীয়ে দেশখনৰ ৰজা পঞ্চম হেৰল্ড আৰু ৰাণী সন্যাক সাক্ষাৎ কৰাৰ লগতে প্ৰধানমন্ত্ৰী য়োনাছ গৰষ্টৰৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। শ্ৰীমোদীৰ লগতে ভাৰত নৰৱে ব্যৱসায় আৰু গৱেষণা সন্মিলনতো ভাষণ দিব। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে ভাৰত নৰৱে সম্পৰ্কৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ উপৰি বাণিজ্য আৰু বিনিয়োগ, বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি তথা স্বচ্ছ আৰু সেউজ প্ৰযুক্তি তথা সমুদ্ৰ অৰ্থনীতিৰ ক্ষেত্ৰত সহযোগিতা সুদৃঢ় কৰাৰ সুযোগ প্ৰদান কৰিব। উল্লেখযোগ্য যে তৃতীয় ভাৰত নৰ্ডিক সন্মিলন কাইলৈ অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী মোদীৰ সৈতে এই বৈঠকত নৰৱেৰ প্ৰধানমন্ত্ৰী য়োনাছ, ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেটে ফ্ৰেডৰিকছন, ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰী পেটেৰি অৰ্পো, আইচলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টনু ফ্ৰষ্টাডিটে আৰু ছুইডেনৰ প্ৰধানমন্ত্ৰী উলফ ক্ৰিষ্টাৰছন এই সন্মিলনত উপস্থিত থাকিব। কংগ্ৰেছ নেতা ভি ডি সাথীসানে আজি কেৰালাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। শ্ৰী সাথীসানে তেওঁৰ শপত গ্ৰহণৰ পূৰ্বে

কালি সন্ধিয়া 21-জনীয়া UDF মন্ত্ৰীসভা ঘোষণা কৰে। এই মন্ত্ৰীসভাত ছাথি সুনকে ধৰি 14-জনে প্ৰথমবাৰলৈ মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব। ৰাজ্যপাল ৰাজেন্দ্ৰ অলেকাৰক মন্ত্ৰীসকলৰ তালিকা অৰ্পণ কৰি শ্ৰীছাথিছানে UDFৰ আটাইকেইজন সদস্য একেলগে শপত গ্ৰহণ কৰিব বুলি উল্লেখ কৰে। ৰাজ্যখনত কংগ্ৰেছে মুখ্যমন্ত্ৰী পদকে ধৰি 11টা মন্ত্ৰীপদ লাভ কৰাৰ বিপৰীতে ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগে 5টা মন্ত্ৰীপদ লাভ কৰে। কেৰালা কংগ্ৰেছ জোছেফ, RSP, কেৰালা কংগ্ৰেছ জেকব আৰু CMPয়ে এটাকৈ মন্ত্ৰীপদ লাভ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ দুদিনীয়া ভ্ৰমণসূচীৰে কালি সন্ধিয়া ছত্তীশগড়ত উপস্থিত হয়। এই ভ্ৰমণকালত তেওঁ ৰায়পুৰ আৰু বাষ্টাৰত কেইবাটাও কাৰ্যসূচীত অংশ ল'ব। শ্ৰীশ্বাহে আজি ৰায়পুৰৰ তাৎক্ষণিক সঁহাৰি সেৱা ডায়েল 112ৰ অধীনত নতুন বাহনৰ শুভাৰম্ভ কৰিব। ইয়াৰ পাছত তেওঁ বাষ্টাৰলৈ যাব আৰু জিলাখনৰ নেতানাৰ গাঁৱত এটা জনসুবিধা কেন্দ্ৰ উদ্বোধন কৰিব। কাইলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে জগদলপুৰত কেন্দ্ৰীয় জোনাল পৰিষদৰ 26সংখ্যক বৈঠকত অধ্যক্ষতা কৰিব। বৈঠকত ছত্তীশগড়, মধ্যপ্ৰদেশ, উত্তৰপ্ৰদেশ আৰু উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীসকলে অংশ ল'ব। ডেমক্ৰেটিক ৰিপাব্লিক অৱ কংগো আৰু ইউগাণ্ডাত হোৱা ইবোলা ৰোগৰ প্ৰাদুৰ্ভাৱক বিশ্ব স্বাস্থ্য সংস্থাই আন্তৰ্জাতিক পৰ্যায়ৰ জনস্বাস্থ্য জৰুৰীকালীন অৱস্থা হিচাপে ঘোষণা কৰিছে। অঞ্চলটোত এতিয়ালৈকে প্ৰায় 80গৰাকী লোকৰ সন্দেহজনক মৃত্যু হোৱাৰ পাছতেই বিশ্ব স্বাস্থ্য সংস্থাই এই সতৰ্কবাণী জাৰি কৰে। অৱশ্যে সংস্থাই স্পষ্ট কৰিছে যে বুন্দি বুগীয় ভাইৰাছৰ দ্বাৰা সংক্ৰমিত এই ৰোগে মহামাৰী ৰূপ ধাৰণ কৰা নাই যদিও কংগোৰ সৈতে স্থলসীমা ভাগ কৰাৰ প্ৰতিবেশী দেশসমূহলৈ ইয়াৰ সংক্ৰমণৰ তীব্ৰ আশংকা আছে। স্বাস্থ্য সংস্থাৰ শেহতীয়া বিবৃতি অনুসৰি যোৱা শনিবাৰলৈকে ডেমক্ৰেটিক ৰিপাব্লিক অৱ কংগোৰ ইটুৰি প্ৰদেশৰ বুনিয়া, ৰম্পাৰা আৰু মংগুলুকে ধৰি কমেও 3টা স্বাস্থ্যমণ্ডলত 80গৰাকী লোকৰ সন্দেহজনক মৃত্যু হোৱাৰ লগতে 246টা সন্দেহজনক আৰু 8টা পৰীক্ষাগাৰত নিশ্চিত হোৱা ইবোলা তথ্য পোহৰলৈ আহিছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আক্ৰান্ত অঞ্চলসমূহত চৰকাৰীভাৱে বিশেষ সতৰ্কতাও অৱলম্বন কৰা হৈছে। সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰৰ বাৰাকাহ পাৰমাণৱিক প্ৰকল্পক লক্ষ্য কৰি চলোৱা আক্ৰমণৰ ঘটনাক লৈ ভাৰতে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। বিদেশ মন্ত্ৰালয়ে এটা বিবৃতিযোগে স্পষ্ট কৰিছে যে এনেধৰণৰ আক্ৰমণ কোনো কাৰণতে গ্ৰহণযোগ্য নহয় আৰু ই অঞ্চলটোত ভয়াৱহ উত্তেজনাৰ সৃষ্টি কৰিব। কৰ্তৃপক্ষক সংশ্লিষ্ট সকলো পক্ষকে সংযম অৱলম্বন কৰাৰ লগতে সংঘাতৰ অন্ত পেলাই আলোচনা আৰু কূটনৈতিক প্ৰক্ৰিয়াৰ মাজলৈ ঘূৰি আহিবলৈ আহ্বান জনাইছে। ভাৰতত মাত্ৰ দুদিনৰ বাবেহে ইন্ধন মজুত থকা বুলি সামাজিক মাধ্যমত প্ৰচাৰিত এটা বাতৰি কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন বুলি স্পষ্ট কৰিছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰ চমুকৈ PIVৰ ফেক্ট চেক ইউনিট বা তথ্য পৰীক্ষণ গোটে জনোৱা অনুসৰি এই দাবী বা বাতৰি সম্পূৰ্ণ ভুৱা। গোটে প্ৰকাশ কৰিছে যে দেশত অতিৰিক্ত শোধন ক্ষমতাৰ লগতে বৰ্তমান 60 দিনৰ বাবে পৰ্যাপ্ত খাৰুৱা তেল মজুত আছে। PIVয়ে জনসাধাৰণক এনে উৰাবাতৰিত বিশ্বাস কৰি আতংকিত নহবলৈ আৰু ইন্ধন তথা ৰন্ধন গেছৰ যোগান সন্দৰ্ভত কেৱল চৰকাৰীভাৱে প্ৰকাশিত তথ্যৰ ওপৰতহে বিশ্বাস ৰাখিবলৈ অনুৰোধ জনাইছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে ৰাজস্থান ৰয়েলছক 5 উইকেটত পৰাস্ত কৰে। দিল্লী কেপিটেলছে 194 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 19 অভাৰ 2টা বলত 5 উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। দলৰ হৈ KL ৰাহুলে সৰ্বাধিক 56 ৰাণ কৰে। দিল্লীৰ হৈ 4টা উইকেট দখল কৰা মিচেল ষ্টাৰ্কক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে প্ৰতিযোগিতাত কালি বিয়লি ধৰমশালাত অনুষ্ঠিত আন এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে পাঞ্জাব কিংছক 23 ৰাণত পৰাস্ত কৰে। এই জয়ৰ সুবাদত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্ৰথমটো দল হিচাপে প্লে অফলৈ যোগ্যতা অৰ্জন কৰে। প্ৰতিযোগিতাত আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। সামৰাৰ পূৰ্বে এতিয়া প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যোৱা নিশা গোথেনবাৰ্গত ছুইডেনৰ প্ৰধানমন্ত্ৰী উলফ ক্ৰিষ্টাৰ্ছনৰ সৈতে আলোচনাত মিলিত হয়। 5খন দেশ ভ্ৰমণৰ 4ৰ্থ পৰ্যায়ত প্ৰধানমন্ত্ৰী মোদী আজি নৰৱেলৈ যাব। কংগ্ৰেছ নেতা VD ছাথিছানে আজি কেৰালাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। বিশ্ব স্বাস্থ্য সংস্থাই ডেমক্ৰেটিক ৰিপাব্লিক অৱ কংগো আৰু ইউগাণ্ডাত হোৱা ইবোলা ৰোগৰ প্ৰাদুৰ্ভাৱক আন্তৰ্জাতিক পৰ্যায়ৰ জনস্বাস্থ্য জৰুৰীকালীন অৱস্থা হিচাপে ঘোষণা কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশাৰ এখন খেলত দিল্লী কেপিটেলছে ৰাজস্থান ৰয়েলছক 5 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়া বাতৰি পানী পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। এতিয়া শুনক আজি পুৱা আগবঢ়াইছে সুদীপ্ত শৰ্মা বৰালী, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ

নমস্কাৰ, সুপ্ৰভাত। সুদীপ্ত শৰ্মা ভৰালী আৰম্ভ কৰিছো আজি পুৱা। আজি সোমবাৰ, 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ আজি তিনিদিন, 2026 খ্ৰীষ্টাব্দৰ আজি 18 মে'। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি শুক্লপক্ষৰ দ্বিতীয়া তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 4:37:54 আৰু আজি সূৰ্যাস্ত সময় বিয়লি 5:56:49।

গীতাত কৈছে কৰ্মত তোমাৰ অধিকাৰ আছে, কিন্তু কৰ্মফলত তোমাৰ কোনো অধিকাৰ নাই। আজি বিশ্ব এইডছ ভেকচিন দিৱস। এইচ আই ভি এইডছৰ প্ৰতিৰোধৰ বাবে ভেকচিনৰ প্ৰয়োজনীয়তাক সুদৃঢ় কৰি তুলিবলৈ প্ৰতিবছৰে 18 মে'ত বিশ্ব এইডছ ভেকচিন দিৱস উদযাপন কৰা হয় আৰু ইয়াক এইচ আই ভি ভেকচিন সজাগতা দিৱস বুলিও কোৱা হয়। এই দিৱসত বিজ্ঞানী, স্বাস্থ্যসেৱা কৰ্মী, স্বেচ্ছাসেৱক আৰু নিৰাপদ আৰু ফলপ্ৰসূ এইচ আই ভি ভেকচিন প্ৰস্তুত কৰাৰ দিশত কাম কৰা সমৰ্থকসকলৰ প্ৰচেষ্টাক সন্মান জনোৱা হয়। 1997 চনৰ 18 মে'ত মৰ্গান ষ্টেট ইউনিভাৰ্চিটিত তেতিয়া ৰাষ্ট্ৰপতি বিল ক্লিণ্টনে দিয়া আৰম্ভণি ভাষণৰ পৰাই বিশ্ব এইডছ ভেকচিন দিৱসৰ ধাৰণাটো আহিছে। 1998 চনৰ 18 মে'ত ক্লিণ্টনৰ ভাষণৰ বাৰ্ষিকী উপলক্ষে প্ৰথম বিশ্ব এইডছ ভেকচিন দিৱস উদযাপন কৰা হয় আৰু আজিও এই পৰম্পৰা অব্যাহত আছে। বিল ক্লিণ্টনে তেতিয়া কৈছিল যে কেৱল প্ৰকৃততে ফলপ্ৰসূ প্ৰতিৰোধমূলক এইচ আই ভি ভেকচিনেৰে এইডছৰ ভাবুকি সীমিত কৰিব পাৰে আৰু ইয়াক নিৰ্মূল কৰিব পাৰে। এই দিৱসৰ উদ্দেশ্য হৈছে এইচ আই ভি এইডছ মহামাৰীৰ সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰা আৰু ইয়াক প্ৰতিৰোধৰ বাবে ভেকচিনৰ তাৎক্ষণিক প্ৰয়োজনীয়তা অৱলম্বন কৰা, ভেকচিন গৱেষণাৰ শেহতীয়া অগ্ৰগতি আৰু চলি থকা অসুবিধাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰা, জনসচেতনতা আৰু সজাগতাত অংশগ্ৰহণ বৃদ্ধি কৰাৰ প্ৰতি উৎসাহিত কৰা, এইচ আই ভি প্ৰতিৰোধ টীকাকৰণৰ সুবিধা, মহামাৰী নিয়ন্ত্ৰণ আৰু নিৰ্মূল কৰাত ভেকচিন লোৱাৰ গুৰুত্বপূৰ্ণ ভূমিকা সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে অভিযান আৰু কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এণ্টিবায়টিক প্ৰসাৰিত কৰি ভেকচিনে বিভিন্ন এইচ আই ভিৰ প্ৰতিৰোধ ক্ষমতা কোষক সংক্ৰমিত কৰাত বাধা দিব পাৰে। বিশ্বজুৰি প্ৰায় 4 কোটি লোক এইচ আই ভি ৰোগত আক্ৰান্ত আৰু প্ৰতিবছৰে 1 মিলিয়নতকৈ অধিক নতুন সংক্ৰমণ হয়। প্ৰতিৰোধৰ উন্নতিৰ পাছতো এইচ আই ভিক বিশ্বৰ স্বাস্থ্যজনিত চিন্তাৰ বিষয় হৈ আছে। এই ৰোগ অন্ত পেলাবলৈ যি ব্যাপক দীৰ্ঘস্থায়ী সুৰক্ষাৰ প্ৰয়োজন হয় সেয়া ভেকচিনৰ দ্বাৰাহে দিব পৰা যায়। আন্তৰ্জাতিক সংগ্ৰহালয় দিৱস প্ৰতিবছৰ 18 মে'ত বিশ্বজুৰি উদযাপন কৰা হয়। সংগ্ৰহালয়ৰ গুৰুত্ব আৰু সাংস্কৃতিক বিনিময়ৰ প্ৰতি সজাগতা বৃদ্ধি কৰিবলৈ 1977 চনৰ পৰা ইণ্টাৰনেশ্যনেল কাউন্সিল অফ মিউজিয়ামৰ উদ্যোগত আয়োজন কৰা হয়। এই দিৱসৰ লক্ষ্য হ'ল সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ, শিক্ষা আৰু সামাজিক উন্নয়নৰ সংগ্ৰহালয়ত ভূমিকা সম্পৰ্কে জনসাধাৰণক অৱগত কৰা। মানুহে সংগ্ৰহালয়লৈ গৈ নিজৰ ঐতিহ্যপূৰ্ণ অতীতৰ সমৃদ্ধ সম্পদ আৰু পৰম্পৰা সম্পৰ্কে জানিবলৈ উৎসাহিত কৰাই ইয়াৰ অন্যতম উদ্দেশ্য। আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় পৰিষদৰ মতে মানৱ সভ্যতাৰ স্থায়ী স্মৃতিচিহ্নসমূহ আৰু মানৱ ইতিহাসৰ সাংস্কৃতিক আৰু প্ৰাকৃতিক ঐতিহ্যবাহী বিভিন্ন সামগ্ৰী সংগ্ৰহালয়ত সংৰক্ষিত কৰা হয়। 1992 চনত আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় পৰিষদে প্ৰতিবছৰে সংগ্ৰহালয় দিৱস উদযাপনৰ মত পোষণ কৰিছিল। প্ৰতিবছৰে আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় পৰিষদে বিভিন্ন সংস্থাৰ সহযোগত বিশ্বৰ বিভিন্ন দেশত ভিন ভিন কাৰ্যসূচীৰে এই দিৱসটি উদযাপন কৰি আহিছে। আমাৰ অসমতো এই দিৱসটি উদযাপন কৰা হয়। ইয়াৰ উদ্দেশ্যসমূহ হৈছে কলা সামগ্ৰী আৰু প্ৰাচীন সামগ্ৰী সংগ্ৰহ, অসমৰ প্ৰাচীন সামগ্ৰীসমূহৰ সংৰক্ষণ, অসমৰ বিভিন্ন ক্ষেত্ৰত সৌন্দৰ্যময় সামগ্ৰীসমূহৰ সংৰক্ষণ, ৰাজ্যখনৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টি কৰা, প্ৰাচীন সামগ্ৰী, কলা সামগ্ৰী আৰু পৰম্পৰাগত সংস্কৃতিৰ বিষয়ে বিভিন্ন গ্ৰন্থ প্ৰকাশ, ঐতিহাসিক সামগ্ৰীসমূহৰ উপস্থাপন কৰা, মানুহৰ মাজত জাতীয় গৌৰৱৰ এক অনুভূতি ৰোপণ কৰা আৰু প্ৰতিজন নাগৰিকে সংগ্ৰহালয়ৰ ক্ষেত্ৰত তেওঁলোকৰ আটাইতকৈ ভালখিনি উজাৰি দিবলৈ উদ্বুদ্ধ কৰা। নাট্যশিল্পী, অভিনেতা আৰু সাংস্কৃতিক সংগঠক আছিল গিৰিশ চৌধুৰী। মঞ্চ আৰু চলচ্চিত্ৰ দুয়োটা মাধ্যমতে তেখেতৰ অভিনয় দক্ষতা পৰিচিত। 1949 চনত গুৱাহাটী শিল্পী সংঘৰ উদ্যোগত অনুষ্ঠিত শ্বাহজাহান নাটকত সহ অভিনয় কৰিছিল। গিৰিশ চৌধুৰীৰ জন্ম হৈছিল 1921 চনৰ 5 মাৰ্চত গুৱাহাটীৰ কুমাৰপাৰাত। 1940 চনত ধুবুৰী হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয় আৰু পাছলৈ কটন কলেজত উচ্চ শিক্ষা গ্ৰহণ কৰে। তেখেতে প্ৰথমতে নাৰী চৰিত্ৰত অভিনয় কৰিছিল আৰু পাছলৈ বিভিন্ন ধৰণৰ চৰিত্ৰত অভিনয় কৰে। ভাতৃ অনিল চৌধুৰীৰ উৎসাহে তেখেতৰ শিল্পী জীৱন গঢ় লৈ উঠাত সহায় কৰিছিল। তেখেতে লিখা মঞ্চ উপযোগী নাটকসমূহ হ'ল মীনা বজাৰ,

এক ছেপ্টেম্বৰ ফুটবলৰ শতসংখ্যা, অনুপ্ৰেৰণা তখল, লগন উকলি গল আৰু ৰাজনীতি। প্ৰবন্ধ সংকলন হল সোঁৱৰণ মাথো সোঁৱৰণ, শিল্পী সংস্কৃতি বিষয়ক। গিৰীশ চৌধুৰী অভিনীত নাটকসমূহ হৈছে মণিৰাম দেৱান, ৰক্ষা কুমাৰ, ভোগজৰা, মানিক ৰাইটং, নীলাম্বৰ, শকুনি প্ৰতিশোধ ইত্যাদি। অভিনীত চলচ্চিত্ৰসমূহ হৈছে সতী বেউলা, সৰাপাত, নিয়তি, মেঘমুক্তি, অকণ, মানসী, কাজিৰঙাৰ কাহিনী, প্ৰতিশোধ, আই মোৰ জনমে জনমে, ৰঙানদী, প্ৰয়োজন ইত্যাদি। 1993 পৰা 1996 তেখেতে যুটি চিত্ৰবনৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 2002 সংগীত নাটক একাডেমীয়ে তেখেতলৈ সন্মান আগবঢ়াইছিল। 1985 অসম চৰকাৰে শিল্পী পেঞ্চন আগবঢ়াইছিল। গিৰীশ চৌধুৰীৰ মৃত্যু হৈছিল 2004। হিন্দী আৰু মাৰাঠী চলচ্চিত্ৰৰ অভিনয়ৰ কাৰণে প্ৰখ্যাত আছিল ৰীমা লাগু। ৰীমা লাগুৱে মাৰাঠী থিয়েটাৰৰ জৰিয়তে নিজৰ অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল। ইয়াৰ পিছত 1990 পৰা 2000 আৰম্ভণিতে তেখেতে মাতৃৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে প্ৰতিখন ঘৰৰে পৰিচিত এগৰাকী প্ৰিয় অভিনেত্ৰী হৈ পৰিছিল। ৰীমা লাগুৰ জন্ম হৈছিল 1958-21। তেখেতৰ প্ৰকৃত নাম আছিল নয়ন ভাদভাদে। পুনেৰ হুজুৰপাগা HACP হাইস্কুলত পঢ়ি থকা অৱস্থাতে লাগুৰ অভিনয় ক্ষমতা লক্ষ্য কৰিছিল। মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰাৰ পাছত তেখেতে পেছাদাৰী অভিনয়ত নামি পৰে। 1979 পৰা 10 বছৰ ধৰি মুম্বাইৰ ইউনিয়ন বেংক অৱ ইণ্ডিয়াত কৰ্মৰত আছিল। সেই সময়তে তেখেতে টেলিভিছন আৰু চলচ্চিত্ৰত অভিনয় কৰাৰ লগতে বেংকসমূহৰ মাজত হোৱা সাংস্কৃতিক অনুষ্ঠানসমূহতো অংশগ্ৰহণ কৰিছিল। 2017 ৰীমা লাগুৰ পৰলোকপ্ৰাপ্তি হয়। একাদশ শতিকাৰ ইৰাণৰ কবি, গণিতজ্ঞ আৰু জ্যোতিৰ্বিদ আছিল উমাৰ খায়াম। উমাৰ খায়ামৰ সম্পূৰ্ণ নামটো আছিল আবুল ফাতাহ উমাৰ ইবন ইব্ৰাহিম আল খায়াম গিয়াছুদ্দিন। উমাৰ খায়ামৰ জন্ম হৈছিল 1048 ইৰাণৰ নিশাপুৰৰ খুৰাচানত। খুৰাচান আৰু পশ্চিম পাৰস্যৰ বিভিন্ন স্থানত উমাৰ খায়ামে দৰ্শনশাস্ত্ৰৰ অধ্যাপনা কৰিছিল। পাছলৈ তেখেতে গণিতশাস্ত্ৰৰ গৱেষণাত আত্মনিয়োগ কৰে। পাৰস্যৰ চুলতান আলাউদ্দিন মালিক উমাৰ খায়ামৰ পৃষ্ঠপোষক আছিল। চুলতানৰ ৰাজসভাত উমাৰ খায়ামে জ্যোতিৰ্বিদ ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। চুলতানৰ নিৰ্দেশক্ৰমে উমাৰ খায়ামে আন 7 সহযোগীৰ সৈতে 1077 পৰা 1075 পাৰ্চী বৰ্ষপঞ্জীৰ সংস্কাৰ কৰে। উমাৰ খায়ামে ৰুবায়ুত কাব্য গ্ৰন্থখন বৰ্তমান সময়লৈ পৃথিৱীৰ প্ৰায়বোৰ ভাষালৈ অনুদিত হৈছে। অসমীয়া ভাষাত এই গ্ৰন্থখন অনুবাদ কৰিছিল কবি যতীন্দ্ৰনাথ দুৱৰাই। 1926 যতীন্দ্ৰনাথ দুৱৰাই উমৰ তীৰ্থ নামেৰে ৰুবায়ুত অনুবাদ কৰিছিল। উমাৰ খায়ামে জ্যোতিৰ্বিদ্যা আৰু গণিত বিষয়ক কেইবাখনো বিখ্যাত গ্ৰন্থ ৰচনা কৰিছিল। তেখেতৰ সৰ্বোচ্চ জীৱনৰ কৃতি হৈছে ৰুবায়ুত। ৰুবায়ুতত উমাৰ খায়ামৰ 500ৰো অধিক কবিতা সংকলিত হৈছে। এইখন কাব্যগ্ৰন্থই উমাৰ খায়ামলৈ বিশ্বজোৰা খ্যাতি কঢ়িয়াই আনিছিল। দাৰ্শনিক, গণিতজ্ঞ আৰু নবেল বঁটা বিজয়ী সাহিত্যিক হোৱাৰ উপৰিও মানৱ মুক্তি আৰু মানৱ অধিকাৰৰ প্ৰবক্তা আছিল বাৰ্ট্ৰাণ্ড ৰাছেল। বহুমুখী প্ৰতিভাৰ অধিকাৰী ৰাছেলে 38 বছৰ বয়সলৈকে প্ৰধানকৈ গণিতশাস্ত্ৰৰ চৰ্চাতে ব্যস্ত আছিল। এই সময়ছোৱাত তেখেতৰ বিখ্যাত গ্ৰন্থ প্ৰিন্সিপিয়া মেথামেটিকাৰ 3টা খণ্ডৰ কাম শেষ কৰে। তেখেতৰ ৰাজনৈতিক দৃষ্টিভংগীও আছিল বৈপ্লৱিক। এনে বৈপ্লৱিক দৃষ্টিভংগীৰে তেখেতে প্ৰথম মহাসমৰৰ সময়ত ব্ৰিটেইনে পলায়ন কৰা ভূমিকাৰ ঘোৰ বিৰোধিতা কৰিছিল আৰু ফলস্বৰূপে চৰকাৰৰ অপ্ৰিয় ভাজন হৈছিল। কাকতত চৰকাৰৰ বিৰুদ্ধে সমালোচনাত সৰব হৈ উঠে। ইয়াৰ পৰিণতি হিচাপে 1916 তেখেতক গ্ৰেপ্তাৰ কৰে। পৰৱৰ্তী সময়ত লণ্ডনৰ লৰ্ড মেয়ৰৰ সন্মুখত ৰাজকীয় সৈন্য বাহিনীৰ মাজত বিশৃংখলতা সৃষ্টি কৰিবলৈ বিচৰাৰ অভিযোগত তেখেতক ট্ৰিনিটি কলেজৰ চাকৰিৰ পৰাও বৰ্খাস্ত কৰা হয়। সেই সময়তে তেখেতক আমেৰিকাৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় অধ্যাপনাৰ বাবে আমন্ত্ৰণ জনায়। অধ্যাপনাৰ বাবে জনোৱা আমন্ত্ৰণো পাৰ পত্ৰ নিদিয়াৰ কাৰণে প্ৰত্যাখ্যান কৰিবলগীয়া হয়। 1872 বাৰ্ট্ৰাণ্ড ৰাছেলৰ জন্ম হৈছিল। ৰাজস্থানৰ উদ্ভিদ বিজ্ঞানী, যি মূলতঃ এঞ্জিয়স্পাৰ্মৰ পৰীক্ষানলীত নিষেচন কৌশল উদ্ভাৱনৰ বাবে বিখ্যাত আছিল, তেখেত হৈছে পাঞ্চানন মাহেশ্বৰী। এই উদ্ভাৱনে নতুন শংকৰ উদ্ভিদ সৃষ্টিৰ সুবিধা প্ৰদান কৰিছে আৰু যিবোৰ পূৰ্বতে প্ৰাকৃতিকভাৱে শংকৰ কৰিব পৰা হোৱা নাছিল। 1964 উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাবে জীৱ বিজ্ঞানৰ প্ৰথমখন পাঠ্যপুথি উলিয়াই অনাত তেখেতে উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। গৱেষণামূলক সাফল্যৰ উপৰিও মাহেশ্বৰী এজন শিক্ষাবিদ আৰু প্ৰকাশক আছিল। দিল্লী বিশ্ববিদ্যালয়ত উদ্ভিদ বিজ্ঞানৰ অধ্যাপনা কৰিছিল। 1960 মানৱতাৰ প্ৰধান উদ্দেশ্যসমূহৰ সমাধানৰ বাবে প্ৰতিষ্ঠা হোৱা আন্তঃৰাষ্ট্ৰীয় বেচৰকাৰী সংস্থা ৱৰ্ল্ড একাডেমী অৱ আৰ্ট এণ্ড ছায়েন্সৰ প্ৰতিষ্ঠাপক সদস্য আছিল। 1934 বেংগালুৰুৰ ইণ্ডিয়ান একাডেমী অৱ ছায়েন্সৰ ফেলো হয়। 1958 ভাৰতীয় উদ্ভিদ বিজ্ঞান সমিতিয়ে তেখেতক বীৰবল চাহানী পদকেৰে সন্মানিত কৰিছিল। তেখেতৰ বহু শুভাকাংক্ষী আৰু ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ নতুন তথ্যৰ নামকৰণ তেওঁৰ নামেৰে কৰি তেখেতলৈ সন্মান আগবঢ়াইছিল। 1965 পঞ্চানন মাহেশ্বৰী ৰয়েল ছচাইটিৰ ফেলো নিৰ্বাচিত হয় আৰু এই বঁটা লাভ কৰা তেখেত হৈছে দ্বিতীয়গৰাকী ভাৰতৰ উদ্ভিদবিদ। পঞ্চানন মাহেশ্বৰীৰ মৃত্যু হৈছিল 1966 18 মে'ত।

0: ইতিহাসৰ পৃষ্ঠাত গুৰুত্ব বিচাৰিলে পাওঁ 2015 চনত অৰুণা শানভাগৰ মৃত্যু হৈছিল। পূব দ্বিতীয় জন পলৰ জন্ম হৈছিল 1920 চনত। কেন্দ্ৰীয় মন্ত্ৰী অনিল দভেৰ মৃত্যু হৈছিল 2017 চনত। পাছুগোপাল বৰুৱাৰ মৃত্যু হৈছিল 2010 চনত। পেছাদাৰী ইংৰাজ ক্ৰিকেটাৰ হেবলি ভেৰিটিৰ জন্ম হৈছিল 1905 চনত। ভাৰতীয় ৰাজনীতিবিদ জগদীপ ধনখৰৰ জন্ম হৈছিল 1951 চনত। ওলুণ্ডাছ সাংশ্লেষিক জৈৱ ৰসায়ন বিজ্ঞানী আণৱিক নেন প্ৰযুক্তি বিশেষজ্ঞ ভেৰনাৰ্ড লুকাছ ফাৰিনগাৰ জন্ম হৈছিল 1951 চনত। ফৰাচী পদাৰ্থবিজ্ঞানী পিয়েৰ জিলডাজেনৰ মৃত্যু হৈছিল 2007 চনত। শ্ৰীলংকাৰ বিদ্ৰোহী নেতা ভেলুপিল্লাই প্ৰভাকৰণৰ মৃত্যু হৈছিল 2009 চনত। ৰাজস্থানৰ পোখৰাণত ভূগৰ্ভৰ প্ৰায় 100 মিটাৰ তলত ভাৰতৰ প্ৰথম পাৰমাণৱিক বোমাৰ পৰীক্ষামূলক বিস্ফোৰণ কৰা হৈছিল 1974 চনত।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
1: পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয়, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী। সকলোৰে বাবে সামাজিক সুৰক্ষা অটল পেনশন যোজনা মোদীজির সংকল্প।
4: যোজনা উন নৌজবানো কে লিয়ে হ্যায় তাকি আপ জব 60 সাল কে হোঙ্গে আপকো কভি কিসি কে সাহারে কি জরুরত না পড়ে আপ আপনা বুঢ়াপা ভি গৌরব কে সাথ বিতা সকো।
3: এতিয়ালৈ এই যোজনাত 8.85 কোটি লাখতকৈ অধিক লাভার্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ তেন্তে মাহিলী অটল পেনশনৰ সৈতে যোজনাৰ 3টা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক। হার্ট এটেক, স্ট্রোক, রোড এক্সিডেন্ট, শিশুর জরুরি অবস্থা, পেটর বিষ বা গ্যাস্ট্রিক ব্লিডিং, তৎক্ষণাৎ আহক অ্যাপোলো এক্সেল কেয়ার হাসপাতালের ইমার্জেন্সি বিভাগলৈ। ইয়াত আছে অভিজ্ঞ জরুরীকালীন চিকিৎসকর দল, আধুনিক ICU আর ইমার্জেন্সি OT, 24 ঘণ্টায় সাজু আপনার সেবাত। অ্যাপোলো এক্সেল কেয়ার হাসপাতাল, পশ্চিম বড়াগাঁও, গুয়াহাটি। ফোন নম্বরটি 9957568450।
0: এবাৰ হৈছে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ ঘাই ঘাই বাতৰিলৈ। এডভান্টেজ আছাম 2.0 লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। স্বাক্ষৰিত চুক্তিৰ 60% প্ৰকল্প ৰূপায়ণৰ পৰ্যায়ত। শ্বহীদ সাংবাদিকৰ 30 সংখ্যক মৃত্যুবাৰ্ষিকীত জ্যেষ্ঠ সাংবাদিক হায়দৰ হুছেইনক পৰাগ কুমাৰ দাস বঁটা প্ৰদান। 25 জুনৰ পৰা পৰ্যটকৰ বাবে বন্ধ মানাহ ৰাষ্ট্ৰীয় উদ্যান, চলিত বৰ্ষত 1.5 কোটি ৰাজহ সংগ্ৰহৰ অভিলেখ। OCSP ৰেঞ্জ বিষয়াৰ অনলাইন বৈঠকত DGPয়ে ক'লে ৰাজ্যত হ্ৰাস পাইছে অপৰাধৰ হাৰ, কমিছে গোচৰ পঞ্জীয়নৰ সংখ্যা। পুৱতি নিশা প্ৰচণ্ড ধুমুহা বৃষ্টিত খোৱাং কোকৰাঝাৰত বিস্তৰ ক্ষতি। চাপৰত গছ উভালি ঘৰ ভাঙি আহত 12 জন। হাতীমানৰ সংঘাতত বিপৰ্যস্ত জনজীৱন। মিছামাৰীত 1জন নিহত। পুৰণি গুদামত হাতী খেদিবলৈ গৈ যুৱক আহত। শালনিঝাৰত দুৰ্বৃত্তই কাটি নিলে প্ৰকাণ্ড শালগছ। ঘটনাস্থলীত বনকৰ্মী দলে চলালে অভিযান, দুৰ্বৃত্তক কৰায়ত্তৰ দাবী। আৰক্ষী জালত কুখ্যাত প্ৰবঞ্চক চাকৰি দিয়াৰ প্ৰলোভনেৰে 200,000 টকা আত্মসাত। পাণবজাৰ, লতাশিল, পল্টন বজাৰ, চানমাৰী, দিছপুৰ, নুনমাটিকে ধৰি বিভিন্ন থানাত ৰুজু হৈ আছে 22টাকৈ গোচৰ। অৰুণাচলত উৎকোচ লোৱা 3গৰাকী আৰক্ষী বিষয়াক নিলম্বন। অবৈধ নাগৰিকক ভুৱা ইনাৰ লাইন পাৰ্মিট দি ধন সংগ্ৰহ কৰিছিল। উত্তৰ প্ৰদেশত সপ্তাহত দুদিন ঘৰৰ পৰা কাম কৰিব ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীয়ে, শ্ৰম বিভাগৰ বৈঠকত সিদ্ধান্ত। আনহাতে দিল্লীৰ বেচৰকাৰী প্ৰতিষ্ঠানতো দুদিন ৱৰ্ক ফ্ৰম হোমৰ নিৰ্দেশ। CBIৰ তালিকাত নিটৰ প্ৰতিগৰাকী বিষয়া, কেলেংকাৰীত পৰিচালক সংস্থাৰ বহু লোক জড়িত থকাৰ সন্দেহ। শিক্ষাৰ্থী অভিভাৱকৰ ক্ষোভ প্ৰতিবাদৰ ওচৰত সেৱা মানিছে কেন্দ্ৰীয় চৰকাৰে। প্ৰশ্নোত্তৰ বহি পুনৰ মূল্যায়নৰ মাচুল হ্ৰাস কৰিলে CBSEয়ে। মধ্যপ্ৰদেশত চলন্ত ৰেলত জুই, তিৰুৱন্তপুৰমৰ দিল্লী ৰাজধানী এক্সপ্ৰেছৰ 2টা ডবা ভস্মীভূত। ন্যায়াধীশৰ সংখ্যা 34-38 বৃদ্ধি। সুপ্ৰীম কোৰ্টৰ 4গৰাকী ন্যায়াধীশৰ পদ সৃষ্টিত ৰাষ্ট্ৰপতিৰ অনুমোদন। ডনাল্ড ট্ৰাম্পৰ পুৰণ ইৰাণ আক্ৰমণৰ ভাবুকি, প্ৰত্যাক্ৰমণৰ বাবে সাজু তেহৰাণ। শুল্ক নিদিলে ইৰাণে ধ্বংস কৰিব সাগৰতলীৰ ইণ্টাৰনেটৰ কেবল। গুগল, ফেচবুক, মাইক্ৰ'ছফ্ট, এমাজন কোম্পানীলৈ বিপদ। চলিত ইউৰোপ ভ্ৰমণকালত প্ৰধানমন্ত্ৰী ৰুবো জেনেটৰ সৈতে নৰেন্দ্ৰ মোদীৰ বৈঠকত 17খন চুক্তি সম্পন্ন। নেডাৰলেণ্ডছৰে দ্বিপাক্ষিক সহযোগিতাৰ পদক্ষেপ। ভাৰতীয় জাহাজত আক্ৰমণক লৈ এইবাৰ ৰাষ্ট্ৰসংঘত সৰব হ'ল ভাৰত। তেজস্ক্ৰিয় বিকিৰণৰ সংখ্যা, আমিৰ শ্বাহীৰ পাৰমাণৱিক কেন্দ্ৰত ড্ৰোন আক্ৰমণ। ড্ৰোন আক্ৰমণত মৃত 1গৰাকী ভাৰতীয়সহ 4জন। খেলৰ পৃষ্ঠাত IPLৰ টিকেটৰ কলা বজাৰ। দিল্লী ক্ৰিকেট সংস্থাৰ বিষয়াসহ 4জনক গ্ৰেপ্তাৰ। 80,000 টকাত বিক্ৰী হৈছিল।

বিনামূলীয়া টিকট। ক্ৰীড়াৰ তৃতীয়টো খিতাপ ইউক্ৰেইনৰ টেনিছ তাৰকাৰ কোকো গফক হৰুৱাই ইটালিয়ান অপেনত চেম্পিয়ন খিতাপ এলিনা শ্বিটোলিনাৰ। হাই ভল্টেজ মেচত 5 উইকেটত জয়ী হৈছে দিল্লী কেপিটেলছ। দিল্লীৰ হাতত পৰাস্ত ৰাজস্থান ৰয়েলছ। আনহাতে আন এখন খেলত কোহলি আয়াৰৰ অৰ্ধশতকেৰে প্লে অফত স্থান নিগাজি কৰিছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে। একেৰাহে 5খন মেচত পৰাজিত হৈছে পাঞ্জাব কিংছ। আই পি এলত আজিৰ খেল চেন্নাই ছুপাৰ কিংছ বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদ। খেলখন চেন্নাইত অনুষ্ঠিত হ'ব নিশা 7:30 বজাত। পুৰুষ ডাবলছৰ ফাইনেলত পৰাজিত ভাৰতীয় জুটি থাইলেণ্ড অপেনত ৰূপৰ পদকতে সন্তুষ্ট থাকিল সত্বিক আৰু চিৰাগ। প্ৰেছতা আজিৰ বাবে নিৰ্দিষ্ট সময় শেষ হৈ আহিল। আপোনালোক এটাই ভালে থাকক। অনুষ্ঠান সুদীপ্ত শৰ্মা ভৰালে ইমানতে সামৰিছোঁ। নমস্কাৰ।

0: আজি পুৱা শুনিলে প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: মোৰ সংগীত যাত্ৰা অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী স্নেহলতা দাস। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। এয়া শুনক স্নেহলতা দাসৰ সংগীত যাত্ৰাৰ পঞ্চম খণ্ড।
2: বাইদেউ নমস্কাৰ।
3: নমস্কাৰ।
2: আপোনাক আৰু এটি খণ্ডত লগ পাইছোঁ। আমি আপোনাৰ আকাশবাণীৰ যি অভিজ্ঞতা সেই অভিজ্ঞতাৰ কথা পাতি আছিলোঁ ইয়াৰ আগৰ খণ্ডত। আৰু তেনেকুৱাতে আপুনি কিছু কথা কৈছিলে কেনেকৈ আপুনি আকাশবাণীৰ আমন্ত্ৰিত শ্ৰোতাৰ অনুষ্ঠান পৰিৱেশন কৰিছিল ডিব্ৰুগড়ত। নলিনী চৌধুৰীয়ে দিয়া এটি গীতৰ কথা লৈ আপুনি কেনেকৈ চকু পানী টুকিবলগীয়া হৈছিল, এইবিলাক কথা কৈছিল। এতিয়া আৰু কওকচোন, আৰু আকাশবাণীত বাণীবন্ধন কৰা কিবা গীতৰ কথা আপোনাৰ মনত পৰে নেকি? তেনেকুৱা যদি কিবা কথা আছে আমি শুনিব খুজিছোঁ।
3: এখন সংগীতালক্ষ্য কৰিছিলোঁ আমি, সবিন মেধি আৰু ৰমেন চৌধুৰী একেলগে। সেইখনত প্ৰাইজো পাইছিলে, কিবা এটা বঁটা পাইছিলে। সেইখন কৰিছিলোঁ আৰু যোগেশ চন্দ্ৰ ভঁৰালীৰ সংগীতালক্ষ্য এখন কৰিছিলোঁ। তেওঁ ঢুকোৱাৰ পিছত ইয়াতে কৰিছিলোঁ। আমাৰ বৰপেটাৰ পৰা এটা গ্ৰুপ আহিছিলে, সেইখন কৰিছিলোঁ সংগীতালক্ষ্য। আৰু
2: আপুনি যিখন কৈছে সবিন মেধি আছিলে সেইখন প্ৰয়োজনত, সেইখন সংগীতালক্ষ্য আকাশবাণীৰ
3: সৃষ্টিৰ অংকুৰ নেকিয়ে,
2: সেইখনে আমাৰ আকাশবাণীৰ বাৰ্ষিক বঁটা পাইছিল আলেখ্যৰ শিতানত, নহয় জানো?
3: আৰু মই এনেই হেৰি গাইছিলোঁ, কোৰেলবিলাক গাইছিলোঁ।
2: কিন্তু এই সংগীতালক্ষ্যত গোৱা কিবা গীত আপোনাৰ মনত আছে নেকি?
3: অঁ, এটা গাইছিলোঁ নেকি, পৰিল বাৰিষাৰ কাল, সেইটো গাইছিলোঁ।
2: পৰিল বাৰিষাৰ কাল
3: গানটো আছে ৰেডিঅ'তে, আগতে গাইছিলোঁ।
2: আপুনি ৰেডিঅ'ত গোৱা গীতৰ আকৌ এবাৰ তাত পুনৰ গাইছিলে, নহয় জানো? গীতটি অকণমান আমি শুনি লৈছোঁ।
3: হয়,

0: গীতত যিটো কণ্ঠত যিটো আবেগ লাগে, সেই আবেগৰ কথাটো আপোনালোকে বিশেষভাৱে অনুশীলন কৰে নেকি?
1: মানে আহি যায় হেৰিতে, সৰুতে অহা নাছিল সেইবিলাক, গাব লাগে গাইছোঁ আৰু, কিন্তু পিছলৈকে মোৰ সেই ভাববিলাক আহি গৈছে। এজনী মহিলাই ৰাধা, ৰাধাকৃষ্ণৰ কাহিনীবিলাকতো আগতেই শুনিছোঁ, গতিকে কৃষ্ণ ৰাধাৰ যিটো প্ৰেম,
0: প্ৰেম আৰু বিৰহ দুয়োটাই আছে,
1: দুয়োটাই আছে, গতিকে সেই গীত ভাববিলাক আহি যায় তেতিয়া আমাৰ।
0: হয়, আপোনাৰ সাধাৰণতে কোনটো পটভূমিত লিখা গীতবিলাকে আপোনাক বেছি আকৰ্ষণ কৰিছিল?
1: মোৰ সেই প্ৰেম বিৰহ এইবিলাক থকা গীতবিলাকত মই বেছি হেৰি,
0: বিশেষকৈ কৃষ্ণ ৰাধাৰ কাহিনী য'ত আছে,
1: কৃষ্ণ ৰাধা,
0: হয়,
1: তেনেকুৱা হেৰিবিলাক কাহিনীবিলাক মই আগতে শুনিছোৱেই নহয়,
0: আগতে শুনিছে,
1: তাৰপিছতে গীতটোৰ লগতে মই যেতিয়া গাওঁ তেতিয়া সেই ভাববিলাক আহি যায় মোৰ চকুৰ আগত, যেন মই দেখি আছো তেওঁলোকক, মানে তেনেকুৱা ভাব এটা আহে।
0: আপোনাৰ হাতত এখন যে মই এই পুথি দেখিছো, কামৰূপী গীতৰ সংকলন, কওকচোন সেইখন গীতৰ সেই পুথি সংকলনটো কেনেকে হ'ল?
1: সেইটো সেই গদাধৰ দাসে সম্পাদনা কৰিছিলে আৰু সুধীৰ দাসে সংগ্ৰহ কৰিছিলে, আৰু এই গ্ৰন্থপীঠ পাণবজাৰত যে হেৰি আছিলে, কিতাপৰ দোকান এখন আছিলে, গ্ৰন্থপীঠৰ মালিকজনে কৰিছিলে, তেখেতৰ নাম নিহাৰেন্দ্ৰ চৌধুৰী। বেছিভাগ গীতেই মোৰ আছে,
0: মানে আপুনি ইয়াত আকাশবাণীত গোৱা গীত,
1: গোৱা গীত, এইচ এম ভিতৰ কৰা গীত, আৰু তাৰ উপৰি সুধীৰ দাই গোৱা গীতো আছে, বেলেগে ৰামেশ্বৰ পাঠকৰ গোৱা গীতো আছে কেইটামান, তেনেকৈ তেওঁলোকে এইখন কিতাপ দুটা, এইটো ছেকেণ্ড হ'ল বোধহয়,
0: তাৰমানে দুটা খণ্ডত কৰিছে,
1: দুটা খণ্ডত কৰিছে,
0: হয়, কামৰূপী, কামৰূপী লোকগীত। বাইদেউ কওকচোন, আপুনি গোৱালপৰীয়া লোকগীতো গাইছে আমাৰ ইয়াত?
1: গাইছোঁ অলপ, মানে হেৰি থাকা আৰু, তাৰমানে কি, গোৱালপাৰাখনো বৰপেটাৰ ওচৰতে, ভাষাৰ অলপমান মিল হেৰি আছে, মিলে আছে তেওঁলোকে, গতিকে সেই গীতৰ এটা হেৰিও আহিছে এইফালে, এইফালে কামৰূপী লোকগীতত পৰিছে, আৰু কামৰূপী লোকগীতৰো কিবা অলপ মানে তেওঁলোকৰ তাতে পৰি অলপ মিক্স হৈছে আৰু। এই কেইটামান গীত মই গাইছিলোঁ, প্ৰথমে ময়ে ভাবিছিলোঁ গোৱালপৰা লোকগীত নেকি, বোলে নহয় সেইটো, তাৰমানে আগৰ মানুহবিলাকেতো নাৱত বা বনিচ কৰে, বেপাৰ বনিচ কৰিবলৈ অহা যোৱা কৰে, তেতিয়াই এইবিলাক গীত ক'ৰবাত গাইছিল হয়তো, গাওঁতে তেওঁলোকৰ মিলামিচা হৈ গৈছে দুটা হেৰিৰে, গতিকে সেই গীতবিলাকৰো কিছু হেৰি আছে আমাৰ কামৰূপী লোকগীত।
0: কিন্তু আপুনি যেতিয়া গোৱালপৰীয়া লোকগীত গাবলৈ গৈছিল, আপোনাৰ কিবা অসুবিধা হৈছিল নেকি যে এইটো গীত মোৰ ঠিক মোৰ ষ্টাইলৰ বা মোৰ আৰ্হিৰ গীত নহয়?
1: নাই নাই, ভালেই পাইছিলোঁ, কাৰণ তেওঁলোকৰ গীতবিলাকতো প্ৰেম বিৰহ মানে আছেই আৰু, বহুতেই আছে, আৰু নিজৰ এজনী মহিলাই নিজৰ স্বামী দূৰত গৈছে, তিনিমাহ চাৰিমাহ এবছৰলৈকে ঘৰ আহি পোৱা নাই, মানুহজনীয়ে নদীৰ পাৰত গৈ কি কৰিব, বিলাপ কৰি আছে আৰু, কান্দি আছে, এই তেনেকে
0: আকাশবাণীত বাণীবন্ধন কৰা না যায় ৰে সখী, সেইটো এটা গীত আছে, সেইটো গোৱালপৰীয়া। এতিয়া আপুনি কওকচোন, আকাশবাণীৰ যিটো বাণীবন্ধন আপুনি বাহিৰত ষ্টুডিঅটো কৰিছে, গ্ৰামফোন কোম্পানীৰ
1: নবীন বৰা আছিল যে, আপুনি থিয়েটাৰ বজাইছিল, তেওঁ হেৰি বজাইছিলে, কিবা এটা ইনষ্ট্ৰুমেণ্ট বজাইছিলে মোৰ।
0: মোক কওকচোন, এতিয়া আকাশবাণীত যিটো যিবিলাক গীত আপুনি বাণীবন্ধন

0: কৰিছিল, তাত যেনেকে আপোনাৰ বাঁহী, দোতাৰা, তাৰপিছত আপোনাৰ খঞ্জৰি আৰু হেৰি ডগৰ, এইকেইটালৈ আপুনি গীতটো গায়। আকাশমণিৰ এটা নিৰ্দিষ্ট ব্যাকৰণ আছে, তাৰ ভিতৰত গীতখিনি গায়। আধুনিক গীতত যেনেকে আমি দেখো যে যদি বাহিৰৰ গ্ৰামফোন কোম্পানীৰ যেতিয়া ৰেকৰ্ডিং হৈছিল, তাত বহুত ইনষ্ট্ৰুমেণ্ট, বহুত বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰে। যেনেকে লোকগীতত আপুনি কি কি বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰিছিল যেতিয়া গ্ৰামফোন কোম্পানীত কৰিছিল?
1: সেইটো একতাৰা আছিলে, তাৰপিছত দোতাৰা, ডগৰ, তাৰ লগত বোধহয় তবলা, খোল, কিবা যিটো গীতত লাগে আৰু,
0: মানে কেতিয়াবা তবলা বজাইছিল,
1: তবলা বজাব লগা হৈছিল। আৰু তাৰ একযোৰা থাকে, খঞ্জৰি থাকে, গীত লৈ তেনেকে পাইছিলো।
0: আৰু তাত সাধাৰণতে আপুনি কাৰ কাৰ নিৰ্দেশনাত তাত গীত গাইছিলে?
1: তাৰমানে প্ৰথমে মোক ৰামেশ্বৰ পাঠকে আহি ক'লে, এই ইয়াতে এইচ এম ভি আহিছে, তুমি যাবাচোন। মই বোলো ক'ত আছে, বোলে ষ্টেণ্ড হোটেলত, মই লৈ যাম, ময়ো যাই আছোঁ, তাতে গানবিলাক ৰেকৰ্ড কৰি আছে। তাৰপিছত মই গ'লোঁ, এদিন যাওঁতে হেৰি কৰিলে, মোক মানে কণ্ঠ পৰীক্ষা কৰিলে মাইক্ৰফোনৰ আগত, মাইক্ৰফোনটো দি পেলাই উইদাউট মানে হেৰি আৰু বাদ্যযন্ত্ৰ, খালি মোৰ কণ্ঠটো চাব,
0: কণ্ঠটো
1: চালে
0: কোন আছিল তেতিয়া, কোনে কণ্ঠ পৰীক্ষা
1: কৰিছিল? গুপ্তা, গুপ্তা,
0: মানে কলকাতাৰ পৰা
1: আহিছিল, কলকাতাৰ পৰা আহিছিল। গোটেই গ্ৰুপটো তাহাঁতৰ মানে মেচিনাৰী যিটো যিখিনি কাম কৰে তেওঁলোকৰ চব গ্ৰুপ এটা আছে। তাৰপাছত মই গালোঁ, গোৱাৰ পিছত ক'লে আৰু ঠিকেই আছে, অ'কে। তাৰপিছত মোক ডেটে দিলে আৰু, কোনদিনা আহিব লাগিব, কি কৰিব লাগিব। তাৰপিছত মই গ'লোঁ আৰু, কি কি গান গাম, ৰামেশ্বৰ পাঠক, সুধীন দা তেতিয়া নাই, বৰপেটাতে আছে, সুধীন দাক খবৰ দিলোঁ ফোন কৰি, নাই নাই কথা আহিব লাগে। তাৰপিছত সুধীন দাই চিলেক্ট কৰি দিয়া নাই, ৰামেশ্বৰ পাঠকে চিলেক্ট কৰি দিছে,
0: এই
1: ৰেডিঅ'ত যিকেইটা গাইছা সেইকেইটাই কৰি চাচোন প্ৰথমে, সেনেকৈ ক'লে। তাৰপিছত মই ৰিহাৰ্চেল কৰিলোঁ, সুধীন দা আহি পালে, আহি পাই মোৰ লগত ৰিহাৰ্চেল টিহাৰ্চেল কৰিলে। তাৰপিছত মোৰতো মাতটো বেয়া হৈ গ'ল, মানে হেৰি হয়, এই ডিঙিৰ হেৰি অলপমান মাতটো হেৰি লাগিছে। মই ভাবিছোঁ মোক ডেট দিছে, হেৰি দিছে, এই কি কৰা যায়, এই যাওঁচোন, কিজানি ভালে হ'ব। প্ৰথম প্ৰথম মানে গানৰ লাইনটো গাইছোঁ নে নাই গোৱাৰে গম পাই গ'ল নহয় তেওঁলোকে, ফেৰেঞ্জাইটিছ আছিল, ফেৰেঞ্জাইটিছ হ'লে মানে আৰু দিগদাৰ হয়। তাৰপিছততো নাই, নহ'ব নহয়, মাতটো বেয়া হৈ আছে, আপুনি সোনকালে হেৰি ট্ৰিটমেণ্ট কৰক, আমি আছোঁ, আমি কৰিমেই, কিন্তু আপোনাৰ সেইদিনাৰ মাতৰ দৰে হোৱা নাই। মই ভাবিছোঁ তেওঁলোকে গম নাপাব আৰু মই গাই যাম। তাৰপিছত আহিলোঁ, আহি ইনজেকশ্যন পৰ্যন্ত ল'লোঁ, ফেৰেঞ্জাইটিছ লৈ পেলাই আৰু গ'লোঁ, আৰু একদম
0: মানে কিমান দিন পিছত গৈছে,
1: এসপ্তাহমান পিছত আৰু, প্ৰায় ৰাতিয়ে হয় বেছি কৰি আমাৰ হেৰিবিলাক, আৰু আমাৰ অফিচো থাকেতো, অফিচ থাকিলে অলপমান যোৱা দিগদাৰ হয়, ৰাতি তেনেকৈ বহুত কেইটা কৰিলোঁ আৰু একেলগে, মানে গোটেইকেইটা হোৱা নাই আৰু, তেতিয়া মোৰ দহটা বাৰটামান কৰিছে ইতিমধ্যে।
0: এনেই গ্ৰামফোন কোম্পানী যেতিয়া ৰেকৰ্ডিং কৰে তেতিয়া কিমানটামান গীত এবাৰত কৰে আপুনি?
1: এবাৰত এবাৰত দুটা তিনিটা এনেকুৱা,
0: মানে সেইটো এদিনৰ?
1: অঁ, এদিনৰ।
0: আকাশবাণীত ছটাকে গীত বাণী বন্ধন কৰে, এবাৰ আহিলে হয়তো সময় লয় কিছু, যিহেতু এইটো বাণিজ্যিক ভিত্তিত কৰা হয়, গতিকে তাত বোধ কৰোঁ সেইকাৰণে নেকি এদিনত হয়তো দুটা গীত,
1: তাতে কিবা হেৰি থাকিলে, কনফিউজন থাকিলে, কিবা হেৰি হ'লে আৰু
0: ৰি-ৰেকৰ্ডিং
1: কৰিব লাগিব, তেনেকে তেনেকে কেইবাদিনো যাব লগা হৈছে আৰু, কৰি কৰি মই শেষ কৰিলোঁ আৰু, তাৰ ভালে হৈছে, তাৰপাছত অ'কে আৰু। আৰু বহুত বহি থাকে নহয় শিল্পীবিলাক, এটা এজনৰ পাছত এজন, এজনৰ পাছত এজন, তেনেকৈ হৈ থাকে। এই তাৰপিছত মই হেৰি কৰিলোঁ, আছোঁ আৰু, ৰেকৰ্ডবিলাক ৰিলিজ হৈ গ'ল, মোৰ হেৰি আহে, চেকখন আহে, তেওঁলোকে পঠাই দিয়ে
0: গ্ৰামফোন কোম্পানীৰ পৰা।
1: তাৰপিছত কিছুদিন পিছত আকৌ আহিলে তেওঁলোকে, তাৰমানে ইমানেই ৰেকৰ্ডিং হৈছে কিন্তু কিছুমান ৰেকৰ্ড এনেই পৰি আছে, তেওঁলোকৰ লাভ হোৱা নাই। যিকেইখনৰ লাভ হৈছে সেই আৰ্টিষ্টখিনিক একদম কনফিডেঞ্চিয়েলি মাতিছে আৰু, তাৰমানে গম পালে বেলেগবিলাক বহুত আহি যাব, আমিতো তেওঁলোকেতো আৰ্টিষ্ট কেনেকুৱা কি কথা, কণ্ঠটো চালে নহ'ব নহয়, বহুত কিবা কিবি চাব লাগে বোধহয়, তেওঁলোকে বোলে কাৰোবাৰ আগত ৰামেশ্বৰ পাঠককে কৈছে নেকি যে আমি একদম মনে মনে হেৰি কৰিম।

0: বেছি হুলস্থুল কৰিব লাগে, তেখেতক লাগে, আপোনাক লাগে, আৰু তেনেকৈ কেইজন মানুহক মাতি আৰু ৰেকৰ্ড কৰিছে আমাৰ গীত। মই পাঁচটামান গীত গাইছোঁ, পিছৰ গীতকেইটা মই পাইছোঁ কিন্তু আগৰ গীতকেইটা পোৱা নাই। তেওঁলোকৰ মস্তক আহি এখন থাকে নহয়, সেইখন হেৰি কৰাৰ
1: কাৰণে আপোনাৰ লগত
0: নাছিলে, গতিকে এতিয়া মই সেই পুৰণা গীতখিনিতো নাপাওঁৱে, এতিয়া পিছত গোৱা গীতখিনি পাওঁ।
1: কিন্তু সেইখিনি গীত আপুনি আকাশবাণীতো গাইছিলে?
0: আকাশবাণীতো
1: গাইছিলে, গতিকে আমাৰ সংগ্ৰহ তাৰ বহুতখিনি আছে। ঠিক আছে, আজিতো আপোনাৰ গীত আমি শেষত কি শুনিম, আগতে আমি কৈয়ে থৈ দিছোঁ কোন কন্যা কান্দে ঘাটে, এই গীতটি আমি কিয়নো আপোনাৰ গোৱালপৰীয়া সুৰৰ গীত আমি শুনিব খুজিছোঁ, সেইটো শুনিম। পিছত থাকোঁতে আপোনাৰ চাগে সহযোগী বা সহকৰ্মীসকলে মাজে মাজে গীত গাবলৈ অকণমান আমনি কৰিছিল?
0: কৰিছিলে,
1: মানে টেবুলত বহিয়ে গীত গাবলগীয়া হয় নেকি কেতিয়াবা?
0: ৰেডিঅ'ত শুনে, ইয়াতে মই কৈ দিব লাগে কোনদিনা বাজিব কি কথা, তেতিয়া শুনে আৰু মোক বিদায় দিয়াতে, মই যেতিয়া মই ৰিটায়াৰ হ'লোঁ আৰু তেতিয়া সেইদিনাইও ময়ে গাব লগা হৈছে।
1: আপুনি গাইছিলে, ঠিক আছে বাইদেউ, আজি আমি এইটো খণ্ডৰ পৰা বিদায় লৈছোঁ, ইয়াৰ পিছত আকৌ কথা পাতিম। আজি কোন কন্যা কান্দে ঘাটে এই গীতটি শুনি বিদায় লৈছোঁ, আপোনাক ইয়াৰ পিছৰ খণ্ডত লগ পাম। আজিলৈ নমস্কাৰ।
0: নমস্কাৰ।

মোৰ সংগীত যাত্ৰা অনুষ্ঠানটিত ইমানপৰে বিশিষ্ট কণ্ঠশিল্পী স্নেহলতা দাসৰ সংগীত যাত্ৰাৰ পঞ্চম খণ্ডটি শুনিলে। তেখেতৰ সৈতে আলাপ তথা অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ। অনুষ্ঠানটিৰ পৰৱৰ্তী খণ্ডটি

0: দেখিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
3: তেওঁ কৈছিলে যে আচ্ছা জীৱনটো এনেকুৱা, সদায় প্ৰত্যাহ্বানবিলাক আহিলে কেতিয়াও পিছ হুহুকি যাব নালাগে। পিছ হুহুকি গ'লে আপুনি জীৱনটোৰ আচল মাধুৰ্য নাপাব।
4: 24 এপ্ৰিল শুকুৰবাৰৰ পৰা জীৱনৰ দীঘবাণী অনুষ্ঠানত ধাৰাবাহিকভাৱে প্ৰচাৰিত।
5: অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুল শইকীয়াৰ অনাতাঁৰ আত্মজীৱনী। মুঠ 6টা খণ্ডত প্ৰচাৰিত হ'বলগীয়া এই অনুষ্ঠানৰ প্ৰচাৰৰ সময় নিশা 9:30 বজাত।
4: শুনিবলৈ নাপাহৰিব শুকুৰবাৰে নিশা 9:30 বজাত।
0: অগ্নিযুগৰ গান,
6: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
7: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
6: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 মিনিটৰ পৰা 8:25 মিনিটলৈ সুধা কণ্ঠৰ গীত।
7: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: বিদ্যার্থীৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45। আলাপ অনুরাগ আভরণ মোর পুরার মোর কানা। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 প্ৰচাৰ হৈ আছে আলাপ অনুরাগ। অনুভূতি মোৰ তীত ৰহনিয়া। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। ৰাজ্যত বিজেপি নেতৃত্বাধীন NDA চৰকাৰে অবৈধভাৱে দখলীকৃত ভূমি দখলকাৰীৰ কবলৰ পৰা মুক্ত কৰাৰ বাবে উচ্ছেদ অভিযান পুনৰ আৰম্ভ কৰিছে। বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত ভূমি দখলমুক্ত কৰাক সৰ্বাধিক অগ্ৰাধিকাৰ দিয়া হৈছিল। যোৱা শনিবাৰে কামৰূপ জিলাৰ আমিনগাঁও অঞ্চলত প্ৰথমটো উচ্ছেদ অভিযান চলোৱা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে ৰাজ্যত NDA চৰকাৰৰ তৃতীয়টো কাৰ্যকালত 1,250 বৰ্গ কিলোমিটাৰ ভূমি দখলমুক্ত কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। ইয়াৰ বাবে প্ৰাৰম্ভিক প্ৰস্তুতি চলোৱা হৈছে।

0: আছে বুলিও ডঃ শৰ্মাই উল্লেখ কৰে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শেখৰজ্যোতি গোস্বামীয়ে দাখিল কৰা জামিন আবেদন সন্দৰ্ভত শুনানি গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত বিশেষ তদন্তকাৰী গোটে বিগত বৰ্ষৰ 2 অক্টোবৰত শিল্পীগৰাকীৰ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীক গ্ৰেপ্তাৰ কৰিছিল। তেতিয়াৰে পৰা হাফলং উপ কাৰাগাৰত থকা অভিযুক্তগৰাকী জামিন বিচাৰি বৰ্তমান আদালতৰ দ্বাৰস্থ হৈছে। ফাষ্টট্ৰেক আদালতে ইয়াৰ পূৰ্বে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ কৰিছিল। ইয়াৰ পাছত শ্যামকানু মহন্তই জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। ইতিমধ্যে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে শ্যামকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত অহা 22 মে'ত গোচৰটোৰ কেছ ডায়েৰী দাখিল কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে। নগাঁও জিলাৰ কঠীয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত জুমুৰমুৰ গাঁও পঞ্চায়তে 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাৰ অধীনত দীনদয়াল উপাধ্যায় পঞ্চায়ত নিৰন্তৰ বিকাশ পুৰস্কাৰ আৰু নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত পুৰস্কাৰ লাভ কৰিছে। অহা 3 জুনত পঞ্চায়তীৰাজ মন্ত্ৰালয়ে নতুন দিল্লীত আয়োজন কৰা অনুষ্ঠানত এই পুৰস্কাৰ প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে 1245টা পৰিয়ালে বসবাস কৰা এই পঞ্চায়তৰ জনসংখ্যা 6032। পঞ্চায়তখনৰ সভানেত্ৰী উমুমা চাকিনৰ নেতৃত্বত পঞ্চায়তখনে কেতবোৰ লেখত ল'বলগীয়া কাৰ্যসূচী গ্ৰহণ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰিবলৈ সমৰ্থ হৈছে। এই সন্দৰ্ভত গাঁও পঞ্চায়তৰ সচিব সুংবদন নাৰ্জাৰীয়ে এনেদৰে কয়।
1: জুমুৰমুৰ গাঁও পঞ্চায়ত আসাম ৰাজ্য কে নগাঁও জিলা মে কঠিয়াতলী খণ্ড মে স্থিত এক পঞ্চায়ত হে। ইস সাল হমে ভাৰত চৰকাৰ কে পঞ্চায়তী ৰাজ মন্ত্ৰালয় কে দ্বাৰা সন্মানীয় দীনদয়াল উপাধ্যায় পঞ্চায়ত সশক্ত বিকাশ 2000 কা পুৰস্কাৰ দিয়া গয়া হে, জিছ কাৰণ হম অত্যন্ত প্ৰসন্ন আৰু গৌৰৱান্বিত হে। ইসি অৱসৰ কা লাভ উঠাতে হুৱে মে ভাৰত চৰকাৰ, আসাম চৰকাৰ, হমাৰে বিধায়ক শ্ৰী জিতু গোস্বামী জী, নগাঁও জিলা প্ৰশাসন, কঠিয়াতলী খণ্ড উন্নয়ন কে অফিচাৰ, SIRD গুৱাহাটী, SIRD আমনি কা আভাৰ প্ৰকট কৰা চাহতি হু। উনকে সহযোগ সহায়তা আৰু মাৰ্গদৰ্শন কে কাৰণ হি আজ হম স্তৰ পৰ পহঁচে হে।
0: উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাৰ শিতানত দেশৰ বিভিন্ন প্ৰান্তৰ 42খন পঞ্চায়তক বাছনি কৰা হৈছে। অসমৰ শোণিতপুৰ জিলাৰ নিউ নপাম গাঁও পঞ্চায়তে শ্ৰেষ্ঠ গাঁও পঞ্চায়তৰ নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত নিয়ন্ত্ৰণ বিকাশ পুৰস্কাৰ লাভ কৰিছে। ডিব্ৰুগড় জিলাৰ হুগ্ৰীজান গাঁও পঞ্চায়তে স্বনিৰ্ভৰশীল আন্তঃগাঁথনি শিতানত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সমৰ্থ হৈছে। লখিমপুৰৰ নাৰায়ণপুৰত থকা শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ 4th প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি কালি বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই অনুসৰি মুকলি সভা আৰু 12 সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়। মাধৱদেৱ কলাক্ষেত্ৰ উদ্যোগত অনুষ্ঠিত সত্ৰীয়া কৃষ্টি কৰ্মশালাত অংশগ্ৰহণকাৰী প্ৰশিক্ষাৰ্থীসকলে বৰগীত পৰিৱেশন কৰে। অনুষ্ঠানত বুৰিয়া বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ভূপেন বৰা, মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ অৰূপজ্যোতি চৌধুৰীকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই অনুষ্ঠানতে কালি সমাজ জীৱনলৈ অৱদান আগবঢ়োৱা বৃহত্তৰ নাৰায়ণপুৰ বিহপুৰীয়া অঞ্চলৰ 4গৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। তেওঁলোক হৈছে স্বাধীনতা সংগ্ৰামী নিৰ্মলা গোস্বামী, সত্ৰীয়া শিল্পী হৰিচৰণ শইকীয়া, সমাজসেৱক গোলক হাজৰিকা আৰু প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰা। শিৱসাগৰ নগৰৰ দৰবাৰ ৰোডৰ 3 নম্বৰ ৱাৰ্ডত কালি নিশা চোৰে এঘৰ মানুহৰ পৰা লক্ষাধিক টকাৰ সোণৰ গহনা, বহু পৰিমাণৰ নগদ ধন আৰু আন মূল্যৱান সামগ্ৰী লুটি নিয়ে। আব্দুল ৰেকিব নামৰ এজন লোকৰ হাৰ্ডৱেৰ দোকানৰ পৰাও চোৰে প্ৰায় 4,50,000 টকাৰ নগদ ধন লৈ যোৱা বুলি অভিযোগ উত্থাপিত হৈছে। এই চুৰিকাণ্ডৰ খবৰ পোৱাৰ পাছতে শিৱসাগৰ সদৰ আৰক্ষী থানাৰ এটা দল ঘটনাস্থলীলৈ ৰাওনা হয় আৰু এই দুষ্কাৰ্যৰ সৈতে জড়িত অপৰাধীৰ অনুসন্ধান অব্যাহত ৰাখিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

0: গুৱাহাটী।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰিবলৈ লৈছো সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা।

আজিৰ গীতিমালিকা অনুষ্ঠানৰ প্ৰথমে এয়া ৰূপম ভূঞা, গীতৰ কথা ৰসানন্দ গগৈৰ, সংগীত সংৰচনা উৎপল বৰাৰ।

ৰূপম ভূঞাৰ কণ্ঠৰ গীতটি শুনিলে গীতৰ কথা আছিল ৰসানন্দ গগৈৰ, সংগীত সংৰচনা আছিল উৎপল বৰাৰ। অনুষ্ঠানত এইবাৰ শুনক চিল্কা চমুৱাৰ কণ্ঠৰ এটি গীতৰ কথা ডিম্বেশ্বৰ দাসৰ, সংগীত সংৰচনা দীপক শৰ্মাৰ।

0: চিল্কা চমুৱাৰ কণ্ঠগীতটি শুনিলে। গীতৰ কথা আছিল ডিম্বেশ্বৰ দাসৰ, সংগীত সংৰচনা আছিল দীপক শৰ্মাৰ।
1: হাৰ্ট এটেক, ষ্ট্ৰোক, ৰোড এক্সিডেণ্ট, শিশুৰ জৰুৰী অৱস্থা, পেটৰ বিষ বা গেষ্ট্ৰিক ব্লিডিং, তৎক্ষণাত আহক এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ ইমাৰজেঞ্চি বিভাগলৈ। ইয়াত আছে অভিজ্ঞ জৰুৰীকালীন চিকিৎসকৰ দল, আধুনিক ICU আৰু ইমাৰজেঞ্চি OT, 24 ঘণ্টাই সাজু আপোনাৰ সেৱাত। এপ'ল' এক্সেল কেয়াৰ হাস্পাতাল, পশ্চিম বৰাগাঁও, গুৱাহাটী। ফোন নম্বৰটি হৈছে 9957568450।
0: পুনৰ উভতি আহিছোঁ গীতিমালিকাৰ মাজলৈ। গীতিমালিকাত এইবাৰৰ শিল্পী প্ৰতুল গোস্বামী, গীতৰ কথা কেশৱ দত্তৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: সেয়া আছিল প্ৰতুল গোস্বামী, গীতৰ কথা আছিল কেশৱ দত্তৰ, প্ৰযোজনা আছিল অনুপম চৌধুৰীৰ।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকাত এইবাৰ শুনক পৰিণীতা গোস্বামীৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা তৰুণ শৰ্মাৰ, প্ৰযোজনা হায়দৰ আলীৰ।

পৰিণীতা গোস্বামীৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল তৰুণ শৰ্মাৰ, প্ৰযোজনা আছিল হায়দৰ আলীৰ। গীতিমালিকা অনুষ্ঠানৰ শেষত শুনক ৰাণা প্ৰকাশ হাজৰিকাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা কৌৰৱী ডেকা হাজৰিকাৰ, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

কৰবী ডেকা হাজৰিকা ৰচিত গীতটি শুনিলে ৰাণা প্ৰকাশ হাজৰিকাৰ কণ্ঠত, প্ৰযোজনা আছিল ৰমেন চৌধুৰীৰ, আৰু ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ গীতিমালিকা অনুষ্ঠানটিৰ।

0: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব আৰু 9:15 জিলাৰ ৰূপ।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, গোথেনবাৰ্গত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ছুইডেনৰ প্ৰধানমন্ত্ৰী উল্ফ ক্ৰিষ্টাৰছনৰ বৈঠক, শ্ৰীমোদীলৈ ছুইডেনৰ সৰ্বোচ্চ সন্মান প্ৰদান, গোটা আৱৰ্জনা ব্যৱস্থাপনা নিয়মাৱলী বলবৎ কৰাৰ বাবে ৰাজ্যৰ প্ৰতিখন জিলাৰ আয়ুক্তলৈ ৰাজ্য চৰকাৰৰ নিৰ্দেশ জাৰি, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদন সন্দৰ্ভত আজি ফাষ্ট ট্ৰেক আদালতত শুনানি গ্ৰহণ, কংগ্ৰেছ নেতা ভি ডি সাথীছনৰ আজি কেৰালমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ, আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে দিল্লী কেপিটেলছৰ 5 উইকেটত জয়লাভ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ছুইডেনৰ সৰ্বোচ্চ সন্মান ৰয়েল অৰ্ডাৰ অব দ্য পোলাৰ ষ্টাৰ ডিগ্ৰী কমাণ্ডাৰ গ্ৰেণ্ড ক্ৰছ প্ৰদান কৰা হৈছে। দ্বিপাক্ষিক

সম্পৰ্কৰ দিশত গুৰুত্বপূৰ্ণ অৱদান তথা দূৰদৰ্শী নেতৃত্বৰ স্বীকৃতিস্বৰূপে শ্ৰীমোদীলৈ এই সন্মান আগবঢ়োৱা হৈছে। এয়া হৈছে প্ৰধানমন্ত্ৰী মোদীৰ 31 সংখ্যক আন্তঃৰাষ্ট্ৰীয় সন্মান। উল্লেখযোগ্য যে দুদিনীয়া ভ্ৰমণসূচীৰে কালি ছুইডেনলৈ যোৱা প্ৰধানমন্ত্ৰী মোদীয়ে যোৱা নিশা গোথেনবাৰ্গত দেশখনৰ প্ৰধানমন্ত্ৰী উল্ফ কিষ্টাৰছনৰ সৈতে আলোচনাত মিলিত হয়। প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত কালি দুয়োগৰাকী নেতাই ভাৰত ছুইডেন সম্পৰ্কৰ সকলো দিশ পৰ্যালোচনা কৰাৰ লগতে দ্বিপাক্ষিক সম্পৰ্কক কৌশলগত অংশীদাৰিত্বলৈ বৃদ্ধি কৰাত সন্মতি প্ৰকাশ কৰে। তেওঁলোকে বাণিজ্য আৰু বিনিয়োগ, প্ৰযুক্তি আৰু উদ্ভাৱন, মহাকাশ, উন্নত প্ৰযুক্তি, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, লঘু আৰু মজলীয়া উদ্যোগ, গৱেষণা তথা জনসাধাৰণৰ মাজত সম্পৰ্ক আদিৰ ক্ষেত্ৰত সহযোগিতা সুদৃঢ় কৰাৰ সন্দৰ্ভত আলোচনা কৰে। 5খন দেশ ভ্ৰমণৰ চতুৰ্থ পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নৰৱেলৈ যাব আৰু তাত তেওঁ তৃতীয় ভাৰত নৰ্ডিক সন্মিলন আৰু দ্বিপাক্ষিক আলোচনাত অংশ ল'ব। এই ভ্ৰমণকালত শ্ৰীমোদীয়ে দেশখনৰ ৰজা পঞ্চম হেৰল্ড আৰু ৰাণী সন্যাক সাক্ষাৎ কৰাৰ লগতে প্ৰধানমন্ত্ৰী ইয়োনাছ গৰ ষ্টৰৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। শ্ৰীমোদীৰ লগতে ভাৰত নৰৱে ব্যৱসায় আৰু গৱেষণা সন্মিলনতো ভাষণ দিব। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে ভাৰত নৰৱে সম্পৰ্কৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ উপৰি বাণিজ্য আৰু বিনিয়োগ, বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি তথা স্বচ্ছ আৰু সেউজ প্ৰযুক্তি আৰু সমুদ্ৰ অৰ্থনীতিৰ ক্ষেত্ৰত সহযোগিতা সুদৃঢ় কৰাৰ সুযোগ প্ৰদান কৰিব। গুৰুতৰ প্ৰদূষণজনিত সমস্যা সৃষ্টি কৰা গোটা আৱৰ্জনা নিষ্কাশনৰ বাবে প্ৰস্তুত কৰা 2026 চনৰ গোটা আৱৰ্জনা ব্যৱস্থাপনা নিয়মাৱলী বলবৎ কৰাৰ বাবে ৰাজ্যৰ প্ৰতিখন জিলাৰ আয়ুক্তলৈ ৰাজ্য চৰকাৰে নিৰ্দেশ জাৰি কৰিছে। উচ্চতম ন্যায়ালয়ে পৰিৱেশ সুৰক্ষা আইনৰ অধীনত জিলা আয়ুক্তসকলক গোটা আৱৰ্জনা ব্যৱস্থাপনা নিয়মাৱলী বলবৎ কৰাৰ কৰ্তৃত্ব আৰু ক্ষমতা প্ৰদান কৰি অলপতে দিয়া এটা ৰায়ৰ পাছত মুখ্য সচিব ডঃ ৰবি কোটাই শেহতীয়াকৈ জিলা আয়ুক্তসকললৈ এই নিৰ্দেশ জাৰি কৰিছে। এই অনুসৰি জিলা আয়ুক্তসকলক তেওঁলোকৰ অধীনৰ এলেকাসমূহত গোটা আৱৰ্জনা নিষ্কাশনৰ বাবে থকা আন্তঃগাঁথনি পৰ্যালোচনা কৰাৰ লগতে প্ৰতি 3 মাহৰ মূৰে মূৰে নগৰীয়া আৰু গ্ৰাম্য স্থানীয় নিকায়সমূহৰ কাম কাজৰ পৰ্যালোচনা কৰি মুখ্য সচিবলৈ প্ৰতিবেদন প্ৰেৰণ কৰিব লাগিব। জিলা আয়ুক্তসকলে পৌৰ নিগম নিকায়ৰ লগতে পঞ্চায়তসমূহে 4 প্ৰকাৰৰ আৱৰ্জনা পৃথকীকৰণকে ধৰি দীৰ্ঘদিনৰ পৰা জমা হৈ থকা আৱৰ্জনা নিষ্কাশন নিশ্চিত কৰিব লাগিব। ইয়াৰ বাবে পৌৰ নিগম নিকায় আৰু পঞ্চায়তসমূহক 60 দিনৰ ভিতৰত গোটা আৱৰ্জনা ব্যৱস্থাপনাৰ সময়সীমা তথা নিৰ্দিষ্ট কাৰ্যসূচী প্ৰস্তুতৰ বাবে নিৰ্দেশ দিয়া হৈছে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শেখৰজ্যোতি গোস্বামীয়ে দাখিল কৰা জামিন আবেদন সন্দৰ্ভত শুনানি গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত বিশেষ তদন্তকাৰী গোটে বিগত বৰ্ষৰ 2 অক্টোবৰত শিল্পীগৰাকীৰ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীক গ্ৰেপ্তাৰ কৰিছিল। তেতিয়াৰে পৰা হাফলং উপ কাৰাগাৰত থকা অভিযুক্তগৰাকী জামিন বিচাৰি বৰ্তমান আদালতৰ দ্বাৰস্থ হৈছে। ফাষ্ট্ৰেক আদালতে ইয়াৰ পূৰ্বে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ কৰিছিল। ইয়াৰ পাছত শ্যামকানু মহন্তই জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। ইতিমধ্যে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে শ্যামকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত অহা 22 মে'ত গোচৰটোৰ কেছ ডায়েৰী দাখিল কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে। কংগ্ৰেছ নেতা ভি ডি সাথীছনে আজি কাৰ্লমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। শ্ৰীসাথীছনে তেওঁৰ শপত গ্ৰহণৰ পূৰ্বে কালি সন্ধিয়া 21জনীয়া ইউ ডি এফ মন্ত্ৰীসভা ঘোষণা কৰে। এই মন্ত্ৰীসভাত সাথীছনকে ধৰি 14জনে প্ৰথমবাৰৰ বাবে মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব। ৰাজ্যপাল ৰাজেন্দ্ৰ আৰ্লেকাৰক মন্ত্ৰীসকলৰ তালিকা অৰ্পণ কৰি শ্ৰীসাথীছনে ইউ ডি এফৰ 28 সদস্যই একেলগে শপত গ্ৰহণ কৰিব বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে ৰাজ্যখনত কংগ্ৰেছ মুখ্যমন্ত্ৰী পদকে ধৰি 11টা মন্ত্ৰীপদ লাভ কৰাৰ বিপৰীতে ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগে 5টা মন্ত্ৰীপদ লাভ কৰে। কেৰালা কংগ্ৰেছ, আৰ এছ পি, কেৰালা কংগ্ৰেছ আৰু চি এম পিয়ে এটাকৈ মন্ত্ৰীপদ লাভ কৰিছে। ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰাক মৌচুমীৰ প্ৰভাৱত বিগত দিনকেইটাত ধুমুহা গাজনিৰে প্ৰবল বৰষুণ হোৱাৰ ফলত বহু অঞ্চল জলমগ্ন হোৱাৰ লগতে জনসাধাৰণ সমস্যাৰ সন্মুখীন হৈছে। কোকৰাঝাৰ জিলাত কালি সন্ধিয়া অহা প্ৰবল ধুমুহা বৰষুণে বহু ঘৰ দুৱাৰ, শস্যৰ লগতে ৰাজহুৱা আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতি কৰে। ধুমুহাত কোকৰাঝাৰ আৰক্ষী চকীৰ চৌহদত থকা পুৰণি

0: ৱায়াৰলেছ টাৱাৰটো ভাঙি পৰে। বিভিন্ন অঞ্চলত বৃহৎ বৃহৎ গছ উভালি পৰাৰ ফলত কেইবাঘণ্টালৈ যাতায়াত ব্যাহত হৈ পৰে। তদুপৰি ধুমুহাত বৈদ্যুতিক খুঁটা আৰু তাঁৰ ছিঙি পৰাত বহু অঞ্চলত বিদ্যুৎ যোগানো ব্যাহত হৈ পৰে। জিলাখনত ধুমুহা বৰষুণত ক্ষয় ক্ষতিৰ সন্দৰ্ভত আমাৰ সংবাদদাতা প্ৰীতম ব্ৰহ্ম চৌধুৰীয়ে এইদৰে কয়।
1: ধুমুহা আৰু বৰষুণে কোকৰাঝাৰ জিলাৰ বিভিন্ন অঞ্চলত ব্যাপক ক্ষতি সাধন কৰে। এই ধুমুহা বৰষুণত ঘৰ দুৱাৰ, গছ, ফচল আৰু ৰাজহুৱা সম্পত্তিৰ ওপৰত ব্যাপক প্ৰভাৱ পৰে। কোকৰাঝাৰ টাউনৰ সদৰ পুলিচ ষ্টেচন ভিতৰত থকা পুৰণি ৱায়াৰলেছ টাৱাৰখন প্ৰবল বতৰত ভাঙি পৰে। লগতে পুৰণি পাৱাৰ হাউচ বিল্ডিঙৰ টিনৰ ছাল উৰি যায়, যিখন EPDCL-ৰ কণ্ট্ৰল ৰুম হিচাপে ব্যৱহাৰ কৰা হয়। ধুমুহাত বিদ্যুতৰ খুঁটি তাঁৰ ক্ষতিগ্ৰস্ত হয়, যাৰ ফলত অনেক ঠাইত বিদ্যুৎ যোগান ব্যাহত হৈ পৰে। এই ধুমুহা বৰষুণত জিলাৰ বিভিন্ন প্ৰান্তত ব্যাপক ক্ষতিৰ খবৰ পোৱা যায়।
0: এডভান্টেজ অসম শীৰ্ষক বিনিয়োগ সন্মিলনৰ দ্বিতীয় সংস্কৰণত স্বাক্ষৰিত বুজাবুজিৰ চুক্তিৰ অধীনত প্ৰকল্পসমূহৰ 60% ৰূপায়ণৰ বিভিন্ন পৰ্যায়ত আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে। অসমে লাভ কৰা 5,00,000 কোটি টকাৰো অধিক বিনিয়োগৰ প্ৰতিশ্ৰুতিৰ ভিতৰত 3,00,000 কোটি টকাৰো অধিক শিতানত প্ৰকল্পসমূহ ৰূপায়ণ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। এই প্ৰকল্পসমূহ সম্পূৰ্ণৰূপে কাৰ্যকৰী হলে অসমৰ বাবে যুগান্তকাৰী পদক্ষেপ হিচাপে বিবেচিত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। ৰাজ্যত NDA চৰকাৰৰ তৃতীয়টো কাৰ্যকালত 1,250 বৰ্গ কিলোমিটাৰ ভূমি দখলমুক্ত কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই কথা উল্লেখ কৰি কয় যে ইয়াৰ বাবে ইতিমধ্যে প্ৰাৰম্ভিক প্ৰস্তুতি চলোৱা হৈছে। উল্লেখযোগ্য যে ৰাজ্যৰ অবৈধভাৱে দখলীকৃত ভূমিত চৰকাৰে পুনৰ উচ্ছেদ অভিযান আৰম্ভ কৰিছে। যোৱা শনিবাৰে কামৰূপ জিলাৰ আমিনগাঁও অঞ্চলত উচ্ছেদ অভিযান চলোৱা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত গুৱাহাটী পৌৰ নিগম, গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ, গুৱাহাটী জলবোৰ্ড আৰু অমৃত আদি সংস্থাসমূহৰ বিভিন্ন উন্নয়নমূলক আঁচনি আৰু কাৰ্যসূচীৰ খতিয়ান লয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই গুৱাহাটীকে ধৰি ৰাজ্যৰ চহৰসমূহৰ প্ৰতিগৰাকী নাগৰিকৰ সুবিধা সুনিশ্চিত কৰি বিশুদ্ধ খোৱাপানী, কৃত্ৰিম বান ব্যৱস্থাপনা, অনাময় আদি গুৰুত্বপূৰ্ণ বিষয়সমূহক অগ্ৰাধিকাৰ দিবলৈ সংস্থাসমূহক নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই লগতে গুৱাহাটীত দেশৰ ভিতৰতে এখন অন্যতম আধুনিক আৰু সৰ্বাংগ সুন্দৰ মহানগৰ হিচাপে গঢ়ি তুলিবলৈ সকলো ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট বিভাগক নিৰ্দেশনা প্ৰদান কৰে। মধ্য অসমৰ অন্যতম প্ৰধান চহৰ নগাঁৱৰ ৰাজপথসমূহ অধিক পৰিষ্কাৰ কৰি ৰখাৰ উদ্দেশ্যে নগাঁও পৌৰসভাই শেহতীয়াকৈ অত্যাধুনিক মেকানিকেল ছুইপিং মেচিন বা যন্ত্ৰচালিত ঝাৰু সংযোজন কৰিছে। পৰম্পৰাগত পদ্ধতিৰ পৰা স্বয়ংক্ৰিয় প্ৰযুক্তিলৈ এই পৰিৱৰ্তনে পথসমূহ পৰিষ্কাৰ কৰি ৰখাত সহায় কৰাৰ লগতে দক্ষ পৌৰ প্ৰশাসনৰ ভেটি শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। নগাঁও পৌৰ নিগমৰ আন্তঃগাঁথনি আধুনিকীকৰণৰ দূৰদৰ্শী চিন্তা বাস্তৱত সফল হলে ৰাজ্যৰ অন্য পৌৰ নিগম ব্যৱস্থাতো ইয়াৰ ব্যৱহাৰ হোৱাৰ থল আছে। অসম সাহিত্য সভাৰ উদ্যোগত চৰ্চা পৰি ভাষা সাহিত্য সংস্কৃতি উপসমিতিৰ সহযোগত বৰপেটা জিলাৰ কয়াকুচিত কালি বিদ্যায়তনিক আৰু সাংস্কৃতিক সমাৱেশ 2026 শীৰ্ষক কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানৰ আৰম্ভণিতে অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীকে মুখ্য কৰি আন 108গৰাকী লোকে সাহিত্য সভাৰ পতাকা উত্তোলন কৰে। পাছত ডঃ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়। চৰ্চাপুৰী অঞ্চলৰ সংস্কৃতি আৰু অসমৰ সাৰ্বজনীন কৃষ্টি সংস্কৃতি প্ৰতিফলিত হোৱাকৈ এটা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাত প্ৰায় 5,000 সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে। এই শোভাযাত্ৰাৰ পাছত অসমীয়া জাতিৰ আত্মপৰিচয়, চৰ্চাপুৰীৰ অসমীয়াৰ অতীত, বৰ্তমান আৰু ভৱিষ্যত সন্দৰ্ভত এখন আলোচনা সত্ৰ অনুষ্ঠিত হয়। বৰপেটা জিলা সাহিত্য সভাৰ সভাপতি গিৰিধৰ চৌধুৰীয়ে চৰ্চাপুৰীবাসীক ন অসমীয়া কোৱাৰ পৰিৱৰ্তে অসমীয়াহে ক'ব লাগে বুলি আহ্বান জনায়। মুকলি সভাত অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে চৰ্চাপুৰী অঞ্চলৰ বাসিন্দাসকলে অসমৰ গ্ৰামীণ অৰ্থনীতিৰ বিকাশৰ অৰ্থে আগবঢ়োৱা অৱদানৰ আলোকপাত কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে ৰাজস্থান ৰয়েলছক 5 উইকেটত পৰাস্ত কৰে। দিল্লী কেপিটেলছে 194 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 19 অভাৰ 2 বলত 5 উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। দলৰ হৈ KL ৰাহুলে সৰ্বাধিক 56 ৰাণ কৰে। ইয়ার পূর্বে রাজস্থান রয়্যালসে প্রথমে ব্যাট ধরার আমন্ত্রণ লাভ করে।

0: নিৰ্ধাৰিত বিশ অভাৰত আঠটা উইকেট হেৰুৱাই 193 ৰাণ সংগ্ৰহ কৰে। ধ্ৰুৱ জুৰেলে সৰ্বাধিক 53 ৰাণ কৰে। দিল্লীৰ হৈ 4টা উইকেট দখল কৰা মিচেল ষ্টাৰ্কত প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে প্ৰতিযোগিতাত কালি বিয়লি ধৰমশালাত অনুষ্ঠিত আন এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে পাঞ্জাব কিংছক 23 ৰাণত পৰাস্ত কৰে। এই জয়ৰ সুবাদত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে প্ৰথমটো দল হিচাপে প্লে অফলৈ যোগ্যতা অৰ্জন কৰে। প্ৰতিযোগিতাত আজি চেন্নাইৰ এম এছ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পাঁচদেশীয় ভ্ৰমণ তথা কালি ছুইডেনৰ সৰ্বোচ্চ সন্মান ৰয়েল অৰ্ডাৰ অৱ পোলাৰ ষ্টাৰ কমাণ্ডাৰ গ্ৰেণ্ড ক্ৰছেৰে বিভূষিত হোৱাৰ খবৰে আজি বাতৰি কাকতসমূহত গুৰুত্ব লাভ কৰিছে। বাতৰিটো দৈনিক জনমভূমি কাকতে ছুইডেনৰ সৰ্বোচ্চ সন্মানেৰে বিভূষিত মোদী 17খন চুক্তিত স্বাক্ষৰ ভাৰত নেডাৰলেণ্ডৰ আৰু অসমে প্ৰতিদিন কাকতে নেডাৰলেণ্ডছ ভ্ৰমণ সামৰি ছুইডেনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আকাশমাৰ্গত বায়ুসেনাৰ নিৰাপত্তা বিমানবন্দৰত মোদীক আদৰণি প্ৰধানমন্ত্ৰী ক্ৰিষ্টাৰ্চনৰ শিৰোনাম দিছে। নেডাৰলেণ্ডছৰ সামাজিক অনুষ্ঠানত ডিঙিত আৰোনাই লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শীৰ্ষক বাতৰি এটাক দৈনিক অসম কাকতে আগস্থান দিছে। অসম ভ্ৰমণলৈ অহা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সংঘচালক ডাঃ মোহন ভাগৱতক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সাক্ষাতৰ বাতৰি এটা আজি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। অসমীয়া খবৰ কাকতত বাতৰিটোৰ শীৰ্ষক সুদৰ্শনালয়ত আৰ এছ এছৰ মুৰববী মোহন ভাগৱতৰে ৰুদ্ধতাৰ বৈঠক হিমন্ত বিশ্বৰ মন্ত্ৰীসভা গঠনৰ পৰামৰ্শ নে সৌজন্যমূলক সাক্ষাৎ। একেটা বাতৰি আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত সুদৰ্শনালয়ত আৰ এছ এছ প্ৰধানৰ সৈতে মুখ্যমন্ত্ৰী ৰুদ্ধতাৰ বৈঠক শিৰোনামেৰে প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে অন্ধ্ৰপ্ৰদেশৰ উদ্ধৃতিৰে জনসংখ্যা তথা পৰিয়াল পৰিকল্পনাক লৈ ভাৰতৰ ভিন ভিন ৰাজ্য চৰকাৰে গ্ৰহণ কৰা নীতিসমূহক সামৰি বিশ্লেষণাত্মক এটা বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। দ্য চেণ্টিয়েল কাকতত একেটা বাতৰি শিৰোনাম হোৱাই চন্দ্ৰবাবু নাইডু এনাউন্সড ইনচেণ্টিভ ফৰ থাৰ্ড এণ্ড ফৰ্থ চাইল্ড। নিয়মীয়া বাৰ্তা কাকতে এডভান্টেজ আছাম 2.0ত অসমে 5,00,000 কোটিৰো অধিক বিনিয়োগৰ প্ৰতিশ্ৰুতি লাভ কৰা তথা সম্পাদিত চুক্তিৰ 60% ৰূপায়ণৰ উন্নত পৰ্যায়ত থকা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰাৰ বাতৰি এটা প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বৃহৎ পৰিমাণৰ ৰন্ধন গেছ ভাৰতলৈ অনাৰ এটা বাতৰি দি আছাম ট্ৰিবিউন কাকতে ভেজেল কেৰিং 20K টন এল পি জি ৰিচেছ গুজৰাট পৰ্ট শিৰোনাম দিছে। আহক আমি এতিয়া বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 31 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 23 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মেঘালয়, অৰুণাচল, ত্ৰিপুৰা, নাগালেণ্ড, মিজোৰাম আৰু মণিপুৰৰ কোনো অঞ্চলত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিয়াৰ লগতে অসমৰ কেইবাখনো জিলাত য়েলো এলাৰ্ট জাৰি কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। গোথেনবাৰ্গত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ছুইডেনৰ প্ৰধানমন্ত্ৰী উল্ফ ক্ৰিষ্টাৰ্চনৰ বৈঠক, শ্ৰীমোদীলৈ ছুইডেনৰ সৰ্বোচ্চ সন্মান প্ৰদান, গোটা আৱৰ্জনা ব্যৱস্থাপনা নিয়মাৱলী বলবৎ কৰাৰ বাবে ৰাজ্যৰ প্ৰতিখন জিলাৰ আয়ুক্তলৈ ৰাজ্য চৰকাৰৰ নিৰ্দেশ জাৰি, কংগ্ৰেছ নেতা ভি ডি সাথীজনৰ আজি কেৰালমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে দিল্লী কেপিটেলছৰ 5 উইকেটত জয়লাভ। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ। জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি শুনক শোণিতপুৰ জিলাৰ ৰেহৰূপ। আমাৰ সৈতে আছে জিলাখনৰ সংবাদদাতা ৰজত ভৰদাস। তেজপুৰ মহাবিদ্যালয়ত ভূটানৰ এটা প্ৰতিনিধি দলৰ অংশগ্ৰহণেৰে এক আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ শিক্ষক শৈক্ষিক বিনিময় কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই সন্দৰ্ভত শুনক আমাৰ সংবাদদাতাৰ এক প্ৰতিবেদন।
1: যোৱা 5 মে তাৰিখে তেজপুৰ মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ উদ্যোগত আৰু ভূটান ৰয়েল ইউনিভাৰ্চিটিৰ অন্তৰ্গত চামটছ কলেজ অব এডুকেশ্যনৰ সহযোগত 7-দিনীয়াকৈ এই শৈক্ষিক বিনিময় কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। মহাবিদ্যালয়ৰ চন্দ্ৰ মোহন মেধি প্ৰেক্ষাগৃহত অধ্যক্ষ ডঃ মনোজ কুমাৰ হাজৰিকাই উদ্বোধন কৰা এই অনুষ্ঠানত ভূটানৰ পৰা অহা মুৰব্বী

0: ব্যাপক ওয়েনজাং গ্লানসেনর নেতৃত্বত এটা 15 জনীয়া প্ৰতিনিধি দলে অংশগ্ৰহণ কৰে, য'ত 5 গৰাকী অধ্যাপক, 2 গৰাকী কাৰ্যালয় বিষয়া আৰু 8 গৰাকী গৱেষণাৰ ছাত্ৰ ছাত্ৰী অন্তৰ্ভুক্ত আছিল। এই কাৰ্যসূচীৰ জৰিয়তে ক্ষেত্ৰভিত্তিক শিক্ষণ আৰু আন্তঃসাংস্কৃতিক বুজাপৰা উন্নত কৰাৰ লগতে ভৌগোলিক তথ্য প্ৰক্ৰিয়া GIS তথা দূৰ অনুধাৱনৰ ওপৰতো প্ৰয়োগিক কৰ্মশালা অনুষ্ঠিত হয়। ইয়াৰ উপৰিও সামগ্ৰিক ৰাষ্ট্ৰীয় সুখ আৰু বনক্ষয় উন্নয়নৰ ওপৰত বিশেষ আলোচনাও এই কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰা হৈছিল।
1: শোণিতপুৰ জিলাৰ তেজপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত নিউ নপাম গাঁও পঞ্চায়তলৈ ৰাষ্ট্ৰীয় বঁটা অহাৰ খবৰে অঞ্চলটোলৈ আনন্দৰ জোৱাৰ কঢ়িয়াই আনিছে। এই সন্দৰ্ভত অধিক জনাইছে আমাৰ সংবাদদাতাই।
0: যোৱা 11 মে তাৰিখে কেন্দ্ৰীয় পঞ্চায়তীৰাজ আৰু গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ প্ৰকাশিত কৰা খবৰ অনুসৰি গাঁৱৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত নিউ নপাম গাঁও পঞ্চায়তে কেন্দ্ৰীয় চৰকাৰৰ নানাজী দেশমুখ সৰ্বোচ্চ পঞ্চায়ত সততা বিকাশ পুৰস্কাৰ 2025ৰ অধীনত সৰ্বশ্ৰেষ্ঠ গাঁও পঞ্চায়তৰ বঁটা আৰু 1.5 কোটি টকাৰ অনুদান লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে পূৰ্বৰ দুৰ্নীতিৰ বিভিন্ন অভিযোগ বাতৰি শিৰোনাম দখল কৰা নপাম পঞ্চায়তৰ বিপৰীতে 2024 চনত পুনৰ গঠন হোৱা এই পঞ্চায়তখনত বৰ্তমান সভানেত্ৰী জাহেৰা খাতুনকে ধৰি মুঠ 7 গৰাকী মহিলা সদস্য আছে। এই মুঠ জনপ্ৰতিনিধিৰ 70% এই বঁটা লাভ কৰাৰ পাছতে সভানেত্ৰীগৰাকীয়ে তেজপুৰ বিধানসভাৰ সমষ্টিৰ বিধায়ক পৃথিৱীৰাজ ৰাভা আৰু জিলা আয়ুক্তক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছে।
1: নিৰ্বাচনী ব্যস্ততাৰ অন্ত পৰাৰ পাছতে এইবাৰ তেজপুৰত বহাগৰ উখল মাখল পৰিৱেশ। শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত চাৰ্চ ফিল্ডত উলহ মালহেৰে উদযাপন কৰা হয় বহাগী উৎসৱ। এই সন্দৰ্ভত শুনক এক বিস্তৃত প্ৰতিবেদন।
0: যোৱা 14 মে তাৰিখে শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত তেজপুৰৰ ঐতিহাসিক চাৰ্চ ফিল্ডত বিস্তৃত সাংস্কৃতিক কাৰ্যসূচীৰে বহাগী উৎসৱ উদযাপন কৰা হয়। সন্ধিয়া 7 বজাৰ পৰা অনুষ্ঠিত এই উৎসৱত জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে বন্তি প্ৰজ্বলনেৰে মাংগলিক শুভাৰম্ভ কৰাৰ পাছতে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে প্ৰবীণ শিক্ষাবিদ তথা বান থিয়েটাৰ প্ৰাক্তন সভাপতি মহেন্দ্ৰ নাথ কেউটে। সমবেত বিহু, পতাকা উত্তোলন গীত আৰু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ কালজয়ী গীতেৰে আৰম্ভ হোৱা এই সাংস্কৃতিক সন্ধিয়াত কেইবাখনো আকৰ্ষণীয় কাৰ্যসূচী পৰিৱেশন কৰা হয়, যাৰ ভিতৰত জনপ্ৰিয় কণ্ঠশিল্পী কল্লোল বৰঠাকুৰ আৰু নীতিশা বৰাৰ নৱ কল্লোল বেণ্ড, বিশিষ্ট শিল্পী চন্মিতা ঠাকুৰীয়াৰ গীতৰ অনুষ্ঠান, মৰিগাঁৱৰ আন্তৰ্জাতীয় খ্যাতিসম্পন্ন তিৱাকৃষ্টি দলৰ প্ৰদৰ্শন, তেজপুৰৰ থেচপিয়ান লোকবাদ্য আৰু ভৰলু বৰিয়াম তথা চাৰিদুৱাৰৰ মন বহাগী দলৰ বিহু নাচে দৰ্শকক মন্ত্ৰমুগ্ধ কৰে। ইয়াৰ উপৰিও স্থানীয় শিল্পীসকলৰ গীত আৰু জিলা প্ৰশাসনৰ কৰ্মচাৰীসকলৰ বিহু নাচে বহাগী উৎসৱৰ এই আনুষ্ঠানটিক অধিক জীপাল কৰি তোলে।
1: চিকিৎসা সেৱাৰ ব্যস্ততাৰ অন্তৰত তেজপুৰৰ একাংশ চিকিৎসকে সংস্কৃতি চৰ্চাত ব্ৰতী হৈ এক ব্যতিক্ৰমী নিদৰ্শন দাঙি ধৰিছে। ভাওনা পৰিৱেশনেৰে ৰাইজৰ বিপুল সমদায় বুটলিবলৈ সক্ষম হৈছে জিলাখনৰ কেইবাগৰাকীও জ্যেষ্ঠ আৰু কনিষ্ঠ চিকিৎসক। এই সন্দৰ্ভত শুনক আমাৰ সংবাদদাতাৰ প্ৰতিবেদন।
0: তেজপুৰৰ 32 গৰাকীকৈ চিকিৎসকে জিলাখনৰ চিকিৎসা সেৱাৰ সমান্তৰালকৈ চলোৱা ভাওনা আখাৰাৰ অন্তত এক সুন্দৰ প্ৰদৰ্শন দাঙি ধৰে। প্ৰগতিশীল চিকিৎসক শিল্পী সমাজ আৰু ভাৰতীয় চিকিৎসা সংস্থা তেজপুৰ শাখাৰ উদ্যোগত যোৱা 16 মে তাৰিখে মাজগাঁৱৰ হিলবিল বিবাহ ভৱনত এই চিকিৎসকসকলে একেলগে হৈ হৰিহৰ যুঁজ নামৰ ভাওনাখন সফলতাৰে পৰিৱেশন কৰে। বিশিষ্ট সত্ৰীয় শিল্পী দিলীপ বৰাৰ নিৰ্দেশনাত চিকিৎসকসকলৰ ব্যস্ততাৰ অন্তত নিশা এপৰলৈকে তেওঁলোকে খোল তালৰ সেৱত দীৰ্ঘদিন ধৰি এই আখাৰা চলাই আহিছিল। আটাইতকৈ আকৰ্ষণীয় কথা আছিল যে উক্ত ভাওনাখনত 32টা বেলেগ বেলেগ চৰিত্ৰ ৰূপায়ণ কৰা হয়। চিকিৎসকসকলৰ এই ব্যতিক্ৰমী সাংস্কৃতিক প্ৰয়াসক লৈ সমগ্ৰ তেজপুৰতে বিপুল উৎসাহ আৰু প্ৰশংসা পৰিলক্ষিত হৈছে।
1: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজিলৈ ইমানে। কাইলৈ আন এখন জিলাৰ ৰেহৰূপৰ সৈতে পুনৰ লগ পাম। আজিৰে একেই সময়তে নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি শোণিতপুৰ জিলাৰ ৰেহৰূপ শুনিলে। আজি লগ পালে আমাৰ সংবাদদাতা ৰজত ভৰদ্বাজক। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। লগতে শ্ৰোতাই নিউজন এয়াৰ মোবাইল এপতো আমাৰ অনুষ্ঠান শুনিব পাৰে।
1: এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
1: পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈ বৰ ভাল।

0: কথা, কারণ সকলোরে বাবে সুস্থ স্বাস্থ্যবান ভবিষ্যৎ অতি প্রয়োজন।
1: হোমিওপ্যাথিক আঞ্চলিক গবেষণা প্রতিষ্ঠান, ভেটাপাড়া, গুৱাহাটী।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰিবলৈ লৈছোঁ চিনেমা গীতৰ অনুষ্ঠান চিত্ৰগীত। আজিৰ অনুষ্ঠানৰ আৰম্ভণিৰ গীতটি লোৱা হৈছে জেতুকা পাতৰ দৰে ছবিখনৰ পৰা। গীতৰ কথা আৰু সুৰ পলাশ গগৈৰ, সংগীত পলাশ গগৈৰ। প্ৰথম গীতটি শুনক জুবিন গাৰ্গৰ কণ্ঠত।

দিগন্ত ভাৰতীৰ গীতৰ কথাৰে জেতুকা পাতৰ দৰে ছবিখনত সেয়া আছিল জুবিন গাৰ্গ। চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ গোলমাল ছবিখনৰ এটি গীত। গীতটিত কণ্ঠদান কৰিছে নীৰজ শ্ৰীধৰ আৰু অন্তৰা মিশ্ৰই।

0: গোলমাল ছবিখনত সেয়া আছিল নীৰজ শ্ৰীধৰ আৰু অন্তৰা মিত্ৰ।
1: হেৰ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: উভতি আহিছো চিত্ৰকেতুৰ মাজুলী। দিক্ষুৰ কণ্ঠ

জেতুকা পাণৰ দৰে ছবিখনত দীক্ষুৰ কণ্ঠৰ গীতটি শুনিলে গীতৰ কথা সুৰ আৰু সংগীত আছিল পলাশ গগৈৰ। এবাৰ শুনক লাকী ছবিখনৰ পৰা লোৱা এটি গীত। গীতটিত কণ্ঠদান কৰিছে স্বনু নিগমে।

লাকী ছবিখনত চনু নিগমৰ কণ্ঠৰ গীতটি শুনিলে? সেই একেখন ছবিৰে আন এটি গীত শুনক লতা মংগেশকাৰ আৰু আদনান স্বামীৰ কণ্ঠত।

0: লাকী ছবিখনত সেয়া আছিল লতা মঙ্গেশকাৰ আৰু আদনান শ্যামী।
1: সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি,
2: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
2: তেতিয়াহলে ফুটনি মৰাটো
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: উভতি আহিছো চিত্ৰকেতুৰ মাজুলী। তুমি আহিবানে ছবিখনৰ গীত আদি শুনাবলৈ লৈছো তোৰ আলী শৰ্মাৰ কণ্ঠত। গীতৰ কথা বিবি দেৱী বৰবৰুৱাৰ, সংগীত শিল্পীৰ নিজৰ।

তুমি আহিবানে ছবিখনত তৰালি শৰ্মাক বা গীতটি শুনিলে? চিত্ৰগীত অনুষ্ঠানৰ শেষৰ গীতটি শুনাবলৈ লৈছোঁ গজনী ছবিখনত জাভেদ আলীয়ে গোৱা। অতিথি শিল্পী হিচাপে গীতিত কণ্ঠদান কৰিছে সোনু নিগমে।

0: গজনি ছবিখনত জাভেদ আলী আৰু চনু নিগমৰ কণ্ঠৰ গীতটিৰে আজিৰ চিত্ৰগীত অনুষ্ঠানটি সামৰা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক হাতে বাটে সুৰৰ আৱেশ। আজিৰ অনুষ্ঠানটি আগবঢ়াইছে পম্পী বৈশ্যয়, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, হাতে পাতে সুৰৰ আৱেশ অনুষ্ঠানটিৰ আন এটি খণ্ডলৈ মই পম্পী বৈশ্যই আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। প্ৰিয় শ্ৰোতা, আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে আমি বিভিন্নজন ব্যক্তিৰ সৈতে কথা পাতোঁ, তেওঁলোকৰ মনৰ কথা তথা তেওঁলোকক ওচৰৰ পৰা জনাৰ কিছু প্ৰয়াস কৰাৰ লগতে শেষত তেওঁলোকে ভালপোৱা এটি গীত শুনাবলৈ আমি চেষ্টা কৰোঁ। গতিকে আহকচোন, পলম নকৰি আগবাঢ়ো আমাৰ

0: আজিৰ এই অনুষ্ঠানটিৰ মাজলৈ।
1: নমস্কাৰ বাইদেউ, হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়?
2: মোৰ নাম শ্ৰী উৎপলা বৰ্মন। মই মোৰ ঘৰ নলবাৰী, থাকোঁ গুৱাহাটীত, কৰ্মসূত্ৰে থাকোঁ ইয়াতে, আৰু মোৰ ল'ৰাটো ইয়াতে পঢ়ি আছে, সেইকাৰণে ইয়াতে দোকান দিছোঁ। আমি দুই হাজবেণ্ড আৰু ৱাইফ দুয়োটাই দোকান দিওঁ।
1: আপুনি নাৰ্চাৰী মানিক নগৰত ধুনীয়াকৈ দোকান এখন দি আছে, গতিকে এই ব্যৱসায়টোৰ বিষয়ে অকণমান জানিব বিচাৰিছোঁ। কেতিয়াৰ পৰা কৰিছে আৰু কেনে চলি আছে?
2: আমাৰ ব্যৱসায়টো বহুত বছৰে হ'ল। মই লকডাউনৰ আগতে দিছিলোঁ, মানে এখেতৰ আছিল পাণ দোকান প্ৰথম বিয়া নহওঁতে। তাৰপিছত বিয়া হোৱাৰ পিছত আকৌ চাহ বেচিলে, পৰিয়াল বাঢ়িল তেতিয়া আৰু চাহ বেচিলে, চাহ তাহ বেচি এনেকৈ। তাৰপিছত এতিয়া আকৌ ভাত চলাওঁ, ভাতৰ হোটেল, এতিয়া ফুটপাথৰে ভাতৰ হোটেল। আমাৰ ইয়াতে লেবাৰবিলাকে খায়, জি এম চি লেবাৰবিলাকে খায়, ভাত বনাওঁ, নিৰামিষ ভাত আৰু তাৰ লগত মাছ বা মাংস থাকে, এনেকৈ চলি আছোঁ আৰু চাহ তাহ বনাওঁ।
0: কেইদিনমান আগতে অৰ্থাৎ 1 মে তাৰিখে আমি সকলোৱে মে দিৱস অৰ্থাৎ শ্ৰমিক দিৱস হিচাপে পালন কৰোঁ, প্ৰত্যেক বছৰেই পালন কৰোঁ। আপুনি যিহেতু এগৰাকী নাৰী, গতিকে মই আপোনাক সুধিব বিচাৰিছোঁ যে এগৰাকী নাৰীৰ সমাজক লৈ যথেষ্টখিনি দায়িত্ব থাকে, বিশেষকৈ ঘৰখনক লৈ, কাৰণ সেই ঘৰখনত কাৰোবাৰ বাবে তেওঁ এগৰাকী বোৱাৰী, কাৰোবাৰ বাবে তেওঁ এগৰাকী মাতৃ, কাৰোবাৰ বাবে অৰ্ধাংগিনী হৈ তেওঁ সেই গোটেই সম্পৰ্কক সমান্তৰালকৈ চলাই নিব লাগে, যাতে সম্পৰ্কবোৰ তথা ঘৰখন সুচাৰুৰূপে পৰিচালিত হয়। আৰু সেই দায়িত্বসমূহ পালন কৰাৰ ক্ষেত্ৰত দিনটোৰ 24 ঘণ্টাটো কেতিয়াবা কম যেন অনুভৱ হয়, গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব?
2: এই ক্ষেত্ৰত মোৰ একো বিশেষ ক'বলগীয়া নাই। মই ছোৱালী অৱস্থাতে মই পঢ়িছিলোঁ, কিন্তু বেছি আগবাঢ়িব নোৱাৰিলোঁ। আমাৰ দেউতাৰ ফালৰ পৰাও অলপমান অসুবিধা আছিল, তথাপিও মোৰ যেতিয়া বিয়া হ'ল, বিয়াৰ পিছত হাজবেণ্ডৰ দোকান থকাৰ কাৰণে তেখেতৰ লগতে লাগি দিলোঁ। এইখনে যিহেতু সংসাৰখন আগুৱাই নিব লাগিব, বা ল'ৰাটোক পঢ়ুৱাই আছোঁ, কলেজ পাইছে এতিয়া সি, গতিকে তাক আগুৱাই নিবৰ কাৰণে দুয়োটাই লাগিবই লাগিব। এইখিনিৰ কাৰণে কেতিয়াবা কষ্ট হ'লেও সেইটো অনুভৱ নহয়, মনত এটা ফূৰ্তিহে লাগে। তাৰমানে নিজৰ কৰ্তব্য আৰু ল'ৰাটোক আগুৱাই নিয়াৰ কাৰণে, মোৰ ল'ৰা এটাই, তাক আগুৱাই নিয়াৰ কাৰণে দুই হাজবেণ্ড ৱাইফৰ কৰ্তব্য বুলি ভাবোঁ আৰু।
1: কিন্তু সেইখিনিতেই মানুহবোৰে আমাক নাৰীৰ দায়িত্ব বুলিহে অকল সোঁৱৰাই কেনে সমাপ্ত কৰে, বা আমাৰো যে এটা মন আছে নাৰী হিচাপে, সেইটো অকণমান পিছ পৰি যায় কোনোবাখিনিত, গতিকে অকণমান সেইখিনিত অকণমান দুখ লাগে, নহয় জানো?
2: লাগে কেতিয়াবা, কিন্তু মোৰ হাজবেণ্ডে মোৰ লগত কিন্তু সদায় ছাপোৰ্ট আছে। মোক মানুহৰ আগত কয়, ভালে কয়, বেয়াখিনি নকয়, যে তেওঁৰো কষ্ট হয়, মোৰ যেনেকৈ কষ্ট হয় তেওঁ সমানে কষ্ট হয়।
1: খুব ভাল লাগিল আপোনাৰ সৈতে কথা পাতি। আমাৰ এই অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক আমি শেষত এটি গান অনুৰোধ কৰোঁ, যিটো আমি আমাৰ শ্ৰোতাসকলক এই অনুষ্ঠানটিৰ জৰিয়তে শুনাওঁ। গতিকে আজি আপুনি কি গান শুনিব বিচাৰিব?
2: ভূপেন হাজৰিকাৰ গান এটা শুনাই দিলে হ'ল।
1: ঠিক আছে, ধন্যবাদ। মই ভূপেন হাজৰিকাৰ কণ্ঠত এটি গীত শুনাই দিম।
3: সাহিত্য সম্ৰাট বেজবৰুৱাদেৱে কৈছিল, আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া সঁচা পিছে

0: টক নবসালে অসমৰ হাতলে যাব আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহব।
1: নমস্কাৰ, হাতে বাতে সৰাবিহ অনুষ্ঠানটিলে আপোনাক আদৰণি জনাইছো। আপোনাৰ পৰিচয়টো জনাব।
2: আমাৰ নাম শুকুলাল দাস।
1: আপুনি ক'ত থাকে সেই বিষয়ে অকণমান কওক।
2: আমি এই নামঘৰৰ ওচৰত থাকিছোঁ।
3: যিটো বয়সত সাধাৰণতে এগৰাকী ব্যক্তিয়ে নিজৰ কৰ্মজীৱনৰ অৱসৰী জীৱন উদযাপন কৰে, সেই সময়খিনিত আপুনি ফুটপাথত এখন সৰুকৈ দোকান এখন দি এতিয়াও কৰ্ম কৰি গৈ আছে, গতিকে মই আপোনাৰ বিষয়ে অকণমান জানিব বিচাৰিছোঁ।

0: নমস্কাৰ, হাতে বাতে সুৰৰ আৱেগ অনুষ্ঠান দিলে আপোনাক আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়?
1: মোৰ নাম ৰাহুল বিশ্বাস।
0: আপুনি এনে ক'ত থাকে সেই বিষয়ে অকণমান কওক।
1: মোহনী চক জাপতি গ্ৰুপ।
0: আপুনি বৰ্তমান কি কৰ্মৰ সৈতে ব্যস্ত হৈ আছে?
1: এনে চাহৰ দোকান চলাই আছে।
0: ক'ত দি আছে দোকান?
1: সুন্দৰপুৰ।
0: বৰষুণ বুলি ক'লে একাংশৰ মতে আপোনাৰ এটা ভাল লগা মুহূৰ্ত, সেয়া লগা হ'লে বৰষুণ দিনে কিছুমান মানুহে শুই ভাল পায়, কিছুমান মানুহে একাপ চাহ পকৰীৰ সৈতে কিতাপ পঢ়ি ভাল পায়। গতিকে আপোনাৰ বাবে বৰ্তমান গুৱাহাটীত বৰষুণ বুলি ক'লে কি ভাৱ আহে, কি ভাৱে আপুনি বৰষুণক লৈ?
1: বৰষুণ মানে লাগাতকৈ আৰু বেছি হ'লে বহুত অৱস্থা বেয়া হৈ যায় গুৱাহাটী মহানগৰত। বানপানী হয় চাৰো চাইডে, এনে সৰু সুৰা বৰষুণ দিলে ভাল আৰু, এনেও লাগাতকৈ বেছি বৰষুণ হ'লে বানপানী হৈ যায়।
0: আপোনালোকৰ এৰিয়াটোত বানপানী হয়নে?
1: বানপানী হয়, ইয়াতে ফুটপাথৰ ওপৰত পানী উঠি যায় মানে বেছি বৰষুণ দিলে।
0: আপোনাৰ দোকানখন যিহেতু নালা এটাৰ কাষত আছে, গতিকে যেতিয়া বানপানী হয় তেতিয়া ইয়াতেও পানী ভৰ্তি হৈ যায়?
1: পানী উঠে, ফুটপাথৰ ওপৰলৈ পানী উঠি আহে।
0: এই ব্যৱস্থাটো ঠিক কৰাৰ কাৰণে চৰকাৰৰ যথেষ্টখিনি কৰিবলগীয়া কাম আছে, কিন্তু আমাৰ জনসাধাৰণ হিচাপে কৰিবলগীয়া কিবা দায়িত্ব, কৰিব লগা কিবা কাম আছে বুলি আপুনি ভাবেনে?
1: ভাবে মানে মই কি ক'ম আৰু, মইতো ইমান নাজানো ক'বলৈ কি বা ক'ম।
0: আপুনি নিজৰ প্ৰচেষ্টাৰে কিবা যদি ৰোধ কৰিব বিচাৰে?
1: মানে নালাটো ভালকৈ যদি খান্দে ঠিক হৈ যাব। নালাটো মানে বহুত জাবৰা থাকে ন নালাতে, সেইকাৰণে মানে নহয় আৰু, পানীটো গুচি যাব নোৱাৰে, ফুল হৈ যায় চাৰি চাইডে, পানীটো থাকি যায় তেতিয়া আৰু।
0: আৰু সেই নালাটো পৰিষ্কাৰ কৰি ৰখা আমাৰ প্ৰত্যেকজন জনসাধাৰণৰে দায়িত্ব। এই যে আমি পলিথিন ঘৰৰে হওক বা যিবোৰ বেয়া বস্তু আছে ডাষ্টবিনবোৰ দলিয়াই নিদি সেইবোৰ যদি আমি ভালকৈ ৰাখি কেনে জি এম চিক দিওঁ বা সেইবোৰ আকৌ ৰিইউজ কৰোঁ, সেইখিনি যথেষ্ট আমাৰ সাধাৰণ মানুহখিনিৰ বাবে অকণমান হ'লেও সকাহ হ'ব বানপানীৰ পৰা, এইটো ভাবেনে?
1: বানপানী মানে এতিয়া জাবৰ বহুত মানুহ পেলায়, কিছুমানতো ডাঙৰ ডাঙৰ গাড়ী আহি কিনে নালাত দৌলি মাৰি থৈ যায়। এইটো নিজৰ দায়িত্ব মানে, নালাত পেলাব নালাগে, জি এম চিক দিব লাগে নিজে গোটাই কেনে, কিন্তু বহুত মানুহ দায়িত্ব পালন নকৰে নিজৰ।
0: আপোনাৰ সৈতে কথা পাতি খুব ভাল লাগিলে। আমাৰ এই অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক আমি শেষত এটি গীত অনুৰোধ কৰিবলৈ দিওঁ, যিটো আমাৰ শ্ৰোতাসকলক শুনাব পাৰোঁ। গতিকে আজি আপুনি আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে কি গান শুনিব বিচাৰে?
1: জুবিন দা।
0: ঠিক আছে, খুব ভাল লাগিলে আপোনাৰ সৈতে, ধন্যবাদ।

0: প্ৰিয় শ্ৰোতা, নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে মই পম্পী বৈশ্যই আন এটি খণ্ডত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতেই বিদায় মাগিলোঁ। আজিৰ এই অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধাৰৰ।
1: হাতে বাটে সুৰৰ আৱেশ অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া শুনক দিনৰ 11 বজাৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শেখৰজ্যোতি গোস্বামীয়ে দাখিল কৰা জামিন আবেদন সন্দৰ্ভত শুনানি গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত বিশেষ তদন্তকাৰী গোটে বিগত বৰ্ষৰ 2 অক্টোবৰত শিল্পীগৰাকীৰ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীক গ্ৰেপ্তাৰ কৰিছিল। তেতিয়াৰে পৰা হাফলং উপকাৰাগাৰত থকা অভিযুক্তগৰাকী জামিন বিচাৰি বৰ্তমান আদালতৰ দ্বাৰস্থ হৈছে। ফাষ্ট ট্ৰেক আদালতে ইয়াৰ পূৰ্বে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ কৰিছিল। ইয়াৰ পাছত শ্যামকানু মহন্তই জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। ইতিমধ্যে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে শ্যামকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত অহা 22 মেত গোচৰটোৰ কেছ ডায়েৰী দাখিল কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে। কংগ্ৰেছ নেতা ভি ডি সাথীসনে আজি কেৰালমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। শ্ৰী সাথীসনে তেওঁৰ শপত গ্ৰহণৰ পূৰ্বে কালি সন্ধিয়া 21জনীয়া UDF মন্ত্ৰীসভাক ঘোষণা কৰে। এই মন্ত্ৰীসভাত সাথীসনকে ধৰি 14জনে প্ৰথমবাৰৰ বাবে মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব। ৰাজ্যপাল ৰাজেন্দ্ৰ আৰ্লিকাৰক মন্ত্ৰীসকলৰ তালিকা অৰ্পণ কৰি শ্ৰী সাথীসনে UDFৰ আটাইকেইজন সদস্য একেলগে শপত গ্ৰহণ কৰিব বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে ৰাজ্যখনত কংগ্ৰেছ মুখ্যমন্ত্ৰী পদকে ধৰি 11টা মন্ত্ৰীপদ লাভ কৰাৰ বিপৰীতে ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগে 5টা মন্ত্ৰীপদ লাভ কৰে। কেৰালা কংগ্ৰেছ RSP, কেৰালা কংগ্ৰেছ আৰু CMPয়ে এটাকৈ মন্ত্ৰীপদ লাভ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটী পৌৰ নিগম, গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ, গুৱাহাটী জলবোৰ্ড আৰু অমৃত আদি সংস্থাসমূহৰ বিভিন্ন উন্নয়নমূলক আঁচনি আৰু কাৰ্যসূচীৰ খতিয়ান লয়। মুখ্যমন্ত্ৰী ড

ডক্টৰ শৰ্মাই গুৱাহাটীকে ধৰি ৰাজ্যৰ চহৰসমূহৰ প্ৰতিগৰাকী নাগৰিকৰ সুবিধা সুনিশ্চিত কৰি বিশুদ্ধ খোৱা পানী, কৃত্ৰিম বান ব্যৱস্থাপনা, অনাময় আদি গুৰুত্বপূৰ্ণ বিষয়সমূহক অগ্ৰাধিকাৰ দিবলৈ সংস্থাসমূহক নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই লগতে গুৱাহাটীক দেশৰ ভিতৰতে এখন অন্যতম আধুনিক আৰু সৰ্বাংগ সুন্দৰ মহানগৰ হিচাপে গঢ়ি তুলিবলৈ সকলো ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট বিভাগক নিৰ্দেশনা প্ৰদান কৰে। মধ্য অসমৰ অন্যতম প্ৰধান চহৰ নগাঁৱৰ ৰাজপথসমূহ অধিক পৰিষ্কাৰ কৰি ৰখাৰ উদ্দেশ্যে নগাঁও পৌৰসভাই শেহতীয়াকৈ অত্যাধুনিক মেকানিকেল ছুইপিং মেচিন বা যন্ত্ৰচালিত ঝাৰু সংযোজন কৰিছে। পৰম্পৰাগত পদ্ধতিৰ পৰা স্বয়ংক্ৰিয় প্ৰযুক্তিলৈ এই পৰিৱৰ্তনে পথসমূহ পৰিষ্কাৰ কৰি ৰখাত সহায় কৰাৰ লগতে দক্ষ পৌৰ প্ৰশাসনৰ ভেটি শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। নগাঁও পৌৰ নিগমৰ আন্তঃগাঁথনি আধুনিকীকৰণৰ দূৰদৰ্শী চিন্তা বাস্তৱত সফল হলে ৰাজ্যৰ অন্য পৌৰ নিগম ব্যৱস্থাটো ইয়াৰ ব্যৱহাৰ হোৱাৰ থল আছে। সদৌ অসম ছাত্ৰ সন্থাই প্ৰতি বছৰৰ দৰে এইবাৰো হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰ বাবে বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰিছে। কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত আজি গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি প্ৰকল্পত আয়োজন কৰা অনুষ্ঠানত কৃতি শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনোৱা হ'ব। সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰত বিদ্যালয়সমূহৰ অধ্যক্ষসকলকো এই অনুষ্ঠানতে সম্বৰ্ধনা জনোৱা হ'ব। তদুপৰি এই অনুষ্ঠানতে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ বিশেষ কৃতিত্বৰে উত্তীৰ্ণ হোৱা অসমৰ প্ৰাৰ্থীকেইগৰাকীকো সম্বৰ্ধনা জনোৱা হ'ব। অনুষ্ঠানত নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ হিতেশ ডেকা আৰু ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া দিগন্ত বৰা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। ডিব্ৰুগড় আৰক্ষীয়ে মাদক দ্ৰব্য বিৰোধী অভিযান চলাই কালি বুজন পৰিমাণৰ মাদক দ্ৰব্যসহ এজন লোকক আটক কৰে। আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই চকীডিঙিৰ জালান বাগিচাৰ সমীপৰ পৰা মাদক দ্ৰব্য সৰবৰাহকাৰীজনক আটক কৰে। নগাঁও জিলাৰ ধিঙতো কালি সন্ধিয়া আৰক্ষীয়ে মাদক দ্ৰব্যসহ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। ধৃত সৰবৰাহকাৰীজন ধিঙৰ মন্না চালি বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ধৃত লোকজনৰ পৰা বুজন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। সম্প্ৰতি মন্নাচালিক ধিং আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব। মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টছ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টছত এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আমাৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত লভিতা ডেকা, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, লস্মিতা শইকীয়া, কৌস্তভ দাস। ট্ৰান্সমিটাৰৰ দায়িত্বত আছে মিথিলেশ কুমাৰ ৰঞ্জন, মৃদুল গগৈ, বিজিৎ শৰ্মা। এফ এম ট্ৰান্সমিটাৰ দীপামণি ডেকা আৰু ষ্টুডিঅ'ৰ মজিয়াত মই চয়ানিকা। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু পৰাগমালা লাইভ আগবঢ়াব গুণপ্ৰভা ৰায়।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাণজিৎ প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ যুৱ সাহিত্য অনুষ্ঠানটিৰ এটি খণ্ড।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, যুৱ সাহিত্য অনুষ্ঠানটিৰ নতুন এটা খণ্ডলৈ মই ভাৰ্গৱ কলিতাই আদৰণি জনাইছোঁ। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানটিৰ যোগেৰে যুৱ প্ৰজন্মৰ মাজত থকা সাহিত্যৰ প্ৰতিভাসমূহক আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাওঁ আৰু তেখেতসকলৰ লগত কথা পাতি গল্প, কবিতা আদি আপোনালোকক শুনোৱাৰ প্ৰয়াস কৰোঁ। আজিৰ অনুষ্ঠানত দুগৰাকী অতিথি আমাৰ ওচৰত উপস্থিত আছে। এগৰাকী হৈছে পপী ডেকা আৰু আনগৰাকী হৈছে প্ৰীতি মালী।
2: নমস্কাৰ।
1: দুয়োগৰাকীকে আজিৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। আৰু প্ৰথমে মই দুয়োগৰাকীৰ সৈতে চিনাকি হৈ ল'ব বিচাৰিছোঁ। প্ৰথমে মই পপী ডেকাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ শৈশৱৰ পৰা এতিয়ালৈ জীৱনটো সম্পৰ্কে অলপ জানিব বিচাৰিছোঁ।
2: নমস্কাৰ, মোৰ নাম পপী ডেকা। কামৰূপ জিলাৰ ৰঙিয়া মহানগৰৰ গড়পুত গাঁৱৰ পৰা মই আহিছোঁ। মোৰ মাৰ নাম অৰ্চনা ডেকা, দেউতাৰ নাম থানেশ্বৰ ডেকা। গড়পুত বাপুজা হাইস্কুলত প্ৰথম স্কুলীয়া জীৱন আৰম্ভ কৰিছিলোঁ। তাৰ পৰা মই মেট্ৰিক পাছ কৰি আমাৰ ওচৰৰ পৰা 3 কিলোমিটাৰমান দূৰত্বত থকা পশ্চিমবড়ি কনিষ্ঠ মহাবিদ্যালয়ত মই নামভৰ্তি কৰিছিলোঁ। তাৰ পৰা মই এইচ এছ পাছ কৰিলোঁ। তাৰপিছত তাত একেলগে লাগি থকা পশ্চিমবড়ি আঞ্চলিক মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগত মই উত্তীৰ্ণ হওঁ। আৰু ৰিচেণ্টলি মই কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰা সামাজিক কামত মই মাষ্টাৰ্ছ কমপ্লিট কৰিলোঁ।
1: পপী ডেকাই এমুঠি কবিতাৰ সম্ভাৰ লৈ আমাৰ ষ্টুডিঅ'লৈ আহিছে। গতিকে আপোনাৰ কবিতাৰ ক্ষেত্ৰত বা সাহিত্যৰ ক্ষেত্ৰত আপোনাৰ জীৱনটো শৈশৱৰ পৰা কেনেদৰে আগবাঢ়িলে অলপ জানিব বিচাৰিছোঁ।
2: কবিতাৰ ক্ষেত্ৰত বুলি ক'লে পোনপ্ৰথমে সৰুতে কিতাপ পঢ়া অব্যাহত গঢ়লৈ উঠিছিল। আমাৰ ঘৰত যদিও বাহিৰা কিতাপৰ ইমান মজুত নাছিল, যদিও কাষৰ ঘৰৰ খুৰাহঁতৰ বা বৰদেউতাহঁতৰ তেখেতসকলৰ পৰাই মই কিতাপ পঢ়িছিলোঁ।

0: সকলৰ বাহতৰ তাত যিখিনি কিতাপ থাকে সেইখিনি আনি মই কিতাপ পঢ়া আৰম্ভ কৰিছিলোঁ। তাৰপিছত যেতিয়া ওচৰৰ লাইব্ৰেৰী, স্কুলৰ লাইব্ৰেৰী থাকে, লাইব্ৰেৰীৰ পৰাও কিতাপ আনিছিলোঁ, সেনেকৈ আৰম্ভ হৈছিল। তাৰপিছত মই মোৰ মামা পীতাম্বৰ কলিতা, তেখেতে মোক বহুত কিতাপ যোগান ধৰিছে বৰ্তমানলৈ, তেখেতৰ নাম ল'বই লাগিব আজিৰ এই মুহূৰ্তত। লগতে যেতিয়া মই ৰাজনীতি বিজ্ঞান বিভাগত এডমিশ্যন ল'লোঁ, তাত আমাৰ মুৰব্বী অধ্যাপক তপন কুমাৰ শৰ্মা ছাৰ, তেখেতে মোক বহুত বেছি সহায় কৰিছে। তেখেতে হোমেন বৰগোহাঁই ছাৰৰ কথা কৈছে, তাৰপিছত নিৰ্মল প্ৰভা বৰদলৈ বাইদেউৰ জীৱন জীৱন বৰ অনুপম কিতাপখন মোক তেখেতে প্ৰথম পঢ়িবলৈ দিছিল। সেই কিতাপখন পঢ়াৰ পিছত জীৱন সম্পৰ্কে বহুতখিনি কথা আয়ত্ব কৰিব পাৰিছিলোঁ। লগতে ছাৰে প্ৰতিটো ক্লাছত যিখিনি কথাই আমাক কয়, কিতাপৰ পাঠতকৈ তেখেতে জীৱনমুখী চিন্তাধাৰাৰ কথাখিনি আমাক বেছিকৈ শিকাইছিল, আৰু সেইখিনিৰে হয়তো বৰ্তমান পপী ডেকাগৰাকী হৈ আজি আছোঁ আৰু ছাৰে বহুতখিনি সহায় কৰিছে।
1: হয়, আচলতে আমাৰ যিকোনো ক্ষেত্ৰতে, জীৱনৰ বিভিন্ন ক্ষেত্ৰত কিতাপে আমাৰ শিক্ষাগুৰুসকলে বিভিন্ন ধৰণে আমাক সমৃদ্ধ কৰাবলৈ চেষ্টা কৰে, নহয় জানো? আৰু বিশেষকৈ ক'ব গ'লে লিখাৰ ক্ষেত্ৰত, সাহিত্যৰ জগতখনত লিখাতকৈ পঢ়াৰ অভ্যাসটোৱে আমাক বেছিকৈ সমৃদ্ধ কৰে, নহয় জানো? আৰু যিয়ে বেছিকৈ পঢ়ে, যাৰ পঢ়াৰ অভ্যাস ভাল, তেখেতসকলে ভালকৈ লিখাৰ সমলো লাভ কৰে। মই প্ৰীতি মালীৰ ওচৰলৈ আহিছোঁ, আপোনাৰ পৰিচয় তথা শৈশৱৰ পৰা জীৱনটো সম্পৰ্কে জানিব বিচাৰিছোঁ।
2: নমস্কাৰ, মোৰ নাম প্ৰীতি মালী। মোৰ ঘৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ৰঙামাটিত। মোৰ দেউতাৰ নাম নৃপেন মালী, মোৰ মাৰ নাম মিনু দাস মালী। মই মিৰ্জাস্থিত অসম জাতীয় বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ আমাৰ ওচৰৰে ঐতিহ্যমণ্ডিত মহাবিদ্যালয় দক্ষিণ কামৰূপ মহাবিদ্যালয়ত কলাশাখাত নামভৰ্তি কৰোঁ। তাৰ পৰাই মই 2023 বৰ্ষত মহাবিদ্যালয়ৰ ভিতৰতে কলাশাখাত সৰ্বোচ্চ নম্বৰ পাই উত্তীৰ্ণ হওঁ। তাৰ পৰৱৰ্তী পৰ্যায়ত ৰাজনীতি বিজ্ঞান বিভাগত নামভৰ্তি কৰোঁ আৰু বৰ্তমান মই দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰে ৰাজনীতি বিজ্ঞান বিভাগৰ স্নাতক ষষ্ঠ ষান্মাসিকৰ এগৰাকী ছাত্ৰী।
1: হয়, আৰু সাহিত্যৰ ক্ষেত্ৰত সৰুৰ পৰা কিদৰে আগবাঢ়িছিলে সেই সম্পৰ্কে অলপ জানিব বিচাৰিছোঁ।
2: সাহিত্যৰ ক্ষেত্ৰত বুলিবলৈ গ'লে সৰুৰে পৰা আচলতে মই খুব কিতাপ পঢ়িছিলোঁ। সফুৰা মৌচাকৰ দৰে আলোচনীসমূহে মোৰ সাহিত্যৰ প্ৰতি মোৰ যি আগ্ৰহ তাক তীব্ৰভাৱে বাঢ়ি অহাত যি অৰিহণা যোগাইছিল তাৰ বাবে হয়তো আজি মই ইয়াত থাকিব পাৰিছোঁ। মোৰ যি সাহিত্যৰ দিশত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত মই কেইজনমান ব্যক্তিৰ নাম ল'বই লাগিব। আমাৰ স্কুলৰ প্ৰিন্সিপাল ছাৰে মোক আগৰে পৰাই কৈছিল, কিতাপ পঢ়া, কিতাপ পঢ়িলেহে তুমি মানুহ হ'বা, কিতাপৰ পৰা আমি যি জ্ঞান পাওঁ সেয়া হয়তো আমি 1000জন মানুহৰ লগত কথা পাতিলেও নাপাওঁ। তেওঁ তেনেকুৱা ধৰণে মোক আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা যোগাইছিল। যেতিয়া মই দক্ষিণ কামৰূপ মহাবিদ্যালয়লৈ আহোঁ, সেই সময়ত আমাৰ মহাবিদ্যালয়ত সাহিত্যৰ যি পৰিৱেশ, সেই পৰিৱেশ খুব ভাল আছিলে। তাৰ পৰাই মই আচলতে অনুপ্ৰাণিত হৈছিলোঁ। আগতে মই বৰ বেছি লিখা মেলা কৰা নাছিলোঁ, কিন্তু যেতিয়া মই স্নাতক প্ৰথম বৰ্ষত নামভৰ্তি কৰোঁ তেতিয়া আমাৰ মহাবিদ্যালয় সপ্তাহত মই নিজেও কেতিয়াও ভবা নাছিলোঁ যে মই ইমান ভালকৈ লিখিব পাৰোঁ। যেতিয়া আমাৰ আকস্মিকভাৱে লিখাৰ যিবিলাক প্ৰতিযোগিতা হৈছিল, মই তেতিয়াহে গম পাইছিলোঁ যে হয় দেখোন ময়ো লিখিব পাৰোঁ। তেতিয়াৰ পৰাই মই আচলতে নিজক শিকিলোঁ, নিজৰ বিষয়েও বহুত কথা জানিলোঁ, নিজকে আৱিষ্কাৰ কৰিলোঁ। গতিকে এই ক্ষেত্ৰত মই দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ নাম ল'বই লাগিব, আৰু হয়তো তাৰ বাবে মই দুবাৰকৈ দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ সাহিত্যিকৰ সন্মানো পাবলৈ সক্ষম হৈছোঁ, যাৰ বাবে মই সদায় আমাৰ মহাবিদ্যালয়ৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম।
1: হয়, নিশ্চয়কৈ মহাবিদ্যালয় সপ্তাহ, বিভিন্ন ধৰণৰ আলোচনী পঢ়াৰ অভ্যাস, এইসমূহে আমাক নিশ্চয়কৈ সমৃদ্ধ কৰে। প্ৰিয় শ্ৰোতা, প্ৰীতি মালীয়ে গল্প পাঠ কৰিবলৈ আমাৰ ষ্টুডিঅ'লৈ আহিছে। তেখেতৰ পৰা আমি প্ৰথমে গল্প শুনিবলৈ চেষ্টা কৰিম, কিন্তু তাৰ আগতে জানিব বিচাৰিম কোনবিলাক বিষয়বস্তুক লৈ আপুনি গল্প লিখে।
2: আচলতে ৰাজনীতি বিজ্ঞানৰ ছাত্ৰী হিচাপে কলেজৰ ক্লাছসমূহত যেতিয়া আমি আমাক ছাৰহঁতে যেতিয়া পঢ়ায় তেতিয়া প্ৰায় ৰাজনীতিৰ কথা, সমাজৰ কথা আমাৰ চকুৰ আগত ভাহি ফুৰে। কিন্তু সেই সময়তো মই আচলতে সেইবোৰ মানুহকে বিচাৰি ফুৰোঁ যিবোৰ মানুহৰ কথা কোনো কিতাপত স্থান নাপায়, যিবোৰ মানুহ আমাৰ সমাজৰ একাষৰীয়াভাৱে ৰৈ যায়। মই আচলতে প্ৰান্তিকীয় মানুহখিনি, তেওঁলোকৰ জীৱনৰ যি সংগ্ৰাম, যি শোষণ, যি তেওঁলোকে ভোগ কৰি আহিছে, যি সহজে আমাৰ চকুত নপৰে, সেই ধৰণৰ কাহিনীবোৰহে আচলতে মই নিজৰ শব্দৰ মাজত ফুটাই তুলিবলৈ যত্ন কৰোঁ। আৰু আজিও মই আচলতে তেনেকুৱা ধৰণৰ কাহিনী এটা লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ।
1: হয়, আপোনাৰ পৰা গল্পটি শুনিব বিচাৰিম।
2: আমি সকলোৱে সপোন দেখোঁ, নহয় জানো? কাৰোবাৰ বাবে সপোন মানে এখন আকাশ, আকৌ কাৰোবাৰ বাবে সপোন মানে কেৱল এসাঁজ শান্তিৰ ভাত। কিন্তু যেতিয়া সেই ভাতমুঠিৰ বাবে নিজৰ আটাইতকৈ আপোন সপোনটো বিক্ৰী কৰিবলগীয়া হয় তেতিয়া কেনে লাগে? আজি আকাশবাণী গুৱাহাটীৰ এই যুৱ সাহিত্যৰ মজিয়ালৈ মই তেনেকুৱা এটা কাহিনীয়েই লৈ আহিছোঁ, যাৰ নাম ৰ'দৰ তেজৰ জোনাক। আহকচোন তেন্তে একেলগে সোমাই পৰোঁ সেই উৰুষা প্ৰজাটোৰ সপোন আৰু সংগ্ৰামৰ মাজত।

ল দহ টকা, এতিয়া যাই ইয়াৰ পৰা, কিবা কাম থাকিলে মই নিজেই মাতিম, বাৰে বাৰে সুধিব আহি নাথাকিবি। গোটেই গাঁওখনতে চুহকী বুলি সুনাম থকা হাইস্কুলৰ শিক্ষক ৰত্নেশ্বৰে অনন্তলৈ চাই কোৱা কথাকেইষাৰে তাৰ বুকুত হুলিয়ে বিন্ধা দি বিন্ধিলে। কিবা কম বুলি লৈছিল যদিও কথাকেইটা তাৰ ডিঙিৰ পৰা মুখলৈ ওলাই অহাৰ আগতেই তাৰ হাতখন টানি নি ৰত্নেশ্বৰে দহ টকাটো এক প্ৰকাৰ জোৰ কৰি দিয়াৰ দৰেই দিলে। অনন্তই হা হু একো কবলৈ সুযোগেই নাপালে। পানীত পৰা মানুহৰ বাবে কাগজৰ নাও এখনো সাৰথি হোৱাৰ দৰে দহটকীয়া পইচাটো লৈ

থকাটো এক প্ৰকাৰ জোৰ কৰি দিয়াৰ দৰেই দিলে। অনন্তই হাঁহো একো ক'বলৈ সুযোগেই নাপালে। পানীত পৰা মানুহৰ বাবে কাগজৰ নাও এখনো সাৰথি হোৱাৰ দৰে দহটকীয়া পইচাটো লৈ অনন্তই সুসজ্জিত আছাম টাইপৰ ঘৰটোৰ সোণালী ৰং বোলোৱা লোহাৰ গেটটো পাওঁতেই কোৱা শুনিলে, হেৰি কিনো আপুনি এই পুৱাই পুৱাই ভিকহুৰ জাতসোপাক দান কৰা আৰম্ভ কৰিলেহে? এইসব এবাৰ খাব পাৰিলে সদায় দুৱাৰ মুখত আহি ৰৈ থাকিব, কিন্তু আপোনাক এইবোৰ বুজাই লাভ আছে জানো? সেই সময়ত অনন্তৰ এনে লাগিল যেন এই মানুহঘৰৰ ওচৰত কাম বিচাৰি আহি কিবা বহুত ডাঙৰ পাপহে কৰিলে। হাতৰ মুঠিত লৈ থকা দহ টকাটো তাৰ অনাকাংক্ষিত ভিক্ষা সদৃশ বোধ হ'ল। দৰিদ্ৰ হ'লেও তেজক পানী কৰি পেটৰ ভাতমুঠি যোগাৰ কৰা মানুহ সিহঁত। তেনেস্থলত আজি এনেকৈ কথা শুনিব লগা হোৱাত তাৰ মনটো তীব্ৰ জ্বালাত কঁপি উঠিল। এৰা, এইবোৰ সিহঁতৰ দৰে মানুহৰ বাবে নিত্য নৈমিত্তিক ঘটনা। হওঁতেহি আজিৰ পৰা এমাহ আগলৈ কাঠমিস্ত্ৰীৰ লগত যোগালি কৰি বিয়া সবাহত খোৱাপাত পেলাই, নহ'লে কাৰোবাৰ ঘৰৰ জেউৰাখন গৰু ছাগলী থবলৈ গোহালিটো সাজি, নহ'লে খেতিৰ সময়ত আধিয়াকৈ কাম কৰি হ'লেও পাঁচজনীয়া সংসাৰখন জোৰাটাপলি মাৰি চলাই আছিল। অন্তত দুবেলা শাকে পাতে পেটত ভৰাই থ'ব পাৰিছিল। কিন্তু সেইদিনা সি গাঁৱৰে ধনেশ দাইটিৰ সৰু ছোৱালীজনীৰ বিয়াৰ পিছদিনা বাৰীৰ পিছফালে জমা কৰি থোৱা ৰাতি ভাত বনোৱা থালি, ডেক্সি, চৰিয়া আৰু আলহীয়ে ভাত খাই পাত পেলোৱা ঠাইডোখৰ চাফা কৰিবলৈ বুলি ঘৰৰ পৰা ওলাইছিলহে মাত্ৰ, দিলে নহয় পিছফালৰ পৰা বাইক এখনে খুন্দা মাৰি। কি হ'ল তলকিবলৈ নাপাওঁতেই বাইকখন উঠাওঁ, আই ঐ মৰিলো ঐ বুলি চিৎকাৰ কৰা শুনি তৎক্ষণাত ঠাইখিনি এডাল মানুহেৰে ভৰি পৰিল। আহিয়েই কোনোবাই ফোনটো উলিয়াই ভিডিঅ' কৰাত লাগিলে। দুটামানে আকৌ জুম হৈ ঘটনাটোৰ বিষয়ে আলোচনা কৰাত ব্যস্ত। তেজেৰে লুতৰি পুতৰি হৈ কথা কোৱাৰ সামৰ্থকণো হেৰাই পেলোৱা মানুহজনক উঠাবলৈ কেৱল দুজনমানহে আগবাঢ়ি আহিল। সেই ঈশ্বৰ কোনে মাৰি থৈ গ'লো মোৰ মানুহজনক বুলি ইনাই বিনাই অনন্তৰ পত্নী শুৱলাই এক প্ৰকাৰ দৌৰি অহা সি আধাজপা চকুৰেই দেখা পালে। তাৰ পিছত যেতিয়া ওচৰৰ চিকিৎসা কেন্দ্ৰটোত নিজকে আৱিষ্কাৰ কৰিলে, তেতিয়াহে তাৰ সম্বিত ঘূৰি আহিল। তাক খুৱাই থকা বিছনাখনৰ কাষতে শুৱলাই মূৰেই কপালে হাত দি বহি আছে, লগত চতুৰ্থ শ্ৰেণীত পঢ়া ল'ৰাটো। হঠাতে মূৰত প্ৰচণ্ড বিষ এটা অনুভৱ কৰিলে সি। হাতেৰে মূৰটো চুই চাই দেখে মূৰটোৰ চাৰিওফালে বেণ্ডেজ মৰা। তেনেতে কম্পাউণ্ডৰজনে হাতত কাগজ এখন লৈ আহি শুৱলাৰ ফালে আগবঢ়াই দি ক'লে, এইখন লওক, কি কি দৰৱ খাব লাগে ইয়াত লিখি দিছোঁ, কেইটামান আমাৰ ইয়াতেই আছে, বাকীকেইটা বাহিৰৰ পৰা ফাৰ্মাচীত গৈ লৈ ল'ব। পাঁচটা চিলাই পৰিছে মূৰত, সৌ ভৰিখনতো কিছু আঘাত পাইছে, অতি কমেও এমাহ বেড ৰেষ্টৰ প্ৰয়োজন, তেজৰ পৰিমাণো কম আছে, গতিকে অলপ ভালকৈ চাব। কথাখিনি কৈ কম্পাউণ্ডৰজন গুচি গ'ল। শুৱলাই মাত্ৰ হ'ব ছাৰ বুলি শলাগি থলে। চিকিৎসা কেন্দ্ৰৰ পৰাই যাৱতীয় দৰৱখিনি লৈ শুৱলাই তাক ধৰি ধৰিয়েই ঘৰলৈ আনিলে। ভালেখিনি কষ্ট হ'ল যদিও হাতত টান উপায়তো নাই। এনেকৈয়ে দুদিনমান গ'ল। শুৱলাই গাঁৱৰে দুঘৰমানত ঘৰুৱা কাম বন কৰি বাৰীৰ তামোল দুটামান শনিবৰীয়া হাতত বেচি, আগচোতালত হোৱা খুতুৰা মৰিচা মধুসলেং শাক দুমুঠিমান বেচি, নিশকটীয়া চেহেৰাৰ একমাত্ৰ গাইজনীৰ গাখীৰ অকণমান বেচি টুক টুক টাক টাককৈ নিমখ তেলকণ কোনোমতে যোগাৰ কৰিছিল। ইফালে উচ্চতৰ মাধ্যমিক পৰীক্ষা পাছ কৰি ডাঙৰ ছোৱালী আইমানীয়েও দুমাহ আগৰ পৰা ঘৰখনক অলপ সকাহ দিবলৈয়ে ওচৰৰে কমল কেৰাণীৰ সৰু ল'ৰা ছোৱালী দুটাক আবেলি পৰত পঢ়োৱা আৰম্ভ কৰিছিল। পিছে কেৰাণীৰ ঘৈণীয়েকে তাইৰ প্ৰাপ্য টকাকেইটা দিবলৈও হাত গুচায়। খুজিলেও কিনো অ শুৱলা, তোৰ জীয়েৰে সেই অকণমানি ল'ৰা ছোৱালী দুটাক অ আ ক খ এ বি চি ডিখন পঢ়াই দিওঁতে পইচা দিব লাগে। মই আকৌ ভাবিলোঁ ছোৱালীজনী এনেই থাকে, আবেলিৰ সময়খিনি ময়ো সময় নাপাওঁ, ইহঁত দুটাক পঢ়াই দিব, তাতেই তাইক পইচা লাগেনে? কেৰাণীৰ ঘৈণীয়েকে তাচিল্লৰ সুৰত কোৱা কথাকেইটাই শুৱলাৰ বুকুখন মোচৰা মাৰি পেলায়। তাই উত্তৰ নিদিয়ে, বহি থকা পীৰাখনত জোৰকৈ খামুচি মাৰি ধৰি বহি ৰৈ বহুপৰ। পিছদিনাৰ পৰা আইমানুহ সিহঁতক পঢ়াবলৈ নাযায়। সুধা চাহ একাপ খাই ৰাতিপুৱাই চাইকেলখন লৈ 20 কিলোমিটাৰ দূৰত থকা কলেজখনলৈ গৈ ৰাতিপুৱা 9টাৰ পৰা দুপৰীয়া 2টা বজালৈ ক্লাছ কৰি ঘৰ আহি পাওঁতে বেলি লহিয়াবৰ হয়েই। দৌৰা দৌৰিকৈ নাকে মুখে ভাত দুটামান গুজি টিউচন কৰিবলৈ গৈছিল তাই, কিবা এটা পোৱাৰ আশাত, অভাৱে জুৰিলা কৰা ঘৰখনক সহায় কৰাৰ আশাত, শয্যাগত দেউতাকক যাৱতীয় দৰৱখিনি দিয়াৰ আশাত, সৰু ছোৱালীজনীৰ মেট্ৰিক পৰীক্ষাৰ ফৰ্ম ফিল আপ কৰাৰ বাবে প্ৰয়োজনীয় টকাকেইটাৰ আশাত, চতুৰ্থ শ্ৰেণীত পঢ়া ভায়েকটোক জন্মদিনত এযোৰ ভাল কাপোৰ উপহাৰ দিয়াৰ আশাত। কিন্তু এই আশাবোৰ আশা হৈয়ে ৰ'ল। মানুহে কয় উৰুখা পজাত দেখা সপোন দিঠক হয়। ভঙা ছালৰ সুৰুঙাৰে সৰকি অহা জোনাকৰ তাম্বুলীয়া

সেই আশাক জীৱন দিয়ে। গোটেই জীৱন দেহামৰা মাক দেউতাকৰ শুকান নিস্তেজ মুখ দুখনলৈ চাই তাই হাজাৰ কষ্টকো আঁকোৱালি ল'ব পৰাৰ শক্তিকণ পায়। এনেকৈয়ে চলি থাকে অভাৱে কুঁৱা কৰা শৰীৰত আশাৰ উষ্ণ ৰক্ত প্ৰবাহ। অনন্তই চাই থাকিব নোৱাৰে, দুৰ্বল শৰীৰটোৰ সৈতে বাঁহৰ লাঠি এডাললৈ উঠি আহে বিছনাৰ পৰা। সৰু সুৰা কাম দুটামান পালেও ঘৰখন চলাত সুবিধা হ'ব বুলি পিছে আজি ওলাই আহি যি পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ল সেইটোৱে তাৰ মনত বৰ দুখ দিলে। হাতত লাঠিডাল লৈ ঠায়ে ঠায়ে কাপোৰেৰে চিলাই মৰা পুৰণি পাতল নীলা পুৰণীয়া চোলাটো আৰু আঁঠুলৈকে পৰা গামোচা এখন পিন্ধি এখোজ দুখোজকৈ আগবাঢ়ি আহি থাকোঁতেই চকু দুটা আকাশলৈ নি দেখিলে মূৰৰ ওপৰত সূৰ্যদেৱতাৰ প্ৰচণ্ড তাণ্ডৱ। এনে লাগিল যেন সেই প্ৰখৰ ৰোদে তাৰ দেহৰ হাড়কেইডালৰ ৰসো চুপি চুপি খাব। চহৰ ওলাব পৰা গাঁৱৰ আলিবাটটোৰ কাষতে থকা কৃষ্ণ চূড়াজোপাৰ তলতে অলপ চাহ পাই বহি পৰিলহি। আজিকালি গাঁৱৰ গছবোৰো লাহে লাহে নোহোৱা হৈ আহিব ধৰিছে। ৰাস্তা ঘাট উন্নয়নৰ বাবদ অধিকাংশ ডাঙৰ গছ কাটি পেলোৱাৰ বাবে বৰষুণৰ পৰিমাণো কমি আহিছে। খেতিৰ মাটি অলপ আছে যদিও উৎপাদন বৰ এটা ভাল নহয়, লাভতকৈ লোকচানহে বেছি। নহ'লে খেতি কৰি দুটামান টকা আৰ্জিব পাৰিলেহেঁতেনহি, অন্তত ল'ৰা ছোৱালীকেইটাৰ পঢ়াৰ খৰচখিনিহে ওলালহেঁতেন। কিছুপৰ ভাৱনাৰ সাগৰত ডুব গৈ থাকি ঘৰলৈ বুলি যাবলৈ ওলাওঁতেই তাৰ মনলৈ কথা এটা আহিল। লগালগ হেতা পৰা মুখখনত এটি হাঁহি দুই উঠেৰে বিৰিঙি উঠিল। হাঁহিটো ঠিক আৰ্কিমিডিছৰ ইউৰেকা মুহূৰ্তৰ দৰেই কথাষাৰ শুৱলাৰ কাণ চোৱাবলৈ ঘৰলৈ বুলি দীঘল দীঘল খোজ দিলেহি। হেৰি, আপুনি কথাটো আৰু এবাৰ ভাবি চাওকচোন, কিবা বেলেগ উপায় ওলাবও পাৰে। আই মানুহে দিন ৰাতি একাকাৰ কৰি পোৱা কষ্টৰ ফলটো বিপদত পৰিলো বুলিয়েই এনেকৈ আন কাৰোবাৰ হাতত সপি দিয়াটো উচিত হ'ব জানো? শুৱলাই দুপৰীয়াৰ ভাত বনাবলৈ বুলি ভঙা চালিয়াখনৰ ঠিক সোঁফালে থকা চৌকাত জুই জ্বলাবলৈ চুঙা ফকাই থকাৰ মাজতে গিৰিয়েক অনন্তলৈ নোচোৱাকৈ কথাখিনি ক'লে। মই বেলেগ উপায় নিবিচাৰাকৈ এই সিদ্ধান্তটো লোৱা নাই শুৱলা। আই মানুহক দুখ দিয়াৰ অকণো হাবিয়াস নাই মোৰ, কিন্তু ইয়াৰ বাহিৰে মোৰ হাতত আন একো উপায় নাই। কথাখিনি কৈ উঠি অনন্তই দীঘল হুমুনিয়াহ কাঢ়িলে আৰু ভিতৰৰ পৰা ওলাই গ'ল। শুৱলাৰ তাক দ্বিতীয়বাৰ কিবা কোৱাৰ সমূলি ইচ্ছা নগ'ল। চোৰত চাউল নিসিজা ঘৰখনত এইবোৰ বস্তু এনেও সিহঁতৰ বাবে বিলাস। কথাখিনি ভাবি থাকোঁতে তাইৰ চকুৰ পৰা এটোপাল তপত লুটক আহি ভাতৰ চৰুটোতে পৰিল। ৰিজাল্ট দিয়াৰ দিনা আইমানুৰ সুখৰ কান্দোনত ভাঙি পৰা দৃশ্যটি শুৱলাৰ চকুৰ আগত স্পষ্টভাৱে ভাহি উঠিল। তেনেতে বাঁহৰ গেটখন কোনোবাই খোলাৰ শব্দ শুনি তাই পাকঘৰৰ পৰ্দাখন ঠেলি বাহিৰলৈ চালে। এজন ভাল কাপোৰ পিন্ধা ভদ্ৰ যেন লগা মানুহ অনন্তৰ সৈতে চোতালৰ ফালে আহি আছে। শুৱলাই উভলি যোৱা চাদৰখনৰ একাংশৰে ফটা ব্লাউজটো দেখা নোপোৱাকৈ কাপোৰযোৰ অলপ পৰিপাটি কৰি ল'লে। আহক দাদা, একেবাৰে নতুন, এদিনো উলিওৱাই নাই, ঘৰৰ ভিতৰতে আছে, আজিয়েই নিব পাৰিব, অনন্তই অচিনাকি মানুহজনক উদ্দেশ্যি ক'লে। সোনকালে নিব পাৰিলে ময়ো ভালেই পাওঁ, একে অহাতে কামটো হৈ যাব। মানুহজনৰ চকুৱে মুখে সন্তুষ্টিৰ হাঁহি জিলিকি উঠিল। শুৱলা, ঐ শুৱলা, বাহিৰলৈ ওলাই আছোন, মানুহ এজন লৈ আহিছোঁ। বাটলে ওলাই যাওঁতে ৰত্নেশ্বৰ দাইটিৰ ঘৰৰ সন্মুখতে লগ পালোঁ তেওঁক। চিত্ৰা যে ৰত্নেশ্বৰ দাইটিৰ সৰু ভনীয়েক, তাইৰ গিৰিয়েক, দামদৰো ঠিক কৰা হৈ গৈছে, আজি একেবাৰে লৈয়েই যাব হেনো। অনন্তই মতা শুনি শুৱলা লৰালৰিকৈ ওলাই আহিল। যেন তাই আগৰে পৰাই জানিছিল আজিয়েই হয়তো আইমানৰ হেঁপাহৰ উপাৰ্জন দিন এই ভঙা ঘৰটোত শেষৰটো দিন। তাই নথকাৰ সুযোগতে দেউতাকে ইয়াৰ পৰা আঁতৰাই পঠাব বিচাৰিছে। এৰা, আন কোনো উপায়তো নাই, এক বুজাব নোৱাৰা শোকে শুৱলাৰ বুকুখন গধুৰ কৰি তুলিলে। অভাৱী সংসাৰখনত তিনিটি ল'ৰা ছোৱালীৰ সৈতে জীৱন নিৰ্বাহ কৰাটো কি কম কথা। খাবলৈ পিন্ধিবলৈ মাহৰ মূৰত টকাকেইটা নজোৰে, তেনে স্থলত হেঁপাহৰ হল বুলিয়েই তেনে এটা বস্তু ঘৰত ৰাখি থোৱাটো সিহঁতৰ দৰে খাটি খোৱা মানুহৰ বাবে সপোনৰো অগোচৰ। স্কুটিখনৰ ঠাইত দুটামান টকা দিয়া হ'লেও তাতে অনন্তৰ লগত হোৱা নঘটিবলগীয়া ঘটনাটোৱেও ঘৰখনৰ আৰ্থিক পৰিস্থিতিৰ অৱনতিত সাৰ পানী যোগাইছে। নিজৰ মৌলিক প্ৰয়োজনখিনি পূৰাব নোৱাৰা ঘৰখনে আকৌ পেট্ৰল ক'ৰ পৰা কিনিব? বিনামূলীয়া চাউল, আয়ুষ্মান কাৰ্ড, অৰুণোদয় আঁচনিৰ এটাও ঢুকি নোপোৱা মানুহঘৰে এইখন বেচি দুই এটকা পালেও অলপ সকাহ পাব। এইবুলি ভাবিয়েই তাই অনন্তক পাঠানি দিলে। আইনগতভাৱে বিক্ৰী কৰাটো উচিত নহয় বুলি জানিও পেটৰ ভোকত মানুহৰ জানো আইন কানুন আখৰে আখৰে মানি চলাৰ সামৰ্থকণ থাকে। আই মানুহে তিনিটা বিষয়ত লেটাৰ লৈ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ভাল ৰিজাল্ট কৰাৰ বাবে চৰকাৰৰ পৰা পোৱা ৰঙা স্কুটিখন দেউতাক অনন্তই বিক্ৰী কৰিবলৈ ওলোৱাৰ সময়তে আই মানুহে কলেজৰ পৰা আহি পালে। দেউতা, এই মানুহজনেই নেকি যাৰ কথা তুমি কৈছিলা মোক যে স্কুটিখন চলাবলৈ শিকাব? আহি পাই

0: ইমানুৱে দেউতাকৰ ওচৰলৈ দৌৰি যোৱাৰ নিচিনা গৈ সুধিলে। আচলতে স্কুটিখন ঘৰলৈ অনাৰ দিনাই দেউতাকে তাইক কৈছিল এইখন চলাবলৈ শিকাবৰ বাবে বন্ধু এজন লৈ আহিব বুলি। পিছে দুখীয়াৰ জানো বন্ধু থাকে? আনিবৰ দিন ধৰি ঘৰৰ ভিতৰতে সোমাই আছে। তাইক কি উত্তৰ দিব অনন্তই সেই কথা ভাবি থাকোঁতেই অচিনাকি মানুহজনে আইমানৰ ফালে চাই ক'লে, ভণ্টি, মই তোমাক স্কুটিখন চলাবলৈ শিকাব অহা নাই, টকাৰ বিনিময়ত তোমাৰ পৰা এইখন কিনি ল'বলৈহে আহিছোঁ। মানুহজনৰ কথা শুনি আইমানৰ মুখৰ মাত হেৰাই গ'ল। এজনী শিল পৰা কপৌৰ দৰে কিছু সময় তাই থিয় হৈ ৰ'ল। পায়ো হেৰুৱাৰ বেদনাই তাইৰ বুকুত চুৰিৰ দৰে আঘাত কৰি গ'ল। যিখন স্কুটি আইমানক সপোন দেখুৱাইছিল আজি সেইখনেই পৰিয়ালটোৰ ভোক নিবাৰণৰ আহিলা হ'ব। লাহে লাহে তাইৰ দুচকুৰে দুধাৰী অশ্ৰু নিগৰি আহি মাটিত পৰিল। শুৱলাই জীয়েকৰ আকাংক্ষিত মনৰ অৱস্থাৰ উমান পাই তাইক বুকুৰ মাজত সুমুৱাই ল'লে। আইমানৰ চকুৰ সন্মুখেৰে স্কুটিখন অহাৰ দিনাৰ পৰিৱেশটো তীব্ৰ গতিৰে অহা যোৱা কৰিবলৈ ধৰিলে। এসোপামান বিষাদৰ তেজৰ সূতাই ক্ৰমান্বয়ে তাইক জঠৰ কৰি পেলালে। বেদনাক্লিষ্ট হৃদয়ত গুঞ্জৰিত হৈৰল মাথো সপোন হেৰুওৱাৰ তাৰণাত চটফটাই থকা দুটামান স্পষ্ট শব্দ। ভঙা চালেৰে জোনাক নামি নাহে, কেতিয়াও নাহে। সেই সময়তে মেঘৰ কান্তাল মৰা গাজনিৰ শব্দত অনন্তই মূৰ তুলি ওপৰলৈ চালে। আকাশখন ক্ৰমান্বয়ে কলা হৈ আহিব ধৰিছে। ৰাতিলৈ চাগে এজাক বৰষুণ আহিব।
1: খুব সুন্দৰ, আমাৰ শ্ৰোতাসকলেও নিশ্চয়কৈ গল্পৰ ৰস সাধন কৰিলে। আৰু এইবাৰ মই পপি ডেকাৰ ওচৰলৈ আহিছোঁ। পপি ডেকাই এমুঠি কবিতাৰ সম্ভাৰ লৈ আমাৰ ষ্টুডিঅ'লৈ আহিছে। আৰু আপুনি যেতিয়া কবিতা লিখে কোনবিলাক বিষয়বস্তু আপুনি বাছি লয়?
2: মোৰ কবিতাত বিশেষকৈ জীৱন আৰু প্ৰেম বিষয়ক হয়। জীৱনৰ বিষয়ে কথাখিনি মই অনুভৱ কৰি কিনে লিখা হয়, লগতে প্ৰেমৰ, প্ৰেম বুলি কওঁতে প্ৰকৃতিৰ প্ৰেম গোটেইখিনি আহিব, এনেকৈ লিখা হয় কবিতাখিনি।
1: ঠিক আছে, আপোনাৰ কবিতাৰ মাজলৈ গৈছোঁ তেতিয়াহ'লে।
2: 2022 বৰ্ষত মোৰ কিতাপ এখন উন্মোচন কৰা হৈছিল। উন্মোচন কৰিছিল কবি পৰম্পৰা বৰ্মনদাই। কবিতা পুথিখনৰ নাম হৈছে ক'ব নোৱাৰা কথাবোৰ শেষ হৈ নাযায়। সেই কবিতা পুথিখনৰে কবিতা এটি মই পাঠ কৰিবলৈ ওলাইছোঁ। কবিতাৰ শিৰোনাম জীৱনে জানে জীৱনৰ ঠিকনা। শুনি থাকিলে কথাৰ বাট দীঘলীয়া হয়, অথচ শুনাজনৰ অভাৱত কথাবোৰ বুকুত ৰয়। কাৰোবাৰ ওচৰত মানুহ থাকে শুনিব নিবিচাৰে, কোনোবাই শুনিব বিচাৰে কোৱাজনৰ অভাৱ থাকে। কাৰোবাৰ হাঁহিয়ে কাৰোবাক জীয়াই ৰাখে, অথচ বহুজনে হাঁহিৰে বুকুৰ আঘাত থাকে অথবা ভিতৰি মৰি থাকে। কাৰোবাক জীৱনত বিচাৰিলেও ৰাখিব পৰা নাযায়, কোনোবাজনক আঁতৰাই পঠালেও দূৰ হৈ নাযায়। জীৱনেহে জানে জীৱনৰ ঠিকনা।
1: খুব সুন্দৰ
2: এই কবিতাটি। আৰু পটভূমি বুলি ক'লে মই অনুভৱ কৰোঁ যে আমি বন্ধুৰ মাজত থাকোঁ, প্ৰত্যেক সময়তে মানুহৰ মাজত থাকোঁ, কিন্তু ভিতৰৰ পৰা কোনোবাখিনিত আমি অকলশৰীয়া হৈ থাকোঁ। আৰু এনেকুৱা হয় যে মানে ক'ব বহুত কথাই থাকি যায়, কিন্তু শুনাজনৰ হয়তো অভাৱ থাকে। কোনোবা এজন মানুহ ৰিটায়াৰ্ড কোনোবা এজন মানুহক দেখিছোঁ, তেখেতে কি কৰে, বহি থাকে, তেখেতৰ ল'ৰা ছোৱালীৰো তেওঁৰ বাবে সময় নহয়। মানে এনেকুৱা হয়, দেউতা পইচাটো দিয়া, মা পইচাটো দিয়া, মোৰ স্কুল আছে, মোৰ কলেজ আছে, সেইখিনিত অতিবাহিত হয়, সেইখিনি কৰি থাকে নিজৰ কাম, কিন্তু মা বা দেউতাৰ মুখলৈ চাই এষাৰ কথা নাপাতো। টিভিটো লগাই দি থৈ আহোঁ দেউতাক, দেউতাই টিভিটো চাই, কিন্তু তেওঁৰ মনৰ কথাখিনি কাক ক'ব? টিভিটো চাই যে টিভিটোৰ পৰা যিখিনি কথা গম পালে সেইখিনি ক'বলৈও হয়তো মানুহৰ মন যায়। প্ৰত্যেক মুহূৰ্ততে আমি কঢ়িয়াই থাকোঁ কথাৰ কিছুমান পাহাৰ, আৰু সেই কথাখিনি ক'বলৈ মানুহ নোপোৱা যিটো আমাৰ পৰিস্থিতি হয় মনত, সেই বিষয়ক লৈ এই কবিতাটো মোৰ লিখা হৈছিল।
1: হয়, নিশ্চয়কৈ এই কবিতাটো বৰ্তমানৰ বাস্তৱ পৃথিৱীখনৰ এখন ছবি, নহয় জানো? আপোনাৰ পৰৱৰ্তী কবিতালৈ আগবাঢ়িব বিচাৰিছোঁ।
2: কবিতাৰ শিৰোনাম তেন্তে ভালে নাই আমি। উশাহত যদি যাতনা কঢ়িয়াবলগীয়া নাই, বিষাদত যদি আশাৰ শিখা নুমুৱাই দিবলৈ মন কৰা নাই, নিসংগতাত যদি চিঞৰি উঠা নাই, এন্ধাৰৰ গভীৰতাত যদি নিজক দেখা পোৱা নাই, ৰুগ্ন হৃদয়েৰে যদি উশাহত সাউৰি লোৱা নাই ভালপোৱা, তেন্তে ভালে নাই আমি। যদি বুকুত ভালপোৱাই নাই, সমস্ত পৃথিৱী কঢ়িয়াই কৰিম কি? কবিতাৰ শিৰোনাম জীয়াই থকাৰ অনুশীলন। বিষাদে গৰকা শৰীৰত উবুৰি খাই পৰে সপোনৰ চৰাই, মুখত বিঘ্নতাৰ চিন সস্পষ্ট

0: উঠে, চকুত তথাপি আশা জিলিকি থাকে, মূৰত পাক ঘূৰণি খায় কিছুমান অযথা প্ৰশ্ন, নিজক সুধো জীৱনটোৰ ইমান দাবী কিহৰ, চুচৰি বাকলি যোৱা আঙুলিকেইটাক সুধো তোৰ ইমান বেগ থমকি যে নৰ, বুকুখনক সুধো বিচনাত চুচৰি থাকি আকাশক চোৱা হেঁপাহ কেনেকৈ জীয়াই ৰাখ, উশাহক সুধো থমকি ৰ'ব খুজিও উখুৰা বাটত উজুতি খায়ো মোক কেনেকৈ জীয়াই ৰাখ, হতাশাই ৰেপি ধৰা মনটোক সুধো ভাগৰি যে নপৰ, ইমান শক্তি ক'ত পাৱ, সকলোৰে এটাই উত্তৰ এইবোৰে যে জীয়াই থকাৰ অনুশীলন। কবিতাৰ শিৰোনাম আন সকলোখিনি একেই থাকিব। আপোনাৰ লগত ভগাই লোৱা সময়ৰ ৰুটিনখন তেওঁৰ সলনি হ'ব, সময়ে তেওঁকো সলনি কৰিব, সময়ত নিজক বুজাব পৰা হ'ব, আপোনাৰ বাবে কুশল প্ৰাৰ্থনাত লোৱা তেওঁৰ উশাহটি সলনি হ'ব, হয়তো নিজলৈ প্ৰাৰ্থনা কৰিবলৈ এৰিব, বুকুত আনলৈ হেঁপাহ থাকিলেহে জীয়াই থাকি ভাল লাগে। আন সকলোখিনি একেই থাকিব, আপোনাৰ নামত হোৱা তেওঁৰ বুকুৰ কঁপনি একেই থাকিব, সেইখিনি তেওঁৰ চকুত আপুনি নেদেখিব, সেয়া অধিকাৰ হেৰুৱাব, আন সকলোখিনি একেই থাকিব, ইমানৰ পিছতো আপুনি তেওঁক সুধিব নোৱাৰিব তেওঁৰ ঠিকনা, মাথো ভাগৰত লোৱা হুমুনিয়াহে আপোনাক সোঁৱৰাই দিব তেওঁৰ কথা।
1: প্ৰিয় শ্ৰোতা, ইমান পৰে আমি পপী ডেকাৰ কবিতাৰ মাজত নিমজ্জিত হ'লোঁ। আপুনি কোনসকল কবিৰ দ্বাৰা অনুপ্ৰাণিত হয় কবিতা লিখাৰ ক্ষেত্ৰত?
0: কবিতাৰ ক্ষেত্ৰত নীলমণি ফুকন ছাৰৰ কথা পোনপ্ৰথমে ল'ব বিচাৰিম মই। তেখেতৰ কবিতাখিনি মোৰ বহুত বেছি ভাল লাগে। তাৰপিছত মই ক'ব বিচাৰিম বৰ্তমান কবিৰ ভিতৰত মই প্ৰণৱদাৰ পৰা বহুতখিনি সহায়ো পাইছোঁ, লগতে তেখেতৰ কবিতাও মই ভাল পাইছোঁ আৰু ভাল পাইছোঁ। তেখেতে বহুত কিতাপো মোক উপহাৰ দিছিল যে পঢ়া তুমি কবিতা লিখা, মানে লিখাৰ আগতো পঢ়িবৰ কাৰণে বেছি অনুপ্ৰেৰণা কৰিছিল।
1: আৰু আপোনাৰ ভৱিষ্যতে এই কবিতাৰ ক্ষেত্ৰখনত কেনেকৈ আগবাঢ়িছে পৰিকল্পনা আছে?
0: হয়, এতিয়ালৈ মই যিখিনি কবিতা আমাৰ কবিতা পুথিখনত সন্নিৱিষ্ট কৰা হৈছে সেইখিনি হয়তো একদম চালুকীয় অৱস্থাতে আছে। আগলৈ মই সেইখিনি যিখিনি লিখা হৈছে তাতকৈ ভাল কৰিব হয়তো মই চেষ্টা কৰিম, লগতে ভাল কবিতা পঢ়িবলৈ চেষ্টা সদায় কৰোঁ, অব্যাহত থাকিব সেইখিনি। কবিতাৰ ক্ষেত্ৰত মই মোৰ কিতাপখন উন্মোচন কৰাৰ ক্ষেত্ৰত মোৰ গাঁওবাসীয়ে যিমানখিনি সহায় কৰিছে, লগতে এতিয়ালৈ মোৰ যিমানখিনি বন্ধুৱে মোক সৰু কবিতা এটাও পঢ়িছে, দুটা লাইনো পঢ়িছে, সকলোকে মই এই মঞ্চৰ পৰাই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আজি এই অনুষ্ঠানত উপস্থিত হ'বৰ বাবে মই যিজন বন্ধুৰ দ্বাৰা ইয়ালৈ আহিলোঁ, জিতুমণি ভূঞা, তেখেতকো মই এই মঞ্চৰ পৰাই ধন্যবাদ জ্ঞাপন কৰিছোঁ।
1: আৰু শেষত পেটিমালীৰ পৰা জানিব বিচাৰিম ভৱিষ্যত পৰিকল্পনা কেনেকুৱা?
2: ভৱিষ্যত পৰিকল্পনা বুলিবলৈ হ'লে আচলতে সাহিত্যৰ ক্ষেত্ৰখনত মই একেবাৰেই নতুন, গতিকে মোৰ ভৱিষ্যতে পেচা যিয়েই নহওক সাহিত্য সদায়ে মোৰ চিৰদিন মোৰ লগৰী হৈ থাকিব, আৰু মই সাহিত্যক নিজৰ মাজতেই জীয়াই ৰাখিম। মই সেইবোৰ মানুহকো নিজৰ শব্দৰ মাজত জীয়াই ৰাখিবলৈ চেষ্টা কৰিম যিবোৰ মানুহক মই চিৰদিন হৃদয়ত কঢ়িয়াই লৈ ফুৰোঁ।
1: দুয়োগৰাকীকে আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু প্ৰিয় শ্ৰোতা, ইমান পৰে আপোনালোকে আমাৰ যুৱ সাহিত্য অনুষ্ঠানত উপস্থিত থকা দুগৰাকী অতিথিৰ পৰা গল্প কবিতা শুনিবলৈ পালে, লগতে তেখেতসকলৰ মনৰ কিছু বতৰাও আপোনালোকক দিয়াৰ প্ৰয়াস কৰিলোঁ। আৰু যুৱ সাহিত্য অনুষ্ঠানটিৰ সময় শেষ হৈ অহাৰ লগে লগে আজিৰ অনুষ্ঠানৰ পৰা মই ভাৰ্গৱ কলিতাই ইমানতেই বিদায় মাগিছোঁ। নমস্কাৰ।
3: ইমান পৰে শ্ৰোতাসকলে যুৱ সাহিত্য অনুষ্ঠানটিৰ এটি খণ্ড শুনিলে। অনুষ্ঠানটি আগধৰি আগবঢ়ালে ভাৰ্গৱ কলিতাই। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰাণজিৎ প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাস।

পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 600-3166-944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 600-3166-9

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: বিদ্যাৰ্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

0: നിയമം വഴി സ്ഥാപിതമായ ഭാരതത്തിന്റെ ഭരണഘടനയോട് നിർവ്യാജമായ വിശ്വസ്തയും.
1: राज्यपाल राजेंद्र विश्वनाथ आर्लेकर ने यूडीएफ सरकार के नए मंत्रियों को शपथ दिलाई. नई सरकार में शामिल वरिष्ठ नेताओं में पूर्व प्रदेश कांग्रेस अध्यक्ष रमेश चेन्नीथला, वर्तमान प्रदेश कांग्रेस अध्यक्ष सन्नी जोसेफ, के मुरलीधरन और इंडियन यूनियन मुस्लिम लीग के नेता पी के कुन्हालीकुट्टी शामिल हैं. समारोह में कांग्रेस अध्यक्ष मल्लिकार्जुन खड़गे, लोकसभा में विपक्ष के नेता राहुल गांधी, वायनाड से लोकसभा सांसद प्रियंका गांधी, कर्नाटक, हिमाचल प्रदेश और तेलंगाना के मुख्यमंत्री, केरलम के निवर्तमान मुख्यमंत्री पिनराई विजयन और भाजपा प्रदेश अध्यक्ष राजीव चंद्रशेखर सहित कई वरिष्ठ नेता शपथ ग्रहण समारोह में शामिल हुए. पत्तन पोत परिवहन और जलमार्ग मंत्री सर्बानंद सोनोवाल ने आज अंतर्राष्ट्रीय महिला समुद्री दिवस के अवसर पर महिला नाविकों के अदम्य साहस को नमन किया. सोशल मीडिया पोस्ट में श्री सोनोवाल ने कहा कि नीतिगत सुधारों के कारण भारत में महिला नाविकों की संख्या लगातार बढ़ रही है. उन्होंने कहा कि नारी शक्ति देश के विकास और वैश्विक समुद्री क्षेत्र को एक उज्ज्वल समावेशी भविष्य की ओर ले जा रही है. उत्तर प्रदेश के लखीमपुर खीरी जिले में आज ट्रक और वैन की टक्कर से एक सड़क हादसे में 9 लोगों की मौत हो गई. वैन में 2 महिलाओं समेत 10 लोग सवार थे. ये हादसा जिला मुख्यालय से 40 किलोमीटर दूर पीलीभीत बस्ती राजमार्ग पर अदालीसपुर गांव के पास हुआ. घरेलू शेयर बाजार के संवेदी सूचकांक में आज लगभग आधा प्रतिशत की गिरावट दर्ज की गई. अंतिम समाचार मिलने तक सेंसेक्स 321 अंक गिरकर 74,917, जबकि निफ्टी 113 अंक लुढ़ककर 23,530 पर था. आईपीएल क्रिकेट में चेन्नई सुपर किंग्स का मुकाबला आज शाम 7:30 सनराइजर्स हैदराबाद से होगा. इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ.
2: এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী. এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, উত্তৰ পূৰ্বাঞ্চলৰ এৰি ৰেচম বস্ত্ৰ আৰু ৰাজস্থানৰ কোটা দৰিয়া সূতাৰ সংমিশ্ৰণত নতুন বস্ত্ৰ উৎপাদনেৰে আন্তঃৰাষ্ট্ৰীয় বজাৰ দখলৰ বাবে ডোনাৰ মন্ত্ৰালয়ৰ পৰিকল্পনা, কংগ্ৰেছ নেতা ভি ডি সতীশনৰ আজি কেৰালমৰ মুখ্যমন্ত্ৰী হিচাপে শপথ গ্ৰহণ, ন্যায়াধীশ শর্মিলা ভূঞার ফাষ্টেক আদালতত আজি জুবিন গার্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদন নাকচ, আৰু আইপিএল ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ মুখামুখি. ডোনাৰ মন্ত্ৰালয়ে উত্তৰ পূৰ্বাঞ্চলৰ এৰি ৰেচম বস্ত্ৰ আৰু ৰাজস্থানৰ কোটা দৰিয়া সূতাৰ সংমিশ্ৰণত নতুন বস্ত্ৰ উৎপাদন কৰি ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত দুয়োবিধ বস্ত্ৰৰ প্ৰসাৰৰ লক্ষ্য স্থিৰ কৰিছে. এই সংক্ৰান্তত ডোনাৰ মন্ত্ৰালয়ৰ সচিব সঞ্জয় জাজুৱে কালি ৰাজস্থানৰ কোটা জিলা প্ৰশাসনৰ মুৰববীৰ সৈতে আলোচনা কৰে. জাজুৰ নেতৃত্বৰ দলটোৱে শিপিনী, হস্তশিল্পী আৰু ফেশ্বন ডিজাইনাৰসকলৰ সৈতেও এই বিষয়টো লৈ আলোচনা কৰে. এই আলোচনাত এৰি ৰেচমৰ সৈতে কোটা দৰিয়াৰ সংমিশ্ৰণেৰে উচ্চ মূল্যসম্পন্ন, আৰামদায়ক আৰু সুন্দৰ বস্ত্ৰ উৎপাদনৰ বিভিন্ন দিশ চালি জাৰি চোৱা হয়। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বস্ত্ৰ উৎপাদনৰ ক্ষেত্ৰত গ্ৰহণ কৰা সংহত দৃষ্টিভংগী আৰু এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ নীতি অনুসৰি বস্ত্ৰখণ্ডত এই সমন্বয় আৰু সাংস্কৃতিক সংমিশ্ৰণৰ অনবদ্য পদক্ষেপ লোৱা হৈছে. কংগ্ৰেছ নেতা ভি ডি সতীশনে আজি কেৰালামৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে. শ্ৰী সতীশনে তেওঁৰ শপত গ্ৰহণৰ পূৰ্বে কালি সন্ধিয়া 21জনীয়া UDF মন্ত্ৰীসভা ঘোষণা কৰিছিল. ৰাজ্যখনৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰে নতুন মন্ত্ৰীসকলক শপত বাক্য পাঠ কৰোৱায়। প্ৰাক্তন বিৰোধী দলপতি আৰু KPCCৰ প্ৰাক্তন সভাপতি ৰমেশ চেন্নীথালা তথা বৰ্তমানৰ সভাপতি ছানী জোছেফ, প্ৰাক্তন KPCCৰ সভাপতি কে মুৰলীধৰণ আৰু IUML নেতা পি কে কুন্হালীকুট্টিকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতাই মন্ত্ৰীসভাত স্থান লাভ কৰিছে. এই মন্ত্ৰীসভাত সতীশনকে ধৰি 14জনে প্ৰথমবাৰৰ বাবে মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব. উল্লেখযোগ্য যে ৰাজ্যখনত কংগ্ৰেছে মুখ্যমন্ত্ৰী পদকে ধৰি 11টা মন্ত্ৰীপদ লাভ কৰাৰ বিপৰীতে ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগে 5টা মন্ত্ৰীপদ লাভ কৰিছে. কেৰালা কংগ্ৰেছ জোছেফ, RSP, কেৰালা কংগ্ৰেছ জেকব আৰু CMPয়ে এটাকৈ মন্ত্ৰীপদ লাভ কৰিছে. ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেক আদালতে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শেখৰজ্যোতি গোস্বামীয়ে দাখিল কৰা জামিন আবেদন নাকচ কৰে. উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত বিশেষ তদন্তকাৰী গোটে বিগত বছৰৰ 2 অক্টোবৰত শিল্পীগৰাকীৰ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীক গ্ৰেপ্তাৰ কৰিছিল. তেতিয়াৰে পৰা হাফলং উপ কাৰাগাৰত থকা অভিযুক্তগৰাকীয়ে জামিন বিচাৰি আদালতৰ দ্বাৰস্থ হৈছিল. ফাষ্টেক আদালতে ইয়াৰ পূৰ্বে

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ কৰিছিল। ইয়াৰ পাছত শ্যামকানু মহন্তই জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। ইতিমধ্যে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে শ্যামকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত অহা 22 মে'ত গোচৰটোৰ কেছ ডায়েৰী দাখিল কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে। কেন্দ্ৰীয় বন্দৰ জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি আন্তঃৰাষ্ট্ৰীয় মহিলা সামুদ্ৰিক দিৱস উপলক্ষে মহিলা নাৱিকসকলৰ অসীম সাহসক অভিবাদন জনাইছে। এটা বাৰ্তাত শ্ৰীসোণোৱালে কয় যে ভাৰতত নীতিগত সংস্কাৰৰ ফলত বৰ্তমান মহিলা নাৱিকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। তেওঁ কয় যে নাৰী শক্তিয়ে ভাৰতক আগুৱাই নিয়াৰ লগতে গোলকীয় সামুদ্ৰিক খণ্ডটো ভৱিষ্যতে বিশেষ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সমৰ্থ হ'ব। সদৌ অসম ছাত্ৰ সন্থাই প্ৰতি বছৰৰ দৰে এইবাৰো হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ বাবে বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰিছে। কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত আজি গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি প্ৰকল্পত আয়োজন কৰা অনুষ্ঠানত 120 গৰাকী কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা জনাবলৈ লোৱা হৈছে। শিক্ষাৰ্থীৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰত বিদ্যালয়সমূহৰ অধ্যক্ষসকলকো এই অনুষ্ঠানতে সম্বৰ্ধনা জনাবলৈ লোৱা হৈছে। তদুপৰি এই অনুষ্ঠানতে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাত বিশেষ কৃতিত্বৰে উত্তীৰ্ণ অসমৰ প্ৰাৰ্থীকেইগৰাকীকো সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব। অনুষ্ঠানত নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ হিতেশ ডেকা আৰু ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া দিগন্ত বৰা বিশিষ্ট অতিথি হিচাপে উপস্থিত আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটী পৌৰ নিগম, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ, গুৱাহাটী জলবোৰ্ড আৰু অমৃত আদি সংস্থাসমূহৰ বিভিন্ন উন্নয়নমূলক আঁচনি আৰু কাৰ্যসূচীৰ খতিয়ান লয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই গুৱাহাটীকে ধৰি ৰাজ্যৰ চহৰসমূহৰ প্ৰতিগৰাকী নাগৰিকৰ সুবিধা সুনিশ্চিত কৰি বিশুদ্ধ খোৱাপানী, কৃত্ৰিম বান ব্যৱস্থাপনা, অনাময় আদি গুৰুত্বপূৰ্ণ বিষয়সমূহক অগ্ৰাধিকাৰ দিবলৈ সংস্থাসমূহক নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই লগতে গুৱাহাটীক দেশৰ ভিতৰতে এখন অন্যতম আধুনিক আৰু সৰ্বাংগ সুন্দৰ মহানগৰ হিচাপে গঢ়ি তুলিবলৈ সকলো ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট বিভাগক নিৰ্দেশনা দিয়ে। মধ্য অসমৰ অন্যতম প্ৰধান চহৰ নগাঁৱৰ ৰাজপথসমূহ অধিক পৰিষ্কাৰ কৰি ৰখাৰ বাবে নগাঁও পৌৰসভাই শেহতীয়াকৈ অত্যাধুনিক মেকানিকেল ছুইপিং মেচিন বা যন্ত্ৰচালিত জাৰো সংযোজন কৰিছে। পৰম্পৰাগত পদ্ধতিৰ পৰা স্বয়ংক্ৰিয় প্ৰযুক্তিলৈ এই পৰিৱৰ্তনে পথসমূহ পৰিষ্কাৰ কৰি ৰখাত সহায় কৰাৰ লগতে দক্ষ পৌৰ প্ৰশাসনৰ ভেটি শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। নগাঁও পৌৰ নিগমৰ আন্তঃগাঁথনি আধুনিকীকৰণৰ দূৰদৰ্শী চিন্তা বাস্তৱত সফল হলে ৰাজ্যৰ অন্য পৌৰ নিগমে ব্যৱস্থাটো ইয়াৰ ব্যৱহাৰ কৰাৰ থল আছে। ডিব্ৰুগড় আৰক্ষীয়ে মাদক দ্ৰব্য বিৰোধী অভিযান চলাই কালি বুজন পৰিমাণৰ মাদক দ্ৰব্যসহ এজন লোকক আটক কৰে। আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই চৌকিডিঙিৰ জালান বাগিচাৰ সমীপৰ পৰা মাদক দ্ৰব্য সৰবৰাহকাৰীজনক আটক কৰে। নগাঁও জিলাৰ ঢিঙতো কালি সন্ধিয়া আৰক্ষীয়ে মাদক দ্ৰব্যসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। ধৃত সৰবৰাহকাৰীজন ঢিঙৰ মন্নাছ আলী বুলি প্ৰকাশ কৰা হৈছে। আৰক্ষীয়ে ধৃত লোকজনৰ পৰা বুজন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। সম্প্ৰতি লোকজনক ঢিং আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। দৰং জিলাৰ ধুলাত আজি আৰক্ষীয়ে এজন বাংলাদেশী নাগৰিকক আটক কৰে। আটক কৰা লোকজনক আৰক্ষীয়ে চুবুৰীয়া দেশখনৰ বৰিশাল জিলাৰ মচিনপুৰ গাঁৱৰ বাসিন্দা মহম্মদ জাকিৰ বুলি চিনাক্ত কৰিছে। এই সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। গুৰুতৰ প্ৰদূষণজনিত সমস্যাৰ সৃষ্টি কৰা গোটা আৱৰ্জনা নিষ্কাশনৰ বাবে প্ৰস্তুত কৰা 2026 চনৰ গোটা আৱৰ্জনা ব্যৱস্থাপনা নিয়মাৱলী বলবৎ কৰাৰ বাবে ৰাজ্যৰ প্ৰতিখন জিলাৰ আয়ুক্তলৈ ৰাজ্য চৰকাৰে নিৰ্দেশ জাৰি কৰিছে। উচ্চতম ন্যায়ালয়ে পৰিৱেশ সুৰক্ষা আইনৰ অধীনত জিলা আয়ুক্তসকলক গোটা আৱৰ্জনা ব্যৱস্থাপনা নিয়মাৱলী বলবৎ কৰাৰ কৰ্তৃত্ব আৰু ক্ষমতা প্ৰদান কৰি অলপতে দিয়া এটা ৰায়ৰ পাছত মুখ্য সচিব ডঃ ৰবি কোটাই শেহতীয়াকৈ জিলা আয়ুক্তসকললৈ এই নিৰ্দেশ জাৰি কৰে। এই অনুসৰি জিলা আয়ুক্তসকলক তেওঁলোকৰ অধীনৰ এলেকাসমূহত গোটা আৱৰ্জনা নিষ্কাশনৰ বাবে থকা আন্তঃগাঁথনিৰ পৰ্যালোচনা কৰাৰ লগতে প্ৰতি 3 মাহৰ মূৰে মূৰে নগৰীয়া আৰু গ্ৰাম্য স্থানীয় নিকায়সমূহৰ কাম কাজৰ পৰ্যালোচনা কৰি মুখ্য সচিবলৈ প্ৰতিবেদন প্ৰেৰণ কৰিব লাগিব বুলি কোৱা হৈছে। জিলা আয়ুক্তসকলে পৌৰ নিগম নিকায়ৰ লগতে পঞ্চায়তসমূহে 4 প্ৰকাৰৰ আৱৰ্জনা পৃথকীকৰণকে ধৰি দীৰ্ঘদিনৰ পৰা জমা হৈ থকা আৱৰ্জনা নিষ্কাশন নিশ্চিত কৰিব লাগিব। ইয়াৰ বাবে পৌৰ নিগম নিকায় আৰু পঞ্চায়তসমূহক 60 দিনৰ ভিতৰত গোটা আৱৰ্জনা ব্যৱস্থাপনাৰ সময়সীমা তথা নিৰ্দিষ্ট কাৰ্যসূচী প্ৰস্তুতৰ বাবে নিৰ্দেশ দিয়া হৈছে। নাগালেণ্ডত আজি আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় দিৱস উদযাপন কৰা হৈছে। এইবেলি এই দিৱসৰ মূলবাণী হৈছে সংগ্ৰহালয়ে বিভাজিত পৃথিৱীক এক কৰিছে। এই দিৱসত সাংস্কৃতিক, সামাজিক আৰু ভৌগোলিক বিভাজন দূৰ কৰি বুজাবুজি আৰু শান্তি প্ৰতিষ্ঠা কৰাত সংগ্ৰহালয়ৰ ভূমিকাত আলোকপাত কৰা হয়। আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় দিৱস উপলক্ষে আজি আৰু কাইলৈ নাগালেণ্ডৰ ৰাজ্যিক সংগ্ৰহালয় দৰ্শনাৰ্থীসকলৰ

0: কলে বিনামূলীয়াকৈ দৰ্শন কৰিব পাৰিব। নাগালেণ্ডৰ কলা আৰু সংস্কৃতি বিভাগে আয়োজন কৰা এই দিৱসত শিক্ষাৰ্থী, গৱেষক, শৈক্ষিক প্ৰতিষ্ঠান, পৰ্যটক আৰু জনসাধাৰণক পৰম্পৰাগত কলা সামগ্ৰী আৰু ঐতিহাসিক সম্পদসমূহৰ চহকী সংগ্ৰহ দৰ্শন কৰিবলৈ আহ্বান জনাইছে। ভাৰতত মাত্ৰ দুদিনৰ বাবেহে ইন্ধন মজুত থকা বুলি সামাজিক মাধ্যমত প্ৰচাৰিত এটা বাতৰি কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন বুলি স্পষ্ট কৰিছে। ফ্ৰেছ ইনফৰমেশ্যন ব্যুৰ চমুকৈ পি আই বিৰ ফেক্ট চেক ইউনিট বা তথ্য পৰীক্ষণ গোটে প্ৰকাশ কৰা অনুসৰি এই দাবী বা বাতৰি সম্পূৰ্ণ ভুৱা। গোটে প্ৰকাশ কৰিছে যে দেশত অতিৰিক্ত শোধন ক্ষমতাৰ লগতে বৰ্তমান 60 দিনৰ বাবে পৰ্যাপ্ত খাৰুৱা তেল মজুত আছে। পি আই বিয়ে জনসাধাৰণক এনে উৰাবাতৰিত বিশ্বাস কৰি আতংকিত নহবলৈ আৰু ইন্ধন তথা ৰন্ধন গেছৰ যোগান সন্দৰ্ভত কেৱল চৰকাৰীভাৱে প্ৰকাশিত তথ্যৰ ওপৰতহে বিশ্বাস ৰাখিবলৈ অনুৰোধ জনাইছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে ৰাজস্থান ৰয়েলছক 5 উইকেটত পৰাস্ত কৰে। দিল্লী কেপিটেলছে 194 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 19 অভাৰ 2 বলত 5টা উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। দলৰ হৈ কে এল ৰাহুলে সৰ্বাধিক 56 ৰাণ কৰে। ইয়াৰ পূৰ্বে ৰাজস্থান ৰয়েলছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 193 ৰাণ সংগ্ৰহ কৰে। ধ্ৰুৱ জুৰেলে সৰ্বাধিক 53 ৰাণ কৰে। দিল্লীৰ হৈ 4টা উইকেট দখল কৰা মিচেল ষ্টাৰ্কক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। উত্তৰ পূৰ্বাঞ্চলৰ এৰী, ৰেচম, বস্ত্ৰ আৰু ৰাজস্থানৰ কোটা দৰিয়া সূতাৰ সংমিশ্ৰণত নতুন বস্ত্ৰ উৎপাদনেৰে আন্তঃৰাষ্ট্ৰীয় বজাৰ দখলৰ বাবে ডোনাৰ মন্ত্ৰালয়ৰ পৰিকল্পনা। কংগ্ৰেছ নেতা ভি ডি সতীশনৰ আজি কেৰালামৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদন নাকচ। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 1:40 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু গীত আৰু গজল। অনুষ্ঠানটিৰ আৰম্ভণিতে শুনোৱা হওক অনুৰাধা পাৰোৱাল আৰু যশৱন্ত সিঙৰ কণ্ঠত এটি গজল।

গীত আৰু গজল অনুষ্ঠানৰ আৰম্ভণিতে সেয়া আছিল অনুৰাধা পাৰৱাল আৰু যশৱন্ত সিঙৰ কণ্ঠৰ গীত। অনুষ্ঠানত এইবাৰ শুনোৱা হওক আন এটি গজল পংকজ উদাসৰ কণ্ঠত।

হৰ্ষদ্বীপৰ কণ্ঠৰ গীতটি শুনিলে শ্ৰোতাসকল, ইয়াৰ লগে লগে গীত আৰু গজল অনুষ্ঠানটিৰ আজিলৈ অন্ত পৰিল। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু সুৰৰ কৰণী অনুষ্ঠানটিৰ আৰম্ভণিতে শুনোৱা হওক ভূপেন হাজৰিকাৰ কণ্ঠত শিল্পীৰ নিজৰ কথা আৰু সুৰেৰে এই গীতটি।

সুৰৰ কাৰণে অনুষ্ঠানৰ আৰম্ভণিতে শ্ৰোতাসকলে শুনিলে ভূপেন হাজৰিকাৰ কণ্ঠত শিল্পীৰ নিজৰ কথা আৰু সুৰেৰে এটি গীত। এইবাৰ শুনাবলৈ লৈছোঁ ৰাণী দেৱীৰ কণ্ঠত আনন্দী দাসৰ কথাৰে এই গীতটি।

ৰাণীদেৱীৰ কণ্ঠৰ গীতটি শুনিলে গীতৰ কথা আছিল আনন্দী দাসৰ। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো লক্ষ্য হীৰা দাসৰ কণ্ঠৰ এটি গীত। গীতৰ কথা শ্যামানন্দ বৈশ্যৰ আৰু সুৰ জিতেন দেৱৰ।

লক্ষ্য হীৰা দাসৰ কণ্ঠৰ গীতটি শুনিলে গীতৰ কথা আছিল শ্যামানন্দ বৈশ্যৰ আৰু সুৰ জিতেন দেৱৰ। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ প্ৰতিভা চাংকাকতিৰ কণ্ঠৰ এটি গীত, গীতৰ কথা ক্ষীৰদা বিষয়াৰ আৰু সুৰ বলোৰাম দাসৰ।

প্ৰতিভা চাংকাকুটিৰ কণ্ঠৰ গীতটি শুনিলে গীতৰ কথা আছিল ক্ষীৰদা বিষয়াৰ আৰু সুৰ বলোৰাম দাসৰ। অনুষ্ঠানত এইবাৰ শুনোৱা হওক সূৰ্য দাসৰ কণ্ঠৰ এটি গীত, গীতৰ কথা যতীন বৰাৰ আৰু সুৰ খগেন মহন্তৰ।

সূৰ্য দাসৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল যতীন বৰাৰ আৰু সুৰ খগেন মহন্তৰ। সুৰৰ কৰণি অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ ইকৰামুল মজিদৰ কণ্ঠত এটি গীত, গীতৰ কথা অৰুণা ভূঞাৰ।

ইকরামুল মজিদৰ কণ্ঠৰ গীতটি শুনিলে গীতৰ কথা আছিল অৰুণা ভূঞাৰ। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো অৰ্চনা মহন্তৰ কণ্ঠৰ এটি গীত।

অৰ্চনা মহন্তৰ কণ্ঠৰ গীতটি শুনিলে। সুৰকৰণী অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ ৰাজেন পাম আৰু সৰলা ৰাভাৰ কণ্ঠৰ গীত। গীতৰ কথা আৰু সুৰ ৰাজেন পামৰ।

ৰাজেন পাম আৰু সৰলা ৰাভাৰ দুয়োটা কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আৰু সুৰ আছিলে ৰাজেন পামৰ। শ্ৰোতাসকল, সুৰৰ কৰণী অনুষ্ঠানৰ শেষত আজি শুনাবলৈ লৈছোঁ ৰুদ্ৰ বৰুৱাৰ কণ্ঠত এই গীতটি।

শ্ৰোতাসকলে আধুনিক গীত শুনি আছে জ্যোতিস্মিতা বৈশ্যৰ কণ্ঠত। শিল্পীৰ কণ্ঠত এইবাৰ শুনাবলৈ লোৱা গীতৰ কথা ডিম্বেশ্বৰ দাসৰ।

পৰিল। আজি এই অনুষ্ঠানত শ্ৰোতাসকলক শুনোৱা হ'ল জ্যোতিস্মিতা বৈশ্যৰ কণ্ঠত দুটি আধুনিক গীত। গীতৰ কথা আছিল ক্ৰমে নলিনী বালাদেৱী আৰু ডিম্বেশ্বৰ দাসৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত আজি শুনোৱা হওক পণ্ডিত ভি জি যোগৰ ভায়লিন বাদন ৰাগ শুদ্ধ সাৰাংগ।

0: শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ইমান পৰে শ্ৰোতাসকলে পণ্ডিত ভি জি যোগৰ ভায়লিন বাদন শুনিলে। ৰাগ আছিল শুদ্ধ চাৰাং। আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি।
1: এয়া আকাশবাণী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, দুদিনীয়া ছুইডেন ভ্ৰমণ সামৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নৰৱেলৈ ৰাওনা হৈছে। কংগ্ৰেছ নেতা ভি ডি সতীশনে আজি কেৰালামৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ছত্তীশগড়ৰ ৰায়পুৰত তাৎক্ষণিক সঁহাৰি সেৱা ডায়েল 112ৰ অধীনত নতুন বাহনৰ শুভাৰম্ভ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভিয়েটনাম আৰু দক্ষিণ কোৰিয়াত ত্ৰিদেশীয় ভ্ৰমণসূচীৰে আজি ৰাওনা হৈছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। দুদিনীয়া ছুইডেন ভ্ৰমণ সামৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নৰৱেলৈ ৰাওনা হৈছে। পাঁচখন দেশ ভ্ৰমণৰ চতুৰ্থ পৰ্যায়ত নৰৱেত তেওঁ তৃতীয় ভাৰত নৰ্ডিক সন্মিলন আৰু দ্বিপাক্ষিক আলোচনাত অংশ ল'ব। এয়া হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰথমটো নৰৱে ভ্ৰমণ তথা বিগত 43 বছৰত ভাৰতৰ পৰা নৰৱেলৈ প্ৰথমটো প্ৰধানমন্ত্ৰীৰ পৰ্যায়ৰ ভ্ৰমণ। এই ভ্ৰমণকালত শ্ৰীমোদীয়ে দেশখনৰ ৰজা পঞ্চম হেৰল্ড আৰু ৰাণী চন্নাক সাক্ষাৎ কৰাৰ লগতে নৰৱেৰ প্ৰধানমন্ত্ৰী ইয়ানছ গৰ ষ্টৰৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। শ্ৰীমোদীয়ে লগতে ভাৰত নৰৱে ব্যৱসায় আৰু গৱেষণা সন্মিলনতো ভাষণ দিব। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে ভাৰত নৰৱে সম্পৰ্কৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ উপৰি বাণিজ্য আৰু বিনিয়োগ, বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি তথা স্বচ্ছ আৰু সেউজ প্ৰযুক্তি আৰু সমুদ্ৰ অৰ্থনীতিৰ ক্ষেত্ৰত সহযোগিতা সুদৃঢ় কৰাৰ সুযোগ প্ৰদান কৰিব। উল্লেখযোগ্য যে তৃতীয় ভাৰত নৰ্ডিক সন্মিলন কাইলৈ অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী মোদীৰ সৈতে এই বৈঠকত নৰৱেৰ প্ৰধানমন্ত্ৰী ইয়োনাছ, ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেটে ফ্ৰেডেৰিকছেন, ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰী পেটেৰি অৰ্পো, আইচলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টুন ফ্ৰষ্টাডটিৰ আৰু ছুইডেনৰ প্ৰধানমন্ত্ৰী উল্ফ কিষ্টাৰছনে এই সন্মিলনত অংশ ল'ব। নৰৱেলৈ যাত্ৰা কৰাৰ পূৰ্বে সামাজিক মাধ্যমযোগে দিয়া বাৰ্তাত শ্ৰীমোদীয়ে কয় যে তেওঁৰ ছুইডেন ভ্ৰমণে দেশখনৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক উন্নীত কৰাত শক্তিশালী ভূমিকা গ্ৰহণ কৰিব। তেওঁ কয় যে যুটীয়া উদ্ভাৱনী অংশীদাৰিত্বৰ দ্বিতীয় সংস্কৰণ আৰু ভাৰ ছুইডেন প্ৰযুক্তি তথা কৃত্ৰিম বুদ্ধিমত্তা কৰিডৰ মুকলিৰ জৰিয়তে পৰৱৰ্তী 5 বছৰত দেশখনৰ সৈতে কৌশলগত বাণিজ্যিক অংশীদাৰিত্ব বৃদ্ধি পাব। শ্ৰীমোদীয়ে ছুইডেনৰ জনসাধাৰণ আৰু চৰকাৰৰ লগতে প্ৰধানমন্ত্ৰী উল্ফ কিষ্টাৰছনক ধন্যবাদ জ্ঞাপন কৰে। উল্লেখযোগ্য যে ভাৰত আৰু ছুইডেনৰ এই বিনিময়ৰ জৰিয়তে পৰৱৰ্তী 5 বছৰত অৰ্থনৈতিক বিনিময় আৰু পাৰস্পৰিক সহযোগিতা শক্তিশালী কৰাৰ লক্ষ্য লোৱা হৈছে। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীক ছুইডেনৰ সৰ্বোচ্চ সন্মান ৰয়েল অৰ্ডাৰ অৱ দ্য পোলাৰ ষ্টাৰ ডিগ্ৰী কমাণ্ডাৰ গ্ৰেণ্ড ক্ৰছ প্ৰদান কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতে বৰ্তমান বিনিয়োগ, উদ্ভাৱন আৰু নিৰ্মাণ খণ্ডত পৃথিৱীৰ অতি আকৰ্ষণীয় স্থানক প্ৰতিনিধিত্ব কৰিছে। শ্ৰীমোদীয়ে ছুইডেনৰ গথেনবাৰ্গত অনুষ্ঠিত ইউৰোপীয় ঔদ্যোগিক ঘূৰণীয়া মেজবেল সম্বোধন কৰাৰ সময়ত এই কথা প্ৰকাশ কৰে। তেওঁ লগতে কয় যে দেশৰ সকলো কোম্পানীৰ বাবে যথেষ্ট সুবিধা আছে আৰু কোম্পানীসমূহৰ বাবে প্ৰাতিষ্ঠানিক ব্যৱস্থাপনাকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিব পৰা যাব। প্ৰধানমন্ত্ৰীগৰাকীয়ে বিগত 12 বছৰত সংস্কাৰ, প্ৰদৰ্শন আৰু ৰূপান্তৰৰ মূলমন্ত্ৰসমূহৰ ৰূপায়ণত কাম কৰি আহিছে। তেওঁ কয় যে ভাৰতৰ সংস্কাৰ প্ৰক্ৰিয়া দ্ৰুতগতিত চলি আছে আৰু ছুইডিছ কোম্পানীসমূহক নিৰ্মাণ খণ্ড, সেউজ হাইড্ৰজেন অভিযান, স্বচ্ছ ইন্ধন আৰু অন্যান্য খণ্ডত কাম কৰিবলৈ তেওঁ আহ্বান জনাইছে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে টেলিকম আৰু ডিজিটেল আন্তঃগাঁথনিকে ধৰি 5টা বিভিন্ন ক্ষেত্ৰত আলোকপাত কৰি কয় যে ছুইডিছ কোম্পানীসমূহে ভাৰতক গোলকীয় গৱেষণা আৰু

উন্নয়নৰ কেন্দ্ৰ কৰি গঢ়ি তুলিব পাৰে। ইলেক্ট্ৰনিকছ, প্ৰযুক্তি, নিৰ্মাণ খণ্ড, কৃত্ৰিম বুদ্ধিমত্তা, সেউজ ইন্ধন, আন্তঃগাঁথনি, স্বাস্থ্যখণ্ড আৰু জীৱবিজ্ঞান আদি বিভিন্ন খণ্ডত সমন্বয়েৰে কাম কৰাৰ কথা তেওঁ উল্লেখ কৰে। তেওঁ কয় যে প্ৰযুক্তি উদ্ভাৱনৰ দ্বিতীয় ঢৌৱে ভাৰতক পুনৰ গঢ়ি তুলিব পাৰে। কংগ্ৰেছ নেতা ভি ডি সতীশনে আজি কেৰালামৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। শ্ৰী সতীশনে তেওঁৰ শপত গ্ৰহণৰ পূৰ্বে কালি সন্ধিয়া 21-জনীয়া ইউ ডি এফ মন্ত্ৰীসভাৰ তালিকাৰ ৰাজ্যপালৰ হাতত অৰ্পণ কৰে। ৰাজ্যখনৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰে আজি তিৰুৱনন্তপুৰমত নতুন মন্ত্ৰীসকলক শপত বাক্য পাঠ কৰোৱায়। শপত গ্ৰহণ অনুষ্ঠানত লোকসভাৰ বিৰোধী দলপতি তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে উপস্থিত থাকে। প্ৰাক্তন বিৰোধী দলপতি আৰু কে পি চি চিৰ প্ৰাক্তন সভাপতি ৰমেশ চেন্নিথালা তথা বৰ্তমানৰ সভাপতি ছানি জোছেফ, প্ৰাক্তন কে পি চিৰ সভাপতি কে মুৰলীধৰণ আৰু আই ইউ এম এলৰ নেতা পি কে কুনহালি কুট্টি আদিকে ধৰি ভালেকেইগৰাকী জ্যেষ্ঠ নেতাই নতুন মন্ত্ৰীসভাত স্থান লাভ কৰিছে। এই মন্ত্ৰীসভাত সতীশনকে ধৰি 14-জনে প্ৰথমবাৰৰ বাবে মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে ৰাজ্যখনত কংগ্ৰেছে মুখ্যমন্ত্ৰী পদকে ধৰি 11টা মন্ত্ৰীপদ লাভ কৰাৰ বিপৰীতে ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগে 5টা মন্ত্ৰীপদ লাভ কৰে। কেৰালা কংগ্ৰেছ, আৰ এছ পি, কেৰালা কংগ্ৰেছ আৰু চি এম পিয়ে এটাকৈ মন্ত্ৰীপদ লাভ কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ছত্তীশগড়ৰ ৰায়পুৰত তাৎক্ষণিক সঁহাৰি সেৱা ডায়েল 112ৰ অধীনত নতুন বাহনৰ শুভাৰম্ভ কৰে। এই কাৰ্যসূচীত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিষ্ণুদেৱ শ্বাহ, বিধানসভাৰ অধ্যক্ষ ৰমন সিং, উপ মুখ্যমন্ত্ৰী বিজয় বাৰ্মাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ডায়েল 112ৰ সুবিধা পূৰ্বে ৰাজ্যখনৰ 16খন জিলাত উপলব্ধ আছিল আৰু বৰ্তমান 33খন জিলালৈ এই সেৱা সম্প্ৰসাৰণ কৰা হৈছে। এই কাৰ্যসূচীৰ পাছত শ্ৰীশ্বাহ বাষ্টাৰলৈ ৰাওনা হৈছে। তেওঁ বাষ্টাৰত জিলাখনৰ নেতানাৰ গাঁৱৰ চি আৰ পি এফ ছাউনীত এটা জনসুবিধা কেন্দ্ৰ উদ্বোধন কৰিব। উল্লেখযোগ্য যে এই কেন্দ্ৰৰ জৰিয়তে অতি ভিতৰুৱা অঞ্চলত বাস কৰা লোকেও যাতে চৰকাৰ তথা ডিজিটেল সেৱাৰ সুবিধাসমূহ সহজে লাভ কৰিব পাৰে সেয়া সুনিশ্চিত কৰা হ'ব। ইয়াৰ পাছত কেন্দ্ৰীয় মন্ত্ৰীগৰাকী জগদলপুৰলৈ যাব আৰু তাত তেওঁ অমৰ ৱাটিকাত শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিব। বিয়লিৰ ভাগত তেওঁ বাদল একাডেমীত শ্বহীদসকলৰ পৰিয়াল, নিৰাপত্তা বাহিনী, নক্সাল হিংসাৰ বলি হোৱা লোক তথা কেইবাটাও স্থানীয় সমুদায়ৰ প্ৰতিনিধিৰ সৈতে মত বিনিময় কৰিব। কাইলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে জগদলপুৰত কেন্দ্ৰীয় মাণ্ডলিক পৰিষদৰ 26 সংখ্যক বৈঠকত অধ্যক্ষতা কৰিব। বৈঠকত ছত্তীশগড়, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীসকলেও অংশ ল'ব। নাগালেণ্ডত আজি আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় দিৱস উদযাপন কৰা হয়। এইবেলি এই দিৱসৰ মূল বাণী হৈছে সংগ্ৰহালয়ে বিভাজিত পৃথিৱীক এক কৰিছে। এই দিৱসত সাংস্কৃতিক, সামাজিক আৰু ভৌগোলিক বিভাজন দূৰ কৰি বুজাবুজি, শান্তি আদি প্ৰতিষ্ঠা কৰাত সংগ্ৰহালয়ৰ ভূমিকাত আলোকপাত কৰা হয়। আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় দিৱস উপলক্ষে আজি আৰু কাইলৈ নাগালেণ্ডৰ ৰাজ্যিক সংগ্ৰহালয় দৰ্শনাৰ্থীসকলৰ কাৰণে বিনামূলীয়া মুকলি থাকিব। নাগালেণ্ডৰ কলা আৰু সংস্কৃতি বিভাগে আয়োজন কৰা এই দিৱসত শিক্ষাৰ্থী, গৱেষক, শৈক্ষিক প্ৰতিষ্ঠান, পৰ্যটক আৰু জনসাধাৰণক পৰম্পৰাগত কলা সামগ্ৰী আৰু ঐতিহাসিক সম্পদসমূহৰ চহকী সংগ্ৰহ দৰ্শন কৰিবলৈ আহান জনাইছে। কোহিমাত অৱস্থিত নাগালেণ্ডৰ এই ৰাজ্যিক সংগ্ৰহালয় 1970 চনত স্থাপন কৰা হৈছিল। নাগালেণ্ড চৰকাৰৰ কলা আৰু সংস্কৃতি বিভাগে এই সংগ্ৰহালয়টো পৰিচালনা কৰি আহিছে। এই ৰাজ্যিক সংগ্ৰহালয়ত ৰাজ্যখনৰ 17টা বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত সাজ পোছাক, গহনা, মূল্যৱান শিল, পৌৰাণিক অস্ত্ৰ শস্ত্ৰ, বিভিন্ন বাদ্যযন্ত্ৰ, কাঠৰ শিল্প ভাস্কৰ্য, চিত্ৰকলা আৰু সাংস্কৃতিক আলোকচিত্ৰৰ সংগ্ৰহ আছে। এই সংগ্ৰহালয়তে বিভিন্ন জনগোষ্ঠীৰ ডেকাচাংসমূহৰ আৰ্হি প্ৰদৰ্শন কৰা হৈছে। দৰ্শনাৰ্থীসকলে নগালোকৰ বৰ্ণাঢ্য জীৱন প্ৰণালী, কৃষিকৰ্ম, চিকাৰ, মাছ ধৰা কাৰ্য আৰু পৰম্পৰাগত ৰীতি নীতিসমূহৰ বিষয়েও এই সংগ্ৰহালয়ৰ জৰিয়তে সম্যক ধাৰণা গ্ৰহণ কৰিব পাৰিব। এই সংগ্ৰহালয়ে নগালোকসকলৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু বুৰঞ্জীৰ সংৰক্ষণ আৰু ইয়াৰ প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। নাগালেণ্ড ৰাজ্যিক সংগ্ৰহালয়ে দৰ্শনাৰ্থীসকলক ৰাজ্যখনৰ চহকী সংস্কৃতিৰ ব্যতিক্ৰমী যাত্ৰাক প্ৰদৰ্শন কৰি অতীত আৰু বৰ্তমানৰ মাজত সাঁকো হিচাপে কাম কৰি আহিছে।
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ভিয়েটনাম আৰু দক্ষিণ কোৰিয়াৰ দ্বিদেশীয় ভ্ৰমণসূচীৰে আজি ৰাওনা হৈছে। সামাজিক মাধ্যমযোগে দিয়া বাৰ্তাত শ্ৰীসিঙে কয় যে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ বাবে তেওঁ এছিয়াৰ ৰাষ্ট্ৰ দুখন ভ্ৰমণৰ পৰিকল্পনা লৈছে।

0: শাসনকালত কৌশলগত সামৰিক সহযোগিতা বৃদ্ধি প্ৰতিৰক্ষা ঔদ্যোগিক অংশীদাৰিত্ব সামুদ্ৰিক সহযোগিতা আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি আৰু সুস্থিৰতা বৰ্তাই ৰখাৰ বাবে আলোচনা কৰা হ'ব বুলি তেওঁ কয়। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। দুদিনীয়া ছুইডেন ভ্ৰমণ সামৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নৰৱেলৈ ৰাওনা হৈছে। কংগ্ৰেছ নেতা ভি ডি সতীশনে আজি কেৰালমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ভিয়েটনাম আৰু দক্ষিণ কোৰিয়াত দ্বিদেশীয় ভ্ৰমণসূচীৰে আজি ৰাওনা হৈছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: ৰাতু কেতিয়া বহুত সুস্থ দেখা গৈছে।
3: হয়,
2: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
3: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
3: নহয় অ,
2: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
3: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যৎ অতি প্ৰয়োজন।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এতিয়া শুনাবলৈ লৈছো ঋতুপৰ্ণ ঘোষ বৰুৱাৰ কণ্ঠত দুটি লোকগীত।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বিয়লি তিনি বজাৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লি তিনি বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ জামিনৰ ৰায় অহা 28 মে'ত প্ৰদান কৰিব। আজি অভিযুক্ত আৰু চৰকাৰী পক্ষৰ যুক্তি শুনাৰ পাছত আদালতে শেখৰজ্যোতি গোস্বামীৰ জামিনৰ ৰায় প্ৰদানৰ বাবে 28 মে'ৰ দিনটো ধাৰ্য কৰে। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত বিশেষ তদন্তকাৰী গোটে বিগত বছৰৰ 2 অক্টোবৰত শিল্পীগৰাকীৰ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীক গ্ৰেপ্তাৰ কৰিছিল। তেতিয়াৰে পৰা হাফলং উপ কাৰাগাৰত থকা অভিযুক্তগৰাকীয়ে জামিন বিচাৰি বৰ্তমান আদালতৰ দ্বাৰস্থ হৈছে। ফাষ্টট্ৰেক আদালতে ইয়াৰ পূৰ্বে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ কৰিছিল। ইয়াৰ পাছত শ্যামকানু মহন্তই জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। ইতিমধ্যে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে শ্যামকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত অহা 22 মে'ত গোচৰটোৰ কেছ ডায়েৰী দাখিল কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে। ইপিনে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে অহা 26 মে'ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ 7 গৰাকী অভিযুক্তৰ বিৰুদ্ধে ধাৰা আৰোপ সন্দৰ্ভত ৰায় প্ৰদান কৰিব। কংগ্ৰেছ দলৰ নেতা ভি ডি সতীশনে আজি কেৰালামৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। শ্ৰী সতীশনে তেওঁৰ শপত গ্ৰহণৰ পূৰ্বে কালি সন্ধিয়া 21জনীয়া UDF মন্ত্ৰীসভাৰ তালিকা ৰাজ্যপালৰ হাতত অৰ্পণ কৰে। ৰাজ্যখনৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰে আজি তিৰুৱনন্তপুৰমত নতুন মন্ত্ৰীসকলক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। শপত গ্ৰহণ অনুষ্ঠানত লোকসভাৰ বিৰোধী দলপতি তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে উপস্থিত থাকে। প্ৰাক্তন বিৰোধী দলপতি আৰু KPCৰ প্ৰাক্তন সভাপতি ৰমেশ চেনিথালা তথা বৰ্তমানৰ সভাপতি ছানি জোছেফ, প্ৰাক্তন KPCCৰ সভাপতি কে মুৰলীধৰণ আৰু IUML নেতা পি কে কুনহালিকুটিকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতাই নতুন মন্ত্ৰীসভাত স্থান লাভ কৰিছে। এই মন্ত্ৰীসভাত সতীশনকে ধৰি 14জনে প্ৰথমবাৰৰ বাবে মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে ৰাজ্যখনত কংগ্ৰেছে মুখ্যমন্ত্ৰী পদকে ধৰি 11টা মন্ত্ৰীপদ লাভ কৰাৰ বিপৰীতে ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগে 5টা মন্ত্ৰীপদ লাভ কৰিছে। কেৰালা কংগ্ৰেছ জোছেফ, RSP, কেৰালা কংগ্ৰেছ জেকব আৰু CMPয়ে এটাকৈ মন্ত্ৰীপদ লাভ কৰিছে। ডোনাৰ মন্ত্ৰালয়ে উত্তৰ পূৰ্বাঞ্চলৰ এৰী ৰেচম বস্ত্ৰ আৰু ৰাজস্থানৰ কোটা দৰিয়া সূতাৰ সংমিশ্ৰণত নতুন বস্ত্ৰ উৎপাদন কৰি ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত দুয়োবিধ বস্ত্ৰৰ প্ৰসাৰৰ লক্ষ্য স্থিৰ কৰিছে। এই সংক্ৰান্তত ডোনাৰ মন্ত্ৰালয়ৰ সচিব সঞ্জয় জাজুৱে কালি ৰাজস্থানৰ কোটা জিলা প্ৰশাসনৰ মুৰববীৰ সৈতে আলোচনা কৰে। জাজুৰ নেতৃত্বৰ দলটোৱে শিপিনী, হস্তশিল্পী আৰু ফেশ্বন ডিজাইনাৰসকলৰ সৈতেও এই বিষয়টো লৈ আলোচনা কৰে। এই আলোচনাত এৰী ৰেচমৰ সৈতে কোটা দৰিয়াৰ সংমিশ্ৰণেৰে উচ্চ মূল্যসম্পন্ন, আৰামদায়ক আৰু সুন্দৰ বস্ত্ৰ উৎপাদনৰ বিভিন্ন দিশ চালি জাৰি চোৱা হয়। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বস্ত্ৰ উৎপাদনৰ ক্ষেত্ৰত গ্ৰহণ কৰা সংহত দৃষ্টিভংগী আৰু এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ নীতি অনুসৰি বস্ত্ৰ খণ্ডত এই সমন্বয় আৰু সাংস্কৃতিক সংমিশ্ৰণৰ অনবদ্য পদক্ষেপ লোৱা হৈছে। ধুবুৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি HPV প্ৰতিষেধক প্ৰদান সম্পৰ্কীয় জিলা কৰ্মবাহিনীৰ এখন বৈঠক অনুষ্ঠিত হয়। জৰায়ুমুখৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে এই প্ৰতিষেধক ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰদান কৰা হৈছে। জিলাখনত মাৰ্চত আৰম্ভ হোৱা এই অভিযান অহা মাহলৈকে চলিব। অভিযানত জিলাখনৰ 14-15 বছৰ বয়সৰ ছাত্ৰীসকলক সামৰি লোৱা হৈছে। প্ৰতিষেধক প্ৰদানৰ বাবে লক্ষ্য স্থিৰ কৰা 17,250 গৰাকী হিতাধিকাৰীৰ ভিতৰত এতিয়ালৈকে 2,072 গৰাকী ছাত্ৰীক প্ৰতিষেধক দিয়া হৈছে। ওদালগুৰি জিলা কাৰাগাৰত আজি অসম কৰ্কট কেয়াৰ ফাউণ্ডেশ্যনৰ উদ্যোগত কাৰাবন্দী আৰু জিলা কাৰাগাৰৰ কৰ্মচাৰীসকলৰ বাবে সজাগতা সভা আৰু নিৰীক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই অনুষ্ঠানত দৰং কৰ্কট কেন্দ্ৰৰ অধীক্ষক ডঃ ছৈয়দ ইফতিকাৰ চৌহানীয়ে কৰ্কট ৰোগৰ লক্ষণ আৰু সাৱধানতা সম্পৰ্কে বক্তব্য আগবঢ়ায়। অনুষ্ঠানত ওদালগুৰি জিলা কাৰাগাৰৰ কাৰাধ্যক্ষ জ্যোতিপ্ৰসাদ শৰ্মাই অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ এই পদক্ষেপক আদৰণি জনায়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইৰ MS চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে ৰাজস্থান ৰয়েলছক 5 উইকেটত পৰাস্ত কৰে। দিল্লী কেপিটেলছে 194 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 19 অভাৰ 2টা বলত 5টা উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। দলৰ হৈ KL ৰাহুলে সৰ্বাধিক 56 ৰাণ কৰে। ইয়াৰ পূৰ্বে ৰাজস্থান ৰয়েলছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 193 ৰাণ সংগ্ৰহ কৰে। ধ্ৰুৱ জুৰেলে সৰ্বাধিক 53 ৰাণ কৰে। দিল্লীৰ হৈ 4টা উইকেট দখল কৰা মিচেল ষ্টাৰ্কক

0: প্লেয়াৰ অব দ্য মেটচ ঘোষণা কৰা হয়। এতিয়াৰ আঞ্চলিক বাতৰি মানে বিয়লি 4 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰিবলৈ লৈছো আধুনিক গীতৰ অনুষ্ঠান। আজি এই অনুষ্ঠানত শুনাবলৈ লোৱা হৈছে ৰাণী হাজৰিকাৰ কণ্ঠত দুটি গীত। গীত দুটি লোৱা হৈছে ৰাগিনী শীৰ্ষ সব্য সফুৰাটিৰ পৰা। আহক অনুষ্ঠানৰ আৰম্ভণিতে শুনো শিল্পীৰ কণ্ঠত এই গীতটি।

এয়া আকাশবাণী তেজপুৰ। আজি সোমবাৰ 1433 বাস্কৰাব্দৰ জেঠ মাহৰ আজি তৃতীয়টো দিন 2026 খ্ৰীষ্টাব্দৰ 18 মে'। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ নিয়মীয়া অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, 1125 কিলো হাৰ্টছ আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টছত। লগতে নিউজ অন AIR আৰু AIR ৰেডিঅ' মোবাইল এপ যোগেও শ্ৰোতাই আমাৰ অনুষ্ঠান শুনিব পাৰিব। আমাৰ আজিৰ অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছে মঞ্জু বড়ো, অম্লানজ্যোতি দত্ত আৰু বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই। ট্ৰেন্সমিটাৰত সমীৰ নাৰ্জাৰী, পৰিবহণত নয়ন দৈমাৰী, ডিউটি ৰুমত ত্ৰৈলোক্য বৰা আৰু ষ্টুডিঅ'ত মাইক্ৰফোনৰ সন্মুখত মই নৱজ্যোতি হাজৰিকা।

অলিভাৰ গোল্ডস্মিথে কৈছিল, কেতিয়াও পতন বা স্খলন নোহোৱাৰ মাজত মানুহৰ কোনো গৌৰৱ নাই। গৌৰৱ হৈছে বাৰে বাৰে পৰিও উঠি থিয় হ'ব পৰাৰ মাজত।

0: এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াবলৈ লৈছোঁ মহিলা শ্ৰোতাৰ অনুষ্ঠান অৰ্থ আকাশ। অনুষ্ঠানৰ প্ৰথমে মোৰ কথা শিতানত শুনাবলৈ লৈছোঁ তেজপুৰ ডেকাৰ গাঁৱৰ এগৰাকী উদ্যোগী মহিলা কবিতা শইকীয়াৰ মনৰ অনুভৱ।
1: মোৰ নাম শ্ৰী কবিতা শইকীয়া। মই কলিয়াবৰ শালপাৰাৰ নিবাসী শ্ৰী তৰুণ শইকীয়াৰ জীয়ৰী আৰু তেজপুৰ ডেকাৰ গাঁও

কুণ্ডাৰবাৰীৰ শিক্ষক শ্ৰীনিৰঞ্জন শইকীয়াৰ সহধৰ্মিনী। মই ইকনমিক্সত BA আৰু ৰুৰেল ডেভেলপমেণ্টত মাষ্টাৰ ডিগ্ৰী কৰোঁ। মোৰ নিজস্ব পৰিচয় হিচাপে মই এগৰাকী এণ্টাৰপ্ৰেনিয়ৰ হিচাপে চিনাকি দিবলৈ মই খুবেই বেছি গৌৰৱ অনুভৱ কৰোঁ, কাৰণ ফুলপুলি ব্যৱসায়েৰে মই নিজকে স্বাৱলম্বী হ'বলৈ সক্ষম হৈছোঁ। লগতে মোৰ আন এটা পৰিচয় হ'ল যে মই আসাম গ্ৰামীণ বিকাশ বেংকৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান RCTত ঠিকাভিত্তিক প্ৰশিক্ষক হিচাপে কৰ্মৰত। সময়ত প্ৰতিগৰাকী মহিলা স্বাৱলম্বী হোৱাটো খুবেই প্ৰয়োজন। মই বহু আগৰ পৰাই নিজকে স্বাৱলম্বী হোৱাৰ ৰাস্তা মনে মনে বিচাৰি ফুৰিছিলোঁ। হয়তো মোৰ দৰে বহু মহিলাই তেনেকৈ চিন্তা কৰে, ময়ো তাৰ কোনো ব্যতিক্ৰম নহয়। প্ৰথমে 2020 চনত ক'ভিড পিৰিয়ডত মই ঘৰতে থাকি ফুলপুলিৰ ব্যৱসায় আৰম্ভ কৰোঁ। প্ৰথমে নিজৰ ঘৰতে থকা ফুলপুলিখিনিকে মই প্ৰপগেট কৰি প্ৰডাকশ্যনৰ কাম আৰম্ভ কৰোঁ। মই ভবা নাছিলোঁ যে মাত্ৰ 2টামান পুলিৰ পৰা আৰম্ভ কৰি বৰ্তমান প্ৰায় মোৰ ওচৰত 20,000ৰ ওপৰত প্লাণ্ট আছে। গতিকে ইমানখিনি প্লাণ্ট মই নিজে চোৱা চিতা কৰিবলৈ সক্ষম হৈছোঁ। লগতে অসমৰ চুবুৰীয়া ৰাজ্যৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা ইনডোৰ প্লাণ্টছৰ বিভিন্ন ভেৰাইটিজসমূহ মই সংগ্ৰহ কৰি তাক প্ৰপগেট কৰি পুনৰ বিক্ৰীৰ বাবে ছ'চিয়েল মিডিয়া যোগেদি বা হোৱাটছএপ যোগেদি মই বিক্ৰীৰ ব্যৱস্থা কৰোঁ। সম্পূৰ্ণ নিজস্ব চিন্তাধাৰাৰে সেই কামটো মই আৰম্ভ কৰিছিলোঁ। এতিয়া বছৰেকীয়া হিচাপত প্ৰায় মোৰ 6-7 লাখ টকা মই ফুলপুলিৰ ব্যৱসায়ৰ পৰা উপাৰ্জন কৰোঁ। ইতিমধ্যে 2খন প্লাণ্ট বুটিক আৰম্ভ কৰিছোঁ। এখন 2024 চনৰ এপ্ৰিলত মই বৰুৱা চুবুৰীত আৰম্ভ কৰোঁ আৰু এখন ৰিচেণ্টলি যোৱা ডিচেম্বৰ মাহত মই চাৰিদুৱাৰত আৰম্ভ কৰিছোঁ। 2খন বুটিকৰ পৰাই মই খুবেই ভাল ৰেছপঞ্চ পাইছোঁ। মই বিশেষকৈ বৰুৱা চুবুৰীৰ হোম প্লাণ্টৰ মোৰ যিখন বুটিক আছে তাত মই বিভিন্ন ডিপাৰ্টমেণ্টৰ বিশেষকৈ আৰ্মীৰ লোকসকলে তেওঁলোকৰ বিভিন্ন প্ৰগ্ৰেমবোৰত তেওঁলোকে গিফ্ট প্লাণ্ট মোৰ পৰা সংগ্ৰহ কৰে। লগতে বহু বেংকে মোৰ পৰা লৈ যায়। লগতে আন ডিপাৰ্টমেণ্টৰ তেওঁলোকৰ বিভিন্ন প্ৰগ্ৰেমসমূহত বাৰ্থডে হওক, এনিভাৰ্চেৰী হওক বা অন্যান্য প্ৰগ্ৰেমত তেওঁলোকে বিভিন্ন লোকে মোৰ বুটিকৰ পৰা গিফ্ট প্লাণ্ট হিচাপে তেওঁলোকে প্লাণ্টসমূহ সংগ্ৰহ কৰে। লগতে বহু মোৰ প্লাণ্ট লাভাৰ্ছ আছে যিসকলে নেকি মোক আগৰ পৰাই অনলাইনৰ যোগেদি লৈ আছিল, তেওঁলোকে মোৰ প্লাণ্ট বুটিকৰ পৰা এতিয়া সংগ্ৰহ কৰে বহু প্লাণ্টছ। সদায় সময়ক মূল্য দিওঁ, অবাবত কেতিয়াও সময় পাৰ নকৰোঁ, যাতে প্ৰত্যেকটো সময় প্ৰতি মিনিট সময় মোৰ কাৰণে বহুতেই মূল্যৱান। গতিকে মই কেতিয়াও অবাবত সময় নষ্ট নকৰি মই যিমানখিনি পাৰোঁ মোৰ কামৰ মাজেৰে মই সময় অতিবাহিত কৰোঁ আৰু মোৰ যিখিনি ক্ৰিয়েটিভিটি মোৰ কামৰ মাজেৰে প্ৰকাশ কৰি আহিছোঁ। আচলতে সাধাৰণ গছপুলি এটাও যেনেকৈ ছবিটিত ভাল হৈ পৰে তেনেকৈ মোৰ বিভিন্ন মই ভেৰাইটিজ চেৰামিক পটসমূহ অলৰেডি মই কালেক্ট কৰি ৰাখোঁ আৰু বিভিন্ন প্লাণ্টছসমূহ কোনটো পটত কেনেকৈ ধৰণে লগালে খুবেই বেছি ভাল হ'ব তো মই সেইটো সদায় গুৰুত্ব দি পেলাই লগতে বেষ্ট কোৱালিটিৰ প্লাণ্ট মই যাতে প্লাণ্ট লাভাৰসকলক মই প্ৰভাইড কৰিব পাৰোঁ সদায় মই সেইটো চিন্তা কৰোঁ। বা মোৰ আদৰ্শৰে বহুকেইগৰাকী মহিলা নিজৰ স্বাৱলম্বিতাৰ কাৰণে নিজৰ ব্যৱসায় আৰম্ভ কৰিছে আৰু মই মোৰ ব্যৱসায়ৰ দ্বাৰা বহুকেইজন লোকক নিয়োজিত কৰিব পাৰিছোঁ। ইয়াতে মই এটা কথা ক'ব পাই সুখী হ'ম যে স্বাৱলম্বী হোৱাটো বৰ্তমান আমাৰ নৱপ্ৰজন্মৰ মাজত খুবেই সচেতন হ'ব ধৰিছে। মোৰ প্লাণ্ট বুটিকত কৰ্মৰত এজন ষ্টাফ তেওঁ ডিগ্ৰী পঢ়ি আছে আৰু তেওঁ নিজৰ যাৱতীয় খৰচ পাতি নিজে পেৰেণ্টছৰ ওপৰত ডিপেণ্ডেণ্ট নোহোৱাকৈ নিজে উলিয়াবলৈ সক্ষম হৈছে। গতিকে মই তেওঁক লৈ সঁচাকৈ গৌৰৱ অনুভৱ কৰোঁ। মই মোৰ প্লাণ্ট ব্যৱসায়ৰে এটা সুকীয়া পৰিচয় যেনেকৈ গঢ়িব পাৰিছোঁ মই মোৰ দৰে আন মহিলাসকলকো মই বিচাৰোঁ যে তেওঁলোকেও নিজস্ব প্ৰতিভাৰে নিজস্ব কৰ্মৰ মাজেৰে যাতে তেওঁলোকে নিজৰ পৰিচয় এটা দাঙি ধৰিব পাৰে। মই মোৰ পৰা বেচিকেলি ইনডোৰ প্লাণ্ট অসমৰ বিভিন্ন ঠাইৰ লগতে ভাৰতৰ বহুকেইখন ৰাজ্যলৈ মই পঠাবলৈ সক্ষম হৈছোঁ। আমি দেখাক দেখি কাম কৰাতকৈ যিটো কাম মনৰ পৰা ভাল লাগে, যিটো কাম আমি কৰি সুখ অনুভৱ কৰোঁ, সেই কামটোৱে যদি আমি উপাৰ্জনমুখী কাম হিচাপে আমি বাছি লওঁ, সেই কামটো আমি কেতিয়াও

শ্ৰোতাসকলে অৰ্ধ আকাশ অনুষ্ঠানত আশা ভোচলীৰ কণ্ঠৰ গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। শিল্পীৰ কণ্ঠত এইবাৰ শুনক মেৰা ছায়া বুলছবিৰ এই গীতটি।

শ্ৰোতাসকলে অৰ্ধ আকাশ অনুষ্ঠানত আশা ভোচলেৰ কণ্ঠৰ হিন্দী বোলছবিৰ গীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শিল্পীৰ কণ্ঠত এইবাৰ শুনক কৃষ্টি কচম বোলছবিৰ এই গীতটি।

উষা মঙ্গেশকৰৰ কণ্ঠত লোফাৰ বুল ছবিৰ এই গীতটিৰে আজি অৰ্ধআকাশ অনুষ্ঠান সামৰণি মাৰিছোঁ। খন্তেক পিছতে 6 বজাত আৰু 6:05 আকাশবাণীৰ দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত ক্ৰমে হিন্দী আৰু ইংৰাজীত বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনা।

শ্ৰোতাসকলে ইমান পৰে আজিৰ আৰাধনা অনুষ্ঠানত পৰেশ ঠাকুৰীয়াৰ কণ্ঠৰ লোকগীতটোৱেই শুনিলে। এয়া আকাশবাণী তেজপুৰ।

0: निखार। इफको नैनो उर्वरकों का कमाल, हर खेत किसान बने खुशहाल।
1: এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক আমাৰ কেন্দ্ৰৰ আজিৰ অধিৱেশনৰ অনুষ্ঠান পৰিস্থিতি।

অনুষ্ঠান পৰিস্থিতিৰ পিছতেই গীতালী অনুষ্ঠানত নীলিমা খাতুন আৰু বিউটি শৰ্মা বৰুৱাৰ কণ্ঠৰ কেইটিমান আধুনিক গীত শুনিবলৈ পাব। 6:45 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 আৰু 7:05 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত ক্ৰমে হিন্দী আৰু ইংৰাজীত বাতৰি, আৰু 7:10 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। পৰিচৰ্যা অনুষ্ঠানটি শুনিবলৈ পাব 7:20। 7:35 শুনিবলৈ পাব সাপ্তাহিক সংবাদভিত্তিক অনুষ্ঠান ৰেঙনি। আজিৰ দিনটো আমাৰ নিয়মীয়া অনুষ্ঠানটি আগবঢ়োৱা হ'ব 7:50।

নিশা 8 বজাত শুনিবলৈ পাব আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি। 8:02 বিশ্ব এইডছ টীকাকৰণ দিৱস উপলক্ষে ডাক্তৰ মেজৰ ধ্ৰুৱজ্যোতি বৰাৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ অনুষ্ঠান শুনিবলৈ পাব। 8:24 শুনিবলৈ পাব তৰালী শৰ্মাৰ কণ্ঠৰ বিয়ানাম। 8:45 আৰু নিশা 9 বজাত আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত ক্ৰমে সমাচাৰ সন্ধ্যা আৰু নিউজ 8 ৰিলে কৰি শুনোৱা হ'ব। ভূপেন হাজৰিকাৰ কণ্ঠৰ দুটিমান আধুনিক গীত শুনিবলৈ পাব 9:15। মোৰ সোণা শ্ৰোতাৰ হোৱাটছআপ বাৰ্তাযোগে অনুৰোধৰ গীতৰ অনুষ্ঠানটি শুনিবলৈ পাব নিশা 9:30। নিশা 10 বজাত আগবঢ়োৱা হ'ব হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান। আমাৰ আজিৰ অধিৱেশন অন্ত পৰিব নিশা 10:30। প্ৰিয় শ্ৰোতাবৃন্দ, এয়াই আছিল আমাৰ কেন্দ্ৰৰ আজিৰ অধিৱেশনৰ অনুষ্ঠান পৰিস্থিতি। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াবলৈ লৈছোঁ গীতালী। আজিৰ গীতালী অনুষ্ঠানত শুনক বিউটি শৰ্মা বৰুৱা আৰু নীলিমা খাতুনৰ কণ্ঠৰ কেইটিমান আধুনিক গীত। অনুষ্ঠানৰ প্ৰথমে শুনক বিউটি শৰ্মা বৰুৱাৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈৰ, সুৰ জগদীশ বৰুৱাৰ।

0: निखार। इफको नैनो उर्वरकों का कमाल, हर खेत किसान बने खुशहाल।
1: শ্রোতাসকলে গীতালী অনুষ্ঠানটি শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এইবাৰ শুনো বিউটি শৰ্মা বৰুৱাৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ, সুৰ জেপি দাসৰ।

মিডিয়াম ৱেভৰ 286.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত শ্ৰোতাসকলে গীতালী অনুষ্ঠানত অসমীয়া আধুনিক গীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ নীলিমা খাতুনৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা সূৰ্যকুমাৰ ৰাজাৰ, সুৰ জে পি দাসৰ।

0: শ্ৰোতাসকলে ইমান পৰে গীতালী অনুষ্ঠানত অসমীয়া আধুনিক গীত গাইটি শুনিলে। খন্তেক পিছতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি 7:05 দিল্লী কেন্দ্ৰৰ হিন্দী আৰু ইংৰাজী বাতৰি আৰু 7:10 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অসমীয়া বাতৰি ৰিলে কৰি শুনোৱা হ'ব।
1: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰীক্ষণৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক, কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত কাইলৈ গুৱাহাটীত ব্ৰহ্মপুত্ৰ বৰ্ডৰ পৰ্যালোচনা পৰিষদৰ চতুৰ্দশ বৈঠক, জনজাতীয় লোকসকলৰ কল্যাণৰ লক্ষ্যৰে ৰাজ্যত জন ভাগিদাৰী সবচে দূৰ সবচে পেহলে শীৰ্ষক অভিযান আৰম্ভ, ৰাজ্যৰ বিভিন্ন জিলাত বড়ো সাহিত্য সভাৰ উদ্যোগত 64 বড়ো মাধ্যম দিৱস উদযাপন আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে কুমাৰ ডেভিড দাস। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰীক্ষণ ব্যৱস্থা পৰ্যালোচনাৰ বাবে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। সংশ্লিষ্ট বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে আলোচনাৰ অন্তত ডঃ শৰ্মাই সামগ্ৰীৰ মূল্যৰ ভাৰসাম্য ৰাখিবলৈ আৰু যিকোনো অস্বাভাৱিক মূল্যবৃদ্ধি ৰোধ কৰাৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশ দিয়ে। ইয়াৰ মাজত জিলা আয়ুক্তৰ নেতৃত্বত 3-4 দিনৰ ভিতৰত জিলা নিৰীক্ষণ সমিতিৰ বৈঠক আহ্বান, দোকান আৰু পাইকাৰী বিপণীসমূহত খুচুৰা তথা পাইকাৰী মূল্য প্ৰদৰ্শন কৰাটো বাধ্যতামূলক কৰা, জিলা আয়ুক্ত চেম্বাৰ আৰু বাণিজ্যিক সংস্থাসমূহৰ মাজত সাপ্তাহিক পৰ্যালোচনা বৈঠকৰ আয়োজন কৰিবলৈ দিয়া নিৰ্দেশ অন্যতম। তদুপৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ৰন্ধন গেছৰ চিলিণ্ডাৰ বিতৰণৰ আঁসোৱাহ দূৰ কৰিবলৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকলৰ দ্ৰুত আধাৰ সংযোজনত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে অস্বাভাৱিক মূল্যৰ ক্ষেত্ৰত বাণিজ্যিক অনুজ্ঞাপত্ৰ বাতিলকে ধৰি কঠোৰ

0: পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। ৰাজ্যবাসীৰ প্ৰতিটো সমস্যা সমাধান কৰাত চৰকাৰ সদায় সংকল্পবদ্ধ বুলি মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে দৃঢ় স্থিতি প্ৰকাশ কৰিছে। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত কাইলৈ গুৱাহাটীত ব্ৰহ্মপুত্ৰ বৰ্ডৰ উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ চতুৰ্দশ বৈঠক অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় বন্দৰ জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু জলশক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী ৰাজভূষণ চৌধুৰীও এই অনুষ্ঠানত উপস্থিত থাকিব। কাইলৈৰ বৈঠকখনত ত্ৰয়োদশ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ ৰূপায়ণৰ স্থিতি পৰ্যালোচনা কৰাৰ উপৰি ব্ৰহ্মপুত্ৰ বৰ্ডৰ সামগ্ৰিক কাম কাজ মূল্যায়ণ কৰা হ'ব। তদুপৰি বহনক্ষম জল সংৰক্ষণৰ প্ৰচাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ পৰম্পৰাগত আৰু থলুৱা জল ব্যৱস্থাপনা পদ্ধতি সম্পৰ্কীয় গ্ৰন্থ আৰু তথ্যচিত্ৰ মুকলি কৰা হ'ব। উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰ বৰ্ডৰ এই উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ পুনৰ গঠনৰ পাছত এই বৈঠকে বিশেষ তাৎপৰ্য বহন কৰিছে। ৰাজ্যত পৰ্যাপ্ত পৰিমাণে পেট্ৰল ডিজেল ৰন্ধন গেছকে ধৰি পেট্ৰলিয়ামজাত সামগ্ৰী মজুত আছে আৰু ৰাজ্যখনত যোগান সুস্থিৰ অৱস্থাত আছে। ভাৰতীয় তেল নিগম লিমিটেডে আজি এই বিষয়ে প্ৰকাশ কৰে। প্ৰতিষ্ঠানটোৰ গুৱাহাটী ৰাজ্যিক কাৰ্যালয়ৰ কাৰ্যবাহী সঞ্চালক আৰু ৰাজ্যিক মুৰববীয়ে আজি এই বিষয়ে সদৰি কৰি কয় যে টাৰ্মিনেল আৰু ডিপোৰ পৰা আৰম্ভ কৰি খুচুৰা বিপণীলৈকে ইন্ধনৰ যোগান প্ৰক্ৰিয়াত কোনো ব্যাঘাত সৃষ্টি হোৱা নাই। প্ৰতিষ্ঠানটোৱে জনসাধাৰণক ইন্ধনৰ নিৰৱচ্ছিন্ন যোগানৰ বিষয়ত নিশ্চিত হৈ থকাৰ লগতে আতংকিত নহবলৈ আহান জনায়। পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্তৰ তাপাত গাঁৱত আজি মেঘালয়ৰ একাংশ লোকে কৃষি কাৰ্য কৰিবলৈ অহাক কেন্দ্ৰ কৰি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰশাসনে ততালিকে আৰক্ষীৰ লোক মোতায়েন কৰে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে সীমান্ত অঞ্চলৰ ভূমিত মেঘালয়ৰ লোকে খেতি কৰা সন্দৰ্ভত পশ্চিম কাৰ্বি আংলঙৰ জিলা আয়ুক্ত আৰক্ষী অধীক্ষকৰ সৈতে মেঘালয়ৰ পশ্চিম জয়ন্তীয়া পাহাৰ জিলাৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ মাজত আলোচনা অনুষ্ঠিত হৈছিল যদিও এই আলোচনা বিফল হয়। আজি জিলা প্ৰশাসন আৰু আৰক্ষীয়ে তৎপৰতাৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে বুলি জিলা আয়ুক্ত প্ৰীতি কুমাৰীয়ে সাংবাদিকক জানিবলৈ দিয়ে।
1: level meeting between the villagers of Tapat and villagers of Lapangap of Meghalaya happened. The meeting just concluded. Whatever decision that has been taken in that particular meeting will be shared with you if there is a press release. Else, subsequent meetings might also happen with respect to this particular matter. At this point of time, whatever agreement they had, whatever discussion with respect to cultivation or plantation they had, they have already discussed in that particular meeting and no conclusion could be arrived at in that particular meeting.
0: ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শেখৰ জ্যোতি গোস্বামীৰ জামিনৰ ৰায় অহা 28 মে'ত প্ৰদান কৰিব। আজি অভিযুক্ত আৰু চৰকাৰী পক্ষৰ যুক্তি শুনাৰ পাছত আদালতে শেখৰ জ্যোতি গোস্বামীৰ জামিনৰ ৰায় প্ৰদানৰ বাবে 28 মে'ৰ দিনটো ধাৰ্য কৰে। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত বিশেষ তদন্তকাৰী গোটে বিগত বছৰৰ 2 অক্টোবৰত শিল্পীগৰাকীৰ বাদ্যযন্ত্ৰী শেখৰ জ্যোতি গোস্বামীক গ্ৰেপ্তাৰ কৰিছিল। তেতিয়াৰে পৰা হাফলং উপ কাৰাগাৰত থকা অভিযুক্তগৰাকী জামিন বিচাৰি বৰ্তমান আদালতৰ দ্বাৰস্থ হৈছে। ফাষ্টট্ৰেক আদালতে ইয়াৰ পূৰ্বে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ কৰিছিল। ইয়াৰ পাছত শ্যামকানু মহন্তই জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। ইতিমধ্যে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে শ্যামকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত অহা 22 মে'ত গোচৰটোৰ কেছ ডায়েৰী দাখিল কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে। ইপিনে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে অহা 26 মে'ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ 7 গৰাকী অভিযুক্তৰ বিৰুদ্ধে ধাৰা আৰোপ সন্দৰ্ভত ৰায় দিব। এই শুনানি সন্দৰ্ভত এগৰাকী অধিবক্তাই এইদৰে কয়।
2: শেখৰ শৰ্মাৰ বেইলৰ হিয়াৰিং আছিলে, তো আজি তেখেতৰ বেইলৰ যিখিনি হিয়াৰিং আছিলে সেইখিনি সম্পন্ন হ'ল আৰু বাকী অহা 28ত বেইল হিয়াৰিঙৰ অৰ্ডাৰটো মানে ৰিজাৰ্ভ ৰাখিছে আপোনালোকৰ কৰ্টে। বৰ্তমানলৈ কাৰেণ্ট ছিটুৱেশ্যনত যি শেখৰৰ যিখিনি জামিন বিচাৰিলে শেখৰৰ হিয়াৰিংটো হৈ গ'ল আৰু এটা বেইল পেণ্ডিং আছে আপোনাৰ অনাৰবল হাইকৰ্টত, সেইটো শ্যামকানু মহন্তই ফাইল কৰিছে। তো এইটো অহা 22 তাৰিখে আৰু কেছটো হিয়াৰিং আছে। মেইন আমাৰ 26ত আছে চাৰ্জ হিয়াৰিঙৰ অৰ্ডাৰটো হ'ব। সেইদিনা আপোনাৰ গোটেই যিকেইজন 7 একিউজ আছে, তো একিউজৰ এগেইনষ্টত যিকেইটা চাৰ্জ আছে, চাৰ্জ মানে যিকেইটা চাৰ্জশ্বীটত পুলিচে চাৰ্জ লগাইছে সেইকেইটা চাৰ্জ কোৰ্টত এডমিচিবল হ'বনে নহয় সেইটো অনাৰেবল জাষ্টিছে এদিনা ডিচাইড কৰিব যে এইকেইটা চাৰ্জ আমাৰ লাগিব। আৰু যদি সেইকেইটা চাৰ্জ লাগে 26ত যেতিয়া চাৰ্জ যদি ফ্ৰেম কৰে অনাৰেবল জাষ্টিছে তেতিয়া সেইখিনি অৰ্ডাৰ আপোনাৰ এভিডেন্সত গুচি যাব।
0: আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক কুমাৰ ডেভিড দাসৰ পৰা।
3: জনজাতীয় লোকসকলৰ মাজত চৰকাৰী কল্যাণমূলক আঁচনিৰ বিষয়ে সজাগতা সৃষ্টিৰ লগতে যোগ্য হিতাধিকাৰীক প্ৰাপ্য সুবিধা প্ৰদানৰ বাবে বিভিন্ন জিলাত জনভাগিদাৰী সবচে দূৰ সবচে পেহলে শীৰ্ষক অভিযান আৰম্ভ কৰা হৈছে। ডিব্ৰুগড় জিলাত আজি দেশজোৰা এই অভিযানৰ শুভাৰম্ভ কৰা হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ত আয়োজিত অনুষ্ঠানত অভিযানৰ ৰূপায়ণ কৌশল, আন্তঃবিভাগীয় সমন্বয়, প্ৰসাৰ কাৰ্যসূচী আৰু নথি পত্ৰ প্ৰস্তুতকৰণ সন্দৰ্ভত আলোচনা কৰা হয়। ইয়াৰ অধীনত গছপুলি ৰোপণ অভিযান, ক্ষেত্ৰভিত্তিক গাঁও পৰিদৰ্শন, জনশুনানী তথা অভিযোগ নিষ্পত্তি, স্বাস্থ্য শিবিৰ, প্ৰতিষেধক প্ৰদান শিবিৰকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। মৰিগাঁও জিলাত আয়ুক্ত কাৰ্যালয়ত

0: আজি এই অভিযানৰ শুভাৰম্ভ কৰা হয়। অভিযানৰ অধীনত অহা 25 মেলৈকে ভালেমান সজাগতা আৰু কল্যাণমূলক কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। অভিযানৰ অংশ হিচাপে ৰক্তদান শিবিৰ, স্বাস্থ্য শিবিৰ আৰু গছপুলি ৰোপণ অভিযান ৰূপায়ণ কৰা হ'ব। যোগ্য হিতাধিকাৰীসকলক বিভিন্ন সুবিধা প্ৰদান কৰাৰ বাবে জিলাখনৰ 4টা উন্নয়ন খণ্ড কপিলি, মায়ং, ভূৰবন্ধা আৰু ভোৰাগাঁৱৰ 68খন জনজাতীয় গাঁৱত শিবিৰ মুকলি কৰা হ'ব। গোৱালপাৰা জিলাৰ আমজোঙাত আজি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত দুধনৈ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক তথা ৰাভা আছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। জিলাখনৰ ৰংজুলি, দুধনৈ, শ্ৰীসূৰ্যগিৰি, পাইকান, বালিজানা আৰু লক্ষীপুৰ উন্নয়ন খণ্ডত অভিযানৰ কাৰ্যসূচী লোৱা হ'ব। দৰং জিলাতো আজি জনভাগিদাৰী সবচে দূৰ সবচে পেহলে শীৰ্ষক অভিযান আৰম্ভ কৰা হৈছে। জিলা আয়ুক্ত কাৰ্যালয়ত আয়োজিত উদ্বোধনী অনুষ্ঠানত উন্নয়ন আয়ুক্ত দেৱজিৎ বৰুৱাই কাৰ্যসূচীৰ বিষয়ে অৱগত কৰে। অভিযানৰ অধীনত স্বাস্থ্য, শিক্ষা, পুষ্টি, সামাজিক সুৰক্ষা, বিশুদ্ধ খোৱাপানীৰ যোগান, জীৱিকা সৃষ্টিৰ সুযোগ আদিত গুৰুত্ব আৰোপ কৰা হ'ব। ৰাজ্যৰ বিভিন্ন জিলাত আজি বড়ো সাহিত্য সভাৰ উদ্যোগত 64 সংখ্যক বড়ো মাধ্যম দিৱস উদযাপন কৰা হয়। বাক্সা জিলাৰ ছালবাৰীত ছালবাৰী বড়ো সাহিত্য সভাৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীত মানাহ সমষ্টি বিধায়ক থানেশ্বৰ বসুমতাৰীয়ে অংশগ্ৰহণ কৰে আৰু এই দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে। এই অনুষ্ঠানত ছালবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জগত চন্দ্ৰ বসুমতাৰী, নিখিল বড়ো ছাত্ৰ সন্থাৰ উপসভাপতি উমেশ দৈমাৰীকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বৰপেটাৰত শাখা সাহিত্য ভৱনত অসম সাহিত্য সভা আৰু বড়ো লেখক সংস্থাৰ উদ্যোগত বড়ো মাধ্যম দিৱসৰ সৈতে সংগতি ৰাখি কালিৰে পৰা দুদিনীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ আজি সামৰণি পৰে। এই অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে নিজৰ ভাষণত নানা ঘাট প্ৰতিঘাত অতিক্ৰমী বড়ো ভাষাই আজিৰ অৱস্থাত উপনীত হৈছে বুলি উল্লেখ কৰে। এই অনুষ্ঠানতে ডঃ গোস্বামীয়ে বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ চন্দ্ৰ বড়োৰ নামত সাহিত্য সভাই এটা বঁটা প্ৰদান কৰিব বুলি ঘোষণা কৰে। সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত আজি গুৱাহাটীত হাইস্কুল একান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ শিক্ষাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰা হয়। কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত আজি গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি প্ৰকল্পত আয়োজিত অনুষ্ঠানত 132গৰাকী কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয়। সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰা বিদ্যালয়সমূহৰ অধ্যক্ষসকলকো এই অনুষ্ঠানতেই সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানত নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ হিতেশ ডেকা আৰু ভাৰতীয় সেৱাৰ বিষয়া দিগন্ত বৰা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। অভিনন্দন অনুষ্ঠানৰ পাছত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এইদৰে কয়।
1: মানে সদৌ অসম ছাত্ৰ সন্থাই এটা সুস্থ শৈক্ষিক পৰিৱেশ ৰচনা কৰি এই পৰিৱেশটো গোটেই অসমত বিয়পাই দিয়াৰ এই প্ৰচেষ্টা এইটো। মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি আমাৰ ক'বলগীয়া এটাই যে তেওঁলোক আমাৰ আশাৰ ভাষা হওক আৰু ভাষাটোৰো আশা হওক। যিটো সময়ত আমি সকলোৱে পাতি আছোঁ যে আমাৰ মাতৃভাষা শক্তিশালীভাৱে আগবাঢ়ি যাব লাগে, মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি আমাৰ সকলোৰে আশা। গতিকে আজি অভিনন্দন অনুষ্ঠানৰ জৰিয়তে ক'ব খোজোঁ মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি আমাৰ আশা যে মেধাৱী ছাত্ৰ ছাত্ৰীসকল আমাৰ আশাৰ ভাষা হওক আৰু আমাৰ ভাষাটোৰো আশা হওক।
0: অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে 2026-27 শৈক্ষিক বৰ্ষৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়নৰ অন্তিম তাৰিখ 24 মেলৈ বৃদ্ধি কৰিছে। এই সন্দৰ্ভত আজি পৰিষদৰ 1 নম্বৰ সংবদলৰ যুটীয়া সচিবে অধিসূচনা জাৰি কৰে। এই অনুসৰি 30 মে পৰ্যন্ত বিদ্যালয়সমূহে পঞ্জীয়ন মাচুল জমা দিব পাৰিব। নিৰ্ধাৰিত সময়ত সকলো বিদ্যালয়ক ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ কোৱা হৈছে। পৰৱৰ্তী সময়ত পঞ্জীয়নৰ সময় বৃদ্ধি কৰা নহ'ব বুলিও অধিসূচনাত উল্লেখ কৰা হৈছে। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত কৰ্তব্যৰত অৱস্থাত অকালতে প্ৰাণ হেৰুওৱা বজালীৰ কমল তালুকদাৰ শেষকৃত্য আজি সামৰিক মৰ্যাদাৰে সম্পন্ন কৰা হয়। উল্লেখযোগ্য যে পৰহি CRPFৰ কৰ্মৰত 47 বছৰীয়া জোৱানজনে কৰ্তব্যৰত অৱস্থাতে ঢলি পৰি কৰুণ মৃত্যু খাউটি লৈছিল। কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীত 27 বছৰ কাল চাকৰি কৰি সেনা চাউনীতে শোকাবহভাৱে মৃত্যু খাউটি লোৱা কমল তালুকদাৰে মৃত্যুৰ সময়ত পিতৃ মাতৃ, পত্নী, 2টা পুত্ৰ সন্তান আৰু 1গৰাকী ভাতৃক এৰি থৈ যায়। জোৱানজনৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।
2: গুৱাহাটীৰ খানাপাৰাস্থিত ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰত আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় দিৱস উদযাপন কৰা হয়। এই দিৱসৰ সৈতে সংগতি ৰাখি কেন্দ্ৰটোৰ নতুন আকৰ্ষণ অৰ্কিড আৰু কেকটাছ উদ্যানৰো আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। ভাৰতীয় উদ্ভিদ জৰীপ বিভাগৰ প্ৰাক্তন সঞ্চালক তথা মাৰ্টিন লুথাৰ খ্ৰীষ্টিয়ান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ আছিহু এ মাৱে এই নতুন উদ্যানখন মুকলি কৰে। উদ্বোধনী ভাষণত তেওঁ সংগ্ৰহালয়ৰ ঐতিহাসিক গুৰুত্বৰ কথা উল্লেখ কৰি ইয়াক জীৱন্ত সংগ্ৰহালয় বুলি মন্তব্য কৰে। উদ্যান উদ্বোধনৰ পাছতে বিহু আৰু কপৌফুলৰ সম্পৰ্কক লৈ এটা

অসমীয়া সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয়। দিনটোৰ সৈতে সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ মাজত মুকলি কুইজ প্ৰতিযোগিতা আৰু প্ৰদৰ্শনীৰ আয়োজন কৰাৰ লগতে সন্ধিয়া আকাশ পৰ্যবেক্ষণ কাৰ্যসূচীও ৰূপায়ণ কৰা হয়। উত্তৰ পূৰ্বাঞ্চলৰ চহকী উদ্ভিদ সম্ভাৰ আৰু বৈজ্ঞানিক সজাগতা তথা ছাত্ৰ ছাত্ৰী তথা যুৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় কৰাৰ উদ্দেশ্যে এই বিশেষ পদক্ষেপ লোৱা হৈছে। ডোনাৰ মন্ত্ৰালয়ে উত্তৰ পূৰ্বাঞ্চলৰ এৰী ৰেচম বস্ত্ৰ আৰু ৰাজস্থানৰ কোটা দৰিয়া সূতাৰ সংমিশ্ৰণত নতুন বস্ত্ৰ উৎপাদন কৰি ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত দুয়োবিধ বস্ত্ৰৰ প্ৰসাৰৰ লক্ষ্য স্থিৰ কৰিছে। এই সংক্ৰান্তত ডোনাৰ মন্ত্ৰালয়ৰ সচিব সঞ্জয় জাজুৱে কালি ৰাজস্থানৰ কোটা জিলা প্ৰশাসনৰ মুৰববীৰ সৈতে আলোচনা কৰে। জাজুৰ নেতৃত্বৰ দলটোৱে শিপিনী, হস্তশিল্পী আৰু ফেশ্বন ডিজাইনাৰসকলৰ সৈতেও এই বিষয়টোলৈ আলোচনা কৰে। এই আলোচনাত এৰী ৰেচমৰ সৈতে কোটা দৰিয়াৰ সংমিশ্ৰণেৰে উচ্চ মানসম্পন্ন, আৰামদায়ক আৰু সুন্দৰ বস্ত্ৰ উৎপাদনৰ বিভিন্ন দিশ চালি জাৰি চোৱা হয়। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বস্ত্ৰ উৎপাদনৰ ক্ষেত্ৰত গ্ৰহণ কৰা সংহত দৃষ্টিভংগী আৰু এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ নীতি অনুসৰি বস্ত্ৰখণ্ডত এই সমন্বয় আৰু সাংস্কৃতিক সংমিশ্ৰণৰ অনবদ্য পদক্ষেপ লোৱা হৈছে। নলবাৰী জিলা শিক্ষা বিভাগে পৰৱৰ্তী শিক্ষাবৰ্ষৰ পৰা জিলাখনৰ 10খন উচ্চ মাধ্যমিক বিদ্যালয়ত অসমীয়া মাধ্যমৰ লগতে ইংৰাজী মাধ্যমত শিক্ষাদানৰ সিদ্ধান্ত লৈছে। জিলাখনত 4 বছৰ পূৰ্বে ঐতিহাসিক গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰথমবাৰৰ বাবে ইংৰাজী মাধ্যম প্ৰৱৰ্তন কৰা হৈছিল। বিদ্যালয়খনে আশানুৰূপ সফলতা লাভ কৰাৰ পাছত জিলাখনৰ 10খন বিদ্যালয় নতুনকৈ বাছনি কৰা হৈছে। এই সন্দৰ্ভত বিদ্যালয়সমূহৰ পৰিদৰ্শক ৰাতুল কুমাৰ দাসে পৰৱৰ্তী শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ পূৰ্বে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলাৰ বাবে সংশ্লিষ্ট বিদ্যালয়কেইখনৰ প্ৰধান শিক্ষকসকললৈ নিৰ্দেশনা জাৰি কৰিছে। ধুবুৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি এইচ পি ভি প্ৰতিষেধক প্ৰদান সম্পৰ্কীয় জিলা কৰ্মবাহিনীৰ এখন বৈঠক অনুষ্ঠিত হয়। জৰায়ুৰ মুখৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে এই প্ৰতিষেধক প্ৰদান কৰা হৈছে। জিলাখনত মাৰ্চত আৰম্ভ হোৱা এই অভিযান অহা মাহলৈকে চলিব। অভিযানত জিলাখনৰ 14-15 বছৰ বয়সৰ ছাত্ৰীসকলক সামৰি লোৱা হৈছে। প্ৰতিষেধক প্ৰদানৰ বাবে লক্ষ্য স্থিৰ কৰা 17,250 গৰাকী হিতাধিকাৰীৰ ভিতৰত এতিয়ালৈ 2,072 গৰাকী ছাত্ৰীক প্ৰতিষেধক দিয়া হৈছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰবাৰ। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰীক্ষণৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত কাইলৈ গুৱাহাটীত ব্ৰহ্মপুত্ৰ বৰ্ডৰ পৰ্যালোচনা পৰিষদৰ চতুৰ্দশ বৈঠক। জনজাতীয় লোকসকলৰ কল্যাণৰ লক্ষ্যৰে ৰাজ্যত জনভাগিদাৰী সবচে দূৰ সবচে পেহলে শীৰ্ষক অভিযান আৰম্ভ। ৰাজ্যৰ বিভিন্ন জিলাত বড়ো সাহিত্য সভাৰ উদ্যোগত 64 সংখ্যক বড়ো মাধ্যম দিৱস উদযাপন। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।

0: bilateral fora. Mr. Modi reached Norway this afternoon after concluding his visit to Sweden. The Prime Minister said in a social media post that his visit to Sweden was marked by several important outcomes that will add new momentum to bilateral relations. He said that discussions were highly productive, from elevating bilateral ties to a strategic partnership, launching of Joint Innovation Partnership 2.0, and the India-Sweden Technology and Artificial Intelligence Corridor. Talks also set a goal of doubling bilateral trade in the next 5 years. Mr. Modi thanked the people of Sweden, the government of Sweden, and Prime Minister Ulf Kristersson for the warmth and friendship. A correspondent covering the Prime Minister's tour reports that a defining moment of the visit was the conferment of the Royal Order of the Polar Star upon the Prime Minister, Sweden's highest honour for foreign heads of government. The BJP has said that it is a matter of immense pride for every Indian that Prime Minister Narendra Modi has been conferred with the Sweden's highest honour for a head of government, the Royal Order of the Polar Star, Commander Grand Cross. Briefing reporters in New Delhi, BJP spokesperson Sudhanshu Trivedi said that this recognition marks the 31st international honour bestowed upon Prime Minister Modi. He said this honour is not merely a recognition of Mr. Modi as an individual, but a symbol of establishing the potential and excellence of 140 crore Indians on the global stage. CBI has arrested 10 accused so far in neat paper leak case from Delhi, Jaipur, Gurugram, Nashik, Pune, Latur and Ahilyanagar. In the last 24 hours, CBI has also conducted searches at 5 locations at various places and seized several incriminating documents, laptops and mobile phones. The investigation conducted so far has brought out the actual source of the leakage of chemistry and biology papers which were circulated before the exam. The Enforcement Directorate has arrested Aam Aadmi Party AAP leader Deepak Singla in an alleged bank fraud case. Earlier, the agency conducted searches in Delhi and Goa in the case against Singla and other hawala operators this morning. It is alleged that he is handling the hawala operations for the fund movement for the Aam Aadmi Party between Delhi and Goa and defrauded Oriental Bank of Commerce of more than 150 crore rupees. A high-level US industry delegation held discussions with Science and Technology Minister Dr. Jitendra Singh in New Delhi today. The deliberations were held on emerging opportunities for private investment and industry collaboration in India's nuclear sector. The delegation includes senior representatives from the US nuclear industry, business stakeholders and officials associated with India-US cooperation in civil nuclear energy and advanced technologies. In IPL cricket, Chennai Super Kings won the toss and opted to bat against Sunrisers Hyderabad at the M.A. Chidambaram Stadium. The match will begin at 7:30 p.m. In the latest standings, Sunrisers Hyderabad are currently placed third with 14 points from 12 matches, having won 7 matches so far, and remain firmly in the playoff race. And that is the end of this news bulletin.
1: Bharat aur Europe apne
2: Mahabaho etia batori hunibole pabo.
3: Ea Akashbani. বাতৰি সৈতে মই সঞ্জীৱনী পাঠক। এতিয়াৰ প্ৰধান বাতৰিৰ ভিতৰত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত EFTA বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তিয়ে ভাৰত আৰু নৰৱেৰ মাজত প্ৰগতিৰ এটা মাইলৰ খুঁটি হিচাপে কাম কৰিব বুলি উল্লেখ কৰিছে। পশ্চিমবংগ চৰকাৰে নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি দুৰ্নীতি আৰু মহিলাৰ ওপৰত চলোৱা অত্যাচাৰৰ তদন্তৰ বাবে 2খন তদন্ত আয়োগ গঠন কৰিছে। কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা CBI নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত 10গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে। সৌৰভ বিজয়ে আজি ভাৰতীয় অনন্য পৰিস্থিতি প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে দায়িত্ব গ্ৰহণ কৰে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজিৰ এখন খেলত চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু নৰৱেৰ প্ৰধানমন্ত্ৰী জোনাছ গহাৰ ষ্টোৰে অছলোত প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হয়। স্বচ্ছ শক্তি, সামুদ্ৰিক অৰ্থনীতি আৰু সেউজ পৰিৱৰ্তনৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে এটা উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে দেশ দুখনৰ সম্পৰ্ক সেউজ কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰাৰ ক্ষেত্ৰত দুয়োগৰাকী নেতাই সন্মতি প্ৰকাশ কৰে। দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্ক পৰ্যালোচনা কৰি বাণিজ্য আৰু বিনিয়োগ, সামুদ্ৰিক অৰ্থনীতি, নবীকৰণযোগ্য শক্তি, শিক্ষা, বিজ্ঞান আৰু প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা, মহাকাশ আৰু সুমেৰু অঞ্চলকে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতা অধিক শক্তিশালী কৰাৰ বাবে নেতা দুগৰাকীয়ে সহমত প্ৰকাশ কৰে। দুগৰাকী নেতাই ভাৰত EFTA বাণিজ্য

বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তিৰ দ্বাৰা বিশেষকৈ বাণিজ্য প্ৰযুক্তি সহযোগিতা আৰু নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত উদ্ভৱ হোৱা সহযোগিতা সম্পৰ্কেও উল্লেখ কৰে। সংবাদ মাধ্যমক সম্বোধন কৰি শ্ৰীমোদীয়ে কয় যে তেওঁ যোৱা বছৰ নৰৱে ভ্ৰমণৰ কথা আছিল যদিও পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে এই ভ্ৰমণ পিছুৱাবলগীয়া হৈছিল। সেই কঠিন সময়ছোৱাত ভাৰতৰ সৈতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে দৃঢ়তাৰে থিয় দিয়াৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে নৰৱেৰ শলাগ লয়। শ্ৰীমোদীয়ে লগতে কয় যে যোৱা বছৰ কাৰ্যকৰী হোৱা ভাৰত EFTA বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তিয়ে ভাৰত আৰু নৰৱেৰ মাজত প্ৰগতি আৰু সমৃদ্ধিৰ ক্ষেত্ৰত এটা মাইলৰ খুঁটি হিচাপে কাম কৰিব। ভাৰত প্ৰশান্ত মহাসাগৰীয় পদক্ষেপত নৰৱেৰ অংশগ্ৰহণ কৰাৰ সিদ্ধান্তকো শ্ৰীমোদীয়ে আদৰণি জনায়। দুখন প্ৰধান সামুদ্ৰিক ৰাষ্ট্ৰ হিচাপে দুয়োখন দেশে সামুদ্ৰিক অৰ্থনীতি, সামুদ্ৰিক সুৰক্ষা আৰু সামৰ্থ্য বিকাশৰ ক্ষেত্ৰত সহযোগিতা অধিক শক্তিশালী কৰিব। ইউক্ৰেইন আৰু পশ্চিম এছিয়াৰ পৰিস্থিতিৰ কথা উল্লেখ কৰি তেওঁ কয় যে দুয়োখন দেশে শান্তি প্ৰতিষ্ঠাৰ লক্ষ্যৰে কৰা সকলো প্ৰচেষ্টাক সমৰ্থন কৰে। দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে আঞ্চলিক আৰু বিশ্বজনীন বিষয় সন্দৰ্ভত মত বিনিময় কৰে। নৰৱেৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত আৰু বিশ্বব্যাপী যুঁজখনত সমৰ্থন আগবঢ়ায়। বহুপক্ষীয় মঞ্চৰ সহযোগিতাৰ বৃদ্ধিৰ বাবেও দুয়োগৰাকী নেতাই সন্মতি প্ৰকাশ কৰে। পশ্চিমবংগ চৰকাৰে নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি দুৰ্নীতি আৰু মহিলাৰ ওপৰত চলোৱা অত্যাচাৰৰ তদন্তৰ বাবে দুখন তদন্ত আয়োগ গঠন কৰিছে। ৰাজ্যৰ মন্ত্ৰীসভাৰ অনুমোদনৰ পাছত আজি মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে এই সিদ্ধান্তৰ কথা ঘোষণা কৰে। কলকাতা উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিশ্বজিৎ বসুৱে দুৰ্নীতিৰ তদন্ত আয়োগখনৰ নেতৃত্ব দিব। জ্যেষ্ঠ IPS বিষয়া কে জয়ৰামনক সদস্য সম্পাদক হিচাপে নিযুক্তি দিয়া হৈছে। কলকাতা উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ সমাপ্তি চেটাৰ্জীয়ে পূৰ্বৰ মমতা বেনাৰ্জী নেতৃত্বাধীন চৰকাৰৰ সময়ছোৱাত মহিলাৰ ওপৰত হোৱা অত্যাচাৰৰ ক্ষেত্ৰত গঠন কৰা তদন্ত আয়োগৰ নেতৃত্ব বহন কৰিব। সংবাদ মাধ্যমক সম্বোধন কৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অহা মাহৰ প্ৰথম ভাগৰ পৰা দুয়োখন আয়োগৰ কাম কাজ আৰম্ভ হ'ব। এই তদন্তত দুৰ্নীতি আৰু মহিলাৰ বিৰুদ্ধে অপৰাধৰ গোচৰসমূহো সামৰি লোৱা হ'ব। দুৰ্নীতি তদন্ত আয়োগে পঞ্চায়ত আৰু জিলা পৰিষদকে ধৰি সকলো চৰকাৰী বিভাগ সামৰি ল'ব। মহিলাৰ বিৰুদ্ধে অপৰাধৰ ক্ষেত্ৰত থকা তদন্ত আয়োগে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ আৰু অনুসূচিত জাতি জনজাতি অন্যান্য পিছপৰা শ্ৰেণী আয়োগৰ প্ৰতিবেদনসমূহ পুনৰ বিবেচনা কৰিব। আয়োগৰ সদস্যসকলে তেওঁলোকৰ তদন্তৰ অংশ হিচাপে সমগ্ৰ পশ্চিমবংগৰ আৰক্ষী থানা আৰু বিভিন্ন স্থান পৰিদৰ্শন কৰিব পাৰিব। কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা CBI নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত 10 গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে। CBI এই অভিযুক্ত কেইজনক দিল্লী, জয়পুৰ, গুৰুগ্ৰাম, নাছিক, পুনে, লাতুৰ নগৰৰ বিভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ কৰে। যোৱা 24 ঘণ্টাত সংস্থাটোৱে 5টা বিভিন্ন স্থানত তালাচী অভিযান চলাই বহু আপত্তিজনক নথি পত্ৰ, লেপটপ, মোবাইল ফোনকে ধৰি বিভিন্ন সামগ্ৰী জব্দ কৰে। নীট পৰীক্ষাৰ পূৰ্বে ৰসায়ন বিজ্ঞান আৰু জীৱ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত প্ৰকৃত উৎস উদ্ঘাটনৰ বাবে সংস্থাটোৱে এই অভিযান অব্যাহত ৰাখিছে। CBI এই ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত RCC কোচিং প্ৰতিষ্ঠানৰ শিক্ষক শিৱৰাজ মুদগেওকাৰক গ্ৰেপ্তাৰ কৰিছে। এই প্ৰতিষ্ঠানটোৰ দেশৰ 9টা বিভিন্ন স্থানত শাখা আছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আজি দুপৰীয়া ভিয়েটনামৰ হানৈত উপস্থিত হয়। ভিয়েটনাম আৰু দক্ষিণ কোৰিয়াৰ দ্বিদেশীয় ভ্ৰমণসূচীৰে আজি ৰাওনা হোৱা প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে দিয়া বাৰ্তাত কয় যে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ বাবে তেওঁ ভ্ৰমণৰ পৰিকল্পনা লৈছে। এই ভ্ৰমণকালত কৌশলগত সামৰিক সহযোগিতা বৃদ্ধি, প্ৰতিৰক্ষা ঔদ্যোগিক অংশীদাৰিত্ব, সামুদ্ৰিক সহযোগিতা আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি আৰু সুস্থিৰতা বৰ্তাই ৰখাৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে। ভিয়েটনাম ভ্ৰমণৰ সময়ছোৱাত শ্ৰীসিঙে দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰী জেনেৰেল ফান ৱান জিয়াঙৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। শ্ৰীসিঙে কাইলৈ দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি হো চি মিনহৰ 134 সংখ্যক জয়ন্তীৰ অনুষ্ঠানত দক্ষিণ কোৰিয়া ভ্ৰমণৰ সময়ছোৱাত শ্ৰীসিঙে দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হয়। মন্ত্ৰীদ্বয়ে দেশ দুখনৰ মাজৰ প্ৰতিৰক্ষা সহযোগিতা সন্দৰ্ভত পৰ্যালোচনা চলোৱাৰ লগতে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাত ন ন পদক্ষেপৰ বিষয়েও আলোচনা কৰিব। সৌৰভ বিজয়ে আজি ভাৰতীয় অনন্য পৰিস্থিতি প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে দায়িত্ব গ্ৰহণ কৰে। শ্ৰীবিজয় 1998 চনত মহাৰাষ্ট্ৰ কেডাৰৰ এগৰাকী IAS বিষয়া আছিল। ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি শ্ৰীবিজয়ে তেওঁৰ কৰ্মজীৱনত মহাৰাষ্ট্ৰ চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও পদত অধিষ্ঠিত হৈছিল। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি সচিবালয়ৰ সঞ্চালক, বিশ্ববেংকত বাংলাদেশ, ভূটান, ভাৰত আৰু শ্ৰীলংকাৰ কাৰ্যবাহী সঞ্চালকৰ উপদেষ্টা হিচাপেও তেখেতে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। ভাৰতৰ পাৰমাণৱিক খণ্ডত ব্যক্তিগত বিনিয়োগ আৰু উদ্যোগ সহযোগিতাৰ সুযোগসমূহ সন্দৰ্ভত আমেৰিকাৰ এটা উচ্চ

0: পৰ্যায়ৰ প্ৰতিনিধি দলে বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ সৈতে আলোচনাত অংশগ্ৰহণ কৰে। এই প্ৰতিনিধি দলত আমেৰিকাৰ পাৰমাণৱিক উদ্যোগৰ জ্যেষ্ঠ প্ৰতিনিধি, ব্যৱসায়িক অংশীদাৰ তথা দেশ দুখনৰ সৈতে জড়িত বিভিন্ন চৰকাৰী বিষয়াই অংশগ্ৰহণ কৰে। ডঃ সিঙে কয় যে ভাৰত আৰু আমেৰিকাই আজি বিজ্ঞান, প্ৰযুক্তি, স্বচ্ছ শক্তি আৰু উদীয়মান খণ্ডত শক্তিশালী আৰু ভৱিষ্যৎমুখী অংশীদাৰিত্বৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সম্পৰ্ক প্ৰতিষ্ঠা কৰিছে। তেওঁ লগতে কয় যে আমেৰিকা ভাৰত ট্ৰাষ্ট পদক্ষেপৰ আৰম্ভণিয়ে জটিল আৰু গুৰুত্বপূৰ্ণ প্ৰযুক্তি ক্ষেত্ৰত সহযোগিতাৰ নতুন বাট মুকলি কৰিছে। বিকশিত ভাৰত 2047ৰ দৃষ্টিভংগীৰ অধীনত ভাৰতৰ দীৰ্ঘম্যাদী স্বচ্ছ শক্তিৰ লক্ষ্যৰ কথা উল্লেখ কৰি ডঃ সিঙে কয় যে ভাৰতে 2047ৰ ভিতৰত বৰ্তমানৰ 8.8 গিগাৱাটৰ পৰা 100 গিগাৱাটলৈ পাৰমাণৱিক শক্তিৰ ক্ষমতা বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ভুৱনেশ্বৰত কাইলৈ পূব আঞ্চলিক কৃষি সন্মিলন অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ উদ্যোগৰ এই সন্মিলন কৃষি ক্ষেত্ৰৰ সামগ্ৰিক উন্নয়ন, কৃষকৰ আয় বৃদ্ধি আৰু কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ মাজৰ সহযোগিতা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে আয়োজন কৰা হৈছে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ অধ্যক্ষতাত এই সন্মিলন অনুষ্ঠিত হ'ব। মন্ত্ৰালয়ে জনোৱা মতে সন্মিলনত কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ বিভিন্ন আঁচনি আৰু কাৰ্যসূচীৰ পৰ্যালোচনা চলোৱাৰ লগতে কৃষি খণ্ডৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰা হ'ব। এই সন্মিলনত কৃষকৰ পঞ্জীয়ন, কৃষি কাৰ্যত বিভিন্ন সুযোগ সৃষ্টি, মাহজাতীয় শস্যৰ উৎপাদনৰ ক্ষেত্ৰত স্বনিৰ্ভৰশীলতা, প্ৰধানমন্ত্ৰী অন্নদাতা আয় সংৰক্ষণ অভিযান, প্ৰাকৃতিক কৃষি পদ্ধতিৰ ৰাষ্ট্ৰীয় অভিযান, কিষাণ ক্ৰেডিট কাৰ্ডৰ সৈতে জড়িত বিভিন্ন বিষয় সন্দৰ্ভত আলোকপাত কৰা হ'ব। দ্য ব্ৰিজ ফেডাৰেশ্যন অফ ইণ্ডিয়াই অহা 21 জুনৰ পৰা 27 জুনলৈ গোৱাত সন্মানীয় এছিয়া কাপ ব্ৰিজ চেম্পিয়নশ্বিপত পঞ্চম সংস্কৰণ অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছে। প্ৰতিযোগিতাত ভাৰত, চীন, জাপানকে ধৰি এছিয়া আৰু অ'চেনিয়াৰ 20খনৰো অধিক আগশাৰীৰ দেশে অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে 4 বছৰৰ মূৰে মূৰে এই প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছে। পূৰ্বৰ সংস্কৰণত ভাল খেল প্ৰদৰ্শন কৰা ভাৰতে এইবাৰ উন্নত প্ৰদৰ্শন আগবঢ়োৱাৰ প্ৰয়াস কৰিব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। টছত জিকি চেন্নাই ছুপাৰ কিংছে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত EFTA বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তিয়ে ভাৰত আৰু নৰৱেৰ মাজত প্ৰগতিৰ এটা মাইলৰ খুঁটি হিচাপে কাম কৰিব বুলি উল্লেখ কৰিছে। পশ্চিমবংগ চৰকাৰে নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি দুৰ্নীতি আৰু মহিলাৰ ওপৰত চলোৱা অত্যাচাৰৰ তদন্তৰ বাবে 2খন তদন্ত আয়োগ গঠন কৰিছে। কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা CBI নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত 10 গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে। সৌৰভ বিজয়ে আজি ভাৰতীয় অনন্য পৰিস্থিতি প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে দায়িত্ব গ্ৰহণ কৰে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজিৰ এখন খেলত চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টজত শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এতিয়া আগবাঢ়িছোঁ পৰিচৰ্যা।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰিচৰ্যা অনুষ্ঠানটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰিয় শ্ৰোতা, বৰ্তমান সমাজত আমি সকলোৱে মানসিক চাপত ভুগো আৰু জ্যেষ্ঠ নাগৰিকসকলো ইয়াৰ ব্যতিক্ৰম নহয়। আজি আমি এই অনুষ্ঠানত জ্যেষ্ঠ নাগৰিকৰ মানসিক চাপ আৰু ইয়াৰ নিৰাময়ৰ উপায় এই বিষয়ে কিছু কথা জানিবৰ বাবে আকাশবাণী তেজপুৰ কেন্দ্ৰলৈ আমন্ত্ৰণ কৰি আনিছোঁ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ মনোৰোগ বিভাগৰ সহকাৰী অধ্যাপক ডাক্তৰ প্ৰাঞ্জলজ্যোতি চক্ৰৱৰ্তী ডাঙৰীয়াক। নমস্কাৰ।
1: নমস্কাৰ
0: ডাক্তৰ প্ৰাঞ্জলজ্যোতি চক্ৰৱৰ্তী ডাঙৰীয়া, আপোনাক আকাশবাণী তেজপুৰ কেন্দ্ৰলৈ স্বাগতম জনাইছোঁ।
1: ধন্যবাদ।
0: প্ৰথমতে আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ, মানসিক চাপ বুলি ক'লেনো কি বুজা যায়, সেই বিষয়ে অকণমান জনাবচোন।
1: হয়, পোনপ্ৰথমে ধন্যবাদ। মানসিক চাপ চমুকৈ ক'বলৈ হ'লে, আমি কোনো পৰিস্থিতিৰ মুখামুখি হ'লে আমাৰ শৰীৰ বা মনে কি ধৰণে প্ৰতিক্ৰিয়া সৃষ্টি কৰে, আমাৰ দেহত বা আমাৰ মনত কেনেধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়, তাকে আমি চমুকৈ মানসিক চাপ বুলি ক'ব পাৰোঁ। এনে চাপ সাধাৰণ কিছুমান ঘটনা, যেনে মই এটা উদাহৰণ দিব বিচাৰিছোঁ, বয়োজ্যেষ্ঠ লোকৰ ক্ষেত্ৰতে ৰাতিপুৱা

0: লগে ধৰক প্ৰেছাৰৰ দৰৱটো খাবলগীয়া হয়, সেই দৰৱটো খাবলৈ যিটো মনত পেলাবলগীয়া যিটো এটা প্ৰক্ৰিয়া, সেইটো এটা তেখেতৰ কাৰণে মানসিক চাপ
1: চাপ হ'ব পাৰে,
0: সেইটো এটা হ'ব পাৰে। ঠিক তেনেধৰণে অন্যান্য বেছি ছিৰিয়াছ বা ছিভিয়াৰ ধৰণৰ মানসিক চাপ হ'ব পাৰে, হঠাতে কোনোবা আপোনজনক হেৰুওৱা, স্বাভাৱিক কিছুমান প্ৰক্ৰিয়াৰ পৰা একেবাৰে বেছি গুৰুতৰ মানসিক চাপ, গোটেইখিনিকে আমি একেলগে মানসিক চাপ বা মেণ্টেল ষ্ট্ৰেছ বা মেণ্টেল প্ৰেছাৰ বুলি ক'ব পাৰোঁ।
1: হয়, এতিয়া কি কি কাৰণত মানসিক চাপ হয়নো, তাৰ কাৰণবিলাক কেনেকুৱা ধৰণৰ হ'ব পাৰে?
0: হয়, মানসিক চাপৰ কাৰণ সম্পৰ্কে কোৱাৰ আগতে মই এটা পৰিসংখ্যা দিব বিচাৰিছোঁ। যেনে বিশ্ব স্বাস্থ্য সংস্থাৰ 2015 চনত এটা সমীক্ষা আহিছিলে, ৱৰ্ল্ড এজিং ৰিপৰ্ট, তাৰ মতে তেওঁলোকে প্ৰজেক্ট বা অনুমান কৰিছে যে 2030 চনলৈ 6 জনৰ ভিতৰত 1 জন মানুহ জ্যেষ্ঠ নাগৰিক হ'ব। মানে এটা ডেমোগ্ৰাফি বা জনসংখ্যাৰ ক্ষেত্ৰত এটা পৰিৱৰ্তন এটা আহিছে। এইটো নিশ্চিতভাৱে স্বাস্থ্য প্ৰক্ৰিয়াৰ বা হেলথ ছিষ্টেমৰ ইম্প্ৰুভমেণ্ট হোৱাৰ কাৰণে চাগে গড় আয়ুসৰ এটা বৃদ্ধি হৈছে,
1: বাঢ়িছে,
0: যাৰ ফলত বিশ্বজুৰি ইভেন আনকি ভাৰততো এই একেটা পৰিসংখ্যাৰ মতে ভাৰতত 2050 চনত 5 জনৰ ভিতৰত 1 জন জ্যেষ্ঠ নাগৰিক থাকিব। গতিকে যিহেতু তেওঁলোকৰ সংখ্যা বাঢ়ি গৈছে, এটা ডেমগ্ৰাফিৰ চেঞ্জ এটা আহিছে, গতিকে এনেকুৱা ধৰণৰ মানসিক সমস্যাবিলাক আগতকৈ বেছি ধৰণে হয়তো দেখা পোৱা গৈছে। আগতেও আছিলে, কিন্তু আজিকালি যিহেতু সংখ্যাটো বাঢ়িছে সেইকাৰণে এই সমস্যাবিলাক বাঢ়িছে।
1: জ্যেষ্ঠ নাগৰিকৰ জনসংখ্যা,
0: গড় আয়ুস বৃদ্ধি হৈছে, গতিকে জনসংখ্যা বৃদ্ধি হৈছে,
1: তেওঁলোকৰ প্ৰতিও আমাৰ এতিয়া
0: দায়িত্ব বাঢ়িছে, দায়িত্ব বাঢ়িছে নিশ্চিতভাৱে। এই সম্পৰ্কে মই কাৰণসমূহ যদি ক'ব বিচাৰোঁ, জ্যেষ্ঠ নাগৰিকৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ শাৰীৰিক সমস্যা থাকে, যেনে তেখেতসকল সাধাৰণতে হাইপাৰটেনচন, ডায়েবেটিছ, হাইপাৰকলেষ্টেৰলেমিয়া বা অন্য ধৰণৰ কিছুমান বিষজনিত বেমাৰ, যেনেকৈ অষ্টিঅআৰ্থ্ৰাইটিছ বা বিভিন্ন ধৰণৰ স্নায়ুজনিত ৰোগ, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ শাৰীৰিক ৰোগ থাকে, যাৰ কাৰণে তেখেতসকলৰ আগতে যিখিনি যেনেকৈ কামখিনি কৰিব পাৰিছিলে, আজিকালি সেই শাৰীৰিক অসুবিধাখিনিৰ কাৰণে হয়তো অকণমান কমকৈ কৰিব পৰা হৈছে, তাৰ কাৰণে তেখেতসকলে মানসিক চাপত ভোগে। ঠিক তেনেদৰে এইটো বয়সত সাধাৰণতে বেছিভাগৰ ক্ষেত্ৰতে বা কিছুমানৰ ক্ষেত্ৰত আপোনজনক হেৰুওৱাৰ এটা বেদনা থাকে, সেই বেদনাৰ কাৰণেও কিছুমানৰ ক্ষেত্ৰত এনেকুৱা মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। তাৰ লগতে আজিকালি পৰিয়ালৰ গাঁথনিবিলাকৰো পৰিৱৰ্তন আহিছে, আগতে যৌথ পৰিয়াল আছিলে, বৰ্তমান এক বেছিভাগৰ ক্ষেত্ৰত একক পৰিয়াল হৈছে। তাৰ কাৰণে আমি আমাৰ মনোবিজ্ঞানৰ ফালৰ পৰা এটা টাৰ্ম আছে, এম্পটি নেষ্ট চিণ্ড্ৰম বুলি কওঁ, যিটো ধৰি লৈছোঁ কোনোবা এটা পৰিয়ালত ল'ৰা ছোৱালী আছিলে, এতিয়া ল'ৰা ছোৱালী পঢ়া বা শিক্ষাৰ ক্ষেত্ৰতে হওক বা অন্যান্য কৰ্মক্ষেত্ৰৰ কাৰণে তেওঁলোক ঘৰৰ পৰা বাহিৰত গৈছে, তেওঁলোকে সজাটো এৰি পিনে গুচি গৈছে, এতিয়া সজাটো খালী হৈ গৈছে, যিটো আমি এম্পটি নেষ্ট বুলি কওঁ। সেই খালী সজাটো খালী হোৱাৰ কাৰণে যেন তাত যিখিনি এতিয়া থাকিব, তেখেত মাক বা দেউতাক যিসকল থাকিব, তেওঁলোকৰ কিছুমান মানসিক সমস্যাৰ সৃষ্টি হয়, খিংখিঙীয়া হয় বা টোপনিৰ সমস্যা হয়, তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ সমস্যা আহে, যিটোকে আমি এম্পটি নেষ্ট চিণ্ড্ৰম বুলি কওঁ। তো সেইটো এটা কাৰণ হ'ব পাৰে। অন্যান্য কাৰণৰ ভিতৰত এইটো বয়সত সাধাৰণতে কেতিয়াবা বয়োজ্যেষ্ঠ লোকজনে অন্য লোকৰ কাৰণে কেয়াৰ গিভাৰ হিচাপে কাম কৰিবলগীয়া হ'ব পাৰে। উদাহৰণস্বৰূপে কাৰোবাৰ স্বামী শাৰীৰিক বা মানসিক কিবা অসুবিধাত ভুগি আছে, তাৰ কাৰণে তেখেতৰ মহিলাগৰাকীয়ে তেখেতক পৰিচৰ্যাকাৰী হিচাপে দায়িত্ব পালন কৰিবলগীয়া আছে, যাৰ ফলত তেখেতৰ মানসিক চাপ বৃদ্ধি পায়। ইয়াৰ লগতে জ্যেষ্ঠসকল এইখিনি সময়ত এটা পোষ্ট ৰিটায়াৰমেণ্ট ফেজ এটা আহে, বেছিভাগে এই সময়ত চাকৰি আগতে কৰি আছিলে, এতিয়া ৰিটায়াৰমেণ্ট হ'ল, তাৰপিছত হঠাতে এটা ব্যস্ত জীৱনশৈলীৰ পৰা তেখেতৰ যেন কিছুদিনৰ ভিতৰতে একো নাইকিয়া হৈ গ'ল, তাৰ কাৰণেও মানসিক চাপৰ আৰম্ভণি হ'ব পাৰে। তাৰ লগতে পোষ্ট ৰিটায়াৰ ফেজত কিছুমানৰ ফাইনেন্সিয়েল লছো হয় বা ফাইনেন্সিয়েল এটা আগত যেনেদৰে সচ্ছলভাৱে চলিব পাৰিছিল, এতিয়া হয়তো তেনেদৰে চলিব পৰা নাই, তাৰ সেইটো কাৰণে কিছুমানৰ ক্ষেত্ৰত মানসিক চাপৰ সন্মুখীন হ'ব পাৰে। অন্য এটা অতি গুৰুত্বপূৰ্ণ কাৰক হৈছে এল্ডাৰলি এবিউজ বা শাৰীৰিক বা মানসিক নিৰ্যাতন। আমি প্ৰায়ে সততে নিউজ বাতৰি কাকত বা নিউজত পাই থাকোঁ, যেনে ঘৰত জ্যেষ্ঠ নাগৰিকজন ল'ৰা ছোৱালীৰ পৰা শাৰীৰিক বা মানসিক নিৰ্যাতনৰ বলি হৈছে, তাৰ ফলতো তেখেতৰ মানসিক চাপ বৃদ্ধি পাব পাৰে।
1: এতিয়া আমি কেনেকৈ গম পাম যে এজন ব্যক্তি মানসিক চাপত ভুগি আছে?
0: হয়, মানসিক চাপ ডাইৰেক্টলি বা ইনডাইৰেক্টলি আমাক মনকো ই প্ৰভাৱান্বিত কৰিব আৰু লগতে আমাৰ শৰীৰতো কিছুমান পৰিৱৰ্তনৰ সৃষ্টি কৰিব। মই বায়'লজিকেলি বা জৈৱিকভাৱে যদি ক'ব বিচাৰোঁ, আমাৰ যিকোনো ষ্ট্ৰেছ, এইটো অকল জ্যেষ্ঠ নাগৰিকৰ ক্ষেত্ৰত নহয়, যিকোনো ষ্ট্ৰেছৰ পিছতে আমাৰ বডিত দুটা হৰম'ন বা কেমিকেল দুটা ৰিলিজ হয়, এটা হ'ল এড্ৰিনেলিন আৰু আনটো হ'ল কৰ্টিছল। এড্ৰিনেলিনটো আৰম্ভণিত যেতিয়া হঠাৎ কিবা বিপদৰ সন্মুখীন হয়, সেই

0: এইটোৱে আমাক বিপদৰ সন্মুখীন হ'বলৈ মোকাবিলা কৰিবলৈ সহায় কৰে। কিন্তু দীঘলীয়াকৈ যেতিয়া এড্ৰিনালিন আমাৰ বডিত থাকিব, তাৰ কাৰণে কিছুমান অন্যান্য ধৰণৰ অসুবিধাৰ সৃষ্টি হয়, যেনে আমাৰ প্ৰেছাৰ বাঢ়ি যাব পাৰে, হাইপাৰ টেনশ্যন হ'ব পাৰে, চুগাৰ কণ্ট্ৰলটো ভালদৰে নাথাকিব, ডায়েবেটিছ আৰম্ভ হ'ব পাৰে, হাইপাৰ লিপিডেমিয়া হ'ব পাৰে, কলেষ্ট্ৰল বাঢ়ি যাব পাৰে। ঠিক তেনেদৰে অন্য যিটো কেমিকেলৰ কথা ক'লোঁ মই, কৰ্টিছল বা এইটো হৰমন, সেই কৰ্টিছলটো দীঘলীয়াকৈ বডিত থকাৰ পিছত এনেকুৱা ধৰণৰ সমস্যাখিনি আহিব পাৰে,
1: শাৰীৰিক
0: সমস্যা আহিব পাৰে। এই শাৰীৰিক সমস্যাৰ লগতে কিছুমান মানসিক সমস্যাও আহিব, যেনেধৰণে মানুহজন খিংখিঙীয়া হ'ব পাৰে, টোপনিৰ সমস্যা আহিব পাৰে মানুহজনৰ, তাৰ লগতে মনটো আজিকালি বেছিভাগ মন মাৰি থাকিব পাৰে, কথা পাতিব নিবিচাৰিব পাৰে, অকল বেছিভাগ অকলশৰীয়াকৈ থাকিব বিচাৰে, তেনেকুৱা ধৰণৰ শাৰীৰিক আৰু মানসিক দুয়োটা ধৰণৰ লক্ষণ এনেধৰণৰ জ্যেষ্ঠ নাগৰিকৰ ক্ষেত্ৰত দেখা পোৱা যায়।
1: এতিয়া ইয়াৰ চিকিৎসাবিলাক কেনেধৰণৰ বা আমি কি ধৰণে তেওঁলোকক চাপ মুক্ত কৰিব পাৰিম?
0: হয়, মানসিক চাপৰ চিকিৎসাৰ ক্ষেত্ৰত দুটা এছপেক্ট বা দুটা দিশ আছে। এটা হ'ল প্ৰিভেণ্টিভ এছপেক্ট, যিটো আমি কওঁ প্ৰতিৰোধ কৰা, আৰু দ্বিতীয়টো হৈছে ট্ৰিটমেণ্ট বা সমস্যাখিনি হোৱাৰ পিছত আমি যিখিনি কৰিব পাৰোঁ। প্ৰথমে মই ট্ৰিটমেণ্টৰ কথাখিনি কৈছোঁ। চিকিৎসাৰ ক্ষেত্ৰত আমি প্ৰথমে চাব লাগিব তেখেতৰ যিখিনি শাৰীৰিক সমস্যা হৈ আছে। মই যিহেতু কাৰকখিনিৰ ক্ষেত্ৰতো শাৰীৰিক সমস্যাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছোঁ, গতিকে শাৰীৰিক অসুবিধাখিনি তেখেতৰ যিমানখিনি পাৰি চিকিৎসা কৰিবলৈ চেষ্টা কৰিব, যেনেকৈ তেখেতৰ যদি প্ৰেছাৰ বেছি আছে, চুগাৰ বেছি আছে, তেনেকুৱা ধৰণৰ অসুবিধাখিনি ঠিক কৰিব চেষ্টা কৰিব লাগিব। তাৰ লগতে যেনেকৈ ক্ৰনিক পেইন, যেনে অষ্টিঅআৰ্থ্ৰাইটিছ বা স্নায়ুজনিত ৰোগ, সেই বিষৰ পৰা উপশম পাবলৈ তেখেতে চেষ্টা কৰিব লাগিব। তাৰ লগতে যিখিনি ধৰণৰ মানসিক সমস্যা থাকিব, যেনে তেখেতৰ যদি এনেকুৱা খিংখিঙীয়া ভাৱ, টোপনিৰ সমস্যা, এই অসুবিধাখিনি যদি দীঘলীয়াকৈ হৈ থাকে, তেতিয়া আমি চিকিৎসকৰ পৰামৰ্শ লৈ দৰৱ লোৱাৰো হয়তো ব্যৱস্থা কৰিব লাগিব। ইয়াৰ লগতে যিহেতু মই চিকিৎসাৰ কথাখিনি ক'লোঁ, তাৰ লগত যিটো প্ৰিভেণ্টিভ এছপেক্ট আছে, প্ৰিভেণ্টিভ এছপেক্টখিনি আমাৰ জ্যেষ্ঠ নাগৰিকসকলৰ বাবে বেছি গুৰুত্বপূৰ্ণ। প্ৰিভেণ্টিভ এছপেক্টৰ ক্ষেত্ৰত মই যেনেদৰে ক'ব বিচাৰোঁ, যিটো এটা মই আগতো কৈছোঁ, পষ্ট ৰিটায়াৰমেণ্ট ফেজ এটা ছ'চিয়েল আইচলেশ্যন আছে, এটা সামাজিক যিটো এটা জীৱনৰ পৰা তেখেত জীৱনশৈলীৰ পৰা অকণমান যেন আঁতৰি অহা নিচিনা হয়, অকলশৰীয়া হোৱা নিচিনা হয়, গতিকে তাৰপিছতো যেতিয়া যাতে তেওঁ সেই ছ'চিয়েল কানেক্টেডনেছটো ধৰি ৰাখে, হয়তো তেখেতৰ গাঁওখনতে হওক বা চহৰখনতে হওক, কিবা এটা তেনেকুৱা ধৰ্মমূলক অনুষ্ঠানত তেওঁ যোগদান কৰিব পাৰে আগতে যেনেকৈ, সেইকাৰণে আগত যিটো কওঁ আমি গাঁৱৰ পৰিৱেশত নামঘৰ বা মন্দিৰত গৈ পিনে একেলগে যিখিনি লগ হৈ পিনে কিবা এটা অনুষ্ঠান কৰা, যোগদান কৰা, সেইটোৱে এই এনেকুৱা ধৰণৰ মানসিক চাপৰ পৰা দূৰত ৰাখিবলৈ সহায় কৰে। গতিকে এতিয়াও তেখেতসকলে এনেদৰে চেষ্টা কৰিব লাগিব। তাৰ লগতে হয় যোগদান কৰিব পাৰে। তাৰ লগতে তেখেতে নতুন কিছুমান হবি সৃষ্টি কৰিব পাৰে। আগতে হয়তো তেখেতে চাকৰি সূত্ৰে ইমান সময় পোৱা নাছিলে, এতিয়া তেখেতে হয়তো বাগিচা এখনতে অকণমান মনোনিৱেশ কৰিব পাৰে, বা আগতে কিতাপ পঢ়াৰ যদিও ইচ্ছা আছিলে সময় হয়তো নাছিলে, আজি এতিয়া কিতাপ পঢ়াৰ নতুনকৈ এটা অভ্যাস তেখেতে সৃষ্টি কৰি তুলিব পাৰে। তাৰ লগতে তেখেতৰ নিজৰ শাৰীৰিক স্বাস্থ্যৰ প্ৰতি যত্ন দিব ল'ব লাগিব, যাৰ কাৰণে তেখেতে অকণমান হ'লেও যিখিনি পাৰি, মই বহুত বেছি হেভি এক্সাৰচাইজ কৰাৰ কথা কোৱা নাই, অলপ মাইল অকণমান খোজ কঢ়া, অকণমান যিখিনি পাৰি ব্যায়াম অকণমান কৰিব চেষ্টা কৰিব পাৰে। তাৰ লগতে ৰিলেক্সেশ্যনৰ কাৰণে মেডিটেশ্যন বা য়োগা, তেনেকুৱা ধৰণৰ ডিপ ব্ৰিডিং এক্সাৰচাইজ, সেইখিনিও তেখেতসকলে কৰিব পাৰে।
1: আৰু গান চান
0: হয়, সেই হবিৰ ক্ষেত্ৰতে এনেকুৱা ধৰণৰ গান শুনাৰ ক্ষেত্ৰত তেখেতে আগতে যদি সময় পোৱা নাছিলে, হয়তো বহু বছৰ ধৰি তেখেতে হয়তো ৰেডিঅ' শুনা নাছিলে, এতিয়া কিছু বছৰৰ পিছত তেখেতে হয়তো এটা আকৌ নতুনকৈ ৰেডিঅ' শুনাৰ এটা চখ এটা গঢ়ি তুলিব পাৰে।
1: আৰু মহিলাসকলৰ ক্ষেত্ৰতো ৰন্ধা বঢ়া কামটো থাকে,
0: হয় হয়, তেখেতসকলে তাতো অকণমান মনোনিৱেশ কৰিব পাৰে, ইনোভেটিভ
1: বা সৃষ্টিমূলক কিবা কিবি
0: কৰিব পাৰে,
1: বহুত আছে আচলতে কৰিব পৰা। এইখিনি আচলতে যিখিনি প্ৰতিৰোধৰ উপায় সেইখিনি আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ। শেষত এতিয়া আপুনি এই অনুষ্ঠানৰ জৰিয়তে আমাৰ জ্যেষ্ঠ নাগৰিকসকলৰ বাবে কি আহ্বান জনাব?
0: মই শেষত দুটা কথা ক'ব বিচাৰিম। এটা হ'ল মানসিক চাপ সম্পৰ্কে কিছুমান আমাৰ ভ্ৰান্ত ধাৰণা আছে, যেনে আমি প্ৰায় এটা শব্দ শুনি থাকোঁ, ষ্ট্ৰেছ ফ্ৰী লাইফ, কিন্তু মই এইটো ক'ব বিচাৰোঁ যে লাইফ কেতিয়াও ষ্ট্ৰেছ ফ্ৰী হ'ব নোৱাৰে।
1: হয়,
0: লাইফত ষ্ট্ৰেছ থাকিবই, মানসিক চাপ থাকিবই, কিন্তু মানসিক চাপক আমি মোকাবিলা কেনেকৈ কৰিম, সেইটোৰ কাৰণেহে নিজকে সাজু কৰিবলৈ চেষ্টা কৰিব লাগিব। যেতিয়াই কোনো ধৰণৰ বিপদ আহে বা

0: অসুবিধা আহে, আমি কেনেধৰণে তাক সাহসেৰে মোকাবিলা কৰিম সেইটোৰ ক্ষেত্ৰত নিজকে সাজু কৰি চেষ্টা কৰিব লাগিব, মনোবল বৃদ্ধি কৰিব লাগিব। আৰু বহুতে ভাবে যে ৰিটায়াৰমেণ্ট মানে ৰিলাক্সেশ্যন, ৰিটায়াৰমেণ্ট আৰু ৰিলাক্সেশ্যন দুয়োটা সমান হয়, বা বয়সস্থ মানুহৰ ক্ষেত্ৰত মানসিক চাপ আহিব নোৱাৰে, কিন্তু এইটো দেখা গৈছে যে বয়সস্থ মানুহৰ ক্ষেত্ৰতে মানসিক চাপ বেছিকৈ হৈছে আগতকৈ। গতিকে সেয়েহে মই সকলোলৈ অনুৰোধ জনাম কেইটামান উপায়েৰে যিয়ে আমাৰ মানসিক চাপ হ্ৰাস কৰাত সহায় কৰিব পাৰে। যিটো আমি মই সততে মই মোৰ ৰোগীসকলৰ সৈতে ইয়াৰ বিষয়ে আলোচনা কৰোঁ, পাঁচটা চি, যিটো ফাইভ চি বুলি কওঁ। এটা হ'ল কানেক্টেডনেছ, মই যিটো কৈছোঁ ছ'চিয়েল কানেক্টেডনেছ। ছেকেণ্ড চিটো হৈছে কম্পেচন এণ্ড কেয়াৰ, মানে তেখেতে নিজকো ভাল পাব লাগিব আৰু আনকো ভাল পাব লাগিব, নিজক ভাল পালেহে আনক ভাল পাব পাৰিব। তৃতীয় চিটো হৈছে কপিং, কপিং মানে আমি কোনো অসুবিধা হ'লে তাক আমি কেনেকৈ মোকাবিলা কৰিম, সেই কপিং ষ্ট্ৰেটেজিখিনি নিজকে গঢ়ি তুলিবলৈ চেষ্টা কৰিব লাগিব। চতুৰ্থ চিটো হৈছে কণ্ট্ৰল, কণ্ট্ৰল মানে আমি যিখিনি আমাৰ কিবা আমি সমস্যা যদি পাওঁ, ধৰক কিছুমানৰ ক্ষেত্ৰত যদি মই অকণ আগতে কৈছোঁ অষ্টিঅআৰ্থ্ৰাইটিছ, সেই বিষৰ ক্ষেত্ৰত তেখেতৰ যিখিনি কৰিব লাগিছে তেখেতে কৰিব, যেতিয়া চিকিৎসা ল'ব লাগে চিকিৎসা কৰিব, তাৰপিছতো তেখেতৰ হয়তো বিষ অকণমান থাকিব পাৰে, যিখিনি তেখেতে নিজে কণ্ট্ৰল কৰিব পাৰে সেইখিনি কৰিব, কিন্তু যিখিনি তেওঁৰ হাতত নাই সেইখিনি কণ্ট্ৰল কৰিব নোৱাৰে। গতিকে সেই কণ্ট্ৰল কথাখিনি মনত ৰাখিব লাগিব, এইখিনি মোৰ হাতত আছে মই কৰিব পাৰিম, যিখিনি মোৰ হাতত নাই সেইখিনি আৰু মই কৰিব নোৱাৰিম, সেইখিনি সেই একচেপ্টেবিলিটি বা গ্ৰহণ কৰিব পাৰিব লাগিব, মনোভাৱ এটা ৰাখিব লাগিব। আৰু শেষৰ চিটো হৈছে কমিউনিকেশ্যন, যিটো মই কৈছোঁ সামাজিক এটা যিটো বান্ধোনত এটা থকাৰ নিচিনা যিটো এটা পৰিৱেশ, সেই পৰিৱেশটো তেখেতে সদায় বৰ্তাই ৰাখিব লাগিব,
1: সামাজিক
0: যোগাযোগটো। হয়,
1: ধন্যবাদ ডাক্টৰ প্ৰাঞ্জল জ্যোতি চক্ৰৱৰ্তী ডাঙৰীয়া। আজি জ্যেষ্ঠ নাগৰিকৰ মানসিক চাপ আৰু ইয়াৰ নিৰাময়ৰ উপায়সমূহৰ বিষয়ে আপুনি যথেষ্টখিনি গুৰুত্বপূৰ্ণ কথা আমাৰ শ্ৰোতাসকলক জনালে। আশা কৰোঁ এই অনুষ্ঠানৰ দ্বাৰা আমাৰ শ্ৰোতাসকল উপকৃত হ'ব আৰু তেওঁলোকে নিজৰ জীৱনত ইয়াৰ প্ৰয়োগ কৰিব। আজিলৈ আমাৰ পৰিচৰ্যা অনুষ্ঠানটিৰ সময়ো শেষ হৈ আহিল। এই অনুষ্ঠানটি ইমানতে সামৰি আপোনালৈ ধন্যবাদ জনাই ইমানতে এৰিছোঁ।
0: ধন্যবাদ
1: শ্ৰোতা। ইমান পৰে পৰিচৰ্যা অনুষ্ঠানটি শুনিলে। আজি এই অনুষ্ঠানত জ্যেষ্ঠ নাগৰিকৰ মানসিক চাপ আৰু ইয়াৰ নিৰাময়ৰ উপায় এই সম্পৰ্কে কিছু কথা শুনিলে। আজি আমাৰ সৈতে আছিল তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ মনোৰোগ বিভাগৰ সহকাৰী অধ্যাপক ডাক্টৰ প্ৰাঞ্জল জ্যোতি চক্ৰৱৰ্তী। অনুষ্ঠানটি আঁত ধৰি সম্পাদনা কৰিলে মল্লিকা দত্তই, প্ৰযোজনা গৌতম নাথৰ।

কাৰ্যবাহী ইন্দ্ৰজিৎ দাসে আকাশবাণীৰ বিভিন্ন দিশৰ বিষয়ে মত পোষণ কৰে। এই অনুষ্ঠানত আকাশবাণীৰ স্বীকৃতিপ্ৰাপ্ত শিল্পী আলিমপন চৌধুৰী, প্ৰণামী বৰঠাকুৰ, জ্যোতিৰূপা শৰ্মা আৰু প্ৰাঞ্জল শইকীয়াই লঘু সংগীত পৰিৱেশন কৰি দৰ্শকক মোহাচন্ন কৰি ৰাখে। অনুষ্ঠানটোত বিশিষ্ট গীতিকাৰ তথা বান থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা, তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মনোজ কুমাৰ হাজৰিকা, দৰং মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ পলাশমণি শইকীয়া, তেজপুৰ সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি দাস আৰু সম্পাদক পল্লৱ ভট্টাচাৰ্য, আকাশবাণী তেজপুৰৰ সেৱানিবৃত্ত অনুষ্ঠান কাৰ্যবাহী পল্লৱী কলিতা, দৰং মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট লেখক ডক্টৰ ৰমেশ চন্দ্ৰ গোস্বামী, জিলা সাংস্কৃতিক উন্নয়ন বিষয়া আনসুময় বসুমতাৰী আৰু জিলাখনৰ কেইবাগৰাকীও সংবাদকৰ্মী তথা শিল্পী উপস্থিত থাকে। এই অনুষ্ঠানত আকাশবাণী তেজপুৰ কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত প্ৰবীণ শিল্পী দুৰ্গাময়ী বৰাকে ধৰি বহু সংখ্যক শ্ৰোতা, শিল্পী আৰু সংবাদকৰ্মীও উপস্থিত থাকে। সুৰৰ সন্ধিয়া অনুষ্ঠানটিৰ আঁত ধৰে ঘোষিকা প্ৰিয়ংকা বৰাই। অনুষ্ঠানটিৰ শেষত শলাগৰ শৰাই আগবঢ়ায় আকাশবাণী তেজপুৰ কেন্দ্ৰৰ প্ৰচাৰণ কাৰ্যবাহী গৌতম নাথে। তেজপুৰত দুদিনীয়াকৈ আয়োজন কৰা ইলোৰা বিজ্ঞান মঞ্চৰ 23 সংখ্যক প্ৰতিষ্ঠা দিৱস সফলতাৰে সম্পন্ন হয়। আহা সমাজ ভাঙো, আহা সমাজ গঢ়ো সমস্যৰে পৰিৱেশন কৰা হয় এই বিজ্ঞান মঞ্চৰ প্ৰতিষ্ঠা দিৱসত। দুই জ্যেষ্ঠ উপদেষ্টাৰ বাসগৃহত কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে শিক্ষাৰ্থীৰ মাজত বিজ্ঞান মনস্কতা বিষয়ক কুইজ প্ৰতিযোগিতাও সম্পন্ন কৰা হয়। সমাজৰ পৰা কুসংস্কাৰ অন্ধবিশ্বাস আঁতৰাই এখন যুক্তিবাদী বিজ্ঞান মানসিকতাৰে উদ্বুদ্ধ সমাজ প্ৰতিষ্ঠাৰ সপোনেৰে 2004 চনৰ 15 মে তাৰিখে জন্ম হোৱা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন ইলোৰা বিজ্ঞান মঞ্চই 15 মে 2026 তাৰিখে 22 বছৰ সম্পূৰ্ণ কৰা উপলক্ষে অসমৰ বিভিন্ন স্থানৰ লগতে তেজপুৰতো ইলোৰা বিজ্ঞান মঞ্চ তেজপুৰ শাখাৰ উদ্যোগত বিভিন্ন কাৰ্যসূচীৰে মঞ্চৰ 23 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। তেজপুৰ শাখাৰ কাৰ্যালয়সমূহত মঞ্চৰ পতাকা উত্তোলন কৰে শাখাৰ সভাপতি ডাক্টৰ ৰাণা মুকুট কেওটে। তেজপুৰৰ ইতিহাস আৰু কিংবদন্তীৰ সৈতে জড়িত মানুহৰ মুখে মুখে প্ৰচলিত উষা অনিৰুদ্ধৰ প্ৰণয়, হৰিহৰৰ যুদ্ধ সম্পৰ্কে সকলো অৱগত। এই হৰিহৰৰ যুদ্ধকে আলম হিচাপে লৈ এক ব্যতিক্ৰমী ৰূপত পৰিৱেশন কৰা হয় হৰিহৰ যুদ্ধ শীৰ্ষক ভাওনা। মহাপ্ৰতাপী বান ৰজাৰ গৰ্জন আকৌ প্ৰত্যক্ষ কৰে হেজাৰ হেজাৰ লোকে। মহাদেৱ শিৱ অৰ্থাৎ হৰ আৰু হৰি কৃষ্ণ ফৈদৰ মাজত হোৱা তয়াময়া যুদ্ধ প্ৰত্যক্ষ কৰি বীৰ ৰসত ডুব গল কেইবা সহস্ৰাধিক জনতা। উষা অনিৰুদ্ধৰ প্ৰণয় গাথা প্ৰত্যক্ষ কৰি পুনৰ ৰোমান্তিক হৈ পৰে উষানগৰীৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ দৰ্শক। এই হৰিহৰ যুদ্ধ শীৰ্ষক ভাওনাখন পৰিৱেশন কৰে তেজপুৰৰ চিকিৎসকসকলে। তেজপুৰৰ জ্যেষ্ঠ কনিষ্ঠ পুৰুষ মহিলা সকলো চিকিৎসকে এই ভাওনাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। 32 গৰাকী পুৰুষ মহিলা চিকিৎসকে বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰি হৰিহৰ যুদ্ধ ভাওনাৰে জীপাল কৰি তোলে মাজগাঁৱৰ হিলিবিলি বিবাহ ভৱন প্ৰাংগণ। তেজপুৰৰ ঐতিহ্যক মহিমামণ্ডিত কৰা হৰিহৰ যুদ্ধক কেন্দ্ৰ কৰি নষ্টালজিক হৈ পৰে আবাল বৃদ্ধ বনিতা। উল্লেখ্য যে তেজপুৰৰ প্ৰগতিশীল চিকিৎসক শিল্পী সমাজ আৰু ভাৰতীয় চিকিৎসা সেৱা সন্থাৰ তেজপুৰ শাখাৰ উদ্যোগত মাজগাঁৱৰ হিলিবিলিত এই ভাওনাৰ আয়োজন কৰা হয়। সততে চিকিৎসা বৃত্তিত জড়িত হৈ থকা এইসকল চিকিৎসকে অকণমান আজৰি সময় উলিয়াই আখৰা কৰি অসমৰ পৰম্পৰাগত সংস্কৃতিক অনুশীলন কৰি গুৰুজনাৰ অপূৰ্ব সৃষ্টি ভাওনা প্ৰদৰ্শন কৰাক লৈ সকলো সন্মোহিত হৈ পৰে। উল্লেখ্য যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টিৰ লগতে তেজপুৰক মহিমামণ্ডিত কৰি ৰখা কাহিনীক নতুন প্ৰজন্মৰ মাজত পুনৰ প্ৰাসংগিক কৰি তোলাৰ প্ৰয়াসেৰে চিকিৎসকসকলে ইয়াৰ পূৰ্বেও কৰ্ণপৰ্ব ভাওনা কৰি সকলোকে মুগ্ধ কৰিছিল। তেজপুৰৰ সামাজিক সাংস্কৃতিক মহিলা অনুষ্ঠান সংস্কৃতাৰ 25th বাৰ্ষিক প্ৰতিষ্ঠা দিৱস সংস্কৃতি নিলয় ভৈৰৱ নগৰত অনুষ্ঠিত হৈ যায়। সংস্কৃতাৰ সভানেত্ৰী নমিতা লহকৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই বৰ্ষপূতি অনুষ্ঠানত ভাৰত মাতাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে সংস্কৃতাৰ উপদেষ্টা তথা ৰাষ্ট্ৰ সেৱিকা সমিতি তেজপুৰৰ সঞ্চালিকা অনিমা দেৱীয়ে। অভিলাষা কাশ্যপৰ দ্বাৰা বৰগীতেৰে আৰম্ভ হোৱা
এই অনুষ্ঠানত মুখ্য বক্তা হিসাবে উপস্থিত থাকে বিশিষ্ট লিখিকা বকুল রয় বর্ষপুটি। সম্পূর্ণ কার্যসূচীর আত ধরে সংস্কৃতার সম্পাদিকা গীতাঞ্জলি শর্মাই বর্ষপুটির সংগতি রাখি তেজপুরের রত্নপুরের আদর্শ গৃহিণী তথা সরস্বতী

সৰস্বতী সেৱা দেশৰ অধ্যক্ষা অৱন্তী ভৰালীক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানত তেজপুৰ শ্লিম এণ্ড ষ্ট্ৰেংথৰ স্বত্বাধিকাৰী নমিতা লকৰৰ তত্বাৱধানত তেওঁৰ শিক্ষাৰ্থীসকলে যোগাসন প্ৰদৰ্শন কৰি সকলোকে মুগ্ধ কৰে। লগতে দেৱাংগী পাৰিজাতৰ সৃজনীমূলক নৃত্যই সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। সংস্কৃতাৰ এই বৰ্ষপূৰ্তি অনুষ্ঠানত তেজপুৰৰ বিশিষ্ট শিশু সাহিত্যিক প্ৰজ্ঞাধী ডক্টৰ স্বাধীনতা মহন্ত, বিশিষ্ট লেখিকা মায়া শৰ্মাকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সু সাহিত্যিক নন্দীনাথ কলিতা স্মাৰক ন্যাসৰ উদ্যোগত দেওবাৰে তেজপুৰত বিদ্যৎ সমাজৰ উপস্থিতিত অনুষ্ঠিত হয় চতুৰ্দশ বাৰ্ষিক নন্দীনাথ কলিতা স্মাৰক বক্তৃতানুষ্ঠান। নন্দীনাথ কলিতা স্মাৰক ন্যাসৰ সভাপতি বিশিষ্ট পুৰাতত্ত্ববিদ ডক্টৰ সতীশ চন্দ্ৰ ভট্টাচাৰ্যৰ পৌৰাহিত্যত বান থিয়েটাৰৰ সম্পাদক পংকজ বৰুৱাই আগধৰা অনুষ্ঠানটিত নন্দীনাথ কলিতা আৰু তৰানীন্তন অসমীয়া সমাজ শীৰ্ষক বিষয়ত সাৰগৰ্ভ ভাষণ আগবঢ়াই ৰাজ্যখনৰ বিশিষ্ট চিন্তাবিদ, সমালোচক, লেখক তথা সুবক্তা ময়ূৰ বৰাই, সভাপতি ডক্টৰ সতীশ চন্দ্ৰ ভট্টাচাৰ্যৰ মংগলাচৰণ, জুনুদেৱীৰ বৰগীত আৰু পৰিচালন ন্যাসৰক্ষী তথা নন্দী

আকাশবাণী তেজপুৰ কেন্দ্ৰৰ সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আগবঢ়াবলৈ লৈছোঁ আমাৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। আজি 18 মে'। আজি বিশ্ব এইডছ টীকাকৰণ দিৱস বা ৱৰ্ল্ড এইডছ ভেকচিন ডে'। প্ৰতিবছৰে 18 মে' তাৰিখটো এই দিৱস পালন কৰা হয়। এইচ আই ভি সংক্ৰমণৰ প্ৰতিৰোধৰ বাবে এটা নিৰাপদ তথা কাৰ্যকৰী টীকা আৱিষ্কাৰৰ প্ৰয়োজনীয়তা সম্পৰ্কে জনসচেতনতা বৃদ্ধি কৰা তথা বিজ্ঞানী আৰু স্বেচ্ছাসেৱকসকলৰ অৱদানৰ প্ৰতি সন্মান জনোৱাৰ বাবে এই দিৱসটি উদযাপন কৰা হয়। বিশ্বব্যাপী এইচ আই ভি টীকাৰ গৱেষণাৰ প্ৰতি গতি অনা তথা এখন এইডছমুক্ত ভৱিষ্যতৰ দিশে আগুৱাই যোৱাই এই দিৱস উদযাপনৰ মুখ্য উদ্দেশ্য। 1997 চনৰ 18 মে' তাৰিখে মার্কিন প্রেসিডেন্ট বিল ক্লিন্টনে মার্গান স্টেট ইউনিভার্সিটিত দিয়া এক ভাষণত এইচ আই ভি টীকা আবিষ্কারের উপর গুরুত্ব দিছিল। তেখেতর এই ঐতিহাসিক ভাষণের স্মৃতিত 1998 চনৰ 18 মে' তারিখে প্রথম এই বিশ্ব এইডছ টীকাকরণ দিবস উদযাপন করা হয়। এইচ আই ভি প্ৰতিৰোধৰ বাবে এতিয়াও কোনো অনুমোদিত বা চূড়ান্ত টীকা আৱিষ্কাৰ কৰা সম্ভৱ হোৱা নাই। তথাপিতো বিশ্বজুৰি বিজ্ঞানীসকলে এই বিষয়ে নিৰলস গৱেষণা চলাই আহিছে আৰু আশা কৰা হৈছে অতি সোনকালেই এইডছৰ টীকাৰ আৱিষ্কাৰ হ'ব।

1974 চনৰ আজিৰ দিনটোতে ৰাজস্থানৰ পোখৰাণৰ ভূগৰ্ভত ভাৰতৰ প্ৰথম পাৰমাণৱিক বোমাৰ পৰীক্ষামূলক বিস্ফোৰণ ঘটোৱা হৈছিল পুৱা 8:05 আজিৰ দিনটোতে।

একাদশ শতিকাৰ ইৰাণৰ কবি গণিতজ্ঞ তথা জ্যোতিৰ্বিদ ওমৰ খৈয়ামৰ জন্ম হৈছিল 1848 চনৰ আজিৰ দিনটোতে। তেখেতৰ সম্পূৰ্ণ নাম আছিল আবুন ফাতহ ওমৰ ইমন ইব্ৰাহিম আল খৈয়াম গিয়াছুদ্দিন। ওমৰ খৈয়ামৰ জন্ম হয় ইৰাণৰ পাৰস্যৰ নিচাপুৰ খুৰচান আৰু পশ্চিম পাৰস্যৰ বিভিন্ন স্থানত ওমৰ খৈয়ামে দৰ্শন শাস্ত্ৰৰ অধ্যাপনা কৰিছিল। অৱশ্যে পাছলৈ তেওঁ গণিত শাস্ত্ৰৰ গৱেষণাত আত্মনিয়োগ কৰে। পাৰস্যৰ চুলতান আলাউদ্দিন মালিক ওমৰ খৈয়ামক পৃষ্ঠপোষক আছিল। চুলতানৰ ৰাজসভাত ওমৰ খৈয়ামে জ্যোতিৰ্বিদ ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। চুলতানৰ নিৰ্দেশক্ৰমে ওমৰ খৈয়ামে আন 7 সহযোগীৰ সহায়ত 1076-75 চনত পাৰ্চী বৰ্ষপঞ্জীৰ সংস্কাৰ কৰে। 1131 খ্ৰীষ্টাব্দত 83 বছৰ বয়সত ওমৰ খৈয়ামৰ মৃত্যু হয়। ওমৰ খৈয়ামৰ ৰুবায়ত কাব্যগ্ৰন্থখন বৰ্তমান সময়লৈকে পৃথিৱীৰ প্ৰায়বোৰ ভাষালৈকে অনুদিত হৈছে। অসমীয়া ভাষাত এই গ্ৰন্থখনি অনুবাদ কৰিছে কবি যতীন্দ্ৰনাথ দুৱৰাই। 1926 চনত দুৱৰাই ওমৰ তীৰ্থ নামেৰে ৰুবায়ত অনুবাদ কৰে।

বাৰ্টন ৰাছেল একাধাৰে এজন ব্ৰিটিছ দাৰ্শনিক, গণিতজ্ঞ আৰু নবেল বঁটা বিজয়ী সাহিত্যিক। তেখেতৰ জন্ম হৈছিল 1872 চনৰ 18 মে, অৰ্থাৎ আজিৰ দিনটোতে। সাহিত্যিক হোৱাৰ উপৰিও তেখেত আছিল এজন মানৱ মুক্তি আৰু মানৱ অধিকাৰৰ প্ৰবক্তা।

এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা, ভাৰতৰ একাদশগৰাকী প্ৰধানমন্ত্ৰী এইচ ডি দেৱেগৌড়াৰ জন্ম হৈছিল 1933 চনৰ আজিৰ দিনটোতে। তেখেতে 1996 চনৰ 1 জুনৰ পৰা 1997 চনৰ 21 এপ্ৰিললৈকে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তাৰ আগতে তেখেতে 1994 চনৰ পৰা 1996 চনলৈ কৰ্ণাটকৰ চতুৰ্দশগৰাকী মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেখেত জনতা দল ছেকুলাৰৰ ৰাষ্ট্ৰীয় সভাপতি।

ভাৰতৰ এগৰাকী বিশিষ্ট ৰাজনীতিবিদ তথা ভাৰতৰ বৰ্তমান 14 সংখ্যক উপৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা জগদীপ ধনখৰৰ জন্ম হৈছিল 1951 চনৰ আজিৰ দিনটোতে। তেখেতে পশ্চিমবংগৰ ৰাজ্যপাল হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেখেতে চন্দ্ৰশেখৰ মন্ত্ৰীসভাত সংসদীয় পৰিক্ৰমাৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। 2022 চনত তেখেতক ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটে ভাৰতৰ উপৰাষ্ট্ৰপতি পদৰ বাবে মনোনীত কৰে আৰু সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ সমৰ্থিত প্ৰাৰ্থী মাৰ্গাৰেট আলফাক পৰাস্ত কৰি তেখেতে ভাৰতৰ 14 সংখ্যক উপৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়।

0: ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ পিতৃ মাৰুতি কবি আৰু অধ্যাপক ৰমেশ তেণ্ডুলকাৰৰ 66 বছৰ বয়সত মৃত্যু হৈছিল 1999 চনৰ আজিৰ দিনটোতে। আজিৰ দিনটো অনুষ্ঠানৰ পৰা বিদায় লোৱাৰ আগতে শুনোৱা হওকচোন ৰিদীপ দত্তৰ কণ্ঠৰ এই গীতটি।
1: মানিক এই ভন্টিজনী সপোন সপোন লগা থুনুক থানা মাতৃ তাই ইমান মৰম খনা

번 많이 해본 뛰조니 허뿐 허뿐 러가 두눅 타나 마띠 따위 이만 모럼 코나

0: আজিৰ দিনটো অনুষ্ঠানটি আজিলৈ ইমানতে সামৰিছোঁ। খন্তেক পিছতে 8 বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।
1: মধুৰ হাঁহিটি নীলা নীলা চকু জুৰি নীলা এসাগৰাকণ মানি সেই ভণ্টিজনী সপোন সপোন লগা থুনুক থানা মাতৃ তাই ইমান মৰম খনা
2: শিৰোনাম নমস্কাৰ। আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো ঋতুস্মিতা তামুলীয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰীক্ষণ ব্যৱস্থা পৰ্যালোচনাৰ বাবে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। জনজাতীয় লোকসকলৰ মাজত চৰকাৰী কল্যাণমূলক আঁচনিৰ বিষয়ে সজাগতা সৃষ্টিৰ লগতে যোগ্য হিতাধিকাৰীক প্ৰাপ্য সুবিধা প্ৰদানৰ বাবে বিভিন্ন জিলাত জনভাগিদাৰী সবচে দূৰ সবচে পেহলে শীৰ্ষক অভিযান আৰম্ভ কৰা হৈছে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেগ আদালতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শেখৰ জ্যোতি গোস্বামীৰ জামিনৰ ৰায় অহা 28 মে'ত প্ৰদান কৰিব। ৰাজ্যত পৰ্যাপ্ত পৰিমাণে পেট্ৰল ডিজেল ৰন্ধন গেছকে ধৰি পেট্ৰলিয়ামজাত সামগ্ৰী মজুত আছে আৰু ৰাজ্যখনত যোগান সুস্থিৰ অৱস্থাত আছে। ভাৰতীয় তেল নিগম লিমিটেডে এই বিষয়ে প্ৰকাশ কৰে। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত কাইলৈ গুৱাহাটীত ব্ৰহ্মপুত্ৰ বোৰ্ডৰ উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ 4th বৈঠক অনুষ্ঠিত হ'ব। সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত আজি গুৱাহাটীত হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ শিক্ষাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰা হয়। পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্তৰ তাপাত আজি মেঘালয়ৰ একাংশ লোকে কৃষিকাৰ্য কৰিবলৈ অহা কেন্দ্ৰ কৰি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইৰ MA চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। আমাৰ এতিয়া মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25
0: মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টজত শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া আগবঢ়াইছোঁ এটি বিশেষ অনুষ্ঠান।
3: নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী তেজপুৰৰ দ্বাৰা প্ৰচাৰিত অনুষ্ঠান। আপোনালোকক সাদৰ সম্ভাষণ জনাই মই ময়ূৰাক্ষী নাথে আৰম্ভ কৰিবলৈ ওলাইছোঁ আজিৰ বিশেষ অনুষ্ঠান। প্ৰিয় শ্ৰোতা, আজি মে' মাহৰ 18 তাৰিখ, বিশ্ব এইডছ

0: ভেকচিনেশ্যন দিৱস। আজিৰ দিনটোৰ লগত সংগতি ৰাখি আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ ডক্টৰ মেজৰ ডি জে বৰা। তেওঁ এইচ আই ভি বিশেষজ্ঞ, লগতে তেজপুৰ কেঞ্চাৰ হস্পিটেলৰ অধীক্ষক। নমস্কাৰ ডাঙৰীয়া, পুনতে আমাৰ অনুষ্ঠানটিলৈ আপোনাক স্বাগতম জনাইছোঁ।
1: নমস্কাৰ, মই আকাগুণি তেজপুৰক নমস্কাৰ জনাইছোঁ আৰু পৰম শ্ৰদ্ধাভাজন মোৰ শ্ৰোতাসকলকো নমস্কাৰ জনাইছোঁ।
0: হয় ডাঙৰীয়া, আজি যিহেতু এইডছ ভেকচিনেশ্যন দিৱস, এই দিৱসটোৰ লগত সংগতি ৰাখি আমি আজি এনেকৈ ষ্টুডিঅ'ত বহিছোঁ। পুনতেই আপোনাৰ পৰা জানিব বিচাৰিছোঁ আজিৰ দিনটোৰ তাৎপৰ্য কি?
1: হয়, আজিৰ দিনটো এটা মহৎ উদ্দেশ্য আছে। আচলতে ৱৰ্ল্ড এইডছ ভেকচিনেশ্যন ডে, তাৰমানে বিল ক্লিণ্টন যেতিয়া তেখেতে প্ৰেচিডেণ্ট আছিলে আমেৰিকাত, মানে ইন 1997 1997 চনত তেখেতে কৈছিলে যে তাৰমানে এইচ আই ভি ভেকচিন এটা ডেভেলপ কৰিব লাগে। তেখেতে সকলোবিলাক চাইণ্টিষ্টক মানে তেখেতে অনুৰোধ কৰিছিলে আৰু সেইটো স্পীচত তেখেতে কৈছিলে যে 10 বছৰৰ ভিতৰত মই বিচাৰোঁ যাতে সকলোৱে মিলি এটা এইডছৰ ভেকচিন ডেভেলপ কৰে। কাৰণ কি, বৰ্তমান পৃথিৱীত যদি আমি চাওঁ এজ অফ নাও, এতিয়া আমাৰ 35 মিলিয়ন লোক আমাৰ মানে আক্ৰান্ত হৈ আছে আৰু ভাৰতবৰ্ষত বৰ্তমান 2.5 মিলিয়ন লোক আক্ৰান্ত হৈ আছে। গতিকে ইমানখিনি মানুহ আক্ৰান্ত হৈ আছে এইচ আই ভিত, গতিকে তেখেতেও চিন্তা কৰিছিলে যে এটা এইচ আই ভি ভেকচিন হ'লে, কাৰণ আমি মানে সকলোৱে জানো ভেকচিনটো হৈছে প্ৰিভেনশ্যনৰ কাৰণে, যাতে ভৱিষ্যতে সেইসকল মানুহৰ এইচ আই ভি হ'ব নোৱাৰে, সেইটোৱে ইয়াৰ তাৎপৰ্য।
0: হয়, ভেকচিনেশ্যনৰ প্ৰয়োজনীয়তা কেনেকুৱা ধৰণৰ?
1: হয়, মই যেনেকৈ ক'লোঁ, কাৰণ কি, ভেকচিন হৈছে প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিউৰ। গতিকে ভেকচিনটো যেতিয়া লোৱা যায়, ধৰক আমি সকলোৱে COVID-19 ভেকচিনেশ্যন লৈছিলোঁ বা আমাৰ শিশুসকলে যিটো লয়, আমাৰ মানে নিয়মে ৰুটিন ইমিউনাইজেশ্যন বুলি কয়, সেইটো ল'লে ভৱিষ্যতে যাতে তেওঁলোকে বেমাৰটোৰ পৰা নুভোগে, ছেম কণ্ডিশ্যন এইচ আই ভিৰ লগত, এইচ আই ভিত আক্ৰান্ত যাতে তেওঁলোকে ভৱিষ্যতে হ'ব নোৱাৰে, মেইন তাৎপৰ্য সেইটোৱে যে ভেকচিনটো ল'লে তেখেতৰ মানে ভৱিষ্যতে সেইটো বেমাৰ নহয়।
0: হয়, ভেকচিন উপলব্ধ হৈ আছেনে এতিয়াও?
1: এইটো খুব এটা গুৰুত্বপূৰ্ণ কথা। মই যদি ক'বলৈ যাওঁ, বৰ্তমান পৃথিৱীত বা ভাৰতবৰ্ষত বা পৃথিৱীৰ ক'তোৱেই এইচ আই ভি ভেকচিন উপলব্ধ নাই বৰ্তমান সময়ত। এইচ আই ভি ভেকচিনেশ্যন বহুত ধৰণৰ গৱেষণা চলি আছে কিন্তু এতিয়ালৈকে উপলব্ধ হোৱা নাই।
0: হয়, ভেকচিন উপলব্ধ নাই বুলি যিহেতু আপুনি ইতিমধ্যে জনাইছে, কিয় হোৱা নাই উপলব্ধ?
1: হয়, এইটো এটা ডাঙৰ কথা। আৰু কথাটো হৈছে কি, যেনেকৈ ধৰক আমাৰ যিবিলাক ভেকচিন আছে, আপোনাৰ DPT ভেকচিন আছে, হেপাটাইটিছ বিৰ ভেকচিন আছে, কিন্তু আমি যদি চাওঁ ধৰক আমাৰ COVID-19 ভেকচিনেশ্যনো ওলাই গ'ল, কিন্তু এইচ আই ভি ক্ষেত্ৰত মানে কথাটো অলপ সুকীয়া। ই কি হয়, এইচ আই ভি ইজ এ ছিংগল ষ্ট্ৰেণ্ডেড RNA ভাইৰাছ। এইটো এটা RNA ভাইৰাছ হয়। RNA ভাইৰাছ হোৱাৰ কাৰণে এইচ আই ভি কি হয়, ৰেপিড মিউটেশ্যন হয়। ভাইৰাছটোৰ কিছুমান ষ্ট্ৰাকচাৰ থাকে, ভাইৰাছ এটাৰ কিছুমান ধৰক মানে গঠনমূলক থাকে, মানে গঠন কিছুমান থাকে ভাইৰাছটোৰ ভিতৰত, এইটো যিহেতু RNA ভাইৰাছ হয়। আৰু যেতিয়া আপুনি এটা ভেকচিন ডেভেলপ কৰিবলৈ যায়, কিছুমান MNC-ৰ ছিকুৱেঞ্চ থাকে, সেই ছিকুৱেঞ্চবিলাক চেঞ্জ কৰি থাকে, গঠনবিলাক ভিতৰি ভিতৰি চেঞ্জ হৈ যায়, বেলেগ হৈ যায়। সেইকাৰণে যেতিয়া আপুনি এটা ভেকচিন এটা ডেভেলপ কৰে, যেতিয়া ধৰক ক্লিনিকেল ফেজ 4-5 ট্ৰায়েল পাবগৈ, ফেজ পাব, তেতিয়া সেই আকৌ ছিকুৱেঞ্চটো চেঞ্জ হৈ যায়। সেইটো এটা ডাঙৰ কথা, ৰেপিড মিউটেশ্যন বুলি কয় এইটো। আৰু ছেকেণ্ড কথাটো হৈছে ইমিউন ছিষ্টেম এটেক। আমাৰ বডিত, আমাৰ দেহাত, তাৰমানে ব্লাডত, তেজত আমাৰ কিছুমান ৰক্তকণিকা থাকে, তাৰে এটা ৰক্তকণিকাৰ নাম হৈছে হোৱাইট ব্লাড চেল, শ্বেত ৰক্তকণিকা। গতিকে শ্বেত ৰক্তকণিকাত আমাৰ CD4 T-cell বুলি কয়, হা, টি লিম্ফোচাইট। গতিকে এইচ আই ভিটো যিটো হয়, সি আমাৰ নিজৰ যিটো আমাৰ ইমিউন ছিষ্টেম, প্ৰতিৰক্ষা পদ্ধতি, সেইটোকে এটেক কৰে। গতিকে সেইটো এটা ডাঙৰ কথা, কাৰণ আমাৰ ধৰক ইমিউনিটিৰ কাৰণে, প্ৰতিৰক্ষাৰ কাৰণে যিটো চেল লাগে, টি চেল লাগে, CD4 T-cell, সেইটোকে আকৌ এইচ আই ভি তাৰ প্ৰতি আসক্তিটো বেছি, এইচ আই ভি গাত সোমোৱাৰ লগে লগে সেই কোষটোক এটেক কৰে, মানে আক্ৰমণ কৰি দিয়াৰ লগালগে, সেইটো এটা কথা। আৰু ছেকেণ্ড হৈছে হিডেন ৰিজাৰ্ভাৰ্ছ কিছুমান থাকে। আমাৰ ধৰক এজন মানুহে ধৰক ART, তেখেতৰ এইচ আই ভি হৈ গ'ল, তেখেতে ART মেডিচিন খাই আছে, হা, এণ্টি ৰেট্ৰভাইৰেল ট্ৰিটমেণ্ট বুলি কয়। এজন মানুহ যেতিয়া এইচ আই ভিত আক্ৰান্ত হয়, তেখেতক আমি মেডিচিন দিওঁ, তেখেতে মেডিচিন খালে তেখেতৰ দেহাত, ব্লাডত মানে ভাইৰেল লোডটো নীলো হৈ যাব পাৰে। এইচ আই ভি তাৰমানে ভাইৰেল লোড, যিটো ভাইৰাছ থাকে, এইচ আই ভি ভাইৰাছটো তেখেতৰ তেজত নোহোৱাও হৈ যাব পাৰে। কিন্তু সেইটো মানে এইটো নহয় যে তেখেতে পজিটিভ নহ'ব। কিছুমান হিডেন ৰিজাৰ্ভাৰ্ছ, যেনেকৈ ব্ৰেইন, আমাৰ মগজু আৰু আমাৰ তেখেতৰ স্প্লিন, আমাৰ দেহাত এটা হেৰি আছে, অৰ্গেন আছে, অৰ্গেনটোক স্প্লিহা বুলি কয়, স্প্লিন, লেফ্ট ছাইডে, ৰাইট ছাইডে আমাৰ থাকে লিভাৰ, লেফ্ট ছাইডে স্প্লিন, আৰু আমাৰ কিছুমান লিম্ফনড থাকে, লিম্ফনডৰ অসমীয়াটো মই নাজানো, লিম্ফনড থাকে আমাৰ বডিত, ধৰক আমাৰ যিবিলাক অন্ত্ৰ আছে, ইণ্টেষ্টাইনবিলাকৰ কাষত কিছুমান লিম্ফনড থাকে, আৰু আমাৰ বডিত কিছুমান ৰিজনেল লিম্ফনড থাকে, সেইবিলাক জেগাত কিন্তু লাইফ লং, গোটেই জীৱন জুৰি, যদিও তেখেতৰ তেজত এইচ আই ভিটো পোৱা নাযায়, তথাপিও সেই হিডেন ৰিজাৰ্ভাৰবিলাকত থাকে। গতিকে সেইটো কাৰণে ভেকচিন দিলেও আপোনাৰ এতিয়ালৈকে কিন্তু সফল হোৱা নাই, ভেকচিন ল'লেও সেইটো সফল হোৱা নাই। আৰু বহুত ধৰণৰ ষ্ট্ৰেইন থাকে, বহুত ধৰণৰ ষ্ট্ৰেইন আছে এইচ আই ভি, ধৰক এইচ আই ভি ইজ অফ 2 টাইপছ, HIV 1 and HIV 2।

0: দুই ধৰণৰ আছে, আৰু এইচ আই ভি ওৱানৰ বহুতকেইটা চাব টাইপ আছে, এম এন অ' পি, এমৰ আকৌ বহুতকেইটা চাব টাইপ আছে। গতিকে কি হয়, এনেকুৱা ধৰণৰ বহুত ধৰণৰ চাব টাইপ আছে। গতিকে আপুনি ভেকচিন এটা ডেভেলপ কৰিবলৈ হ'লে এই সকলোবিলাক চাব ষ্ট্ৰেইনবিলাককো সামৰি ল'ব লাগিব, সেইটো এটা ডাঙৰ কথা মানে, সেইকাৰণে এতিয়ালৈকে সফল হোৱা নাই।
1: হয়, যিহেতু আপুনি ইতিমধ্যে জনাইছে যে কিয় সফল হোৱা নাই, কিন্তু যিকোনো এটা বেমাৰৰ লগত মুখামুখি হ'বলৈ ভেকচিন এটাৰ খুবেই প্ৰয়োজন হয়। গতিকে এই এইডছৰ ভেকচিন কেতিয়াবা যিকোনো ভেকচিন ব্যৱহাৰ কৰা হৈছেনে?
0: হয়, কেতিয়ালৈকে ধৰক মই এটা এক্সাম্পল দিওঁ, এটা ইম্পৰ্টেণ্ট এইচ আই ভি ভেকচিন ট্ৰায়েল যিটো হৈছিলে আপোনাৰ থাইলেণ্ডত হৈছিলে, এইটো আছিলে RV-144 ট্ৰায়েল। গতিকে সেইটো তেওঁলোকে ষ্টাৰ্ট কৰিছিলে মানুহৰ মাজত, তেতিয়া তাত কিন্তু দেখা গ'ল, ফাইনেলি দেখা গ'ল অনলি 31% ৰিডাকশ্যন ইন ইনফেকশ্যন ৰেট, মানে 100ৰ ভিতৰত 31% কমাইছে, মানে পাৰ্চিয়েল প্ৰটেকশ্যন বুলি ক'ব লাগিব। গতিকে সেইটো বস্তু ছাকচেছ নহ'ল, সেইটোৱে মই যিখিনি কথা ক'লোঁ। কাৰণ এইচ আই ভিটো কি হয়, আপুনি ভেকচিন যেতিয়া ডেভেলপ কৰে তাৰ যিখিনি ছিকুৱেঞ্চ থাকে, এম এন এচিড ছিকুৱেঞ্চ, সেইটো চেঞ্জ হৈ যায়, মিউটেশ্যন কৰে, আৰু আমাৰ চেট্ৰক্ট্ৰকনিকা কণিকা যিটো আছে সি তাকে আক্ৰমণ কৰে। গতিকে সেইকাৰণে বস্তুটো সফল হোৱা নাই। আৰু এইচ আই ভিটো বহুত ধৰণৰ টাইপ আছে, বহুত চাব টাইপ আছে। গতিকে গোটেইখিনি সামৰি যেনেকৈ ধৰক কিছুমান এতিয়া আমাৰ আমি যদি চাওঁ ক'ভিড-19ৰ এটা ষ্ট্ৰেইন, ক'ভিড-19ৰ আছিলে হা কৰ'না ভাইৰাছ ক'ভিড-19, গতিকে ক'ভিড-19 যিটো ষ্ট্ৰেইন সেই ষ্ট্ৰেইনটোৰ এগেইনষ্টত ভেকচিন বনাইছে ঠিকে আছে, কিন্তু এইচ আই ভি বুলি ক'লে নহ'ব, এইচ আই ভি 1 and 2, এইচ আই ভি আকৌ 1 and 2ৰ বহুতকেইটা চাব টাইপ আছে। মই যেনেকৈ ক'লোঁ এম এন অ' পি, এমৰ আকৌ ABCDE নাই, FGH-লৈকে আছে। গোটেইকেইটা চাব টাইপ সামৰি পেলাই ভেকচিনটো বনাব লাগিব, কাৰণ আপুনি এটাত বনালে সিটো চাব টাইপে এটেক কৰিলে, তেনেকুৱা ধৰণৰ কিছুমান কথা থাকে।
1: হয়, আপুনি যিহেতু উল্লেখ কৰিছে যে প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়'ৰ, যিকোনো এটা বেমাৰৰ লগত যুঁজিবলৈ হ'লে আমি সাৱধানতা অৱলম্বন কৰিব লাগিব। গতিকে এই এইডছ যি ৰোগ, এই ৰোগ নহ'বৰ বাবে কি কৰিব, উপায় কি আছে?
0: হয়, এইটো এটা গুৰুত্বপূৰ্ণ কথা। যেনেকৈ মই এটা ক'লোঁ, এটা আছিলে ভেকচিন, যিহেতু ভেকচিন এতিয়ালৈকে উপলব্ধ হোৱা নাই, কিন্তু প্ৰিভেনশ্যনৰ আৰু বহুত ধৰণৰ নতুন পদ্ধতি আহিছে, নিউ টেকন'লজি আহিছে। ৰিচেণ্টলি আমাৰ মানে গভৰ্মেণ্ট অফ ইণ্ডিয়া, নেকো, নেশ্যনেল এইডছ কণ্ট্ৰল অৰ্গেনাইজেশ্যন, ৰাষ্ট্ৰীয় এইডছ নিয়ন্ত্ৰণ সংস্থা আৰু বিশ্ব স্বাস্থ্য সংস্থা, তেওঁলোকে এটা গাইডলাইন এপ্ৰুভ কৰিছে। এইটো কোৱা যায় প্ৰেপ, প্ৰি এক্সপ'জাৰ প্ৰফাইলেক্সিছ, তাৰমানে সেইটো মেডিচিন যদি খায় তেখেতৰ কিন্তু তেতিয়া এইচ আই ভি নহ'ব, বুঝছেনে? এতিয়া আছে ভেকচিন, ভেকচিন ল'লেও নহ'ব, আৰু আমি যদি মানুহখিনিয়ে যদি প্ৰেপ ইউজ কৰে, প্ৰি এক্সপ'জাৰ প্ৰফাইলেক্সিছ, আৰু এইটো এটা মানে লেটেষ্ট ডেভেলপমেণ্ট, ৰিচেণ্টলি ডেভেলপমেণ্ট আছে, আৰু এটা ইনজেকশ্যনো আহিছে, এটা আহিছে টেবলেট। টেবলেটটো খোৱাৰ নিয়ম আছে, ধৰক বহুত ধৰণৰ নিয়ম আছে, যেনেকৈ আপোনাৰ মতা মানুহ, ছাপ'জ হিটাৰ ছেক্সুৱেল হয় তেখেতলোকে, হা, তেতিয়া মতা মানুহজনে 7 দিন আগৰ পৰা খাব লাগে, মাইকী মানুহজনীয়ে, ল'ৰা মানে ছোৱালীজনীয়ে আপোনাৰ 20 দিন আগৰ পৰা খাব লাগে। আপুনি সুধিব পাৰে কিমান দিন খাব লাগে, টোটেল তেওঁলোকৰ ছাপ'জ আজি তেখেতলোকৰ লাষ্ট এনকাউণ্টাৰ আজিৰ পৰা, কিন্তু তেওঁলোকে আজি শেষ কৰিলে নহ'ব, আৰু 28 দিন মানে তেওঁলোকে কণ্টিনিউ কৰিব লাগিব। সেইটো হৈছে প্ৰেপ, প্ৰি এক্সপ'জাৰ প্ৰফাইলেক্সিছ। কিন্তু আৰু এটা কথা কৈ থওঁ এইখিনিতে, কাৰণ কি বহুতে নাজানে, মেডিচিনটো কিন্তু এতিয়ালৈকে গভৰ্মেণ্ট ছেক্টৰত এতিয়ালৈকে এভেইলেবল হোৱা নাই, প্ৰেপ মেডিচিনটো, কিন্তু প্ৰাইভেট ছেক্টৰত এভেইলেবল হৈছে। আকৌ কৈছোঁ যে গাইডলাইনটো ৰাষ্ট্ৰীয় এইডছ নিয়ন্ত্ৰণ সংস্থাই অলৰেডি এপ্ৰুভ কৰিছে, আৰু বিশ্ব স্বাস্থ্য সংস্থাই এপ্ৰুভ কৰিছে। আৰু ছেকেণ্ড লেটেষ্ট আপডেটটো হৈছে ইনজেক্টেবল প্ৰেপ। এইটো হৈছে মানে ইনজেকশ্যন লেনাকাপাভিৰ বুলি কয়, এইটো বছৰত 2টা ল'লে হ'ল, ছমাহৰ মূৰে মূৰে মাত্ৰ 2টা ল'লে হ'ল। তেওঁলোকে যদি ধৰক মানে তেওঁলোকে যদি অসুৰক্ষিত যৌন সম্পৰ্ক কৰে, বা তেওঁৰ গাত যদি বেলেগ মানুহৰ এইচ আই ভি থকা মানুহৰ ব্লাডো আহে, তেতিয়াও কিন্তু তেওঁলোকে বস্তুটো প্ৰটেকশ্যন থাকিব, কিয়নো এইটো মাত্ৰ বছৰত 2বাৰ ল'ব লাগে, ছমাহৰ মূৰে মূৰে ছাবকিউটিনাছ ইনজেকশ্যন হিচাপে ল'ব লাগে, ইনজেকশ্যন লেনাকাপাভিৰ। এইটো ভাৰতবৰ্ষত পোৱাহি নাই, অতি সোনকালে উপলব্ধ হ'ব, আৰু আপোনাৰ অলৰেডি আমেৰিকাত এইটো উপলব্ধ হৈছে। গতিকে এই দুটাই মেইন কাৰণ, প্ৰেপটো ল'লে খুবেই ভাল, প্ৰি এক্সপ'জাৰ প্ৰফাইলেচিছ, তেতিয়া যিসকল মানুহে ইউজ কৰিব প্ৰেপ, তেওঁলোকৰ এইচ আই ভি হোৱাৰ চান্স একেবাৰেই মানে কম থাকে।
1: হয়, ভাৰতবৰ্ষত এইডছৰ ওপৰত গৱেষণা চলি আছেনে, আৰু যদিহে চলি আছে তেনেহ'লে কেনেধৰণে চলি আছে?
0: হয়, ভাৰতবৰ্ষত চলি আছে, যেনেকৈ আপোনাৰ আগতে নাড়ী বুলি কৈছিলে, নেশ্যনেল এইডছ ৰিচাৰ্চ ইনষ্টিটিউট পুনে, আৰু বৰ্তমান কয় ICMR, নেশ্যনেল ইনষ্টিটিউট অফ ট্ৰেন্সলেশ্যনেল ভাইৰলজি এণ্ড এইডছ ৰিচাৰ্চ, আৰু নেকো, নেশ্যনেল এইডছ কণ্ট্ৰল অৰ্গেনাইজেশ্যন, আৰু ICMR, নেশ্যনেল ইনষ্টিটিউট অফ ৰিচাৰ্চ ইন টিউবাৰকুলচিছ, তেওঁলোকেও এইটো এইচ আই ভি ৰিলেটেড গৱেষণাত তেওঁলোকো ছাপোৰ্ট কৰে। গতিকে এই গোটেইকেইটা সংস্থাই মিলি ভাৰতবৰ্ষত পূৰ্ণগতিত চলি আছে। কিন্তু মোক যদি সোধে, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ লাৰ্জ লেট ষ্টেজ এইচ আই ভি ভেকচিন এফিকেচি ট্ৰায়েল হোৱা নাই ভাৰতবৰ্ষত, কিন্তু আমাৰ গোটেইখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ আছে ভাৰতবৰ্ষত, গোটেইখিনি অলৰেডি ইন প্লেচ, ইনফ্ৰাষ্ট্ৰাকচাৰ প্লেচ আছে, আমাৰ অৰ্গেনাইজেশ্যন যেনেকৈ ক'লোঁ মই আপোনাৰ ICMR, গতিকে তেওঁলোকেও কৰি আছে ৰিচাৰ্চ, এইখিনি সুন্দৰকৈ আগবাঢ়ি আছে ৰিচাৰ্চটো।
1: হয়, আমাৰ সাধাৰণ শ্ৰোতাসকলৰ বাবে মই এটি

0: প্ৰশ্ন আপোনাৰ ওচৰত দাঙি ধৰিব বিচাৰিছোঁ। যদি এইডছ হয় তেনেহ'লে কেনেকৈ গম পাব কোনো এজন ৰোগীয়ে?
1: হয়, আচলতে আমি এইচ আই ভি বুলি কওঁ, এইডছ আৰু এইচ আই ভিটো অকণমান বেলেগ বস্তু। এইচ আই ভি ইজ এ ভাইৰাছ, এইডছ ইজ এ ডিজিজ। গতিকে এইচ আই ভি যেতিয়া এজন মানুহৰ গাত আক্ৰান্ত হয়, তেওঁ ছাপোজ মানুহজনে খানা পিনা খুব ধুনীয়া খাই আছে, তেওঁ ধৰক মদ পানী নাখায় বা বেয়া বস্তু নাখায়, তেওঁৰ পুষ্টিকৰ আহাৰ খায়, তেতিয়া তেওঁৰ পটককৈ তেওঁ গম নাপাবও পাৰে, দেই তেওঁ পটককৈ গম নাপাবও পাৰে। কিন্তু এটা সময় আহিব যেতিয়া ধৰক তেওঁ গম পাব, তেতিয়া কিন্তু লেট ষ্টেজ হৈ যাব পাৰে, সেইটো এটা ডাঙৰ কথা। গতিকে এইচ আই ভি এনে লক্ষণ বুলি ক'বলৈ হ'লে পটককৈ মই যেনেকৈ ক'লোঁ কেতিয়াবা গম নাপায়, কিন্তু যেতিয়া ধৰক পূৰা ফুল ব্লন আপোনাৰ এইচ আই ভি আৰম্ভ হ'ল, তেখেতৰ জ্বৰ হ'ব পাৰে, বডিত অস্বাভাৱিকভাৱে ওজন কমি যাব পাৰে, তেখেতৰ লগাতাৰ ডায়েৰিয়া হৈ থাকিব পাৰে কণ্টিনিউৱাছলি, আৰু কাহ হ'ব পাৰে, তাৰপিছত যেনেকৈ ক'লোঁ ওজন কমি গ'ল, নিউমনিয়া টাইপ হ'ব পাৰে, এইবিলাক তেখেতৰ উপসংগ মানে কি হয় দেখা দিব পাৰে। তেতিয়া সেইকাৰণে মই সকলোকে কওঁ যে আপোনালোকে আগবাঢ়ি আহক আমাৰ গভৰ্ণমেণ্ট ছিষ্টেমত বা প্ৰাইভেটতো, আই চি টি চি বুলি কয় গভৰ্ণমেণ্টত, ইণ্টিগ্ৰেটেড কাউন্সেলিং এণ্ড টেষ্টিং চেণ্টাৰ, আপোনালোকে আগবাঢ়ি আহক, নিজৰ বন্ধুবৰ্গক কওক আগবাঢ়ি আহক, নিজৰ এইচ আই ভি টেষ্ট কৰক, পৰিয়ালবৰ্গক কৰক, যাতে আমাৰ সমাজখন সুস্থ হৈ থাকে। গতিকে আমি যদি গম পাওঁ, কাৰণ কি ইয়াৰ ট্ৰিটমেণ্ট আছে, সবচে ডাঙৰ কথা ইয়াৰ ট্ৰিটমেণ্ট আছে, আমি যদি ট্ৰিটমেণ্ট আৰম্ভ কৰোঁ, এ আৰ টি এণ্টি ৰেট্ৰ'ভাইৰেল ট্ৰিটমেণ্ট, আমি যদি এইচ আই ভি আৰম্ভতে লগতেই সোনকালে ট্ৰিটমেণ্ট আৰম্ভ কৰিব পাৰোঁ, তেতিয়া মানুহজনে এটা সুস্থ জীৱন যাপন কৰিব পাৰে, বেলেগ আন এজন এইচ আই ভি নিগেটিভ মানুহৰ নিচিনাকৈ তেখেতে সুস্থভাৱে জীয়াই থাকিব পাৰে সুন্দৰভাৱে। আৰু আজিকালি আমাৰ এটা ফৰ্মুলা হৈছে ইউ ইকুৱেল টু ইউ, আনডিটেক্টেবল ভাইৰেল লোড ইজ ইকুৱেল টু আনট্ৰেন্সমিচিবল, মানে মানুহজনৰ গাত, এইটো কিন্তু ৰিচেণ্ট ডেভেলপমেণ্ট, এই ৰিচেণ্ট ৰিচাৰ্চৰ পৰা গম পোৱা গৈছে, এজন মানুহ এইচ আই ভিত আক্ৰান্ত হৈছে, তেখেতৰ বডিত তেখেতে এ আৰ টি খোৱাৰ পিছত তেখেতৰ ভাইৰাছটো, বীজাণুটো যদি ব্লাডত তেখেতৰ নীল হৈ গ'ল, টাৰ্গেট নট ডিটেক্টেড, তেতিয়া কিন্তু তেখেতে বেলেগলৈ বীজাণুটো বিয়পাই নিদিয়ে। সেইকাৰণে দেখা গৈছে আজিকালি ধৰক স্বামীজন হাজবেণ্ড পজিটিভ, ৱাইফ নিগেটিভ, ৱাইফৰ এইচ আই ভি নে হাজবেণ্ডৰ আছে, তেওঁলোকৰ কিন্তু শিশুটো নিগেটিভ জন্ম আছে, ৱাইফো নিগেটিভেই হৈ, এইচ আই ভি নিগেটিভেই হৈ আছে, কিয়নো ইউ ইকুৱেল টু ইউ। গতিকে এইটো এটা খুব ডাঙৰ কথা, মানে গুৰুত্বপূৰ্ণ কথা।
0: হয় হয়, এইচ আই ভিয়ে হওক বা এনেকুৱা ভাইৰাছজাতীয় যিসমূহ ৰোগ আছে, এই ৰোগসমূহৰ ওপৰত আমাৰ সমাজত বহুতো ভুল ধাৰণা দেখা পোৱা যায়। যেনে ধৰক চুলেই ফুচৰিব নেকি বা ওচৰলৈ গ'লেই হুঁচৰিব নেকি, এনেকুৱা ধৰণৰ ভুল ধাৰণা আছে। লগতে লাজো কৰে বহুতে নিজৰ ৰোগটো মানুহৰ আগত ক'বলৈ। গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিব?
1: হয়, এই ক্ষেত্ৰত এইটোৱে ক'ম যে সকলো মানুহ সমান, আৰু এইটো ৰোগ বিয়পাৰ কাৰণটো কৈছোঁ, এনেকুৱা কোনো ভয় খাব নালাগে। মই ফাৰ্ষ্টতে কৈছোঁ কি কাৰণত নহয়, কি কাৰণে এইচ আই ভি নহয়। ধৰক এজন মানুহ এইচ আই ভি আছে, তেওঁলোকে আমি হেণ্ডশ্বেক কৰিলোঁ নহয়, তেওঁক যদি তেওঁৰ ধৰক ঘাম যদি লাগিলে আমাৰ গাত, চুৱেটিং নহয়, তেখেতৰ স্পুটাম, স্পুটাম মানে আপোনাৰ ধৰক কাম আৰু খেকাৰ ওলালে, খেকাৰটোৰ পৰা নহয়, তেখেতৰ খেকাৰটোৰ পৰাও সেইটো যদি মোৰ গাত লাগে, খেকাৰটোৰ পৰাও এইচ আই ভি নহয়, ইজন মানুহৰ গাত যদি লাগে, তাৰপিছত আপোনাৰ লেলাউতি, চেলাই হোৱা, চেলাই হোৱাৰ পৰাও নহয়, এইকেইটা মেইন কাৰণ। আৰু যদি একেটা টয়লেটে ইউজ কৰিলে, বাথৰুম ইউজ কৰিলে, তেতিয়াও নহয়, এইকেইটাত নহয়। কিন্তু ইয়াত এটা কথা থাকিলে উইদিন ব্ৰেকেট, আনলেছ ইট ইজ মিক্সড উইথ ব্লাড, ধৰক খেকাৰটোৱে হওক, চেলাইভাই হওক, লেলাউতিয়ে হওক, তাত যদি কিন্তু মানুহজনৰ তেজ লাগি থাকে, সিজন মানুহৰ গাটো যদি ধৰক কিবা এটা মুখৰ ভিতৰত ঘাঁহ আছে, তেতিয়া ধৰক হ'ব পাৰে, বহুতে ভাৱে চুমা খালে হয় নেকি, নহয়, পটককৈ নহয়। কিন্তু যদি ছাপোজ ল'ৰাজনৰ এইচ আই ভি আছে, ছোৱালীজনী এইচ আই ভি নাই, ল'ৰাজনৰ ছোৱালীজনীৰ মুখত ধৰক কিবা ঘাঁহ আছিলে, কেঁচা ঘাঁহ আছিলে য'ত ব্লিডিং পইণ্ট আছে, আৰু ল'ৰাজনৰ মুখত, ল'ৰাজনৰ এইচ আই ভি আছে কিন্তু তেখেতৰ চেলাইভাটো কিন্তু এইচ আই ভি নাথাকে, কিন্তু তেখেতৰ মুখতো যদি কিবা ঘাঁহ আছে, ডেণ্টেল ইনফেকশ্যন আছে, ব্লাডটো মিক্স হয়, তেতিয়াহ'লে কিন্তু এইচ আই ভি যাব পাৰে, আদাৰৱাইজ নহয়। সংক্ৰমণৰ মেইন কাৰণ হৈছে আপোনাৰ যৌন সংগম, সেইটো হৈছে নাম্বাৰ ওৱান কজ। নাম্বাৰ টু হৈছে শ্বেয়াৰিং দ্য নিডুলছ। আজিকালি বহুত ক্ষেত্ৰত দেখা গৈছে যিসকল ল'ৰা ছোৱালীয়ে ড্ৰাগছ লয় বা মানুহে ড্ৰাগছ লয়, তেওঁলোকে নিডুলটো শ্বেয়াৰ কৰে ইজনে সিজনৰ লগত, সেইটো কাৰণে হয়। আৰু ছেকেণ্ডলি আমাৰ হেল্থ কেয়াৰ প্ৰভাইডাৰ, ধৰক মই বা আমাৰ ছিষ্টাৰসকল নাৰ্ছ বা লেব টেকনিচিয়ান, আমি এজন এইচ আই ভি পেচেণ্টক বেজি দিয়া সময়ত যদি নিডুলটো আমি খোজ খাই যাওঁ, নিডুল ষ্টিকিং যদি হ'ব পাৰে, আৰু এগৰাকী মাতৃ যদি পজিটিভ এইচ আই ভিত আক্ৰান্ত হয়, তেখেতৰ দুগ্ধপানত, তেখেতৰ স্তনত যি দুগ্ধ থাকে, দুগ্ধপান কৰালেও কিন্তু শিশুটোলৈ যাব পাৰে। আৰু এজন মানুহ যদি এইচ আই ভিত আক্ৰান্ত হয়, তেখেতে যদি বেলেগক টেষ্ট দিয়ে, তেতিয়া সিজন যোনে টেষ্ট ল'ব তেখেতলৈ যাব পাৰে। এইকেইটাই হৈছে এইচ আই ভি সংক্ৰমণৰ মেইন কাৰণ।
0: যিহেতু এইচ আই ভিৰ কাৰণে প্ৰত্যেকখন চৰকাৰী হস্পিটেলত চৰকাৰৰ তৰফৰ পৰা সা সুবিধাসমূহ দিয়া হৈছে, কিন্তু আমাৰ জনসাধাৰণ এই বিষয়ে জ্ঞাত নহয়, তেওঁলোকক আপুনি কি ক'ব বিচাৰিব?
1: মই সকলোকে এইটোৱে জনাম, কাৰোবাৰ যদি এইচ আই ভি হৈছে, আপুনি সোনকালে আহি আমাৰ যিসকল এ আৰ টি চেণ্টাৰ আছে, আমাৰ মেক্সিমাম অসমত যিখিনি মেডিকেল কলেজ আছে সকলোতে উপলব্ধ আছে, আৰু কিছুমান চিভিল হস্পিটেলতো আছে। গতিকে আপুনি বা আপুনি ওচৰৰ আপোনাৰ যি স্বাস্থ্যকেন্দ্ৰ আছে তাত গৈ খবৰ কৰিলে হ'ল যে মোৰ এইচ আই ভিত আক্ৰান্ত হৈছিলোঁ, মোক ক'ত ট্ৰিটমেণ্ট কৰাম, তেতিয়া আপোনালোকে তাত যাওক, সম্পূৰ্ণৰূপে বিনামূলীয়াভাৱে যিটো আমাৰ এ আৰ টি ট্ৰিটমেণ্ট বুলি কয়, আমাৰ যিটো এইচ আই ভিত খাব দিয়ে মেডিচিন, সেইটো সম্পূৰ্ণ বিনামূলীয়াভাৱে পাব।

0: আৰু কোনোবাই যদি সোধে কিমান দিন খাব লাগিব, মানুহজন জীয়াই থকা লাগে পৃথিৱীত, তেখেত যিমান দিন জীয়াই থাকিব, আৰু কোৱালিটি অফ লাইফ, মই নিজেই দেখিছোঁ কোৱালিটি অফ লাইফ ইজ ইম্প্ৰুভড। ধৰক এজন যাৰ এইচ আই ভিত আক্ৰান্ত নাই, তেখেতৰ নিচিনাই একেতে সুন্দৰভাৱে মানে জীৱন যাপন কৰিব পাৰিব। সকলোৱে আগবাঢ়ি আহক, সকলো ট্ৰিটমেণ্ট উপলব্ধ আছে ফ্ৰী অফ কষ্ট বাই গভৰ্ণমেণ্ট অফ আছাম, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া।
1: হয়, চিকিৎসা পদ্ধতিটো কেনেকুৱা ধৰণৰ হয়?
0: চিকিৎসা পদ্ধতিটো তেখেতলোকে যেতিয়া আহিলে, অহাৰ পিছত আমাৰ কিছুমান মানে যাৱতীয় লেবৰেটৰী ইনভেষ্টিগেশ্যন থাকে, সেইখিনি ফাৰ্ষ্টতে কৰিব লাগে। সেইখিনি কৰোৱাৰ পিছত, কাৰণ ধৰক লিভাৰৰ কণ্ডিশ্যন কেনেকুৱা আছে বা তেখেতৰ কিছুমান আনুষাংগিক বেমাৰ আছে নেকি, বহুত দৰকাৰ। এটা এইচ আই ভিটো ইম্পৰ্টেণ্ট নহয়, তাৰ লগে এইচ আই ভিটো হ'লে কি হয়, মানুহজনৰ বডিৰ প্ৰতিৰোধ ক্ষমতাটো একেবাৰে কমি যায়। গতিকে তেখেতৰ বহুত আণ্ডাৰলাইন কিছুমান ইনফেকশ্যন হৈ থাকিব পাৰে, সেইটো অপৰচুনিটিক ইনফেকশ্যন বুলি কয়। গতিকে সেইখিনি ৰুল আউট কৰি তেখেতক তেতিয়া ট্ৰিটমেণ্টটো ষ্টাৰ্ট কৰা যায়। গতিকে প্ৰথমতে কিছুমান মানে যাৱতীয় টেষ্ট কৰিবলগীয়া থাকে, লেবৰেটৰী ইনভেষ্টিগেশ্যন, এইখিনি কৰাৰ পিছত মানুহজনৰ কণ্ডিশ্যন চাই, তেখেতৰ পৰিস্থিতি চাই যে তেখেতক ষ্টাৰ্ট কৰিব পাৰি। আমাৰ যিসকল এ আৰ টিত আছে, চেণ্টাৰত আছে, ডক্টৰসকল আছে, তেখেতলোকে মেডিচিন ষ্টাৰ্ট কৰিব। আৰু আকৌ কৈছোঁ, মেডিচিনটো আপোনালোকে কেতিয়াও নেৰিব, এবাৰ ষ্টাৰ্ট কৰিলে ডেইলি ছেম টাইমত সদায় খাব, যিমান দিন জীয়াই থাকিব ডেইলি সেইটো মেডিচিন খাব লাগিব।
1: হয়, বহুতো ৰোগীৰ এনেকুৱা ভুল ধাৰণা কিছুমান থাকে যে মোৰ এতিয়া এইচ আই ভি হৈছে যেতিয়া আৰু মই নাথাকিম আৰু, চাগে তেনেকুৱা ধৰণৰ ধাৰণা কিছুমান থাকে। আপুনি যিহেতু এই এইচ আই ভি বহুতো ৰোগী দেখিছে, কেনেকুৱা ধৰণৰ ৰোগী দেখিছে আপুনি, কেনেকুৱা পৰ্যায়লৈকে তেওঁলোকে এইখন পৃথিৱীত আছে?
0: হয়, মই এইটোৱে কৈছোঁ, মই সদায় মানুহক এটা কথা কওঁ যেতিয়া প্ৰথম লগ পাওঁ, যে আপোনাক ভগৱানে, আল্লাহ বা আপোনাক লৰ্ডে যিমান বছৰ বয়স দিছে, আপোনাক যদি 100 বছৰ দিছে, আপুনি 100 বছৰ জীয়াই থাকিব। খালি কথা হ'ল মেডিচিনটো ৰেগুলাৰলি খাব। আৰু আপুনি কৈছে কেনেকুৱা ধৰণৰ, মই একেবাৰে বেয়া পেচেণ্টো দেখা পাইছোঁ, একেবাৰে অৱস্থা নাই। ধৰক এইটো WHO ক্লিনিকেল ষ্টেজ 4 বুলি কয়, ধৰক একদম মানে অসমীয়াত ক'বলৈ গ'লে মূৰমুখ অৱস্থাত পূৰা তেখেতৰ সংজ্ঞাহীন হৈ, মই বহুত ৰোগীক তেনেকৈ পাইছোঁ, এইচ আই ভিত আক্ৰান্ত ব্যক্তি পাইছোঁ, সংজ্ঞাহীন হৈ আহিছে। তেখেতলোকেও কিন্তু ধুনীয়াকৈ নিজে গাড়ী চলাই পিছত ঘূৰি ফুৰিছে, মোৰ ওচৰত আহিছে, হাঁহি মাতি আছে। গতিকে সেইটোৱে, আপুনি যদি এইটো ৱণ্ডাৰফুল, ইট ৱৰ্কছ ৱণ্ডাৰ, যিটো এইচ আই ভি মেডিচিন আছে, এ আৰ টি ড্ৰাগ বুলি কয়, সঁচাকৈ খুব ভাল কাম কৰে এইটো। কিন্তু মানুহৰ কিছুমানে ধৰক ভালকৈ নাজানে বা অলপ জানে, সেইটো নহয় আচলতে, এইটো খুব ভাল কাম কৰে। আমাৰ যিটো ইমিউনিটি ছিষ্টেম, ই বুষ্ট আপ কৰে, মানে প্ৰতিৰক্ষা পদ্ধতিটো ই সবল কৰি তোলে। সবল কৰি তোলাৰ লগে লগে কি হয়, মানুহজনৰ যিবিলাক কি হয়, প্ৰতিৰক্ষা পদ্ধতিটো কম হৈ যোৱাৰ কাৰণে বহুত আনুষাংগিক বেমাৰ হয়। যেতিয়া আমাৰ প্ৰতিৰক্ষা পদ্ধতিটো সবল কৰি দিয়ে ইয়াতে ড্ৰাগছে, তেতিয়া আনুষাংগিক বেমাৰবিলাকে মানুহজনক আক্ৰমণ কৰিব নোৱাৰে। সেইটোৱেই মেইন আপোনাৰ অবজেক্টিভ অফ দ্য ট্ৰিটমেণ্ট, সেইকাৰণে মানুহজন সুস্থ হৈ থাকে। আন এজন এইচ আই ভিৰ নিগেটিভ ব্যক্তিৰ নিচিনা এখেতো সুস্থ হৈ থাকে, খুব ভালকৈ সুস্থ হৈ থাকে, মানে কোনো অসুবিধা মই আজিলৈকে দেখা নাই।
1: হয় হয়, এই এইচ আই ভি যি ৰোগ, এই ৰোগে অকল আমাৰ দেহতেই বেমাৰ বিয়পায় নে মগজুতো বেমাৰ বিয়পায়?
0: সেইটো বস্তুটো ডিপেণ্ড কৰে এজন মানুহ, মই যেনেকৈ ক'লোঁ WHO ক্লিনিকেল ষ্টেজ 4 হৈ আছে, এজন মানুহৰ ধৰক প্ৰতিৰক্ষা পদ্ধতি একদম কম, তেখেতৰ CD4 কাউণ্ট ধৰক অলমষ্ট 0 বা 200তকৈ কম আছে, আৰু তেখেতৰ ধৰক তেতিয়া টিউবাৰকুলাৰ মিনিঞ্জাইটিছ হ'ব পাৰে, তেতিয়া কিন্তু মগজুটো ধৰিব। মগজুত বহুত ধৰণৰ বেমাৰে ধৰে এইচ আই ভি হ'লে, যেনেকৈ হিষ্টোপ্লাজমোছিছ বুলি আছে, ক্ৰিপ্টোকক্কাল মিনিঞ্জাইটিছ আছে, এইবিলাক বেমাৰে মগজুত ধৰি লয় এইচ আই ভি হোৱাৰ পিছত। এনেই কিন্তু বেলেগ মানুহ যাৰ এইচ আই ভি নাই, তেওঁলোকত কিন্তু সেইসকল ব্যক্তিক এইবিলাক বেমাৰে পটককৈ এটেক কৰিব নোৱাৰে, কিন্তু যাৰ এইচ আই ভি হয় তেওঁলোকক সোনকালে মগজুত এটেক কৰিব পাৰে। ধৰক মই যেনে ক'লোঁ টিউবাৰকুলাৰ মেনিনজাইটিছ, ক্ৰিপ্টোকক্কাল মেনিনজাইটিছ, বহুত ধৰণৰ ফাংগেল ইনফেকশ্যন থাকে আমাৰ ব্ৰেইনত, অতি সহজে ধৰি লয়।
1: হয় হয়, এইচ আই ভি ৰোগী এজনৰ কাৰণে খাদ্য তালিকাখন কেনেকুৱা ধৰণৰ?
0: খাদ্য তালিকা একেই। আমি যি এজন মানুহে যেনেকৈ খায়, তেওঁ নিজৰ, মই সদায় কওঁ নিজৰ ঘৰত হোৱা যি শাক পাচলি, পাৰিলে সাৰ দিয়াটো নাখাব, গোবৰত দিয়া, পচন সাৰ দি কৰা, তৈয়াৰ কৰা ঘৰৰ শাক পাচলি খাওক, মাছ মাংস খাওক, কণী খাওক, গাখীৰ খাওক, একদম তেনেকৈ খাওক। কোনো মই মোৰ যিসকল মই পেচেণ্ট আজিলৈকে চাইছিলোঁ আগতে, মই তেওঁলোকক কোনো ধৰণৰ ভিটামিনেই নিলিখোঁ। মই সদায় কওঁ আপোনালোকে নিজৰ ঘৰত যিখিনি শাক পাচলি আছে, মাছ মাংস যি পায় তাকে খাওক, ছাফিচিয়েণ্ট, কোনো এক্সট্ৰাকৈ একো খাবৰ দৰকাৰ নাই।
1: হয় ডাঙৰীয়া, আপোনাৰ পৰা কথাখিনি বুজি ভাল লাগিল আৰু বহুতো কথা থাকি গ'ল আপোনাৰ পৰা জানিবলৈ। সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ অনুষ্ঠানটি আমি সামৰিব লাগিব। শেষত যিসকল এইচ আই ভি ৰোগী আছে, আমাৰ এই অনুষ্ঠান শুনি আছে, তেওঁলোকক আপুনি কি ক'ব বিচাৰিব, আৰু যিসকল ৰোগী নহয় তেওঁলোককো আপুনি কি ক'ব বিচাৰিব?
0: হয়, যিসকল অলৰেডি আক্ৰান্ত হৈ আছে, মই এটা কথাই ক'ম, আপোনালোকে সদায় ইয়াৰ টি মেডিচিনটো খাব, ছেম টাইমত খাওক, সদায় খাই থাকক আৰু সুস্থভাৱে থাকক। যেনেকৈ আপোনাৰ ঘৰত মানে উপলব্ধ যিখিনি শাক পাচলি, চব্জি বা মাছ মাংস আছে, সেইখিনি খাওক। আৰু যিসকল টিপ নাই, তেওঁলোকক কওঁ আপোনালোকে ঘৰৰ ওচৰৰ ICTCত যাওক, ইণ্টিগ্ৰেটেড কাউন্সেলিং এণ্ড টেষ্টিং চেণ্টাৰত যাওক, আপোনালোকে এইচ আই ভি টেষ্ট কৰক। আৰু মই যেনেকৈ ক'লোঁ, যিসকলে ভাবে আপুনি কিবা হাই ৰিস্ক থাকিব পাৰে, তেতিয়াহ'লে আপোনালোকে প্ৰেপ ইউজ কৰিব পাৰে, প্ৰি এক্সপ'জাৰ প্ৰফাইলিছিছ ইনজেকশ্যন ল'ব পাৰে বছৰত 2 বাৰ, নতু এটা টেবলেট আছে, সেইটো বস্তু ৰেগুলাৰ খাব লাগে, সেইটো খাওক, তেতিয়াহ'লে আপুনি এইচ আই ভিত আক্ৰান্ত নহ'ব। তথাপি আৰু এটা কথা কওঁ, যিসকল এইচ আই ভিত আক্ৰান্ত

0: হোৱা নাই। আপোনালোকে কেতিয়াবা যদি যৌনসংগম কৰে, সদায় আপোনালোকে কণ্ডমিউজ কৰিব, আৰু যিসকল ড্ৰাগছ লোৱা মানুহ আছে, ইনজেকশ্যন লয়, আপোনালোকে নিজৰ নিডলটো বেলেগৰ লগত, নিজৰ নিডল চিঞ্চটো শ্বেয়াৰ নকৰিব।
1: হয় প্ৰিয় শ্ৰোতা, এয়া আছিল ডক্টৰ মেজৰ ডি জে বৰা। তেখেতে আমাক ইমানখিনি সময় দিয়াৰ কাৰণে আপোনালৈ বহু ধন্যবাদ জ্ঞাপন কৰিছোঁ আকাশবাণী তেজপুৰৰ তৰফৰ পৰা, লগতে আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ।
0: ধন্যবাদ।
1: প্ৰিয় শ্ৰোতা, আজিৰ এই অনুষ্ঠানৰ বাণীবন্ধন তথা সম্পাদনা ময়ূৰাক্ষী নাথৰ, প্ৰযোজনা গৌতম নাথৰ। ইয়াৰ লগে লগেই মই ময়ূৰাক্ষী নাথে ষ্টুডিঅ'ৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।
2: বিশ্ব এইডছ টীকাকৰণ দিৱস উপলক্ষে আমাৰ বিশেষ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক তৰালী শৰ্মাৰ কণ্ঠৰ বিয়ানাম।

শ্ৰোতাসকলে ইমানপৰে তৰালী শৰ্মা আৰু সংগীসকলৰ কণ্ঠৰ বিয়ানাম শুনিলে। এয়া আকাশবাণী তেজপুৰ। ক্ষণেক পিছতে 8:45 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সমাচাৰ সন্ধ্যা আৰু 9:00 নিউজ 8 আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

শ্ৰোতাসকলে ইমান পৰে ভূপেন হাজৰিকাৰ কণ্ঠৰ আধুনিক গীতকেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছোঁ শ্ৰোতাৰ হোৱাটছআপ বাৰ্তাযোগে অনুৰোধৰ গীতৰ অনুষ্ঠান মূৰ্চনা। আমি মূৰ্চনাৰ প্ৰথমটো বাৰ্তা লৈছোঁ। প্ৰতি মূৰ্চনা নমস্কাৰ জনালোঁ। মূৰ্চনা অনুষ্ঠানৰ মই এজন নতুন শ্ৰোতা। মূৰ্চনা অনুষ্ঠানৰ যোগেদি এটি গীত শুনিব বিচাৰিছোঁ, জুবিন গাৰ্গৰ মই নথকাৰ অনুভৱ গীতটি। এটি ৰাতুল গগৈ, জাজি, জামুগুৰি, শিৱসাগৰ। ধন্যবাদ ৰাতুল দত্ত, ৰাতুল গগৈ ডাঙৰীয়া, আপোনাক মূৰ্চনা অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। আপুনি যিহেতু এগৰাকী নতুন শ্ৰোতা, গতিকে এনেদৰে আগলৈ বাৰ্তা পঠাব। আপোনাৰ অনুৰোধৰ গীতটি শুনাইছোঁ, শুনকচোন গগৈ ডাঙৰীয়া।

এইবাৰ আমি মূৰ্ছনাৰ দ্বিতীয়টি বাৰ্তা লৈছোঁ। বাৰ্তাটো লিখিছে জামুগুৰি কুসুমতলাৰ পৰা অজিত কুমাৰ নাথে। তেখেতে আমাৰ অনুষ্ঠান শুনি থাকোঁ বুলি লিখিছে। ধন্যবাদ অজিত কুমাৰ নাথ ডাঙৰীয়া, আপুনি আমাৰ অনুষ্ঠান শুনি থাকে বুলি জানি আমি আনন্দিত হৈছোঁ। এনেদৰে শুনি থাকিব আৰু আমালৈ বাৰ্তাও পঠাব। আপুনি শুনিব বিচাৰিছে নয়নমণি বোলছবিৰ ঔ নয়নমণি নয়নমণি গীতটি, ভূপেন্দ্ৰ আৰু সুমন কল্যাণপুৰৰ কণ্ঠত। শুনকচোন আপোনাৰ প্ৰিয় গীতটি।

শ্ৰোতাসকলে হোৱাটছআপ বাৰ্তাযোগে শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান মূৰ্চনা শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এইবাৰ আন এটি বাৰ্তা লৈছোঁ। নমস্কাৰ, মূৰ্চনা অনুষ্ঠানৰ জৰিয়তে নীলিমা খাতুনৰ কণ্ঠৰ নদী মাথো বয় গীতটি শুনিব বিচাৰিছোঁ। বঙাইগাঁও চিৰাঙৰ পৰা লিখিছে বিশ্বজ্যোতি শইকীয়া, ৰিণী শইকীয়া আৰু নিয়ৰ শইকীয়াই। ধন্যবাদ জনাইছোঁ আপোনালোকক। আপোনালোকে বঙাইগাঁৱৰ পৰা আমাৰ অনুষ্ঠান শুনি আছে বুলি জানি আমি আনন্দিত হৈছোঁ। এনেদৰে আগলৈকো বাৰ্তা পঠাব আৰু আপোনালোকৰ মতামত জনাব পাৰে, আমাৰ অনুষ্ঠান শুনি থাকিব। শুনকচোন আপোনালোকৰ অনুৰোধৰ গীতটি।

প্ৰণৱ কুমাৰ দত্ত, আপোনালৈ নমস্কাৰ জনাইছোঁ। লগতে আপুনি ইমান সুন্দৰভাৱে কথাখিনি লিখিছে, আমি আপোনাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেদৰে আগলৈও বাৰ্তা পঠাব, আকাশবাণী তেজপুৰৰ অনুষ্ঠান শুনি থাকিব। গতিকে আপুনি অনুৰোধ জনাইছে এই মৰম তোমাৰ বাবে বোলছবিৰ এই গীতটি শুনিবৰ বাবে, গীতটি বজাই শুনাইছোঁ।

মূৰ্চনা অনুষ্ঠানৰ শেষৰটি বাৰ্তা লৈছোঁ। প্ৰতি মূৰ্চনা নমস্কাৰ। মূৰ্চনা আমাৰ বৰ প্ৰিয়। মূৰ্চনা অনুষ্ঠানৰ জৰিয়তে লতা মংগেশকাৰৰ কণ্ঠত মেহবুবা বোলছবিৰ মেৰে নেনা শ্ৰাৱণ ভাদো গীতটি শুনিব বিচাৰিছোঁ। আশা কৰোঁ শুনাই দিব। ভাস্কৰ মনোজ আৰু নৱকুমাৰ নাথ, তেজপুৰ বিহগুৰি মৈলাগাঁও। আপোনালোকক ধন্যবাদ জনাইছোঁ। মূৰ্চনা আপোনালোকৰ বৰ প্ৰিয় বুলি জানি আমি আনন্দিত হৈছোঁ। এনেদৰেই আগলৈও বাৰ্তা পঠাব আৰু শুনি থাকিব আকাশবাণী তেজপুৰৰ অনুষ্ঠানসমূহ। শুনকচোন আপোনালোকৰ প্ৰিয় গীতটি।

শ্ৰোতাসকলে ইমানপৰে হোৱাটছআপ বাৰ্তাযোগে শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান মূৰ্চনা শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছোঁ হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ প্ৰথমে শুনাবলৈ লৈছোঁ দিল বোলছবিত অনুৰাধা পৌৰাল আৰু উদিত নাৰায়ণে গোৱা এই গীতটি।

শ্ৰোতাসকলে হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানটি শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ দিল বোলছবিৰ আন এটি গীত, শিল্পী অনুৰাধা পৰোৱাল আৰু উদিত নাৰায়ণ।

মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত শ্ৰোতাসকলে হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানটি শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ কিশোৰ কুমাৰৰ কণ্ঠত ডাক বোলছবিৰ এই গীতটি।

শ্ৰোতাসকলে হিন্দী বোলছবি গীতৰ অনুষ্ঠানটি শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ দু ৰাষ্ট্ৰীয় বোলছবিত লতা মংগেশকাৰ আৰু মহম্মদ ৰফিয়ে গোৱা এই গীতটি।

শ্ৰোতাসকলে ইমান পৰে হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানটি শুনিলে। মেডিয়াম ৱেভৰ 266.66 মিটাৰ, 1125 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্জত এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ'ৰ সময় নিশা 10:30 হৈছে আৰু ইয়াৰ লগে লগে আমাৰ আজিৰ অধিৱেশনৰো অন্ত পৰিছে। কাইলৈ মঙলবাৰে আমাৰ নিয়মীয়া অধিৱেশন মুকলি কৰা হ'ব 5:25 এই একে মিটাৰ আৰু একে বেণ্ডতে। এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্জত আমাৰ পৰৱৰ্তী অধিৱেশন মুকলি কৰা হ'ব কাইলৈ 5:55। আজি আমাৰ এই অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছিল মঞ্জু বড়ো, অম্লানজ্যোতি দত্ত আৰু বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই। ট্ৰেন্সমিটাৰত সমীৰ নাৰ্জাৰী, পৰিবহণত নয়ন দৈমাৰী আৰু ডিউটি ৰুমত আছিল তৈলুক্য বৰা। আজিৰ অধিৱেশন সামৰি আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে প্ৰচাৰণ কক্ষৰ পৰা মই নৱজ্যোতি হাজৰিকাই আজিলৈ বিদায় লৈছোঁ। শুভৰাত্ৰি, জয় হিন্দ।